আকাশবাণী তেজপুৰ, আজি শুক্ৰবাৰ, 1433 ভাস্কৰাব্দৰ, ভাদ মাহৰ আজি 24 দিন আৰু 2026 খ্ৰীষ্টাব্দৰ ছেপ্টেম্বৰ মাহৰ 11 তাৰিখ। সমূহ শ্ৰোতালৈ সাদৰ সম্ভাষণ জনাই আমাৰ আজিৰ পুৱাৰ অধিৱেশন মুকলি কৰিছোঁ। অনুষ্ঠান প্ৰচাৰিত হৈছে FM বেণ্ডৰ 102.4 MHz-ত।

ফ্ৰেংকলিনে কৈছিল, তুমি জীৱনক ভাল পোৱানে? যদি পোৱা, সময় নষ্ট নকৰিবা, কাৰণ সময়ৰ ধাতুৰেই জীৱন নিৰ্মিত। এয়া আকাশবাণী তেজপুৰ। ক্ষন্তেক পিছতে 6 বজাত আকাশবাণী গুৱাহাটীৰ পৰা প্ৰচাৰিত অনুষ্ঠান শুনিবলৈ পাব।

0: Prime Minister Narendra Modi said that India supports a safe, secure, peaceful and sustainable space domain anchored in international law, dialogue and multilateral cooperation. Mr. Modi stated this while virtually addressing the first edition of International Space Summit at Paris in France yesterday.
1: India's approach is rooted in Vasudhaiva Kutumbakam, that is, one earth, one family, one future. This spirit must now travel beyond earth. We support a safe, secure, peaceful and sustainable space domain anchored in international law, dialogue and multilateral cooperation. Scientific data must serve the common good with openness and integrity. India's space journey reflects this philosophy.
0: Parliamentary Affairs Minister Kiran Rijiju has described the parliamentary form of democracy as the best form of governance in the world. He was addressing students of Jawahar Navodaya Vidyalaya after presenting awards of 27th National Youth Parliament Competition 2025-26 at GMC Balyogi Auditorium in Parliament House. In cricket, India thrashed Bangladesh by 40 runs in the first semi-final of the Women's Asia Cup 2026 at the Dubai International Cricket Stadium, securing their place in the final. And that is the end of this news bulletin.
2: Ea, Akahabani Guwahatir Mohabahu. অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্টজত আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত। আমাৰ অনুষ্ঠানসমূহ নিউজ অন এআইআৰ মোবাইল এপ আৰু এআইআৰ ৰেডিঅ' এপতো উপলব্ধ। এতিয়া শুনক মুকুতামালা।
3: মালা আনন্দৰাম ঢেকিয়াল ফুকনৰ অসমীয়া ল'ৰাৰ মিত্ৰ নামৰ গ্ৰন্থৰ পৰা লোৱা হৈছে। ভাল হ'বৰ উপায়: ঈশ্বৰক ভয় কৰা, তেওঁক ৰুষ্ট নকৰিবা। ঈশ্বৰে সকলো ভাল ল'ৰা ছোৱালীক প্ৰীতি কৰে আৰু বেয়াবোৰক ঘৃণা কৰে। তুমি যদি কুপথে যাবলৈ প্ৰীতি নকৰা, তেন্তে ঈশ্বৰে তোমাক আশীৰ্বাদ কৰিব। ভাল ল'ৰা ছোৱালীক সকলোৱে চেনেহ কৰে, কিন্তু বেয়াক কেৱে ভাল নেপায় আৰু বেথাও নকৰে। আলাহীয়া বা অসৎ ল'ৰাইৰ সৈতে সংগ নকৰিবা, কিয়নো তেনে ল'ৰাইৰ সৈতে ফুৰিলে ভালেমান দুৰ্গুণ হয়। খাওঁতে শোওঁতে সকলো কৰ্মতে ঈশ্বৰক চিন্তিবা আৰু প্ৰাৰ্থনা কৰিবা, ঈশ্বৰক ভয় কৰিবা আৰু তেওঁৰ আজ্ঞা পালন কৰিবা। যিয়ে তেওঁক ভয় কৰে তাক তেওঁ মৰম কৰে আৰু তাৰ ভাল কৰে, কিন্তু যিয়ে তেওঁক ভয় নকৰে তাক মৰম নকৰে আৰু সেই দেখি সি বিপদত পৰে। সকলো জ্ঞানী মানুহে ঈশ্বৰক ভয় কৰে। ঈশ্বৰ অতি জ্ঞানী আৰু ন্যায্য। তেওঁৰ বাট সু আৰু যি তেওঁৰ বাটেৰে যায় সিও সু হ'ব। সকলো মানুহ নিশ্চয়কৈ এবেলি মৰিব। সেই দেখি যিকেইদিন জীয়াই থাকা সেইকেইদিন সৎ হৈ থাকিবা আৰু তোমাৰ প্ৰভু পৰমেশ্বৰক এটাই চিত্ত আৰু মনেৰে প্ৰেম কৰা। তাৰ পৰা যেন তুমি মৰিলেও তেওঁ তোমাক সুখ আৰু শান্তি দিয়ে। ধেমালিতকৈ তোমাৰ পুথিক ভাল পাবা, কিয়নো যি ল'ৰাই পুথিক ভাল পায়, ভালকৈ পঢ়িবলৈ পুৰুষাৰ্থ কৰে, সি শেষত জ্ঞানী হ'ব। কিন্তু যি ধেমালিকহে বৰ ভাল পায়, সি নমৰে মানুহলৈকে দুখীয়া হৈ থাকিব। যি ভাল ল'ৰা হয় সি সদায় ধেমালি নকৰি পুথিৰ প্ৰতি মন দিয়ে, সি ঈশ্বৰক আৰু সকলো ভাল মানুহক প্ৰেম কৰে আৰু তাৰ মুখৰ পৰা কেতিয়াও এটিও বেয়া কথা নোলায়। তোমাৰ সময় সৎকৰ্মত ব্যয় কৰিবা। সময় এতিয়া আছে, কিন্তু বতাহৰ নিচিনা উৰি শীঘ্ৰেই যাবগৈ। সময় যদি এবেলি গ'ল, সি আকৌ উভতি নাহে আৰু এক তিলাৰ্ধ সময়ো সোণৰ ভঁৰাল উবুৰিয়াই দিও কিনিব নোৱাৰি। বেয়া মানুহ আৰু বেয়া ল'ৰাৰ বাট এৰি সৎকৰ্ম কৰা। তোমাক কুবাটৰ পৰা ৰক্ষা কৰিবলৈ ঈশ্বৰক প্ৰাৰ্থনা কৰা, ঈশ্বৰে তোমাৰ কথা শুনিব। যাৰে সৈতে উমলা তাক বেজাৰ নিদিবা, কিন্তু মৰম কৰিবা। ধেমালি কৰাৰ সময়ত

0: অসজ কথা নকবা, তেহে ঈশ্বৰে আৰু সৎলোকে তোমাক চেনেহ কৰিব। আন মানুহে তোমাক যেনে কৰিলে তুমি ভাল পাবা, তুমিও তেনেকৈ তেওঁলোকৰ প্ৰতি কৰিবা। অৰ্থাৎ আন মানুহে তোমাক গালি পাৰিলে তুমি ভাল পাবানে? মৰম কৰিলেহে ভাল পাবা? তেনেকৈ তুমিও ভাবিবা যে মোক গালি পাৰিলে মই যেনেকৈ ভাল নেপাওঁ, সিহঁতেও মই গালি পাৰিলে ভাল নেপায়। এতেকে মোৰ নিচিনা মৰম কৰিলেহে ভাল পাব। এই কথা অনুসাৰে তুমি যদি চলা, তেহে তুমি সুবাতে গৈছা বুলি জানিবা। এই সংসাৰত তুমি যি কৰ্ম কৰা, তাৰেহে ঈশ্বৰে তোমাৰ সুদ সুধিব। অৰ্থাৎ তুমি যদি পৃথিৱীত সৎকৰ্ম কৰা, পৰকালতো তাৰ পুৰস্কাৰ পাবা, কিন্তু যদি ইয়াত অসৎকৰ্ম কৰা, তোত তাৰ প্ৰতিফল পাবা। যিবোৰ ল'ৰা ছোৱালীয়ে পুথিত মন দিয়ে, সিহঁতে সকলোৰে প্ৰশংসা পাব, কিন্তু যাৰ মন পুথিত নাই, সি চেকনিহে পাব। মিছা কথা কেতিয়াও নকবা, চোৰ নকৰিবা, আৰু অকাৰণত শপত নেখাবা, কিয়নো এইবোৰ কথা ঈশ্বৰে ভাল নেপায়। যিবোৰে পাপক ভাল পায়, তেওঁলোকৰ খোজত ভৰি নিদিবা। এতেকে ঈশ্বৰে তোমাক মৰম কৰিব, সকলো দোষৰ পৰা ৰক্ষা কৰিব আৰু তোমাক অনন্ত সুখ দিব।
1: মুকুতামালা শুনিলে। আজিৰ মুকুতামালা আনন্দৰাম ঢেকিয়াল ফুকনৰ অসমীয়া ল'ৰাৰ মিত্ৰ নামৰ গ্ৰন্থৰ পৰা যুগুতাই আগবঢ়াইছিল ঋতুপৰ্ণ দাসে। এতিয়া শুনক ছাজিদ আহমেদ আৰু সংগীসকলৰ কণ্ঠৰ জিকিৰ।

সাজিদা আহমেদ আৰু সংগীসকলৰ কণ্ঠৰ জিকিৰ শুনিলে। মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্টজত আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্টজত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। গান্ধী প্ৰসংগ।

0: এয়া মোৰ সত্য অন্বেষণৰ কাহিনী গ্ৰন্থৰ এটি অধ্যায়ৰ পাঠ।
1: নিৰামিষ ভোজী সমিতিৰ কাৰ্যনিৰ্বাহক সভালৈ নিৰ্বাচিত হোৱাত সভাৰ প্ৰত্যেক অধিৱেশনত উপস্থিত থকাটো মই এটা নিয়ম কৰি ললোঁ, কিন্তু সদায় মুখ জপাই আছিলোঁ। ডাক্তৰ অল্ডফিল্ডে এদিন মোক ক'লে, তুমি মোৰ লগত কথা বতৰা পাতোঁতে ঠিকেই পাতা, কিন্তু সমিতিৰ সভাত এদিনো মুখ নেমেলা কিয়? তুমি বৰ এলেহুৱা। তেখেতে মোক মতা মৌৰ লগত তুলনা কৰি বিদ্ৰূপ কৰিলে। মৌ সদায় পৰিশ্ৰমী, মতা মৌহে বৰ এলেহুৱা। আন সকলোৱে সভাত নিজৰ মতামত প্ৰকাশ কৰে, অকল ময়েই নিতাল মাৰি বহি থকাটো আচৰিত কথা। মই যে কথা ক'বলৈ প্ৰলোভিত হোৱা নাছিলোঁ সি নহয়, নিজৰ ভাৱ প্ৰকাশ কেনেকৈ কৰিব লাগে তাকে ভাবি পোৱা নাছিলোঁ। আন সকলো মেম্বাৰ মোতকৈ বেছি জনা বুজা আছিল বুলি মই ভাবিছিলোঁ। কেতিয়াবা এনেকুৱা হৈছিল যে মই মনতে কথাবোৰ জুকিয়াই লৈ বক্তৃতা দিবলৈ সাহ কৰিবলৈ ধৰোঁতেই এটা নতুন বিষয় আৰম্ভ কৰা হয়। এনেদৰেই কিছুদিন চলিল। ইতিমধ্যে এটা গুৰুতৰ সমস্যা আলোচনাৰ বাবে স্থিৰ হ'ল। অনুপস্থিত থকা অন্যায় আৰু এক আশাৰো মাত নমতাকৈ লাহেকৈ ভোটটো দিয়া কাপুৰুষতাৰ চিন বুলি মই ভাবিলোঁ। আলোচনা আৰম্ভ হ'ল। টেমছ আইৰণ ৱৰ্কছৰ গৰাকী মিষ্টাৰ হিলছ সমিতিৰ সভাপতি আছিল। তেওঁ বৰ নৈষ্ঠিক মানুহ আছিল। ইয়াকো ক'ব পাৰি যে সমিতিৰ অস্তিত্ব তেওঁৰ আৰ্থিক সহায়ৰ ওপৰতো কিছু পৰিমাণে নিৰ্ভৰ কৰিছিল। সমিতিৰ বহুতো মেম্বাৰ কিছু পৰিমাণে তেওঁৰ হাতৰ মুঠিত আছিল। নিৰামিষভোজীসকলৰ ভিতৰত খ্যাতি থকা ডাক্তৰ এলিনছনো সমিতিৰ মেম্বাৰ আছিল। নতুনকৈ চলা জন্মৰোধ আন্দোলনৰো তেওঁ এজন পৃষ্ঠপোষক আছিল আৰু বনুৱা শ্ৰেণীৰ মানুহৰ মাজত ইয়াৰ উপায় সম্বন্ধে প্ৰচাৰ কৰিছিল। ইয়াৰ দ্বাৰা সজ নীতিৰ মূলতেই কুঠাৰেৰে ঘপি অহা হৈছে বুলি মিষ্টাৰ হিলছে ভাবিছিল। তেওঁ ভাবিছিল যে নিৰামিষভোজী সমিতিৰ অকল আহাৰ সংস্কাৰেই উদ্দেশ্য নহয়, নৈতিক সংস্কাৰো ইয়াৰ উদ্দেশ্য। আৰু ডাক্তৰ এলিনছনৰ দৰে নৈষ্ঠিক নীতি বিৰোধী এজনক এই সমিতিত মেম্বাৰ কৰি ৰখা অনুচিত। তেওঁক সমিতিৰ পৰা খেদাবলৈ এটা প্ৰস্তাৱনা হ'ল। এই কথাষাৰে মোক বৰকৈ আকৰ্ষণ কৰিলে। জন্মৰোধ কৰিবলৈ কৃত্ৰিম উপায় সম্বন্ধে ডাক্তৰ এলিনছনৰ মতামত বৰ বিপদজনক বুলি ময়ো ভাবিছিলোঁ, আৰু মিষ্টাৰ হিলছৰ দৰে নৈষ্ঠিক পুৰুষ এজন ইয়াৰ বিৰুদ্ধে থিয় দিয়া যুক্তিসংগত বুলিও মই ভাবিছিলোঁ। মিষ্টাৰ হিলছক মই বৰ শ্ৰদ্ধা কৰিছিলোঁ, কিন্তু এজন মানুহে নৈষ্ঠিক নীতি আমাৰ সমিতিৰ উদ্দেশ্য বুলি স্বীকাৰ নকৰাৰ কাৰণেই তেওঁক সমিতিৰ পৰা আঁতৰ কৰা অযুগত বুলি মই ভাবিছিলোঁ। নৈষ্ঠিক নিয়ম কানুনৰ বিৰোধীক আঁতৰ কৰা সম্বন্ধে মিষ্টাৰ হিলছৰ মতামত ব্যক্তিগত আৰু এই সমিতিৰ ঘোষিত উদ্দেশ্যৰ লগত এনে মতামতৰ একো সম্পৰ্ক নাই। নিৰামিষ ভোজনৰ প্ৰচাৰেই ইয়াৰ উদ্দেশ্য, নীতিৰ লগত ইয়াৰ একো সম্পৰ্ক নাই। সেইবাবে মই স্থিৰ কৰিলোঁ যে নীতি সম্পৰ্কে মতামতৰ বিচাৰ নকৰাকৈ যেই সেই নিৰামিষ ভোজীয়েই এই সমিতিৰ মেম্বাৰ হ'ব পাৰে। এই সমিতিত আৰু বহুতো মানুহ আছিল যিসকলে মোৰ মতামত সমৰ্থন কৰিছিল। মই নিজৰ ব্যক্তিগত মতামত প্ৰকাশ কৰা কৰ্তব্য বুলি ভাবিছিলোঁ, কিন্তু এই কথাষাৰ কেনেকৈ কোৱা যায় এয়ে প্ৰশ্ন আছিল। বক্তৃতা

0: কৰিবলৈ মোৰ সাহ হোৱা নাছিল। সেইবাবে মোৰ বক্তব্যৰ সকলো কথা লিখি লোৱা স্থিৰ কৰিলোঁ আৰু লিখা ৰচনা জেপত লৈ সভালৈ গ'লোঁ। মোৰ যিমান দূৰ মনত পৰিছে, পঢ়িবলৈকে মোৰ সামৰ্থ্য নহ'ল। সভাপতিয়ে আনৰ দ্বাৰাই পঢ়াবলগীয়া হ'ল। সেইদিনা ডাক্তৰ এলিনছন হাৰিল। যি হওক, এনেবিধৰ প্ৰথম যুঁজতেই হৰা দলত মই পৰিলোঁ। তথাপি মনত অলপ শান্তি পাইছিলোঁ যে মই উচিত কথাৰ পক্ষ ল'লোঁ। মোৰ ৰিণিকি ৰিণিকি মনত পৰে যে ময়ো সমিতিৰ পৰা পদত্যাগ কৰিলোঁ। ইংলেণ্ডত থকা দিনকেইটা মোৰ এনেবিধৰ লাজকুৰীয়া স্বভাৱতেই গ'ল। আনকি কোনো সমাজত 10-12 মানুহ থাকিলেই মই নিমাত হওঁ। এদিনাখন মই মজুমদাৰৰ লগত ভেণ্টনৰলৈ গৈছিলোঁ। এটা নিৰামিষভোজী পৰিয়ালৰ লগত আমি আছিলোঁ। আহাৰ নীতি বোলা কিতাপখনৰ লিখক হাৱাৰ্ডো তাতে আছিল। তেওঁক আমি লগ পালোঁ। এখন সভাত নিৰামিষ ভোজন সম্পৰ্কে প্ৰচাৰ কৰিবলৈ বক্তৃতা দিবলৈ তেওঁ আমাক মাতিলে। লিখা বক্তৃতা পঢ়াটো একো বেয়া কথা নহয় বুলি ভাবি কথাৰ আঁত ঠিক ৰাখিবলৈ চমুকৈ এটা টকা লিখি ল'লোঁ। মুখেৰে বক্তৃতা দিয়া মোৰ পক্ষে চিন্তাৰ অতীত। সেইবাবে মই থিয় হ'লোঁ হয়, কিন্তু নোৱাৰিলোঁ। চকুৰে ধুলি কুঁৱলি দেখিবলৈ ধৰিলোঁ আৰু গোটেই গা ঠক ঠক কৰি কঁপিবলৈ ধৰিলে, যদিও মোৰ বক্তৃতা ফুলস্কেপ কাগজৰ এপিঠিও নাছিল। মিষ্টাৰ মজুমদাৰে মোৰ হৈ পঢ়িবলগীয়া হ'ল। তেওঁৰ বক্তৃতা অৱশ্যে শুৱলা হৈছিল। মই বৰ লাজ পালোঁ আৰু নিজৰ এই অসামৰ্থ্যৰ বাবে বৰ বেজাৰ পালোঁ।
1: মোৰ সত্য অন্বেষণৰ কাহিনী গ্ৰন্থৰ এটি অধ্যায়ৰ পাঠ শুনিলে। এয়া গান্ধীজীৰ এটি প্ৰিয় ভজন।

মিডিয়াম ৱেভৰ 411.5 মিটাৰত 27.5 কিলোহাৰ্টজত আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আমাৰ অনুষ্ঠান হ'ব নিউজ অন এআইআৰ মোবাইল এপ আৰু এআইআৰ ৰেডিঅ' এপতো উপলব্ধ। এতিয়া শুনক অনুষ্ঠান পৰিস্থিতি।

দিনৰ 12:30 আইদেউৰ বুলনি অনুষ্ঠানত শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাৱ তিথি উপলক্ষে বাণী ফুকন ৰচিত এখনি সংগীতালক্ষ্য জয় গুৰু শংকৰ সৰ্বগুণা কৰ আগবঢ়াব গুৱাহাটীৰ জাপৰি গগৰ অসম বিকাশ সংঘই। সন্ধিয়া 6:10 কৃষি জগত অনুষ্ঠানত অসমৰ কৃষি বিপণনত বুদ্ধিমতাৰ ব্যৱহাৰ এই বিষয়ে আলোচ কৰিব দ্বিজেন্দ্ৰ বৰ্মন আৰু ডক্টৰ পুলিন পাটগিৰিয়ে। আগ ধৰিব গীতাঞ্জলি বৰ্মনে, প্ৰযোজনা উৎপল বৰাৰ। নিশা 9:30 আগবঢ়োৱা হ'ব যোৱা 8 ছেপ্টেম্বৰত তেজপুৰ জিলা পুথিভঁৰালত আয়োজিত ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষৰ সামৰণি অনুষ্ঠানত আকাশবাণী গুৱাহাটী আৰু তেজপুৰ কেন্দ্ৰই নিবেদন কৰা সংগীতালেখ্য গাম তোমাৰেই গান। আলেখ্যখনিৰ ৰচনা তপন দত্তৰ, বিৱৰণী ঋতুপৰ্ণ দাসৰ।

নিশা 8:20 ইংৰাজী কথিকাৰ অনুষ্ঠানত ডক্টৰ অনুপ শইকীয়াৰ কথিকা ভেনিশিং ৱেটলেণ্ডছ ইন আছাম, নিশা 8:02 উপন্যাস পাঠ অনুষ্ঠানত দিলীপ ফুকন ৰচিত উপন্যাস জলপদুমৰ পাঞ্চৈৰ সপ্তদশ খণ্ড শুনিবলৈ পাব। পাঠ আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। দিনৰ 1:10 আৰু সন্ধিয়া 7:45 সত্যসন্ধা হাজৰিকাৰ কণ্ঠৰ আধুনিক গীত সন্ধিয়া 7:20 আকৌ শুনোৱা হওক। 6:40 ছাজিদ আহমেদ আৰু সংগীসকলৰ কণ্ঠৰ জিকিৰ। বিয়লি 5:45 বিদ্যাৰ্থীৰ অনুষ্ঠানত দশম শ্ৰেণীৰ বাবে মনীষা হাজৰিকাই, ক্ষমা কৰিব, দশম শ্ৰেণীৰ বাবে মনীষা ৰাজখয় যুগুতোৱা ইংৰাজী পাঠ লেটাৰ টু গডৰ দ্বিতীয় খণ্ড শুনিবলৈ পাব।

পুৱা 8:30 গীতিমালিকা অনুষ্ঠানত পম্পী বৰা, অনুপ হাজৰিকা, লোপামুদ্ৰা নেওগ, প্ৰশান্ত ৰাজখোৱা আৰু চন্দনা ডেকাৰ কণ্ঠৰ গীত শুনিবলৈ পাব। পুৱা 9:20 প্ৰভাতী তৰংগ, আগবঢ়াব ইন্দ্ৰজিৎ দাসে। দিনৰ 11:30 আমাৰ যুৱবাণীৰ পৰা এই অনুষ্ঠানত হিপ হিপ হুৰে

বছৰ। দিনৰ 1:20 হিতৰাম কাকতি আৰু সংগীসকলৰ কণ্ঠৰ ওজাপালি শুনিবলৈ পাব। 1:50 দামোদৰ তালুকদাৰৰ কণ্ঠৰ লোকগীত। 6:55 জ্ঞান বিজ্ঞান। 7:00 নিয়োগ বাতৰি। 5:25 সংস্কৃত ভাষা শিক্ষাৰ পাঠ আগবঢ়াব ডক্টৰ ৰাজেন্দ্ৰনাথ শৰ্মাই। ইয়াত ভাগ ল'ব গৌৰীশংকৰ ভাগৱতী, ৰুণুমী দাস, ৰূপা হাজৰিকা আৰু অনামিকা দাসে।

পুৱা 7:15 আজি পুৱা প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ, 7:30 এলবামৰ গীতৰ অনুষ্ঠান শিল্পী জুবিন গাৰ্গ, 9:15 জিলাৰ ৰেহৰূপ, 10:30 ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰযোজিত অনুষ্ঠান উমাংগ, 11:05 পাৰাগমালা লাইভ, দিনৰ 12:15 হিন্দী ছবিৰ গীতৰ অনুষ্ঠান, 2:30 পাশ্চাত্য সংগীতৰ অনুষ্ঠান, 3:05 আধুনিক গীতৰ অনুষ্ঠান, 3:15 নেপালী অনুষ্ঠান, 3:45 কাৰ্বি অনুষ্ঠান, 4:30 বড়ো অনুষ্ঠান, সন্ধিয়া 7:05 বৃন্দগান, 7:35 পূবালীৰ সুৰ। এই অনুষ্ঠানত আইনা ৰাভাৰ কণ্ঠৰ ৰাভা গীত শুনিবলৈ পাব। নিশা 8:30 আধুনিক গীতৰ অনুষ্ঠান, 9:00 চিত্ৰগীত। অনুষ্ঠান পৰিস্থিতি ইমানেই।

কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়, উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM ৰ 100.8 MHz।

0: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতাৰ কাষ চাপক।
1: Our voice gets you heard everywhere.
0: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপনার সৈতে।
2: বিবিধ ভারতী গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ লোবলৈ আপুনি আমালৈ হোৱাটছএপত মেসেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়েই টুকি থওক। আমাৰ নম্বৰ হৈছে 6003166944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 6003166 9

প্ৰতিখন ঘৰৰে বাণী আকাশবাণী, সকলোৰে হৃদয়ৰ বাণী আকাশবাণী। আমি আগবাঢ়িছো আপোনালোকৰ সৈতে অন্তৰংগ সম্পৰ্ক গঢ়িবলৈ। মাত্ৰ এটা ক্লিকতে আমাৰ কেন্দ্ৰবোৰৰ অনুষ্ঠান লাইভ, মন কী বাত, সংগীত, নাটক, খেল আৰু প্ৰতিটো পলৰ নিৰ্ভৰযোগ্য বাতৰিৰ সৈতে আমাৰ ৱেবছাইট আকাশবাণী.gov.in ত। নতুন ভাৰত, ন ৰূপত আকাশবাণী।

0: জ্ঞান বিজ্ঞান যুগুতাই আগবঢ়াইছে প্রবাল কুমার শর্মায়।
1: পৃথিবীৰ পুৰণি চিত্ৰকলা আৰু ভাস্কৰ্যসমূহ। পৃথিৱীৰ আটাইতকৈ পুৰণি চিত্ৰকলা আৱিষ্কাৰ হৈছে স্পেইন আৰু ফ্ৰান্সৰ বিভিন্ন গুহাত। গুহাৰ এই চিত্ৰকলা ৰচনা কৰা হৈছিল কমেও 20,000 বছৰ আগতে। আদিম চিত্ৰকলাই বিশেষ জীৱ জন্তুৰ প্ৰতিনিধিত্ব কৰে। প্ৰত্নপ্ৰস্তৰ যুগত মানুহে গুহাত বাস কৰিছিল আৰু গুহাৰ দেৱালত অংকিত চিত্ৰকলা সেই সময়ৰে সৃষ্টি। কাৰ্যকৰী অস্ত্ৰৰ অভাৱত গুহাবাহী আদিম মানৱে বিৰাট আকৃতিৰ বনৰীয়া জন্তু খাদ্যৰ বাবে চিকাৰ কৰিবলৈ অপাৰগ হৈছিল। তেওঁলোকে মনৰ ইচ্ছা পূৰণ কৰিছিল গুহাৰ বেৰত সেই জন্তুবোৰৰ ছবি আঁকি। সম্ভৱতঃ আদিম চিত্ৰকলা আছিল এক প্ৰকাৰৰ চিকাৰৰ ছবি, কিয়নো কিছুমান ছবিত জন্তুবোৰৰ গাত যাঠি আৰু কাঢ়ে বিন্ধি থকা দেখা যায়। গুহাবাহী মানৱে কিদৰে ছবি আঁকিবলৈ শিকিলে সেই বিষয়ে স্পষ্টকৈ কোনেও ক'ব নোৱাৰে। সম্ভৱতঃ গুহাৰ বেৰত থকা খলা বোমাবোৰৰ মাজত আদিম মানৱে বিভিন্ন আকৃতিৰ জন্তুৰ আকাৰ কল্পনা কৰি সেই খলা বোমাবোৰৰ চাৰিওকাষে আধা পোৰা খৰিৰে প্ৰথমতে এটা বহিৰেখা আঁকি লৈছিল। খলা বোমাত নথকা অংশবোৰ অনুমানেৰে আঁকি শেষত জন্তুৰ আকৃতি আঁকিবলৈ সমৰ্থ হৈছিল। পিছলৈ হয়তো অভ্যাসবশতঃ গুহাৰ বেৰত খলা বোমাৰ সহায় নোলোৱাকৈ জন্তুৰ ছবি আঁকিব পৰা হৈছিল। গুহাত ছবি আঁকিবলৈ এঙাৰৰ উপৰিও ব্যৱহাৰ কৰা হৈছিল মাটিৰ পৰা তৈয়াৰ কৰা ৰঙা আৰু হালধীয়া ৰং। চাকিত ব্যৱহাৰ কৰা জন্তুৰ চৰ্বিৰ পৰা কলা ৰং তৈয়াৰ কৰি লোৱা হৈছিল। ফলকহাৰ ব্যৱহাৰ কৰা হৈছিল ৰঙৰ থলি হিচাপে। গুহাবাহীসকলৰ চিত্ৰশিল্পত দেখা যায় যে বহু সময়ত তেওঁলোকে এখন ছবিৰ ওপৰতে আন এখন ছবি আঁকিছিল। ইয়াৰ ফলত দেখাত সমগ্ৰ ছবিখন প্ৰায় নষ্ট হৈ গৈছিল। বিশেষজ্ঞসকলৰ মতে এনে হোৱাৰ কাৰণ এয়ে যে আদিম চিত্ৰকলা সাজসজ্জাৰ বাবে ৰচনা কৰা হোৱা নাছিল। আদিম মানৱে অন্ধকাৰ গুহাৰ বেৰত আৰু সহজে ঢুকি নোপোৱা ঠাইত চিত্ৰকলা ৰচনা কৰিছিল। গুহাবাহী শিল্পীয়ে মনৰ আনন্দৰ বাবে ছবি অঁকা হ'লে সকলোৰে চকুত সহজে পৰাকৈ গুহাৰ দুৱাৰদলিতেই ছবি আঁকিলেহেঁতেন। ভাৰতবৰ্ষত আদিম চিত্ৰকলাৰ কেৱল কেইটামান নিদৰ্শনে আৱিষ্কাৰ হৈছে। ইয়াৰ ভিতৰত মধ্যপ্ৰদেশৰ গুহাচিত্ৰ, উত্তৰ প্ৰদেশ আৰু মধ্যপ্ৰদেশৰ প্ৰস্তৰ চিত্ৰ আৰু খোধন প্ৰধান। উত্তৰ প্ৰদেশৰ গুহাত মেথুন আৰু গঁড়ৰ চিত্ৰ আৱিষ্কাৰ হৈছে। বিশেষজ্ঞসকলে ধাৰণা কৰে যে ইউৰোপৰ গুহা চিত্ৰকলা ভাৰতবৰ্ষৰ গুহা চিত্ৰকলাতকৈ বহু আগৰ। পশ্চিম ইউৰোপৰ বিভিন্ন প্ৰত্নপ্ৰস্তৰযুগীয় স্থান আৰু গুহাতেই পৃথিৱীৰ আটাইতকৈ পুৰণি ভাস্কৰ্য চানেকিসমূহৰ সন্ধান পোৱা গৈছে। এই ভাস্কৰ্যসমূহৰ সময় খ্ৰীষ্টপূৰ্ব 10,000 বছৰৰ পৰা 8,000 বছৰৰ ভিতৰত। এই ভাস্কৰ্যসমূহৰ অধিকসংখ্যক জন্তুৰ হাড় আৰু শিঙৰ। এইবোৰৰ ওপৰত বিভিন্ন আকৃতিৰ জন্তুৰ নক্সা তৈয়াৰ কৰা হৈছিল। কিছুসংখ্যক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰা হৈছিল। এই আদিম ভাস্কৰ্যসমূহৰ ভিতৰত লাওচেল, উইলেভ ড্ৰফ আৰু লেছপুজত আৱিষ্কাৰ হোৱা গৰ্ভৱতী ভেনাছৰ মূৰ্তি উল্লেখযোগ্য। এই ভেনাছ মূৰ্তিয়ে জন্ম, বংশবৃদ্ধি, উৰ্বৰতা আৰু মৃত্যু আদি জটিল ধাৰণাৰ বিষয়ে ইংগিত দিয়ে বুলি অনুমান কৰা হয়। পৃথিৱীৰ বিভিন্ন ঠাইৰ প্ৰত্নপ্ৰস্তৰ যুগক বহলকৈ ভাস্কৰ্যৰ যুগ বুলি ক'লেই বঢ়াই কোৱা নহয়, কিয়নো সেই যুগত ব্যৱহৃত সঁজুলি আদি বিভিন্ন সামগ্ৰীসমূহক ভাস্কৰ্য বুলিয়েই ক'ব পাৰি। সম্ভৱতঃ আদিতে সহজতে নষ্ট হৈ যোৱা উপাদানেৰেই ভাস্কৰ্যৰ কাম কৰা হৈছিল। কালক্ৰমত এই পৰম্পৰা নোহোৱা হয়। হাতেৰে

সহজে ঢুকি পোৱা যিকোনো ধৰণৰ উপাদান যেনে হাতীৰ দাঁত, কাঠ, বাঁহ আৰু খোলা আদিৰ সহায়ত ভাস্কৰ্য আৰম্ভ হৈছিল। আদিম ভাস্কৰ্য ৰচনাৰ ক্ষেত্ৰত সংযোজন হ'ল শিল ইত্যাদিৰ কিছুমান কঠিন উপাদান। পোৰামাটিৰ সহায়তো ভাস্কৰ্যৰ কাম আৰম্ভ হ'ল। চালে চকুৰোৱা কৰাৰ উদ্দেশ্যে অনেক আদিম ভাস্কৰ্যৰ ক্ষেত্ৰত চৰাইৰ পাখি, জন্তুৰ ছাল ইত্যাদি ব্যৱহাৰ কৰা হৈছিল আৰু ভাস্কৰ্যৰ ওপৰত বিভিন্ন ধৰণৰ ছবি অঁকা হৈছিল। আদিম ভাস্কৰ্যই মৌলিক মানৱীয় ভাৱধাৰা যেনে যুদ্ধ বিগ্ৰহ, মুখমণ্ডলৰ বিভিন্ন অভিব্যক্তি ইত্যাদি প্ৰকাশ কৰে। আদিম মানুহে নিজতকৈ অধিক শক্তিশালী জীৱনৰ উপাসনা কৰিছিল কিয়নো তেনেবোৰ জীৱৰ ওপৰতে তেওঁলোক জীয়াই থকাৰ বাবে নিৰ্ভৰশীল আছিল। এনে শক্তিশালী জীৱৰ প্ৰতীক হিচাপে আদিম মানৱে বিভিন্ন ভাস্কৰ্য সৃষ্টি কৰিছিল। এই ভাস্কৰ্যবোৰ সাজোতে জনেন্দ্ৰিয় চকু, নাক, মুখ ইত্যাদিৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছিল।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু নিয়োগ বাতৰি আগবঢ়াইছে উৎপল বৰাই।
1: শোণিতপুৰ জিলাৰ আয়ুক্তই তেজপুৰ, ঢেকিয়াজুলি, ঠেলামৰা, চাৰিদুৱাৰ আৰু নদুৱাৰ ৰাজহ চক্ৰত খালি হোৱা 43টা গাঁও প্ৰধান পদৰ বাবে আবেদন বিচাৰিছে। দৰমহাৰ নিৰিখ মাহে 14,000 টকা। প্ৰাৰ্থী 10ম শ্ৰেণীৰ পৰীক্ষাত উত্তীৰ্ণ হোৱা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 30 বছৰৰ পৰা 65 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট sonitpur.gov.in। আবেদনৰ শেষ তাৰিখ 15 ছেপ্টেম্বৰ। বেংক অৱ বৰোদা নামৰ প্ৰতিষ্ঠানত খালি হোৱা 1,100টা ৱেলথ এক্সিকিউটিভ আৰু ক্ৰেডিট এনালিষ্ট পদৰ বাবে আবেদন বিচৰা হৈছে। ৱেলথ এক্সিকিউটিভ পদৰ সংখ্যা 1,000। প্ৰাৰ্থী স্নাতক হ'ব লাগিব আৰু মিউচুৱেল ফাণ্ড ডিষ্ট্ৰিবিউটৰ, পৰ্টফলিঅ' মেনেজমেণ্ট ছাৰ্ভিচেছ ডিষ্ট্ৰিবিউটৰ আদি কেতবোৰ নিৰ্দিষ্ট বিষয়ৰ যিকোনো এটাত চাৰ্টিফিকেট থকা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 22 বছৰৰ পৰা 32 বছৰৰ ভিতৰত হ'ব লাগিব। ক্ৰেডিট এনালিষ্ট পদৰ সংখ্যা 100। প্ৰাৰ্থী স্নাতক হোৱাৰ উপৰি চাৰ্টাৰ্ড একাউণ্টেণ্ট হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 33 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট bankofbaroda.bank.in। আবেদনৰ শেষ তাৰিখ 24 ছেপ্টেম্বৰ। কেন্দ্ৰীয় লোকসেৱা আয়োগে কম্বাইণ্ড জিঅ' ছাইণ্টিষ্ট এক্সামিনেশ্যন 2027 এই পৰীক্ষাৰ আয়োজন কৰিছে। ইয়াৰ জৰিয়তে জিঅ'লজিষ্ট, জিঅ'ফিজিচিষ্ট, কেমিষ্ট আদি কেইবাটাও বৰ্গৰ মুঠ 127টা পদৰ বাবে প্ৰাৰ্থী নিৰ্বাচন কৰা হ'ব। প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 32 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট upsc.gov.in। আবেদনৰ শেষ তাৰিখ 22 ছেপ্টেম্বৰ। নিয়োগ বাতৰি ইমানেই।
2: আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ অংশকালীন ঘোষক ঘোষিকাৰ লিখিত পৰীক্ষাত উত্তীৰ্ণ প্ৰাৰ্থীসকলৰ কণ্ঠস্বৰ পৰীক্ষা অহা 14 ছেপ্টেম্বৰৰ পৰা আকাশবাণী গুৱাহাটী কেন্দ্ৰত অনুষ্ঠিত হ'ব। লিখিত পৰীক্ষাত উত্তীৰ্ণ প্ৰাৰ্থীসকললৈ কণ্ঠস্বৰ পৰীক্ষাৰ বাবে আমন্ত্ৰণ পত্ৰ ইতিমধ্যে মেইলযোগে প্ৰেৰণ কৰা হৈছে। যদি কোনো প্ৰাৰ্থীয়ে আমন্ত্ৰণ পত্ৰ পোৱা নাই তেন্তে 03612662636 নম্বৰত ফোন কৰি জনাব পাৰে।

বৰষুণৰ প্ৰতিটো টোপাল সঞ্চয় কৰক, আমাৰ ভৱিষ্যত সুৰক্ষিত কৰক। আপোনাৰ ওচৰৰ পুখুৰী, খাল আদিৰ গেদ আৰু জাবৰ পৰিষ্কাৰ কৰিবলৈ বৰষুণৰ পানী সৰ্বাধিক পৰিমাণে

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতে বাতৰি শুনিবলৈ পাব।
1: বাতৰিৰ সৈতে মই কুমাৰ দেৱী দাস। এতিয়াৰ প্ৰধান বাতৰিসমূহত আছে, অষ্টাদশ ব্ৰিক্স শীৰ্ষ সন্মিলন নতুন দিল্লীৰ ভাৰত মধ্যমত কাইলৈ আৰম্ভ। কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী জে পি নাড্ডাই আঞ্চলিক স্বাস্থ্য সহযোগিতা সুদৃঢ় কৰা আৰু উন্নত স্বাস্থ্য ব্যৱস্থা গঢ়ি তোলাৰ প্ৰতি ভাৰতৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ বিষয়ে দোহাৰিছে। কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানে প্ৰস্তাৱিত নতুন ডিজাইনৰ অধীনত কৃষকসকলৰ অধিকাৰ সম্পূৰ্ণ সুৰক্ষিত থাকিব বুলি মন্তব্য কৰিছে। আন্তঃৰাষ্ট্ৰীয় মুদ্ৰানীতিয়ে ভাৰতক গোলকীয় বিকাশৰ উন্নত চাহিদা শক্তি বুলি অভিহিত কৰিছে আৰু ভাৰতে মহিলাৰ এছিয়া কাপ টি20 প্ৰতিযোগিতাৰ ফাইনেলত

অষ্টাদশ ব্রিক্স শীর্ষ সন্মিলন নতুন দিল্লীর ভারত মণ্ডপমত কাইলৈ আৰম্ভ হ'ব। এই দুদিনীয়া সন্মিলনৰ বাবে প্ৰস্তুতি অন্তিম পৰ্যায়ত উপনীত হৈছে। এই সন্মিলনত ব্ৰাজিল, চীন, ইথিঅপিয়া, ইজিপ্ত, ইণ্ডোনেছিয়া, ভাৰত, ৰাছিয়া, ইৰাণ, ছৌদি আৰব, দক্ষিণ আফ্ৰিকা আৰু সংযুক্ত আৰব আমিৰি ৰাষ্ট্ৰ UAE সহ 11খন গুৰুত্বপূৰ্ণ বিকাশশীল অৰ্থব্যৱস্থাৰ দেশে অংশগ্ৰহণ কৰিব। ভাৰতৰ অধ্যক্ষতাত হ'বলগীয়া এই শীৰ্ষ সন্মিলনৰ মূল বিষয়বস্তু হৈছে স্থিতিস্থাপকতা, উদ্ভাৱন সহযোগিতা আৰু বহনক্ষমতাৰ বাবে নিৰ্মাণ। ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিন, চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিং, দক্ষিণ আফ্ৰিকাৰ ৰাষ্ট্ৰপতি চিৰিল ৰামফোছা, ইজিপ্তৰ ৰাষ্ট্ৰপতি আব্দুল ফতাহ আল চিচি, ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতি প্ৰাবো ছুবিয়ান্তো, ইৰাণৰ ৰাষ্ট্ৰপতি মাছুদ পেজেস্কিয়ান, আবুধাবিৰ যুৱৰাজ শ্বেখ খালেদ বিন মহম্মদ বিন জায়েদ আল নাহিয়ান আৰু ইথিঅপিয়াৰ প্ৰধানমন্ত্ৰী আবি মহম্মদ আলী সন্মিলনত উপস্থিত থাকিব। ব্ৰাজিলৰ বিদেশ মন্ত্ৰী মাউৰো ভিয়েইৰা আৰু ছৌদি আৰবৰ বিদেশ মন্ত্ৰী প্ৰিন্স ফেজল বিন ফৰহান আল ছৌদে দেশ দুখনক সন্মিলনত প্ৰতিনিধিত্ব কৰিব। মালয়েছিয়াৰ প্ৰধানমন্ত্ৰী আনোৱাৰ ইব্ৰাহিম আৰু ভিয়েটনামৰ প্ৰধানমন্ত্ৰী লে মিন হংগেও সন্মিলনত অংক ল'ব। ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান এণ্টনিঅ' গুটেৰেছ, বিশ্ব স্বাস্থ্য সংস্থাৰ সঞ্চালক প্ৰধান ডঃ টেড্ৰোছ আধানম ঘেব্ৰেছিছ আৰু নিউ ডেভেলপমেণ্ট বেংকৰ অধ্যক্ষ দিলমা ৰুছেফসহ কেইবাটাও আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ মুৰববীয়েও সন্মিলনত ভাগ লোৱাৰ কথা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী সন্মিলনৰ আপাহতে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হোৱাৰ সম্ভাৱনা আছে। সন্মিলনত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে ৰাছিয়াৰ ৰাষ্ট্ৰপতি আৰু ব্ৰাজিলৰ বিদেশ মন্ত্ৰী যোৱা নিশা দিল্লীত উপস্থিত হয়। দক্ষিণ আফ্ৰিকাৰ ৰাষ্ট্ৰপতি আজি পুৱা উপস্থিত হ'ব। ইৰাণ, ইণ্ডোনেছিয়া, ইজিপ্ত, ফিলিপাইনছ আৰু বুৰুণ্ডীৰ ৰাষ্ট্ৰপতি, আবুধাবিৰ যুৱৰাজ তথা মালয়েছিয়া আৰু ইথিঅপিয়াৰ প্ৰধানমন্ত্ৰীয়েও সন্মিলনত অংশগ্ৰহণ কৰাৰ বাবে আজি নতুন দিল্লীত উপস্থিত হোৱাৰ কথা। প্ৰধানমন্ত্ৰী মোদী সন্মিলনত এলানি দ্বিপাক্ষিক আলোচনাত মিলিত হ'ব। প্ৰস্তাৱিত নতুন বীজ আইনৰ অধীনত কৃষকৰ অধিকাৰ সম্পূৰ্ণৰূপে সুৰক্ষিত থাকিব আৰু পৰম্পৰাগত বীজৰ জাতসমূহৰ ওপৰত কোনো নিষেধাজ্ঞা নাথাকিব বুলি কেন্দ্ৰীয় কৃষিমন্ত্ৰী শিৱৰাজ সিং চৌহানে প্ৰকাশ কৰিছে। নতুন দিল্লীত কৃষক সংগঠনৰ নেতাসকলৰ সৈতে হোৱা বৈঠকত অধ্যক্ষতা কৰি তেওঁ এই মন্তব্য কৰে। মন্ত্ৰীগৰাকীয়ে কয় যে 1966 চনৰ পুৰণি আইনখন বৰ্তমানৰ ভেজাল আৰু নিম্নমানৰ বীজৰ প্ৰত্যাহ্বানসমূহৰ সন্মুখীন হোৱাৰ বাবে পৰ্যাপ্ত নহয়। নতুন আইনখনে কৃষকসকলক পৰম্পৰাগত বীজ বিনিময় আৰু বিক্ৰী কৰাৰ স্বাধীনতা দিয়াৰ লগতে ৰাজ্যসমূহক স্থানীয় পৰিস্থিতিৰ উপযোগী বীজ মুকলি কৰাৰ অধিক ক্ষমতা প্ৰদান কৰিব। ইয়াৰ উপৰি প্ৰতিখন ৰাজ্যতে বীজ সুৰক্ষা পুঁজি গঠন কৰা হ'ব আৰু বীজৰ ক্ষেত্ৰত লোকচান হলে 15 দিনৰ ভিতৰত কৃষকক ক্ষতিপূৰণ দিয়া নিশ্চিত কৰা হ'ব বুলি তেওঁ প্ৰকাশ কৰে। চলিত বিত্তীয় বৰ্ষৰ দ্বিতীয় ত্ৰিমাসিকত ভাৰতীয় অৰ্থব্যৱস্থাৰ বিকাশ হাৰ 7.8

0: 8% হোৱাৰ পাছত আন্তঃৰাষ্ট্ৰীয় মুদ্ৰানিধি IMF-এ ভাৰতক গোলকীয় বিকাশৰ অন্যতম চালিকা শক্তি বুলি অভিহিত কৰিছে। IMF-ৰ যোগাযোগ বিভাগৰ সঞ্চালক জুলি কোজেকে ইন্ধনৰ মূল্য আকস্মিক বৃদ্ধি সত্বেও সেৱা আৰু ৰপ্তানি খণ্ডৰ প্ৰদৰ্শনৰ বলত ভাৰতৰ বিকাশ হাৰ আশা কৰাতকৈ অধিক হোৱা বুলি প্ৰকাশ কৰিছে। ভাৰতৰ বিকাশৰ শেহতীয়া তথ্য স্থূল অৰ্থনৈতিক তথ্য আৰু খাৰুৱা তেলৰ মূল্যবৃদ্ধিৰ ফলত এখন আগশাৰী তেল আমদানিকাৰী ৰাষ্ট্ৰৰ ওপৰত পৰিব পৰা প্ৰভাৱ সম্পৰ্কে সোধা প্ৰশ্নৰ উত্তৰত শ্ৰীমতী কোজেকে এইদৰে মন্তব্য কৰে। তেওঁ কয় যে ভাৰতৰ শেহতীয়া মুঠ ঘৰুৱা উৎপাদনৰ তথ্যত ঔদ্যোগিক উৎপাদনৰ নতুন সূচাংক আৰু উৎপাদক মূল্য সূচাংক শৃংখলা অন্তৰ্ভুক্ত কৰা হৈছে। ইয়াৰ ফলত ভাৰতৰ মুঠ ঘৰুৱা উৎপাদনৰ আগতীয়া অনুমান উন্নত হ'ব বুলি তেওঁ প্ৰকাশ কৰে। তেওঁ কয় যে IMF-এ ভাৰতৰ অৰ্থব্যৱস্থাৰ ওপৰত তেলৰ বৰ্ধিত মূল্যৰ প্ৰভাৱ নিৰীক্ষণ কৰি আছে। তেওঁ লগতে কয় যে ইন্ধনৰ বৰ্ধিত মূল্যই তেল আমদানিকাৰী ৰাষ্ট্ৰসমূহৰ বাবে চাপৰ সৃষ্টি কৰে। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। আমেৰিকাৰ ট্ৰাম্প প্ৰশাসনে চাকৰি হেৰুওৱাৰ পাছত H-1B আৰু অন্যান্য কৰ্মসংস্থাপন ভিত্তিক ভিছা ধাৰকসকলক আমেৰিকাত থাকিবলৈ দিয়া 60-দিনীয়া ৰেহাইৰ সময়সীমা প্ৰত্যাহাৰ কৰাৰ প্ৰস্তাৱ আগবঢ়াইছে। এই পদক্ষেপে নতুন নিয়োগকৰ্তা বিচাৰিবলৈ বা প্ৰব্ৰজন বিকল্প গ্ৰহণ কৰিবলৈ থকা সময়সীমা যথেষ্ট সংকুচিত কৰিব। ৰাষ্ট্ৰীয় গৃহ নিৰাপত্তা বিভাগৰ এই প্ৰস্তাৱ কাৰ্যকৰী হলে E-1, E-2, H-1B, L-1, O-1 আৰু TN ভিছা শ্ৰেণীৰ অন্তৰ্গত লোকসকলৰ ক্ষেত্ৰত এই নিয়ম প্ৰযোজ্য হ'ব। ইয়াৰ ফলত চাকৰি বা যোগ্য কাৰ্যকলাপ শেষ হোৱাৰ লগে লগে এইসকল লোকে আমেৰিকা ত্যাগ কৰিব লাগিব। পুৰণি নীতি অনুসৰি নিয়োগকৰ্তাৰ কাৰ্যকাল শেষ হোৱাৰ লগে লগে দেশ এৰি যোৱাৰ নিয়মকে পুনৰ বাহাল ৰখাৰ উদ্দেশ্যে এই প্ৰস্তাৱ লোৱা হৈছে বুলি বিভাগে প্ৰকাশ কৰিছে। পূব কংগোৰ বুকাফু চহৰত কালি দুখন সংলগ্ন বিদ্যালয়ত সংঘটিত ভয়াৱহ অগ্নিকাণ্ডত কমেও 26 ছাত্ৰ ছাত্ৰী নিহত হোৱাৰ লগতে কেইবাজনো লোক আহত হৈছে। দক্ষিণ কিভু প্ৰাদেশিক চৰকাৰে প্ৰকাশ কৰা মতে নিহতসকলৰ মাজৰ 19 ছাত্ৰী আৰু 7 ছাত্ৰ। মৃতকৰ সংখ্যা আৰু বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে। চহৰখন নিয়ন্ত্ৰণ কৰা M-25 বিদ্ৰোহী গোটৰ মুখপাত্ৰ জনোৱা মতে এই ঘটনাত 24 ছাত্ৰ ছাত্ৰী নিহত হৈছে আৰু 29 লোক স্থানীয় চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। স্থানীয় প্ৰশাসকৰ তথ্য অনুসৰি বিদ্যালয় দুখনলৈ জুই বিয়পি পৰাৰ পূৰ্বে কাষৰীয়া এটা ঘৰত অগ্নিকাণ্ডৰ সূত্ৰপাত হৈছিল। জুই লগাৰ প্ৰকৃত কাৰণ এতিয়াও জানিব পৰা হোৱা নাই যদিও চুবুৰীটো অত্যন্ত জনবহুল আৰু বেছিভাগ ঘৰেই কাঠৰ দ্বাৰা নিৰ্মিত বুলি তেওঁ প্ৰকাশ কৰে। কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী JP Nadda-ই আঞ্চলিক স্বাস্থ্য সহযোগিতা সুদৃঢ় কৰা আৰু উন্নত স্বাস্থ্য ব্যৱস্থা গঢ়ি তোলাৰ প্ৰতি ভাৰতৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ বিষয়ে দোহাৰিছে। শ্ৰীনাড্ডাই কালি টিমোৰ লেষ্টেত অনুষ্ঠিত বিশ্ব স্বাস্থ্য সংস্থাৰ দক্ষিণ পূব এছিয়া আঞ্চলিক কমিটিৰ 79 অধিৱেশনত ভাৰ্চুৱেল ব্যৱস্থাৰে সম্বোধন কৰি এই বিষয়ে সদৰি কৰে। শ্ৰীনাড্ডাই কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰতে প্ৰাথমিক স্বাস্থ্যসেৱা সুদৃঢ় কৰাৰ লগতে জনসাধাৰণৰ বাবে গুণগত স্বাস্থ্যসেৱা সুলভ কৰি তোলাৰ বাবে নিৰন্তৰ কাম কৰি আহিছে। দূৰণিবতীয়া দুৰ্গম আৰু গ্ৰামাঞ্চলত দূৰসংযোগ ব্যৱস্থাৰে চিকিৎসা প্ৰদানৰ বাবে ই সঞ্জীৱনীৰ দৰে প্ৰযুক্তি ব্যৱহাৰ কৰা হৈছে বুলি তেওঁ উল্লেখ কৰে। অধিৱেশনত ভাৰতক বিশ্ব স্বাস্থ্য সংস্থাৰ দক্ষিণ পূব এছিয়া আঞ্চলিক পুৰস্কাৰেৰে সন্মানিত কৰা হয়।
1: নমস্কাৰ, আই হেড দ্য প্ৰিভিলেজ অফ ৰিপ্ৰেজেণ্টিং গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এট দ্য 79th ছেশ্যন অফ ৰিজনেল কমিটি অফ ৱৰ্ল্ড হেলথ অৰ্গেনাইজেশ্যন চাউথ ইষ্ট এছিয়া ৰিজন ইন তিমোৰ লেষ্টে। দ্য 4-day ৰিজনেল কমিটি মিটিং বিং হেল্ড ফ্ৰম 7th to 10th ছেপ্টেম্বৰ is hosted by Government of Democratic Republic of Timor-Leste. This year's agenda focuses on important and pressing issues of health sector, including universal health coverage, health-related sustainable development goals, disease elimination, tuberculosis, equitable access to specialized care, resilient health care facilities.
0: ভাৰতে মহিলাৰ এছিয়া কাপ টি20 ক্ৰিকেট প্ৰতিযোগিতাৰ ফাইনেল প্ৰৱেশ কৰিছে। দলটোৱে যোৱা নিশা ডুবাইত অনুষ্ঠিত প্ৰথমখন ছেমি ফাইনেলত বাংলাদেশক 40 পৰাস্ত কৰে। 40 বলত 64 ৰাণ কৰা শেফালী বাৰ্মাক প্লেয়াৰ অব দ্য মেচ হিচাপে ঘোষণা কৰা হয়। ডুবাইত আজি হ'বলগীয়া প্ৰতিযোগিতাৰ দ্বিতীয়খন ছেমি ফাইনেলত

0: পাকিস্তান শ্রীলঙ্কার বিরুদ্ধে অবতীর্ণ হব। খেলখন ভারতীয় সময় অনুসরি নিশা 8 বজাত অনুষ্ঠিত হব। খেলখনের বিজয়ী দলটো দেওবারে ফাইনেলত ভারতের সম্মুখীন হব। সামৰাৰ পূৰ্বে এতিয়াৰ প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। অষ্টাদশ ব্ৰিক্স শীৰ্ষ সন্মিলন নতুন দিল্লীৰ ভাৰত ভৱনত কাইলৈ আৰম্ভ হ'ব। কেন্দ্ৰীয় স্বাস্থ্যৰ পৰিয়াল কল্যাণমন্ত্ৰী জে পি নাড্ডাই আঞ্চলিক স্বাস্থ্য সহযোগিতা সুদৃঢ় কৰা আৰু উন্নত স্বাস্থ্য ব্যৱস্থা গঢ়ি তোলাৰ প্ৰতি ভাৰতৰ প্ৰতিশ্ৰুতিবদ্ধতা প্ৰকাশ কৰিছে। আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধিয়ে ভাৰতৰ গোলকীয় বিকাশৰ মধ্যম চালিকা শক্তি অভিহিত কৰিছে আৰু ভাৰতে এছিয়া কাপ ক্ৰিকেট প্ৰতিযোগিতাৰ ফাইনেলত
1: মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্টজত আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আমাৰ অনুষ্ঠানসমূহ মোবাইলত শুনিবলৈ ডাউনলোড কৰক এপ নিউজ অন এ আই আৰ অথবা এ আই আৰ ৰেডিঅ'। এতিয়া শুনক আজি পুৱা, আগবঢ়াইছে সুদীপ্ত শৰ্মা ভৰালীয়ে, প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ।

নমস্কাৰ, সুপ্ৰভাত। সুদীপ্ত শৰ্মা ভৰালী আৰম্ভ কৰিছো আজি পুৱা। আজি শুকুৰবাৰ, 1433 ভাস্কৰাব্দৰ ভাদ মাহৰ আজি 24 দিন, 2026 খ্ৰীষ্টাব্দৰ ছেপ্টেম্বৰ মাহৰ আজি 11 দিন। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি অমাৱস্যা। আজি সূৰ্যোদয় হৈছিল পুৱা 5:10 চৌধ্য ছেকেণ্ডত আৰু আজি সূৰ্যাস্ত সময় বিয়লি 5:30 চাৰি ছেকেণ্ড।

0: যি বন্ধুত্ব কেৱল কোনো লক্ষ্যলৈ গঢ়ি উঠে সেই বন্ধুত্ব শেষলৈ বৰ্তি নাথাকে, কথাষাৰ কৈছিল পুলিৎজাৰে। ভাৰতবৰ্ষত প্ৰতিবছৰে 11 ছেপ্টেম্বৰ দিনটো ৰাষ্ট্ৰীয় বন শ্বহীদ দিৱস হিচাপে পালন কৰা হয়। দেশৰ বনাঞ্চল আৰু বন্যপ্ৰাণীৰ ৰক্ষাৰ কাৰণে প্ৰাণাহুতি দিয়াসকলৰ বলিদানক এই দিনটোতে সন্মান জনোৱা হয়। 1730 চনত ঐতিহাসিক খেজাৰলী হত্যাকাণ্ডৰ লগত সংগতি ৰাখি বিষ্ণুই সম্প্ৰদায়ৰ লোকসকলে মাৰুৱাৰ ৰাজ্যৰ গছ গছনি ৰক্ষাৰ বাবে প্ৰাণাহুতি দিছিল। অমৃতা দেৱীৰ নেতৃত্বত 360 জনকৈ অধিক লোকে গছ কটাৰ প্ৰতিবাদ সাব্যস্ত কৰিছিল। পৰিৱেশ সংৰক্ষণৰ প্ৰতি গভীৰভাৱে দায়বদ্ধ সমাজে খেজাৰলী গাঁৱত গছ কটাৰ প্ৰতিহিত কৰিছিল। তেখেতসকলৰ ত্যাগক পৰিৱেশ সক্ৰিয়তাৰ এক শক্তিশালী প্ৰতীক হিচাপে স্মৰণ কৰা হয়। বনাঞ্চল আৰু বন্যপ্ৰাণী সুৰক্ষাৰ বাবে প্ৰাণাহুতি দিয়াসকলৰ উত্তৰাধিকাৰীক সন্মান জনাই পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ে 2013 চনত 11 ছেপ্টেম্বৰক ৰাষ্ট্ৰীয় বন শ্বহীদ দিৱস হিচাপে আনুষ্ঠানিকভাৱে ঘোষণা কৰে। আজি ইউনিভাৰ্চেল ব্ৰাদাৰহুড ডে। 1893 চনৰ 11 ছেপ্টেম্বৰত আমেৰিকাৰ চিকাগোৰ ধৰ্ম মহাসভাত স্বামী বিবেকানন্দই প্ৰদান কৰিছিল ঐতিহাসিক ভাষণ। এই ঐতিহাসিক ভাষণে কেৱল ভাৰতীয় সংস্কৃতিয়ে নহয় বৰং সমগ্ৰ জাতিক এটা নতুন দিশ দেখুৱাইছিল। স্বামী বিবেকানন্দৰ ভাষণে সনাতন ধৰ্ম আৰু ভাৰতীয় বেদ উপনিষদৰ মহান দৰ্শনক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিছিল। স্বামী বিবেকানন্দই ভাষণত স্পষ্ট কৰি দিছিল যে ধৰ্মই কেতিয়াও বিভাজন নিবিচাৰে, সকলো ধৰ্মৰে লক্ষ্য একেটাই, কেৱল পথবোৰে বেলেগ। ভাষণৰ আৰম্ভণিতে তেখেতে কৈছিল, আমেৰিকাৰ ভাই ভনীসকল, এই বাক্যই তাত উপস্থিত দৰ্শকৰ মাজত আলোড়নৰ সৃষ্টি কৰিছিল। এই কথাষাৰে জাতি, বৰ্ণ আৰু ধৰ্মৰ প্ৰাচীৰ ভাঙি বিশ্ব ভাতৃত্ববোধৰ ভেটি গঢ়িছিল। স্বামী বিবেকানন্দৰ চিকাগোৰ ভাষণত আছিল আধ্যাত্মিকতা, মানৱতাবোধ আৰু বিশ্ব শান্তিৰ এক অনন্য দলিল। এই ভাষণৰ প্ৰাসংগিকতা আজিও সমানে গুৰুত্বপূৰ্ণ। 2006 চনত ৰাষ্ট্ৰপতিৰ কৃতি শিক্ষকৰ সন্মান আগবঢ়োৱা হৈছিল লখিমপুৰৰ পানবাৰী অঞ্চলৰ যোগেন্দ্ৰনাথ দত্তলৈ। যোগেন্দ্ৰনাথ দত্তই মাধৱদেৱ কলেজিয়েট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা অধ্যক্ষ হিচাপে অৱসৰ গ্ৰহণ কৰিছে। নাৰায়ণপুৰৰ পানবাৰী অঞ্চলত বৰ্তমানেও ছাত্ৰ ছাত্ৰীক বিনামূলীয়াকৈ শিক্ষা প্ৰদান কৰি আহিছে। যোগেন্দ্ৰনাথ দত্তই ছাত্ৰ ছাত্ৰীক উৎসাহিত কৰিবৰ কাৰণে শিক্ষা বঁটা আৰু সাহিত্য বঁটা প্ৰদান কৰি আহিছে এই অঞ্চলত। সকলো ছাত্ৰ ছাত্ৰীক সমানে গুৰুত্ব দি শ্ৰেণীকোঠাত কেনেকৈ পাঠদান কৰিব লাগে এই সম্পৰ্কে কথা পাতিছিলো আমি যোগেন্দ্ৰনাথ দত্তৰ সৈতে।
1: মূল কথা একো নাই, কৰ্মনিষ্ঠা। শিক্ষক এজন ভাল শিক্ষক হবলৈ হলে তেওঁ সদায় অধ্যয়নশীল হব লাগিব, তেওঁ পঢ়িব লাগিব, পঢ়ি মেলি ক্লাছলৈ যাব লাগিব, তেওঁ লেচন প্লেন কৰিব লাগিব, সম জ্ঞানী হৈ মানৱতাবোধ হৈ অস্পৃশ্যতা বৰ্জন কৰি তেওঁলোকে যদি ভালকে

0: खड़ा को है निश्चय ही खड़ा को भल हम और लाई भल हम और सरकार स्कूल ला बेसि हम
1: अपना पाठदान प्रक्रिया के मैं कैनकें छात्र छात्री
0: मैं मैं प्रिंसिपाल हिसाब से मैं निजे दु तीन क्लास करूँ इंग्रजी क्लास करूँ करूँ तीन मैं कथा गुरुत्व दिल्ली शिक्षक समय ठीक के बांधि लग लगे घंटा मार से तुम लोग लगे और घंटा मार से तुम लोग लगे जो पांच मिनिट समय खरच न हाथ आशाईडाल क्लास मैं चेक करोमवर्क दीने ना होमवर्क तो चाहसे ने ना होमवर्क लाई करे ना ये मैं क्लास सोमाय शिक्षक थकोते मैं गई पे चेक कर शिक्षक जने के पढ़ुए मैं तक लक्ष्य कर त्रुटि पाँ जी भूल पाँ ये मैं देखा दी मैं जानूँ स्कूल जो भल्क क्लास कर टूशन आवश्यक ना मास्टर गोटेखी कथा भल्क बुझा दिए भल्क पढ़ुआई दिए भल्क कह दिए मास्टर जो ठीक है मास्टर जो स्थितिशील है दायित्वशील है नम्बर तो ना त्रिश पाए पचिश पाए बीस पाए जो ग्रामार खि जाने टेन्स तो जाने नेरेशन तो जाने भइस सेन्स तो जाने पोस्ट पॉइंट खिने इजिली समाधान पे मैं ग्रामार खि जोर दिल मोर काम आ कि मैं गरम बंध एमह दिन लाख मैं मास्टर लगे पे टूशन कराई मास्टर अन्य नकूल मास्टर इतना मैं गरम बंध मैं टूशन करें दुहजार सत सन डेढ़ लाख टका पेन्शन खर्च कर मैं टूशन घर बनाय ललो मोर लाइब्रेर का टूशन करलो डेस्क बेन्स गोटा ललो ब्लेकबोर्ड गोटा ललो ये गोटा पे मैं तक टूशन कर ललो इतना मैं स्कूले स्कूले टूशन करूँ मैं निजर गरम एमह करा निजर लाली और आन लाओ तक कोर्स तो एटा नल गए घर आए दो बेच एट हायर सेकेंडेर बेच फार्ष्ट इयर सेकेंड इयर और एट नाइन टेन बेच दूटा শিক্ষাৰ ক্ষেত্ৰত উত্তৰণ ঘটাইছে
1: আপুনি যিহেতুকে এইখিনি সময়তো আপুনি ছাত্ৰ ছাত্ৰীসকলক শিক্ষাদানৰ সৈতে জড়িত হৈ আছে আৰু আপোনাৰ গোটেই জীৱন আচলতে ছাত্ৰ ছাত্ৰীৰ মাজতে আপুনি পাৰ কৰিলে আপুনি ভালে থাকক সুস্বাস্থ্যৰ অধিকাৰী হৈ থাকক ধন্যবাদ
0: ধন্যবাদ
2: ভূদান আন্দোলনৰ বাবে জনাজাত বিনোৱা ভাৱেক আচাৰ্য বুলি মতা হৈছিল মহাত্মা গান্ধীৰ প্ৰধান শিষ্য বিনোৱা ভাৱেৰ প্ৰতি শ্ৰদ্ধা জনাই ভাৰত চৰকাৰে 1983 চনত ভাৰতৰ সৰ্বোচ্চ সন্মান ভাৰতৰত্ন প্ৰদান কৰিছিল ইয়াৰ উপৰিও আচাৰ্য বিনোৱা ভাৱে ৰমন মেক্সেছে বঁটা লাভ কৰিছিল 1982 চনত অসম ৰাজ্যক উদ্দেশ্যি কোৱা এষাৰী বাক্য বিশেষভাৱে চৰ্চিত হৈছিল তেখেতে কৈছিল অসমক এটা কথা কবা যেতিয়ালৈকে অসমীয়াই শংকৰ মাধৱক অনুকৰণ কৰি তেৰাশবে দেখুৱাই দিয়া পথেদি চলি থাকিব তেতিয়ালৈকে জগতৰ কোনো শক্তিয়েই অসমীয়াক অনিষ্ট কৰিব নোৱাৰিব কিন্তু যিদিনাই অসমীয়াই নিজেই শংকৰ মাধৱক পাহৰিব সেইদিনা আৰু জগতৰ কোনো শক্তিয়েই অসমীয়াক নিঃশেষ হোৱাৰ পৰা ৰক্ষা কৰিব নোৱাৰিব তেখেতৰ প্ৰকৃত নাম আছিল বিনায়ক নৰহৰ ভাৱে বিনোৱা ভাৱে মহাত্মা গান্ধীৰ আদৰ্শৰ প্ৰতি গভীৰভাৱে আকৃষ্ট হৈছিল লগে লগে তেখেতে ভাৰতৰ স্বাধীনতা সংগ্ৰামৰো এগৰাকী নিষ্ঠাৱান সৈনিক হিচাপে কাম কৰাৰ প্ৰতিজ্ঞাবদ্ধ হৈছিল 1916 চনৰ 7 জুনত মহাত্মা গান্ধীক দেখা কৰে আৰু আশ্ৰমৰ বিষয়ে ভালেখিনি কথা আলোচ কৰাৰ সুবিধা পায় তেতিয়াৰ পৰাই তেখেত আশ্ৰমৰ এগৰাকী সভ্য হয় আৰু আশ্ৰমৰ সেৱাত একান্তভাৱে জড়িত হয় তেখেতৰ জীৱনৰ অন্যতম স্বাক্ষৰ হ'ল সৰ্বোদয় সমাজ এই সৰ্বোদয় সমাজৰ জৰিয়তে ভাৰতত প্ৰেম শান্তি ভাতৃত্ব আৰু সত্য আৰু অহিংসাৰ বাণী সিঁচিছিল বিনোৱা ভাৱে ভাৰতৰ বিভিন্ন প্ৰান্তে প্ৰান্তে ঘূৰি জমিদাৰসকলৰ পৰা মাটি দান লৈ সেই মাটি জনসেৱাত লগাইছিল স্বাধীনতা সংগ্ৰামী অহিংসা আৰু মানৱ অধিকাৰ কৰ্মী বিনোৱা ভাৱেৰ জন্ম হৈছিল 1895 চনৰ মহাৰাষ্ট্ৰৰ কোলাৰৰ গেগট গাঁৱৰ এটি ব্ৰাহ্মণ পৰিয়ালত খাৰিবলী ভাষাত হিন্দী কবিতাৰ এক কোমল শব্দভাণ্ডাৰৰ সৃষ্টি কৰিছিল মহাদেৱী বাৰ্মাই সংগীতৰ এগৰাকী মহান বিশেষজ্ঞও আছিল মহাদেৱী বৰ্মাই শিক্ষক হিচাপে কৰ্মজীৱনৰ আৰম্ভ কৰিছিল প্ৰয়াগ মহিলা বিদ্যাপীঠৰ তেখেত অধ্যক্ষা হৈছিল

বিয়াৰ পাছতো বাহাদুপী বৰ্মাই এগৰাকী সন্ন্যাসীৰ জীৱন বাছি লৈছিল। তেখেত আছিল এগৰাকী নিপুণ চিত্ৰশিল্পী আৰু সৃষ্টিশীল অনুবাদক। হিন্দী সাহিত্যৰ সকলো ধৰণৰ গুৰুত্বপূৰ্ণ বঁটা লাভ কৰিছিল মহাদেৱী বৰ্মাই। যত শতিকাৰ আটাইতকৈ জনপ্ৰিয় মহিলা হিন্দী লেখিকা হিচাপে মহাদেৱী বৰ্মা জনপ্ৰিয় আছিল। হিন্দী ভাষাত কবিতা লিখাৰ উপৰিও প্ৰবন্ধ আৰু চুটিগল্পৰ সৃষ্টি কৰিছিল। মহাদেৱী বৰ্মাক সাহিত্যৰ ছায়াবাদী যুগৰ চাৰিটা প্ৰধান স্তৰৰ ভিতৰৰ অন্যতম বুলি গণ্য কৰা হয়। তেখেতক বহুতে আধুনিক মীৰা বুলিও কৈছিল। কবি সূৰ্যকান্ত ত্ৰিপাঠীয়ে নিৰলাত এসময়ত মহাদেৱী বৰ্মাক হিন্দী সাহিত্যৰ মন্দিৰৰ সৰস্বতী বুলি উল্লেখ কৰিছিল। কেৱল কবিতাই নহয়, সমাজৰ উত্থান আৰু নাৰীৰ কল্যাণৰ বাবে বহু ধৰণৰ কৰ্মৰ সৈতে তেখেত জড়িত হৈ আছিল। 1930 চনত মহাদেৱী বৰ্মাই নিহাৰ, 1932 চনত ৰশ্মি, 1933 চনত নীৰজা আৰু 1935 চনৰ কবিতা সংকলন সন্ধ্যা গীত প্ৰকাশ পায় 1939 চনত। কবিতাৰ উপৰিও 18 উপন্যাস আৰু চুটিগল্প ৰচনা কৰিছিল। আন আন গুৰুত্বপূৰ্ণ গ্ৰন্থসমূহৰ ভিতৰত আছে মেৰা পৰিবাৰ, স্মৃতি কি ৰেখাই, পাঠ কি ৰেখাই ইত্যাদি। মহাদেৱী বৰ্মাই নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল সাহিত্য লেখা আৰু সম্পাদনাৰ জৰিয়তে। এলাহাবাদৰ প্ৰয়াগ মহিলা বিদ্যাপীঠৰ বিকাশত তেখেতে উল্লেখযোগ্য অৱদান আগবঢ়াইছিল। মহিলাৰ শিক্ষাৰ ক্ষেত্ৰত সেইখিনি সময়ত এনে কামক বৈপ্লৱিক বুলি গণ্য কৰা হৈছিল। 1930 চনত মহিলাৰ আগশাৰীৰ আলোচনী চান্দৰ দায়িত্ব লয়। 1955 চনত ইলচন্দ যোশীৰ সহযোগত এলাহাবাদত সাহিত্য সংঘত প্ৰতিষ্ঠা কৰে আৰু নিজেই এই সংগঠনৰ আলোচনীৰ সম্পাদনাৰ দায়িত্ব লয়। ভাৰতত নাৰী কবি সন্মিলনৰ সূচনা কৰিছিল তেখেতেই। মহাত্মা গান্ধীৰ প্ৰভাৱত তেখেতে জনসেৱাৰ কাম আৰম্ভ কৰে আৰু ভাৰতৰ স্বাধীনতা আন্দোলনত অংশগ্ৰহণ কৰাৰ লগতে ঝান্সী অঞ্চলতো এই কাম অব্যাহত ৰাখিছিল। তেখেতৰ বহু প্ৰচেষ্টাৰ জৰিয়তে নাৰী মুক্তি আৰু বিকাশৰ বাবে সাধাৰণ মানুহৰ মাজত সাহস আৰু দৃঢ়তা গঢ়ি তুলিবলৈ সক্ষম হৈছিল। ভাৰত চৰকাৰে মহাদেৱী বৰ্মালৈ 1956 চনত পদ্মভূষণ, সাহিত্য একাডেমীৰ ফেলোশ্বিপ আগবঢ়াইছিল 1979 চনত, জ্ঞানপীঠ বঁটা আগবঢ়াইছিল 1982 চনত, ভাৰত চৰকাৰে পদ্মবিভূষণ সন্মান আগবঢ়াইছিল 1988 চনত। মহাদেৱী বৰ্মাই জীৱনৰ বেছিভাগ সময় উত্তৰ প্ৰদেশৰ এলাহাবাদত কটাইছিল আৰু 1987 চনৰ 11 ছেপ্টেম্বৰত তেখেতৰ পৰলোকপ্ৰাপ্তি হয়। সাধাৰণ পটভূমিৰ পৰা অহা লালা অমৰনাথ ক্ৰিকেটৰ ৰাজকীয় আধিপত্যৰ বিৰুদ্ধে মাত মতা প্ৰথমজন ক্ৰিকেটাৰ আছিল। ব্ৰেডমেনকো প্ৰথমবাৰৰ বাবে হিট উইকেটত আউট কৰিছিল তেখেতে। একেৰাহে 10 টেষ্টত ভাৰতীয় দলক নেতৃত্ব দিয়া প্ৰথমজন ভাৰতীয় অধিনায়ক আছিল লালা অমৰনাথ। তেখেতৰ অধিনায়কত্বত 15 টেষ্ট মেচ খেলিছিল, য'ত ভাৰতে প্ৰথমবাৰৰ বাবে টেষ্টত জয়লাভ কৰিছিল। লালা অমৰনাথ আছিল স্বাধীন ভাৰতৰ ক্ৰিকেট দলৰ প্ৰথমজন অধিনায়ক। ভাৰতৰ হৈ প্ৰথমখন টেষ্টত শতক অৰ্জন কৰা ক্ৰিকেটাৰজন আছিল লালা অমৰনাথ। তেখেতে নিজৰ অভিষেক মেচতে শতক অৰ্জন কৰিছিল। লালা অমৰনাথক ভাৰতীয় ক্ৰিকেটৰ পিতৃৰূপে গণ্য কৰা হয়। লালা অমৰনাথৰ নেতৃত্বতে 1952 চনত দিল্লীত পাকিস্তানৰ বিৰুদ্ধে প্ৰথমখন টেষ্টত জয়লাভ কৰে আৰু 2-1 শৃংখলা জয় কৰে। পিছলৈ লালা অমৰনাথ BCCIৰ জ্যেষ্ঠ বাছনিৰ সমিতিৰ অধ্যক্ষ হোৱাৰ লগতে ধাৰাভাষ্যকাৰী আৰু বিশেষজ্ঞও আছিল। ভাৰত চৰকাৰে 1991 চনত লালা অমৰনাথক পদ্মভূষণ সন্মানেৰে সন্মানিত কৰিছিল। লালা অমৰনাথৰ জন্ম হৈছিল 1911 চনৰ 11 ছেপ্টেম্বৰত। 1963 চনত প্ৰথম মহিলা খেলুৱৈ হিচাপে অৰ্জুন বঁটা লাভ কৰিছিল ষ্টেফি ডিচুজাই। 1936 চনৰ 26 ডিচেম্বৰত ষ্টেফি ডিচুজাৰ জন্ম হৈছিল। ডিচুজাই 1954 চনত এছিয়ান গেমছত স্বৰ্ণ পদক জয় কৰা ভাৰতীয় মহিলা দলৰ অংশ আছিল। 1958 চনত ব্ৰঞ্জৰ পদক লাভ কৰিছিল আৰু 200 মিটাৰত ৰূপৰ পদক জয় কৰে। ছেমি ফাইনেলত এছিয়ান অভিলেখ গঢ়ে আৰু 1958 চনত প্ৰতিযোগিতাত 100 মিটাৰত চতুৰ্থ স্থান লাভ কৰে। এটা সময়ত 100 মিটাৰ, 200 মিটাৰ, 400 মিটাৰ আৰু 800 মিটাৰত ৰাষ্ট্ৰীয় অভিলেখ তেওঁৰ হাততে আছিল। আন্তঃৰাষ্ট্ৰীয় মহিলা হকীৰ প্ৰতিযোগিতাত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল আৰু 1961 চনত ভাৰতীয় দলৰ অধিনায়ক হৈছিল। ষ্টেফি ডিচুজাৰ মৃত্যু হৈছিল 1998 চনৰ 11 ছেপ্টেম্বৰত। আমেৰিকান জীৱবিজ্ঞানী, শিক্ষাবিদ, গৱেষক আৰু সমাজকৰ্মী ডক্টৰ ৰিচাৰ্ড উইলিয়াম টিমৰ আজি মৃত্যুদিন। তেখেত নটৰ ডেম কলেজৰ অন্যতম প্ৰতিষ্ঠাপক আছিল। ডক্টৰ ৰিচাৰ্ড উইলিয়াম টিমে 250ৰো অধিক জীৱ প্ৰজাতি আৱিষ্কাৰ কৰিছিল। টিমলৈ তেখেতৰ কৰ্মৰ বাবে বহুতো ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় সন্মান আগবঢ়োৱা হৈছিল। শান্তি আৰু আন্তৰ্জাতিক বুজাপৰাৰ কাৰণে 1987 চনত ৰমন মেক্সেছে বঁটা আগবঢ়োৱা হৈছিল। ইতিহাসৰ পৃষ্ঠাত গুৰুত্ব বিচাৰিলে পাওঁ সন্ত্ৰাসবাদীৰ ভয়াৱহ আক্ৰমণত নিউয়ৰ্কৰ 110 মহলীয়া ৱৰ্ল্ড ট্ৰেড চেণ্টাৰৰ 2টাকৈ টাৱাৰ সম্পূৰ্ণৰূপে ধ্বংস হৈছিল 2001 চনত। প্ৰথম T20 বিশ্বকাপ ক্ৰিকেট আৰম্ভ হৈছিল 2007 চনত। বিখ্যাত মাৰ্কিন চুটিগল্পকাৰ অ' হেনৰীৰ জন্ম হৈছিল 1862 চনত। ঔপন্যাসিক কবি গল্পকাৰ ডি এইচ লৰেঞ্চৰ জন্ম হৈছিল 1885 চনত। বিখ্যাত ইংৰাজ অৰ্থনীতিবিদ ডেভিড ৰিকাৰ্ডৰ মৃত্যু হৈছিল 1823 চনত। আৰ্জেণ্টিনাৰ শিক্ষাবিদ

0: ডমিং ফস্টিন সমিয়েন্টৰ মৃত্যু হৈছিল 1888 চনত। ৰাজনেতা ছোভিয়েটৰ ৰাষ্ট্ৰনায়ক নিকিতা ক্ৰছেভৰ মৃত্যু হৈছিল 1971 চনত। ফিলিপাইনছৰ ৰাষ্ট্ৰপতি ফাৰ্ডিনাণ্ড মাৰ্কুছৰ জন্ম হৈছিল 1917 চনত।
1: সকলোৰে বাবে সামাজিক সুৰক্ষা অটল পেঞ্চন যোজনা মোদীজীৰ সংকল্প।
2: योजना उन नौजवानों के लिए है ताकि आप जब 60 साल के होंगे आपको कभी किसी के सहारे की जरूरत न पड़े, आप अपना बुढ़ापा भी गौरव के साथ बिता सको।
1: এতিয়ালৈ এই যোজনাত 9,50,00,000 অধিক লাভাৰ্থী জড়িত হৈছে। যদি আপুনিও 18-40 বছৰৰ ভিতৰৰ, তেন্তে মাহিলী অটল পেঞ্চনৰ সৈতে যোজনাৰ 3টা নিশ্চিত লাভৰ বিষয়ে জানিবলৈ নিজৰ বেংকৰ শাখাৰ সৈতে যোগাযোগ কৰক।
3: এবাৰ আহিছো আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতৰ ঘাই ঘাই বাতৰিলৈ। ৰাজ্যত চাকৰি প্ৰত্যাশীৰ বাবে মুখ্যমন্ত্ৰীৰ বৃহৎ ঘোষণা। প্ৰতিশ্ৰুতিৰ মতে 5 বছৰত দিব 2,00,000 নিযুক্তি। বৰ্তমান দিব পৰাকৈ সাজু হৈ আছে 1,30,000 চাকৰি। পদোন্নতি অৱসৰৰ লগে লগে মুকলি হ'ব 65,000 পদ। 2টা নতুন আৰক্ষী বেটেলিয়ানো নিয়োগৰ পদক্ষেপ। পৰ্যায়ক্ৰমে নতুন পদ সৃষ্টিৰ প্ৰক্ৰিয়া থাকিব অব্যাহত। নিকৃষ্টকাণ্ডত জ্যেষ্ঠ আৰক্ষী বিষয়া, ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়া। তেলচুৰিত জড়িত সৰুপথাৰ সমজিলা আৰক্ষী অধীক্ষকক গ্ৰেপ্তাৰ। তেলচুৰৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক, ধনৰ লেনদেন কৰিছিল বুলি মত প্ৰকাশ। ৰাজ্যত গঠন হ'ব লেণ্ড বেংক, মুখ্যমন্ত্ৰীৰ ঘোষণা। যিমান উদ্যোগ আহিব খোজে সিমান ভূমি আমি নাপাওঁ, গতিকে উদ্যোগীকৰণৰ বাবে ভূমিৰ প্ৰয়োজন আছে। য'তেই মাটি থাকিব তাতেই উদ্যোগৰ নিৰ্মাণ হ'ব। অৰ্হতাহীন শিক্ষকৰ নিযুক্তিক সৰ্বোচ্চ ন্যায়ালয়ৰ স্থগিতাদেশৰ পাছতে হাহাকাৰ। অনিশ্চয়তাত 10,000+ টিউটৰ। অনাগত দিনত কৰ্মসংস্থাপনৰ ব্যাপক প্ৰভাৱ পেলাব পাৰে AI। কৃত্ৰিম বুদ্ধিমত্তাৰ দ্বাৰা পৰিচালিত হ'ব ৰাজ্যৰ প্ৰশাসন। শিক্ষা, পৰিবহণ, স্বাস্থ্যখণ্ডত অবাধ সুযোগ ব্যৱহাৰ কৰা হ'ব। টিহুৰ বানেকোচিত 778 কোটি পেপচিকোৰ চিপছ উদ্যোগ উদ্বোধন মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ। 2030-ৰ ভিতৰত 70,000 মেট্ৰিক টন আলুৰ প্ৰয়োজন হ'ব। অসমৰ কৃষকক উৎসাহিত কৰিবলৈ লোৱা হৈছে একাধিক পদক্ষেপ। সুৰা বিপণীৰ অনুজ্ঞাপত্ৰৰ নামত ধন বিচাৰি সচিবালয়ৰ বিষয়াক গ্ৰেপ্তাৰ। ভূমুফিয়াই জধে মধে গাঁত খণ্ডাৰ পৰিণতি। বোকাজানত পুখুৰীত পৰি 3গৰাকী শিশুৰ মৃত্যু। চামগুৰিত আৰক্ষীক দলবদ্ধ আক্ৰমণ। ঘটনাৰ লগত জড়িত 3গৰাকীক আটক। মূল অভিযুক্ত পলাতক। ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াসহ আহত 4জন আৰক্ষী। তিনিচুকীয়া দালালৰ বিৰুদ্ধে আৰক্ষী ধাৰাবাহিক অভিযান। দালাল চক্ৰ আৰু বিভিন্ন অপৰাধত জড়িত 20ৰো অধিক লোকক আটক। বকলিয়ালত ট্ৰেক্টৰ টায়াৰ পিন্ধি বন্দহস্তীৰ বিচৰণ। কালিয়নি দৈগ্ৰুং নদীত অবাধ বালি খননৰ বাবে হৈছে এনে ঘটনা। বন বিভাগৰ হাহাকাৰ। বিয়লি ট্ৰেংকুলাইজ কৰি মুক্ত কৰা হ'ল হাতীটোক। পেৰিছত আন্তৰ্জাতিক মহাকাশ সন্মিলনত ভাৰ্চুৱেলি ভাষণ দিলে প্ৰধানমন্ত্ৰীয়ে। 2035-ৰ ভিতৰত নিজা মহাকাশ কেন্দ্ৰ হ'ব ভাৰতত। খেলৰ পৃষ্ঠাত 14 বছৰৰ অন্তত দিলীপ ট্ৰফিত চেম্পিয়ন পূব মণ্ডল। ঈশান কিষণ, কুৱেছিৰ অনবদ্য শতক। শততম মেচ স্মৰণীয় কৰিলে মহম্মদ শ্বামীয়ে। জুনিয়ৰ এছিয়া কাপ হকী ছেমিফাইনেলত ভাৰতীয় কন্যাই 19-0 ধাৰাসাৰি কৰিলে চিৰবৰী পাকিস্তানক। 18টা পেনাল্টি কৰ্ণাৰতে হ'ল স্ক'ৰ। প্ৰশ্নটো আজিৰ বাবে নিৰ্দিষ্ট সময় শেষ হৈ আপোনালোকে আটাই ভালে থাকক। অনুষ্ঠান সুদীপ্ত শৰ্মা ভৰালে ইমানতে সামৰিছোঁ। নমস্কাৰ।

মিডিয়াম ৱেভৰ 411.5 মিটাৰত 27.5 কিলোহাৰ্টজত আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আগবঢ়াইছো জুবিন গাৰ্গৰ কণ্ঠৰ কেইটিমান গীত। প্ৰথম গীতৰ কথা শিল্পীৰ নিজা এলবাম 'বাহী'।

বিবিধ ভারতী গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ লবলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ।

বিবিধ ভাৰতী গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ ল'বলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়ে টুকি থওক। আমাৰ নম্বৰ হৈছে 6003166944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 6003166944।

বিবিধ ভারতী গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ লবলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়েই টুকি থওক। আমাৰ নম্বৰ হৈছে 6003166944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 6003166994।

কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়, উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM এণ্ডৰ 100.8 MHz।

0: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতার কাষ চাপক।
1: Our voice gets you heard everywhere.
0: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে। প্রতিখন ঘৰৰে বাণী আকাশবাণী, সকলোৰে হৃদয়ৰ বাণী আকাশবাণী। আমি আগবাঢ়িছো আপোনালোকৰ সৈতে অন্তৰংগ সম্পৰ্ক গঢ়িবলৈ। মাত্ৰ এটা ক্লিকতে আমাৰ কেন্দ্ৰবোৰৰ অনুষ্ঠান লাইভ, মন কী বাত, সংগীত, নাটক, খেল আৰু প্ৰতিটো পলৰ নিৰ্ভৰযোগ্য বাতৰিৰ সৈতে আমাৰ ৱেবছাইট আকাশবাণী.gov.in ত নতুন ভাৰত

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু খন্তেক বাছতে আঞ্চলিক বাতৰি 8 বজাত সমাচাৰ প্ৰভাত 8:15 মৰ্ণিং নিউজ শুনিবলৈ পাব।
1: এয়া আকাশবাণী বাতৰি হৈছে মই কুমাৰ ডেভিড দাস। ৰাজ্যত জিলা আয়ুক্তসকলৰ এখন দুদিনীয়া সন্মিলন অহা দেও আৰু সোমবাৰে যোৰহাটত অনুষ্ঠিত হ'ব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই জিলা আয়ুক্তসকলৰ এই সন্মিলনত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব। এই সন্মিলনৰ প্ৰথম দিনা মুখ্যমন্ত্ৰীয়ে যোৰহাটৰ চিনামৰা চাহ বাগিচাত জিলাখনৰ নৱনিৰ্মিত আয়ুক্ত কাৰ্যালয়টো আনুষ্ঠানিকভাৱে মুকলি কৰিব। সেইদিনাই চিনামৰাৰ সভাগৃহত আয়ুক্তসকলৰ দুদিনীয়া সন্মিলন আৰম্ভ হ'ব আৰু এই সন্মিলনত মুখ্যমন্ত্ৰীৰ উপস্থিতিত প্ৰতিখন জিলাৰ বিভিন্ন বিভাগৰ উন্নয়নমূলক কাম কাজৰ বিস্তৃত পৰ্যালোচনা কৰা হ'ব। উল্লেখযোগ্য যে চিনামৰা চাহ বাগিচাৰ প্ৰায় 12 বিঘা মাটি সামৰি যোৰহাট জিলা আয়ুক্তৰ 5 মহলীয়া কাৰ্যালয়টো নিৰ্মাণ কৰা হৈছে। নতুন কাৰ্যালয়টোৰ সৈতে উন্নত সা সুবিধাযুক্ত সভাগৃহৰ লগতে প্ৰেক্ষাগৃহও সংলগ্ন কৰা হৈছে। মুখ্যমন্ত্ৰীয়ে লগতে লোক নিৰ্মাণ বিভাগে চিনামৰাৰ ৰেল ক্ৰছিঙৰ ওপৰত নিৰ্মাণ কৰা 540 মিটাৰ দৈৰ্ঘ্যৰ ৰেল অভাৰব্ৰিজখনো মুকলি কৰিব। 2027 বৰ্ষৰ 31 জানুৱাৰীত গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত কিংবদন্তী সংগীত বেণ্ড গৰিলাজে অনুষ্ঠান পৰিৱেশন কৰিব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে এই কথা প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে এই সন্দৰ্ভত কয় যে গৰিলাজে তেওঁলোকৰ প্ৰথমটো ভাৰত ভ্ৰমণৰ অংশস্বৰূপে অন্যতম আয়োজক চহৰ হিচাপে গুৱাহাটীক নিৰ্বাচন কৰিছে। বিশ্ব সংগীত জগতত ব্যতিক্ৰমী পৰিচয় গঢ়ি তুলিবলৈ সমৰ্থ হোৱা গৰিলাজ বিশ্বৰ অন্যতম জনপ্ৰিয় মিউজিক বেণ্ড।
2: From October onwards, Guwahati will join a interesting timeline. We'll have Guns N' Roses soon. They are coming to perform in Guwahati. Today, Goliraj has also announced their performance in Guwahati. In between, Lucky Ali will be here. In between, Sunidhi Chauhan is coming to Guwahati. And finally, Guwahati International Marathon. I think we are now preparing for an excitement year ahead. মই সকলোৰে সহযোগিতা কামনা কৰিম।
1: নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচন সন্দৰ্ভত ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলৰ সভাপতিত্বত স্বীকৃতিপ্ৰাপ্ত ৰাজনৈতিক দলসমূহৰ প্ৰতিনিধিৰ সৈতে কালি এখন বৈঠক অনুষ্ঠিত হয়। বৈঠকত নিৰ্বাচনী অধিসূচনা, আদৰ্শ আচৰণ বিধি আৰু নিৰ্বাচনী প্ৰচাৰ সন্দৰ্ভত নিৰ্দেশনাসমূহ ৰাজনৈতিক দলসমূহক অৱগত কৰা হয়। বৈঠকত নিৰ্বাচনী ব্যয় পৰ্যবেক্ষণৰ বিভিন্ন দিশ সন্দৰ্ভতো আলোচনা কৰা হয়। ভোটগ্ৰহণৰ দিনা পৰিচয় নিশ্চিতকৰণৰ বাবে UPSCৰ উপৰি নিৰ্ধাৰিত 12টা বিকল্প নথিৰ যিকোনো এখন নথি ভোটদাতাই প্ৰদৰ্শন কৰিব পাৰিব বুলিও ৰাজনৈতিক দলসমূহৰ প্ৰতিনিধিসকলক অৱগত কৰা হয়। একেদৰে মনোনয়নৰ ক্ষেত্ৰত প্ৰাৰ্থীসকলক স্পষ্ট ফটো দাখিল কৰিবলৈ পৰামৰ্শ দিয়া হয়। ইভিএমৰ ৰেণ্ডমাইজেচন আৰু কমিশ্যনিং প্ৰক্ৰিয়াৰ সময়ত প্ৰাৰ্থী অথবা অনুমোদিত প্ৰতিনিধিৰ উপস্থিতিৰ গুৰুত্বৰ বিষয়েও বৈঠকত অৱগত কৰা হয়। উল্লেখযোগ্য যে নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে EVM আৰু VVPATৰ প্ৰথম পৰ্যায়ৰ ৰেণ্ডমাইজেচন আজি সমষ্টিটোৰ অন্তৰ্গত দুয়োখন জিলাৰ সংশ্লিষ্ট জিলা নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ত অনুষ্ঠিত হ'ব। এই উপ নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত নগাঁও জিলা নিৰ্বাচনী বিষয়া তথা জিলা আয়ুক্ত আৰণ্যক শইকীয়াৰ অধ্যক্ষতাত কালি জিলা প্ৰশাসনৰ বিষয়াসকলৰ সৈতে এখন পৰ্যালোচনা তথা প্ৰস্তুতিমূলক বৈঠকো অনুষ্ঠিত হয়। গোলাঘাট আৰক্ষীয়ে খাৰুৱা তেল চুৰিৰ অভিযোগত সৰুপথাৰ সমজিলাৰ আৰক্ষী অধীক্ষক দীপেন পাটৰক আটক কৰিছে। গোলাঘাট জ্যেষ্ঠ আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাই কালি এখন সংবাদমেলত প্ৰকাশ কৰা অনুসৰি তথ্য প্ৰমাণৰ ভিত্তিতেই আৰক্ষী বিষয়াগৰাকীক আটক কৰা হৈছে। জ্যেষ্ঠ আৰক্ষী অধীক্ষকগৰাকীয়ে জনোৱা মতে ONGCৰ পাইপ ফুটা কৰি খাৰুৱা তেল চুৰি কৰা এটা চক্ৰৰ সৈতে আৰক্ষী বিষয়া শ্ৰীপাটৰৰ সম্পৰ্ক আছিল। তেল চুৰি চক্ৰটোৰ পৰা বিষয়াগৰাকীয়ে নগদ ধন লোৱাৰো তথ্য লাভ কৰা গৈছে বুলি জ্যেষ্ঠ আৰক্ষী অধীক্ষকগৰাকীয়ে প্ৰকাশ কৰে। ইপিনে সৰুপথাৰত তেল চুৰি কাণ্ডত এতিয়ালৈকে মহিলাসহ মুঠ 5 জন লোকক আটক কৰা হৈছে। প্ৰাৰম্ভিক তদন্তত অঞ্চলটোৰ আন কেইবাজনো লোক ইয়াৰ সৈতে জড়িত থকাৰ তথ্য লাভ কৰা গৈছে বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে। এই চুৰি তেল পশ্চিমবংগলৈ সৰবৰাহ কৰা হৈছিল বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে। অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ উদ্যোগত বিশ্বনাথ জিলাৰ পূব ছয়দুৱাৰ উন্নয়ন খণ্ডৰ ৰাজহুৱা ভৱনত কালি খণ্ড পৰ্যায়ৰ অনাদায়ী সম্পদ পুনৰুদ্ধাৰ তথা ঋণ শিবিৰ অনুষ্ঠিত হয়। মহিলা নেতৃত্বাধীন

আলাপ অনুরাগ। আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাত এতিয়াৰে পৰা প্ৰতি শনিবাৰে নিশা 9:30 বজাত প্ৰচাৰ হৈ আছে আলাপ অনুৰাগ। অসমৰ বৰেণ্য শিল্পীসকলৰ কৰ্মজীৱনৰ আধাৰত ৰচিত এই ধাৰাবাহিক প্ৰামাণ্য অলেখ্যলানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ।

0: US. National Testing Agency releases provisional answer keys for retest of English, Commerce and Sociology papers of UGC NET June 2026. And in cricket, India beat Bangladesh by 40 runs in first semi-final of Women's Asia Cup 2026 in Dubai. And with that, we end the morning news. Have a nice day.
1: মিডিয়ামেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্টজত আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আগবঢ়াবলৈ লৈছোঁ সুগম সংগীতৰ অনুষ্ঠান গীতিমালিকা।

অনুষ্ঠানৰ আৰম্ভণিতেই শুনক পম্পী বৰাৰ কণ্ঠৰ এটি গীত। গীতৰ কথা অনুপমা বৰাৰ, প্ৰযোজনা বিদ্যুৎ বৰাৰ।

অনুষ্ঠানত এবাৰ শুনক অনুপ হাজৰিকাৰ কণ্ঠৰে এটি গীত। গীতৰ কথা ফজলুল কৰিমৰ, প্ৰযোজনা বিপুল বৰুৱাৰ।

গীতিমালিকা অনুষ্ঠানটি শুনি আছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। এইবাৰ শুনক লোপামুদ্ৰা নেওগৰ কণ্ঠৰ এটি গীত। গীতৰ কথা বেদানন্দ দাসৰ, প্ৰযোজনা উৎপল মিশ্ৰৰ।

অনুষ্ঠানত এইবাৰ আগবঢ়াবলৈ লৈছোঁ প্ৰশান্ত ৰাজখোৱাৰ কণ্ঠৰে এটি গীত, গীতৰ কথা কীৰ্তিকমল ভূঞাৰ, প্ৰযোজনা জয়ন্ত দাসৰ।

প্ৰশান্ত ৰাজখোৱাৰ কণ্ঠৰ গীতটি শুনিলে। গীতৰ কথা আছিল কীৰ্তিকমল ভূঞাৰ, প্ৰযোজনা জয়ন্ত দাসৰ। গীতিমালিকাৰ শেষত শুনক চন্দনা ডেকাৰ কণ্ঠৰ এটি গীত। গীতৰ কথা ইদ্ৰিছ আলীৰ, প্ৰযোজনা জন্মী দাসৰ।

আজি পুৱা 9:20 প্ৰভাতী তৰংগ শুনিবলৈ পাব। বিষয় সময়, জীৱন, অভিজ্ঞতা ইত্যাদি। অতিথি হিচাপে উপস্থিত থাকিব গোপাল জালান, নেহা গাৰ্গ আৰু ডাক্টৰ শামসুদ্দিন আহমেদ। অনুষ্ঠানটি আগবঢ়াব ইন্দ্ৰজিৎ দাসে। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ অংশকালীন ঘোষক ঘোষিকাৰ লিখিত পৰীক্ষাত উত্তীৰ্ণ প্ৰাৰ্থীসকলৰ কণ্ঠস্বৰ পৰীক্ষা অহা 14 ছেপ্টেম্বৰৰ পৰা আকাশবাণী গুৱাহাটী কেন্দ্ৰত অনুষ্ঠিত হ'ব। লিখিত পৰীক্ষাত উত্তীৰ্ণ প্ৰাৰ্থীসকললৈ কণ্ঠস্বৰ পৰীক্ষাৰ বাবে আমন্ত্ৰণ পত্ৰ ইতিমধ্যে মেইলযোগে প্ৰেৰণ কৰা হৈছে। যদি কোনো প্ৰাৰ্থীয়ে আমন্ত্ৰণ পত্ৰ পোৱা নাই, তেন্তে 03612662636 এই নম্বৰত ফোন কৰি জনাব পাৰে।

আকৌ কৈছোঁ, আজি পুৱা 9:20 প্ৰভাতী তৰংগৰ বিষয় সময়, জীৱন, অভিজ্ঞতা ইত্যাদি। অতিথি হিচাপে থাকিব গোপাল জালান, নেহা গাৰ্গ, ডাক্তৰ শামসুদ্দিন আহমেদ। অনুষ্ঠানটি আগবঢ়াব ইন্দ্ৰজিৎ দাসে। অতিথিসকলৰ লগত পোনপটীয়াকৈ কথা পাতিবলৈ আপোনালোকে ফোন কৰিব পাৰে। ফোন নম্বৰ দুটি হ'ল 03612662325 আৰু 9435405222। আকৌ কৈছোঁ, 03612662325 আৰু 9435405222। গছ থাকিলেহে মানুহ থাকিব, এজোপা কাটিলে ছজোপা ৰুবা, নাতি পুতিৰ ভাল কৰিবা, সুকাঠি অকাঠি নকৰা বিচাৰ, সকলো গছৰে আছে উপকাৰ। পৰিষ্কাৰ পৰিচ্ছন্নতাই হৈছে সুস্বাস্থ্যৰ ভেটি, শৰীৰৰ উপৰিও ই মনক নিকা কৰে। য'তে ত'তে থুক একাৰ পিক আদি নেপেলাব, কিয়নো এই কাৰ্যৰ দ্বাৰাই ৰোগৰ বীজাণু বিস্তাৰিত হয়।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতে আঞ্চলিক বাতৰি আৰু 9:15 জিলাৰ ৰেহৰূপ শুনিবলৈ পাব।

আকাশবাণী গুৱাহাটী পুৱা আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিসমূহ হ'ল অৰুণাচল প্ৰদেশ আৰু নাগালেণ্ডত হোৱা নেৰনেপেৰা বৰষুণৰ বাবে যোৰহাট, চৰাইদেউ, শিৱসাগৰ আৰু গোলাঘাট বিধ্বংসী বানৰ কবলত পৰা বুলি

কেন্দ্রীয় চৰকাৰৰ প্ৰকাশ। কিম্বদন্তী ক্ৰিকেটাৰ সুনীল গাভাস্কাৰৰ উপস্থিতিত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ গুৱাহাটীত প্ৰথমবাৰৰ বাবে হ'বলগীয়া গুৱাহাটী আন্তঃৰাষ্ট্ৰীয় মাৰাথনৰ লগু উন্মোচন। নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে আজি EVM আৰু VVPATৰ প্ৰথম পৰ্যায়ৰ ৰেণ্ডমাইজেচন আৰম্ভ। IIT গুৱাহাটীৰ গৱেষকৰ দলৰ পানী মেটেকাৰ পৰা এবিধ ব্যৱহাৰিক ৰাসায়নিক সামগ্ৰী প্ৰস্তুত। আৰু মহিলাৰ এছিয়া কাপ T20 ক্ৰিকেট প্ৰতিযোগিতাৰ ফাইনেলত ভাৰত। নমস্কাৰ, বাতৰিৰ সৈতে মই কুমাৰ ডেভিড দাস। এতিয়া শুনক বিতং বাতৰি। কেন্দ্ৰীয় চৰকাৰে অৰুণাচল প্ৰদেশ আৰু নাগালেণ্ডত হোৱা নেৰানেপেৰা বৰষুণৰ বাবে যোৰহাট, চৰাইদেউ, শিৱসাগৰ আৰু গোলাঘাট বিধ্বংসী বানৰ কবলত পৰা বুলি প্ৰকাশ কৰিছে। কংগ্ৰেছ সাংসদ ৰকিবুল হুছেইনলৈ লিখা এখন পত্ৰত কেন্দ্ৰীয় জলশক্তি মন্ত্ৰী CR পাটিলে কয় যে মন্ত্ৰালয়ে উজনি অসমৰ শেহতীয়া বান আৰু এই বিপৰ্যয়ক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰা দাবী সন্দৰ্ভত যোৱা 4 আগষ্টত লোকসভাত ধুবুৰী সাংসদগৰাকীয়ে উত্থাপন কৰাৰ বিষয়টো পৰীক্ষা কৰিছে। বিৰোধী পক্ষই শেহতীয়া বানক মানৱসৃষ্ট বুলি আগবঢ়োৱা যুক্তি খণ্ডন কৰি শ্ৰীপাটিলে কয় যে ৰাজ্য চৰকাৰে অসমৰ লগতে অৰুণাচল প্ৰদেশ আৰু নাগালেণ্ডত হোৱা ধাৰাসাৰ বৰষুণৰ বাবেই জুলাই মাহত উজনি অসমত ভয়াৱহ বানৰ কবলত পৰা বুলি অৱগত কৰিছে। এই সময়ছোৱাত ডাৱৰ বিস্ফোৰণ ঘটা নাই বুলি বৰঝাৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই অৱগত কৰা বুলি কেন্দ্ৰীয় চৰকাৰে প্ৰকাশ কৰিছে। জলশক্তি মন্ত্ৰালয়ে লগতে বান ব্যৱস্থাপনা আৰু খহনীয়াৰ প্ৰতিৰোধী ব্যৱস্থাৰ বাবে অসমলৈ আগবঢ়োৱা বিত্তীয় সাহায্যৰ সবিশেষ প্ৰকাশ কৰিছে। মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে বিগত 5 বছৰত বান ব্যৱস্থাপনা খহনীয়াৰ প্ৰতিৰোধী প্ৰকল্পৰ বাবে অসম চৰকাৰলৈ 342,63,00,000 টকাৰ কেন্দ্ৰীয় সাহায্য মোকলাই দিয়া হৈছে। ইয়াৰ উপৰি ব্ৰহ্মপুত্ৰ পৰিষদে এই সময়ছোৱাত বান ব্যৱস্থাপনা আৰু খহনীয়াৰ প্ৰতিৰোধী কাম কাজৰ বাবদ 109,10,00,000 টকা ব্যয় কৰিছে। জলশক্তি মন্ত্ৰালয়ে লগতে বান ব্যৱস্থাপনা আৰু খহনীয়াৰ প্ৰতিৰোধী আঁচনিসমূহ মূলতঃ ৰাজ্য চৰকাৰে প্ৰস্তুত আৰু ৰূপায়ণ কৰে। এই ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে অকল প্ৰযুক্তিগত দিশ নিৰ্দেশনা আৰু বিত্তীয় সাহায্যহে আগবঢ়ায়। কেন্দ্ৰীয় চৰকাৰৰ পৃষ্ঠপোষকতা প্ৰাপ্ত বান ব্যৱস্থাপনা আৰু সীমান্ত এলেকা কাৰ্যসূচীৰ অধীনত গুৰুত্বপূৰ্ণ এলেকাৰ বান ব্যৱস্থাপনাৰ বাবে সাহায্য যোগান ধৰা হয় বুলিও কেন্দ্ৰীয় চৰকাৰে প্ৰকাশ কৰিছে। উত্তৰ পূব পৰিষদৰ বান ব্যৱস্থাপনা, খহনীয়া নিয়ন্ত্ৰণ আৰু নৈৰ পাৰৰ সুৰক্ষা সম্পৰ্কীয় আঁচনিৰ অধীনত অসমৰ 6টা প্ৰকল্পৰ বাবে আনুমানিক 33,40,00,000 টকা যোগান ধৰা হৈছে বুলি জলশক্তি মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। মন্ত্ৰালয়ে প্ৰকাশ কৰে যে ব্ৰহ্মপুত্ৰ পৰিষদে ইয়াৰ উপনৈ, ভোগদৈ, জাজি আৰু ধনশিৰিৰ বাবে সুকীয়া পৰিকল্পনা যুগুত কৰিছে। অসমৰ বানৰ আগলি বতৰাৰ প্ৰদান আন্তঃগাঁথনিৰ বিষয়ে আলোকপাত কৰি মন্ত্ৰালয়ে কয় যে ৰাজ্যখনত 32টা বান আগলি বতৰাৰ প্ৰদান কেন্দ্ৰ আছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি কিংবদন্তী ক্ৰিকেটাৰ সুনীল গাভাস্কাৰৰ উপস্থিতিত গুৱাহাটীত প্ৰথমবাৰলৈ হ'বলগীয়া গুৱাহাটী আন্তঃৰাষ্ট্ৰীয় মাৰাথনৰ লগু উন্মোচন কৰে। বিশ্বৰ পৰ্যটন আৰু ক্ৰীড়াৰ মানচিত্ৰত গুৱাহাটীক পুনৰ প্ৰতিষ্ঠা কৰাৰ লক্ষ্যৰে অহা বৰ্ষৰ 7 ফেব্ৰুৱাৰীত হ'বলগীয়া এই আন্তঃৰাষ্ট্ৰীয় মাৰাথনত দেশ বিদেশৰ 12,000ৰো অধিক দৌৰবিদে অংশগ্ৰহণ কৰিব। এই উপলক্ষে ডঃ শৰ্মাই কয় যে গুৱাহাটীত আন্তঃৰাষ্ট্ৰীয় মাৰাথন আয়োজন কৰাটো ৰাজ্যৰ বাবে গৌৰৱৰ কথা। এই মাৰাথনৰ জৰিয়তে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়াক্ষেত্ৰত অসম তথা গুৱাহাটী উল্লেখনীয় উত্তৰণ হ'ব বুলি মুখ্যমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে। তেওঁ কয় যে ভৱিষ্যতে বছৰি হ'বলগীয়া এই প্ৰতিযোগিতাই জনসাধাৰণক সুস্থ জীৱনশৈলীৰ প্ৰতি আকৰ্ষিত কৰিব, ক্ৰীড়া প্ৰতিভাক উৎসাহিত কৰিব আৰু ৰাজ্যত নতুন সম্ভাৱনা তথা সুযোগৰ দুৱাৰ মুকলি কৰিব। লগু উদ্বোধনৰ পাছত কিংবদন্তী ক্ৰিকেটাৰ সুনীল গাভাস্কাৰে এখন সংবাদমেলত দৌৰৰ মাজেৰে সংহতি সমন্বয়ৰ সৃষ্টি হয় বুলি মন্তব্য কৰে। ইয়াৰ দ্বাৰা ক্ৰীড়া, পৰ্যটন আৰু সংস্কৃতিৰ অপূৰ্ব মিল হয় বুলিও তেওঁ দাবী কৰে। তেওঁ লগতে এনে মাধ্যমেৰে অসমক আগুৱাই লৈ যোৱাৰ লক্ষ্য লোৱাৰ বাবে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ভূয়সী প্ৰশংসা কৰে। গুৱাহাটী আন্তঃৰাষ্ট্ৰীয় মাৰাথনৰ উদ্বোধনী সংস্কৰণত মুঠ 5টা শাখাত প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। প্ৰতিযোগিতাত 42.195 কিলোমিটাৰৰ সম্পূৰ্ণ মাৰাথনৰ উপৰি 21.097 কিলোমিটাৰ হাফ মাৰাথন, 10 কিলোমিটাৰ দৌৰ, 5 কিলোমিটাৰ দৌৰ আৰু 1.5 কিলোমিটাৰ বিনোদনমূলক দৌৰ অনুষ্ঠিত হ'ব। এই মাৰাথনৰ বাবে আজি পঞ্জীয়ন আৰম্ভ হ'ব। আগ্ৰহীসকলে প্ৰতিযোগিতাৰ ৱেবছাইট www.guwahatiinternationalmarathon.org যোগে নাম পঞ্জীয়ন কৰিব পাৰিব। মাৰাথন জজ খেলপথৰ আৰম্ভ হৈ কামাখ্যা, গুৱাহাটী বিশ্ববিদ্যালয় হৈ নৱনিৰ্মিত কুমাৰ ভাস্কৰ বৰ্মা সেতুৰ ওপৰেৰে ব্ৰহ্মপুত্ৰ পাৰ হৈ IITলৈ গৈ পুনৰ একেটা পথেৰে জজ খেলপথাৰলৈ উভতি আহিব। 2027 বৰ্ষৰ 31 জানুৱাৰীত গুৱাহাটীৰ সৰুহজ ষ্টেডিয়ামত কিংবদন্তী সংগীত বেণ্ড গৰিলাজে অনুষ্ঠান পৰিৱেশন কৰিব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে এই কথা প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে এই সন্দৰ্ভত কয় যে গৰিলাজে তেওঁলোকৰ প্ৰথমটো ভাৰত ভ্ৰমণৰ অংশস্বৰূপে অন্যতম আয়োজক চহৰ হিচাপে গুৱাহাটীক নিৰ্বাচন

0: কৰিছে। বিশ্বৰ সংগীত জগতত ব্যতিক্ৰমী পৰিচয় গঢ়ি তুলিবলৈ সমৰ্থ হোৱা গৰিলাজ বিশ্বৰ অন্যতম জনপ্ৰিয় মিউজিক বেণ্ড।
1: From October onwards, Guwahati will join a interesting timeline. We'll have Guns and Roses soon. They are coming to perform in Guwahati. Today, Goliraj has also announced their performance in Guwahati. In between, Lucky Ali will be here. In between, Sunidhi Chauhan is coming to Guwahati. And finally, Guwahati International Marathon. I think we are now preparing for an excitement year ahead. মই সকলোৰে সহযোগিতা কামনা কৰিম।
0: নগাঁও লোকসভা সমষ্টিৰ উপনিৰ্বাচনৰ বাবে EVM আৰু VVPATৰ প্ৰথম পৰ্যায়ৰ ৰেণ্ডমাইজেচন আজি সমষ্টিটোৰ অন্তৰ্গত দুয়োখন জিলাৰ সংশ্লিষ্ট জিলা নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ত অনুষ্ঠিত হ'ব। সমষ্টিটোৰ উপনিৰ্বাচন সন্দৰ্ভত ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলৰ সভাপতিত্বত স্বীকৃতিপ্ৰাপ্ত ৰাজনৈতিক দলসমূহৰ প্ৰতিনিধিসকলৰ সৈতে কালি এখন বৈঠক অনুষ্ঠিত হয়। বৈঠকত নিৰ্বাচনী অধিসূচনা, আদৰ্শ আচৰণ বিধি আৰু নিৰ্বাচনী প্ৰচাৰ সন্দৰ্ভত নিৰ্দেশনাসমূহ ৰাজনৈতিক দলসমূহক অৱগত কৰা হয়। এই বৈঠকতে নিৰ্বাচনী ব্যয় পৰ্যবেক্ষণৰ বিভিন্ন দিশ সন্দৰ্ভতো আলোচনা কৰা হয়। ভোটগ্ৰহণৰ দিনা পৰিচয় নিশ্চিতকৰণৰ বাবে UPSCৰ উপৰি নিৰ্ধাৰিত 12 বিকল্প নথিৰ যিকোনো এখন নথি ভোটদাতাই প্ৰদৰ্শন কৰিব পাৰিব বুলিও ৰাজনৈতিক দলসমূহক প্ৰতিনিধিসকলক অৱগত কৰা হয়। একেদৰে মনোনয়নৰ ক্ষেত্ৰত প্ৰাৰ্থীসকলক স্পষ্ট ফটো দাখিল কৰিবলৈ পৰামৰ্শ দিয়া হয়। আজিৰ পৰা হ'বলগীয়া EVMৰ ৰেণ্ডমাইজেচন আৰু কমিশ্যনিং প্ৰক্ৰিয়াৰ সময়ত প্ৰাৰ্থী অথবা অনুমোদিত প্ৰতিনিধিৰ উপস্থিতিৰ গুৰুত্বৰ বিষয়েও বৈঠকত অৱগত কৰা হয়। ইপিনে উপনিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত নগাঁও জিলাৰ নিৰ্বাচনী বিষয়া তথা জিলা আয়ুক্ত আৰণ্য শইকীয়াৰ অধ্যক্ষতাত কালি জিলা প্ৰশাসনৰ বিষয়াসকলৰ সৈতে এখন পৰ্যালোচনা তথা প্ৰস্তুতিমূলক বৈঠকো অনুষ্ঠিত হয়। ৰাজ্য জিলা আয়ুক্তসকলৰ এখন দুদিনীয়া সন্মিলন অহা দেওবাৰ আৰু সোমবাৰে যোৰহাটত অনুষ্ঠিত হ'ব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই জিলা আয়ুক্তসকলৰ এই সন্মিলনত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব। এই সন্মিলনৰ প্ৰথম দিনা মুখ্যমন্ত্ৰীয়ে যোৰহাটৰ চিনামৰা চাহ বাগিচাত জিলাখনৰ নৱনিৰ্মিত আয়ুক্ত কাৰ্যালয়টো আনুষ্ঠানিকভাৱে মুকলি কৰিব। সেইদিনাই চিনামৰাৰ সভাগৃহত আয়ুক্তসকলৰ দুদিনীয়া সন্মিলন আৰম্ভ হ'ব আৰু এই সন্মিলনত মুখ্যমন্ত্ৰীৰ উপস্থিতিত প্ৰতিখন জিলাৰ বিভিন্ন বিভাগৰ উন্নয়নমূলক কাম কাজৰ বিস্তৃত পৰ্যালোচনা কৰা হ'ব। উল্লেখযোগ্য যে চিনামৰা চাহ বাগিচাৰ প্ৰায় 12 বিঘা মাটি সামৰি যোৰহাট জিলা আয়ুক্তৰ পাঁচমহলীয়া কাৰ্যালয়টো নিৰ্মাণ কৰা হৈছে। নতুন কাৰ্যালয়টোৰ সৈতে উন্নত সা সুবিধাযুক্ত সভাগৃহৰ লগতে প্ৰেক্ষাগৃহও সংলগ্ন কৰা হৈছে। মুখ্যমন্ত্ৰীয়ে লগতে লোক নিৰ্মাণ বিভাগে চিনামৰাৰ ৰেল ক্ৰছিঙৰ ওপৰত নিৰ্মাণ কৰা 540 মিটাৰ দৈৰ্ঘ্যৰ ৰেল অভাৰব্ৰিজখনো মুকলি কৰিব। IIT গুৱাহাটীৰ এটা গৱেষকৰ দলে পানী মেটেকাৰ পৰা ৰাসায়নিক সামগ্ৰী প্ৰস্তুত কৰি উলিয়াইছে। এইবিধ ৰাসায়নিক সামগ্ৰী খাদ্য সংৰক্ষণৰ লগতে আন কেইবাবিধো ব্যৱহাৰিক কামৰ বাবে উপযোগী। অসমৰ গাঁৱে ভূঞে, পথাৰ, পিটনি, পুখুৰী সকলোতে উপলব্ধ পানী মেটেকাৰ পৰা প্ৰস্তুত কৰা এই সামগ্ৰীবিধ ভাৰতে সম্প্ৰতি চীন, ৰাছিয়া আৰু জাপানৰ পৰা আমদানি কৰি আহিছে। IIT গুৱাহাটীৰ ৰাসায়নিক অভিযান্ত্ৰিক বিভাগৰ অধ্যাপক ডঃ নাগেশ্বৰ ৰাও পিল্লাৰ নেতৃত্বত গৱেষকৰ দলটোৱে এই সফলতা লাভ কৰিছে। এই ৰাসায়নিক সামগ্ৰীবিধ পানী মেটেকাৰ পৰা আহৰণ কৰি ব্যৱহাৰৰ উপযোগী কৰি তুলিব পাৰিলে দেশ ব্যৱসায়িক দিশত যথেষ্ট লাভান্বিত হ'ব। এই সামগ্ৰীবিধ প্ৰস্তুত সন্দৰ্ভত অধ্যাপকগৰাকীয়ে এনেদৰে কয়।
2: एक आर्टिंग मटेरियल लिया जो आसामीस में मेटाका बोलते हैं और हिंदी में जलकुंभी बोलते हैं, उसको लेके हम लोग एक इम्पोर्टेंट केमिकल जो अभी बाहर से इम्पोर्ट हो रहा है, चाइना से या जर्मनी से इम्पोर्ट होता है, उसको बनाया है। और इस स्टार्टिंग मटेरियल से हम लोग उसका डाउन स्ट्रीम प्रोडक्ट जो होता है सोडियम लेवलिनेट जो कॉस्मेटिक्स और फूड एडिटिव्स में यूज होता है और कैल्शियम लेवलिनेट जो मिनरल सप्लीमेंट जैसा यूज होता है और इथाइल लेवलिनेट जो फ्रेग्रेंसेस में यूज होता है और मिथाइल लेवलिनेट जो रिन्यूएबल सॉल्वेंट है, ये सारा डाउनस्ट्रीम केमिकल्स हम लोग बनाया है। ये सारा डाउनस्ट्रीम केमिकल्स जो है अभी चाइना से या जर्मनी से इम्पोर्ट हो रहे हैं। अभी हम लोग एक बार इसको लार्ज स्केल में बनाने के बाद हम लोग ये सारा केमिकल्स को भारत में बना सकते हैं।
0: অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ উদ্যোগত বিশ্বনাথ জিলাৰ পূব চৈদুৱাৰ উন্নয়ন খণ্ডৰ ৰাজহুৱা ভৱনত কালি খণ্ড পৰ্যায়ৰ অনাদায়ী সম্পদ পুনৰুদ্ধাৰ তথা ঋণ শিবিৰ অনুষ্ঠিত হয়। মহিলা নেতৃত্বাধীন উদ্যোগ আৰু আত্মসহায়ক গোটৰ বিত্তীয় সবলীকৰণৰ লক্ষ্যৰে এই শিবিৰৰ আয়োজন কৰা হয়। এই শিবিৰত উন্নয়ন খণ্ডটোৰ বিভিন্ন আত্মসহায়ক গোটৰ সদস্যা, বেংক বিষয়া আৰু ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ বিষয়াসকল উপস্থিত থাকে। শিবিৰত অনাদায়ী ঋণ থকা আত্মসহায়ক গোটৰ ঋণসমূহৰ পুনৰুদ্ধাৰ, ঋণ পৰিশোধৰ গুৰুত্ব আৰু নতুনকৈ মহিলা উদ্যোগীসকলক কিদৰে ঋণ প্ৰদান কৰি স্বাৱলম্বী কৰিব পাৰি সেই বিষয়ে আলোচনা কৰা হয়। লগতে সময়মতে ঋণ পৰিশোধ কৰিলে ভৱিষ্যতে ঋণ লাভৰ সুবিধা আৰু চৰকাৰী আঁচনিৰ সুবিধা লাভ

0: Über Bali Revolution, Jenny Bolli, der heute. ভাৰতে মহিলাৰ এছিয়া কাপ টি টুৱেণ্টি ক্ৰিকেট প্ৰতিযোগিতাৰ ফাইনেলত প্ৰৱেশ কৰিছে। যোৱা নিশা দলটোৱে ডুবাইত অনুষ্ঠিত প্ৰথমখন ছেমি ফাইনেলত বাংলাদেশক 40 ৰানত পৰাস্ত কৰে। বাংলাদেশে 150 ৰানৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি নিৰ্ধাৰিত 20 অভাৰত 7টা উইকেট হেৰুৱাই 109 ৰানহে কৰিবলৈ সমৰ্থ হয়। বাংলাদেশৰ হৈ স্বৰ্ণা আখতাৰে সৰ্বাধিক 22 ৰান কৰি আউট নোহোৱা হৈ থাকে। ইয়াৰ পূৰ্বে ভাৰতে প্ৰথমে বেট ধৰা আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত 20 অভাৰত 6টা উইকেটৰ বিনিময়ত 149 ৰান কৰে। 40টা বলত 64 ৰান কৰা শেফালী বৰ্মা প্লেয়াৰ অব দ্য মেচ হিচাপে ঘোষণা কৰা হয়। ডুবাইত আজি হ'বলগীয়া প্ৰতিযোগিতাৰ দ্বিতীয়খন ছেমি ফাইনেলত পাকিস্তান শ্ৰীলংকাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব আৰু খেলখনৰ বিজয়ী দলটো দেওবাৰে ফাইনেলত ভাৰতৰ সন্মুখীন হ'ব। এতিয়া আহক আজি গুৱাহাটীত প্ৰকাশিত বাতৰি কাকতখনৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিত চকু ফুৰাওঁ অৰূপ কুমাৰ শৰ্মাৰ সৈতে।
1: নলবাৰীৰ বাণীকুছিত পেপচিকো ইণ্ডিয়াৰ খাদ্য প্ৰসংস্কৰণ উদ্যোগ উদ্বোধন, উচ্চতম ন্যায়ালয়ে অৰ্হতাহীন শিক্ষক নিযুক্তিত স্থগিতাদেশ দিয়াৰ ফলত 10 সহস্ৰাধিক টিউটৰৰ অনিশ্চয়তা, গাভাস্কাৰৰ প্ৰতিষ্ঠানৰ উদ্যোগত গুৱাহাটী আন্তৰ্জাতিক মাৰাথানৰ আয়োজন, সুধাকণ্ঠক লৈ ৰাজ্য চৰকাৰৰ ইনষ্টাৰিল প্ৰতিযোগিতাৰ আয়োজন আদি বা বাতৰিয়ে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠা অধিকাৰ কৰিছে। 10,000 কোটি টকাৰ বান সাহায্য দাবীৰে টাই আহোম ছাত্ৰ সন্থাই কালি বিশাল গণ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰাৰ বাতৰি দৈনিক অসম কাকতে 10,000 কোটিৰ বান সাহায্যৰ দাবী আটাচুৰ প্ৰতিবাদত কপিল শিৱসাগৰ শিৰোনামেৰে বক্স বাতৰি হিচাপে প্ৰকাশ কৰিছে। একেৰে বাতৰিক অসমীয়া প্ৰতিদিন কাকতে আটাচুৰ বজ্ৰধ্বনিত উত্তাৰ শিৰোনামেৰে আলোকচিত্ৰসহ প্ৰথম পৃষ্ঠাত স্থান দিছে। নলবাৰীৰ বাণীকুছিত পেপচিকো ইণ্ডিয়াৰ 778 কোটি টকাৰ খাদ্য প্ৰসংস্কৰণ উদ্যোগ মুকলি কৰি 5 বছৰত 2 লাখ নিযুক্তি দিয়া হ'ব বুলি মুখ্যমন্ত্ৰীয়ে কৰা ঘোষণাৰ জেৰটানি নিয়মীয়া বাৰ্তা কাকতে ৰাজ্য চাকৰি প্ৰত্যাশীৰ বাবে মুখ্যমন্ত্ৰীৰ বৃহৎ ঘোষণা, প্ৰতিশ্ৰুতিমতে 5 বছৰত দিব 2 লাখ হক নিযুক্তি শিৰোনামেৰে গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। আমাৰ অসম কাকতে অহা বছৰ 7 ফেব্ৰুৱাৰীত আয়োজন কৰা গুৱাহাটী আন্তঃৰাষ্ট্ৰীয় মাৰাথানৰ এটা বাতৰি গাভাস্কাৰৰ প্ৰতিষ্ঠানৰ উদ্যোগত গুৱাহাটী আন্তৰ্জাতিক মাৰাথান শিৰোনামেৰে প্ৰকাশ কৰিছে। কাইলৈ আৰু পৰহিলৈ নতুন দিল্লীত হ'বলগীয়া অষ্টাদশ ব্ৰিক্স শীৰ্ষ সন্মিলনৰ এটা বাতৰিক দৈনিক জনমভূমি কাকতে জিনপিং পুটিনেৰে মোদীৰ প্ৰস্তাৱিত বৈঠকক লৈ বিশ্বজুৰি কৌতূহল শিৰোনামেৰে প্ৰথম পৃষ্ঠাত স্থান দিছে। একেটা বাতৰি দি আছাম ট্ৰিবিউন কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। অসমীয়া খবৰ কাকতে ৰাজ্যৰ সাংস্কৃতিক বিভাগে ডঃ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উপলক্ষে ইনষ্টাৰিল প্ৰতিযোগিতাৰ আয়োজন কৰাৰ বাতৰি গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। গোলাঘাট আৰক্ষীয়ে সৰুপথাৰ সমজিলাৰ আৰক্ষী অধীক্ষক দীপেন পাতৰক তেল চুৰি কাণ্ডত জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰাৰ বাতৰি দৈনিক অগ্ৰদূত কাকতে তেল চুৰি চক্ৰৰ নেতৃত্ব দি গ্ৰেপ্তাৰ হ'ল সৰুপথাৰ সমজিলাৰ আৰক্ষী অধীক্ষক হৰিহৰ দুলিতে ভূত কাইজাৰৰ পৰাই ধৰি নিলে শিৰোনামেৰে প্ৰকাশ কৰিছে। দ্য চেণ্টিনেল কাকতে সুস্মিতা গোস্বামীয়ে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত সাক্ষ্য প্ৰদান সম্পূৰ্ণ কৰাৰ বাতৰি সুস্মিতা কমপ্লিট হাৰ টেষ্টিমনি ইন জুবিন ট্ৰায়েল শিৰোনামেৰে প্ৰথম পৃষ্ঠাত স্থান দিছে। এতিয়া আহক বাতৰিৰ মাজলৈ উভতি চাওঁ।
0: স্থানীয় বতৰৰ আগলি বতৰ অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে টাৱৰীয়া হৈ থকাৰ লগতে 2 এজাক পাতলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 35 ডিগ্ৰী চেলচিয়াছ আৰু সৰ্বনিম্ন 26 ডিগ্ৰী চেলচিয়াছ হ'ব পাৰে বুলি বৰঝাৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। এই সময়ছোৱাত অৰুণাচল প্ৰদেশ, অসম, নাগালেণ্ড, ত্ৰিপুৰা আৰু মেঘালয় ঠাই বিশেষে ধাৰাষাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই আগলি বতৰ দিছে। অৰুণাচল প্ৰদেশ আৰু নাগালেণ্ডত হোৱা নেৰানেপেৰা বৰষুণৰ বাবে যোৰহাট, চৰাইদেউ, শিৱসাগৰ আৰু গোলাঘাট বিধ্বংসী বানৰ কবলত পৰা বুলি কেন্দ্ৰীয় চৰকাৰে প্ৰকাশ। কিংবদন্তী ক্ৰিকেটাৰ সুনীল গাভাস্কৰৰ উপস্থিতিত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ গুৱাহাটীত প্ৰথমবাৰলৈ হ'বলগীয়া গুৱাহাটী আন্তঃৰাষ্ট্ৰীয় মাৰাথানৰ লগ' উন্মোচন। নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে আজি EVM আৰু VVPATৰ প্ৰথম পৰ্যায়ৰ ৰেণ্ডমাইজেচন আৰম্ভ। IIT গুৱাহাটীৰ গৱেষকৰ দলৰ পানী মেটেকাৰ পৰা এবিধ ব্যৱহাৰিক ৰাসায়নিক সামগ্ৰী প্ৰস্তুত আৰু মহিলাৰ এছিয়া কাপ টি20 ক্ৰিকেট প্ৰতিযোগিতাৰ ফাইনেলত ভাৰত। আজিৰ পুৱাৰ আঞ্চলিক বাতৰি ইমানেই। ঘণ্টিৰ পাছতে জিলাৰ ৰায়ৰূপ আৰু দিনৰ 11 বজাত পৰৱৰ্তী বাতৰি শুনিবলৈ পাব।

0: জিলা প্রশাসন তথা সাংস্কৃতিক পরিক্রমা বিভাগৰ উদ্যোগত ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবার্ষিকী অনুষ্ঠান আবর্ত ভৱনৰ সভাকক্ষত আয়োজন কৰা হয়। অনুষ্ঠানত ধুবুৰীৰ বিধায়িকা বেবী বেগম, ধুবুৰীৰ জিলা আয়ুক্ত দিবাকৰ নাথ, ধুবুৰী পৌরসভার পৌরপতি দেৱময় সান্যাল, সহকারী আয়ুক্ত প্ৰজ্ঞা সাইনী আৰু বিভিন্ন বিভাগৰ বিষয়া কৰ্মচাৰী প্ৰমুখ্যে ভালে সংখ্যক লোক উপস্থিত থাকে। এই বিষয়ত অধিক শুনো আহক আমাৰ সংবাদদাতা প্ৰদীপ সাহাৰ পৰা।
1: অনুষ্ঠানখনত ধুবুৰী বিধায়িকা বেবী বেগম, ধুবুৰী জিলা আয়ুক্ত দিবাকৰ নাথ, ধুবুৰী পৌরসভাৰ পৌরপতি দেৱময় সান্যাল, সহকারী আয়ুক্ত প্ৰজ্ঞা সাইনী আৰু বিভিন্ন বিভাগৰ বিষয়া কৰ্মচাৰী প্ৰমুখ্য উপস্থিত আছিল। কাৰ্যসূচীৰ আৰম্ভণিতে ডক্টৰ ভূপেন হাজৰিকাদেৱৰ প্ৰতিশ্ৰুতিৰ বন্তি প্ৰজ্বলন কৰি আৰু মাল্যাৰ্পণ কৰা হয়। ইয়াৰ পাছত ধুবুৰী জিলা আয়ুক্ত ডক্টৰ ভূপেন হাজৰিকাদেৱৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠান সম্পৰ্কে কিছু বক্তব্য আগবঢ়ায় পদ্মশ্ৰী প্ৰতিমা পাণ্ডে বৰুৱাৰ কনিষ্ঠ ভাতৃ প্ৰবীৰ কুমাৰ বৰুৱাই উদাহৰণস্বৰূপ ধুবুৰীৰ লগত থকা গভীৰ সম্পৰ্কৰ বিষয়ে বিশদভাৱে মন্তব্য দিয়ে। উল্লেখযোগ্য যে সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাদেৱে ৰচা আৰু পদ্মশ্ৰী প্ৰতিমা পাণ্ডে বৰুৱাই গোৱা গীতসমূহৰ বিভিন্ন কাহিনীৰ ওপৰত বক্তব্য প্ৰদান কৰে আৰু প্ৰতিটো মুহূৰ্তৰ বিষয়ে মত বিনিময় কৰে। অনুষ্ঠানৰ সামৰণিত উপস্থিতসকলে মানৱ শৈকলী গঠন কৰি বিস্তীৰ্ণ পাৰৰে গীতটো গাই ডক্টৰ ভূপেন হাজৰিকাদেৱৰ পবিত্ৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠানত তেখেতৰ স্মৰণ কৰে।
0: যোৱা 4 ছেপ্টেম্বৰত ভগৱান শ্ৰীকৃষ্ণৰ জন্মাষ্টমী উত্তৰবংগৰ কোচবিহাৰৰ ঐতিহাসিক মধুপুৰ সত্ৰত দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰা হয়। মধুপুৰ সত্ৰ আৰু উত্তৰবংগৰ সত্ৰ তথা নামঘৰসমূহৰ সমন্বয়ৰক্ষী সমিতিৰ প্ৰচাৰ সম্পাদক যুগান্ত বায়ানে জানিবলৈ দিয়া মতে, জন্মাষ্টমী উপলক্ষে সেইদিনা পুৱা গুৰু বন্দনাৰে জন্মাষ্টমীৰ শুভ আৰম্ভ কৰা হয়। ইয়াৰ পাছত সত্ৰাধিকাৰ পীতাম্বৰ ভকতে ভাগৱত পাঠ কৰে আৰু সত্ৰৰ সেৱক ডাক্তৰ কেশৱ চন্দ্ৰ দাসৰ উদ্যোগত নাম প্ৰসংগ অনুষ্ঠিত হয়। আবেলি আইসকলৰ নাম আৰু কৃষ্ণ বন্দনাৰে জন্মাষ্টমীৰ সামৰণি পৰে। ধুবুৰী জিলাত নদীৰ ওপৰত থকা দেশৰ ভিতৰতে দীৰ্ঘতম ধুবুৰী ফুলবাৰী সংযোগী দলঙৰ নিৰ্মাণৰ কাম পূৰ্ণগতিত চলি আছে। 2028 বৰ্ষৰ ছেপ্টেম্বৰ মাহৰ ভিতৰত এই দলঙৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ হৈ উঠিব বুলি আশা কৰা হৈছে। দেশৰ ভিতৰতে দীৰ্ঘতম এই দলংখনৰ দৈৰ্ঘ্য হ'ব 19.28 কিলোমিটাৰ। বৰ্তমানলৈকে দলংখনৰ প্ৰায় 80% কাম সম্পন্ন হৈছে। দলং নিৰ্মাণৰ বাবে দায়িত্ব লাভ কৰা L&T কোম্পানীয়ে প্ৰায় 300 স্থায়ী কৰ্মচাৰী নিয়োগ কৰাৰ লগতে প্ৰতিদিনে প্ৰায় 2,000 শ্ৰমিক নিয়োজিত কৰি দিনে ৰাতিয়ে দলংখনৰ নিৰ্মাণৰ কাম চলাই গৈছে। উল্লেখযোগ্য যে 2021 চনৰ 18 ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰীয়ে দিল্লীৰ পৰা ভাৰ্চুৱেল ব্যৱস্থাৰে আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰিছিল এই ধুবুৰী ফুলবাৰী দলং নিৰ্মাণৰ কাম। কেৱল যাতায়াতৰ ক্ষেত্ৰতেই নহয়, এই দলংখনে বৃহত্তৰ অঞ্চলটোৰ আৰ্থ-সামাজিক দিশলৈ সুদূৰ প্ৰসাৰী পৰিৱৰ্তন আনিব বুলি আশা কৰা হৈছে। ইয়াৰ সমান্তৰালকৈ পৰ্যটনৰ ক্ষেত্ৰতো এই দলংখনে নতুন দিগন্তৰ সূচনা কৰাটো প্ৰায় নিশ্চিত হৈ পৰিছে। এই দলংখনে উত্তৰ পূৰ্বাঞ্চলৰ বাণিজ্যিক বিকাশৰ ক্ষেত্ৰত সুদূৰ প্ৰসাৰী প্ৰভাৱ পেলাব বুলিও আশা কৰা হৈছে। দেশৰ বিভিন্ন প্ৰান্তৰ লগতে ধুবুৰী জিলাতো উলহ মালহেৰে স্বাধীনতা দিৱস পালন কৰা হয়। ধুবুৰীৰ ৰজা প্ৰভাত চন্দ্ৰ বৰুৱা খেলপথাৰত কেন্দ্ৰীয়ভাৱে অনুষ্ঠিত অনুষ্ঠানত তিৰংগা উত্তোলন কৰে ধুবুৰী জিলাৰ আয়ুক্ত দিবাকৰ নাথে। ধুবুৰী সদৰৰ ৰজা প্ৰভাত চন্দ্ৰ বৰুৱা খেলপথাৰত আয়ুক্তগৰাকীয়ে পতাকা উত্তোলনৰ পাছতেই অসম আৰক্ষীসহ বিভিন্ন সংগঠনৰ কুচকাৱাজৰ অভিবাদন গ্ৰহণ কৰে। ধুবুৰী জিলা প্ৰশাসনৰ উদ্যোগত অনুষ্ঠিত 80 সংখ্যক স্বাধীনতা দিৱসৰ গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত জিলাখনৰ বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে। পতাকা উত্তোলন কৰি দিয়া ভাষণত আয়ুক্তগৰাকীয়ে দেশৰ স্বাধীনতাৰ বাবে প্ৰাণ আহুতি দিয়াসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে আৰু ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগৰ উন্নয়নৰ খতিয়ান দাঙি ধৰে। ইফালে জিলাখনৰ বিলাচীপাৰা ৰাজহুৱা খেলপথাৰত কেন্দ্ৰীয়ভাৱে পতাকা উত্তোলন কৰে বিলাচীপাৰা সমজিলা আয়ুক্ত ৰিপনজ্যোতি নাথে। বিলাচীপাৰা সমজিলা প্ৰশাসনৰ উদ্যোগত উদযাপিত 80 সংখ্যক স্বাধীনতা দিৱসত অগণন লোকৰ উপস্থিতিত দিনজোৰা কাৰ্যসূচীৰে এই দিৱস পালন কৰা হয়। জিলাৰ ৰেহৰূপ অনুষ্ঠানত আজিলৈ ইমানেই। কাইলৈ পুনৰ লৈ আহিম আন এখন জিলাৰ ৰেহৰূপ। নমস্কাৰ।

আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক প্ৰভাতী তৰংগ, আজিৰ বিষয় সময় জীৱন অভিজ্ঞতা ইত্যাদি। অতিথি গোপাল জালান, নেহা গাৰ্গ আৰু ডাঃ শামসুদ্দিন আহমেদ। অতিথিসকলৰ সৈতে কথা পাতিবলৈ আপোনালোকে ফোন কৰিব পাৰে। ফোন নম্বৰ দুটি হ'ল 03612325, 9435405022, 03612625 আৰু 9435405022।

নমস্কাৰ শ্ৰোতাসকল, সুপ্ৰভাত। আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে। আজি শুকুৰবাৰ, আপোনালোকে জানেই যে এটা বিশেষ বিষয় লৈ আপোনালোকৰ মাজলৈ মই আহোঁ এই অনুষ্ঠানটিত। শ্ৰোতাসকল, এই অনুষ্ঠানে একে সময়তে আমাৰ ফেচবুক পেজতো পোনপটীয়াকৈ প্ৰচাৰ হৈ থাকে। ডিম্পল বৰগোহাঁই আমাৰ এই পোনপটীয়া প্ৰচাৰৰ দায়িত্বত আছে, আৰু আমাৰ যিসকল দায়িত্বত আছে আমি তেখেতসকলৰ নাম পৰৱৰ্তী সময়ত ঘোষণা কৰিম। এতিয়ালৈকে মোক ঘোষিকাই সেই নামসমূহ দিয়া নাই, গতিকে মই তেওঁলোকৰ যিসকল দায়িত্বত আছে তেখেতসকলৰ নামসমূহ মই ঘোষণা কৰিম। অস্মিতা ভাগৱতী, মই অনুৰোধ জনাইছোঁ সেই তালিকাখন দিবৰ বাবে। শ্ৰোতাসকল, আজি আমি প্ৰযোজিত অনুষ্ঠান প্ৰচাৰ কৰা নাই। বহুদিন আচলতে আমি কোনো এটা বিষয় লৈ আপোনালোকৰ সৈতে পোনে পোনে কথা পতা নাই। অনুৰোধ আহি আছিল যে বহুদিন কবিতা লিখা নাই, বহুদিন আমি গান শুনা নাই, প্ৰায় আমি কথাৰ মাজেৰেই অনুষ্ঠানটো আগবঢ়াই আছোঁ। উৎপলা শইকীয়া, সোণালী জয়ন্তী নগৰ, যোৰহাটৰ পৰা পুনতে সংযুক্ত হৈছে, আৰু নিয়ন্ত্ৰণ কক্ষৰ যিসকল দায়িত্বত আছে তেওঁলোকক আমি অনুৰোধ জনাইছোঁ, যিহেতু আজি আমি ফোনৰ ওপৰত ভিত্তি কৰি অনুষ্ঠানটি প্ৰচাৰ হ'ব, কোনো এগৰাকীক আমাৰ ইয়াতেই ষ্টুডিঅ'ত থাকিবৰ বাবে অনুৰোধ জনাইছোঁ, যাতে আমাৰ কোনো ধৰণৰ অসুবিধা নহয় ফোন লাইনত সংযোগ হোৱাৰ ক্ষেত্ৰত। সময়, জীৱন, অভিজ্ঞতা ইত্যাদি, সময় কিমান গুৰুত্বপূৰ্ণ সেই কথাটো আমি প্ৰত্যেকেই বুজি পাওঁ।

আপোনালোকে প্ৰত্যেকেই নিজৰ জীৱনটোৰ কথা ভাবকচোন। কোনোবা এটা কাম এটা সময়ত কৰা কথা আছিল, কিন্তু আপুনি নকৰিলে। কেইমুহূৰ্তমানৰ পাছত আপুনি গম পালে যে সেই কামটো আৰু আপুনি কেতিয়াও কৰিব নোৱাৰিব। তেতিয়া আপোনাৰ যিটো অনুশোচনা হয়, সেই অনুশোচনাৰ জানো কিবা যুক্তিযুক্ততা থাকিব? নাথাকে, নহয়নে? কাৰণ আপুনি কৰিব বিচৰা কামটো পাৰ হৈ সময় পাৰ হৈ যোৱাৰ লগে লগে আৰু সেইটো অপ্ৰাসংগিক হৈ থাকিল। কেতিয়াবা ধৰি লওক আপুনি কাৰোবাক ফোন কৰিম বুলি ভাবিছিল, হয়তো আপোনাৰ ককা আইতা কাৰোবাক আপুনি লগ পাম বুলি ভাবি আছিলে, কিন্তু আপুনি সময় মিলাব পৰা নাই। এটা সময়ত দেখিলে তেওঁলোকক আৰু আপুনি লগ পাব নোৱাৰা পৰ্যায় হৈ গ'ল। গতিকে এই যে সময়, এটা সময় যি সময়ত আমি পঢ়া শুনা কৰিব লাগে, নহয়নে? সেইখিনি সময়ত যদি আমি পঢ়া শুনা নকৰি অন্য কাম কৰি থাকোঁ, তেতিয়া জানো আমি জীৱনৰ লক্ষ্যত উপনীত হ'ব পাৰিম? এই কথাবোৰ আমি আচলতে অনুধাৱন কৰিব লাগে, আৰু এই কথাবোৰ আমি আজি পাতিম। আমি জীৱনটোক লৈ পাতিম। জীৱনত বহুতো ঘাত প্ৰতিঘাত প্ৰত্যাহ্বান আহিব, কিন্তু সেই প্ৰত্যাহ্বানৰ মাজৰ পৰা আমি ওলাই যাবৰ বাবে মনটোক ডাঠ কৰিব পাৰিছোনে? বহুত ব্যক্তিক আপুনি জীৱনত লগ পাব যিসকলে মুখত আপোনাক ইমান ভদ্ৰভাৱে ইমান ভাল লগাকৈ কথাবোৰ ক'ব, আৰু কিন্তু আপুনি পৰৱৰ্তী সময়ত গম পাব যে তেওঁৱেই আপোনাৰ পিছফালে বহুত কাম কৰি আছে। কিন্তু এই ধৰণৰ যিবিলাক অভিজ্ঞতা জীৱনৰ, সেই অভিজ্ঞতাই কিন্তু আমাক শিকায় পৰৱৰ্তী সময়ত যাতে আমি কোনো ধৰণৰ ভুল নকৰোঁ। পাপৰি দাস তেজপুৰৰ পৰা সংযুক্ত হৈছে। শ্ৰোতাসকল, আপোনালোকক জনাওঁ যে আমাৰ এই অনুষ্ঠানটি, এই ৰাতিপুৱাৰ ভাগৰ অনুষ্ঠানখিনি একে সময়তে নগাঁও কেন্দ্ৰ, তেজপুৰ কেন্দ্ৰ আৰু ধুবুৰী কেন্দ্ৰ একে সময়তে প্ৰচাৰ কৰে। গতিকে নগাঁও, ধুবুৰী, তেজপুৰৰ কেন্দ্ৰৰ যিটো অঞ্চল, যিখিনি অঞ্চললৈ আমাৰ এই অনুষ্ঠান শুনিবলৈ সক্ষম শ্ৰোতাসকল, গতিকে আটাইখিনি শ্ৰোতাই তেওঁলোকে হয়তো ফ্ৰিকুৱেঞ্চি বেলেগ হ'ব ৰেডিঅ' ছেটত শুনিবলৈ, কিন্তু বেলেগ বেলেগ সময়ত তেওঁলোকে বেলেগ বেলেগ ফ্ৰিকুৱেঞ্চিত তেওঁলোকে শুনিবলৈ সক্ষম হয়। গতিকে কোনোবাই হয়তো এপত শুনি আছে, নিউজ অন এ আই আৰ এপ আপোনালোকে জানে, কোনোবাই হয়তো এ আই আৰ ৰেডিঅ' এপত শুনি আছে, কোনোবাই হয়তো ফেচবুক পেজত পোনপটীয়াকৈ চাই আছে। আজি ডিউটি ৰুমৰ আমাৰ দায়িত্বত আছে সুশান্ত দত্ত, ষ্টুডিঅ'ত আছে অস্মিতা ভাগৱতী, কৌষ্টভ আছে মোক সহযোগ কৰিবলৈ নিয়ন্ত্ৰণ কক্ষৰ পৰা ষ্টুডিঅ'তে, সেইদিনাখন বিবেক আছিল, বিবেকে বৰ ধুনীয়াকৈ কামখিনি কৰি দিছিল আৰু আমাৰ এটা ফোন কলো আমাৰ অসুবিধা পোৱা নাছিলোঁ আমি। আজি আপোনালোকে অনুষ্ঠানত ভদ্ৰাৱতী বৰ্মন, তেওঁ দুধনৈৰ পৰা কৈছে কবিতা আৰু গানৰ অনুষ্ঠান হোৱা বুলি জানি ভাল লাগিল। হয়, আজি আপোনালোকে লিখকচোন সময়, জীৱন, জীৱনৰ অভিজ্ঞতা, সেই বিষয়ে আপোনালোকে কবিতাৰ পংক্তি যদি ইয়াত আমাক প্ৰেৰণ কৰে, তেতিয়াহ'লে আমি সেয়া পঢ়ি ভাল পাম। আৰু আপোনালোকে ঘোষিকাই যদিও কৈছে আপোনালোকে ফোন কৰিব নালাগে এই দুটি নম্বৰত, কাৰণ আমি ফোন যোগেই শ্ৰোতাসকলৰ সৈতে সংযুক্ত হ'ব এতিয়া এই মুহূৰ্তত নোৱাৰিম, কাৰণ আমাৰ অতিথিসকল আজি ফোন লাইনত থাকিব। এগৰাকী বিশিষ্ট উদ্যমী, জীৱনত বহুতো ঘাত প্ৰতিঘাতৰ মাজেৰে পাৰ হৈ স্বাৱলম্বী হৈ সমাজখনত প্ৰতিষ্ঠা লাভ কৰা এগৰাকী উদ্যমী তথা সাংস্কৃতিক কৰ্মী গোপাল জালান। আমাৰ সৈতে সংযুক্ত হ'ব কবি লেখক নেহা গাৰ্গ, নতুন প্ৰজন্মৰ। তেওঁ কেইবাখনো আলোচনীও সম্পাদনা কৰিছে, ভূপেন হাজৰিকাৰ বিষয়ক গ্ৰন্থৰো তেখেতে সম্পাদনা কৰিছে। আৰু এগৰাকী পশু চিকিৎসক আৰু প্ৰকৃতিক ভাল পোৱা এগৰাকী ব্যক্তি চিকিৎসক তেখেত হৈছে ডাক্টৰ শামসুদ্দিন আহমেদ। গতিকে তেখেতসকলৰ সৈতে আমি কথা পাতিম আৰু আপোনালোকৰ বাৰ্তাসমূহ আমি পঢ়িম। পাপৰি বাইদেউ, আপুনি তেজপুৰৰ পৰা জীৱন, সময়, অভিজ্ঞতা ইত্যাদি লিখকচোন, আপোনাৰ জীৱনৰ অভিজ্ঞতা, ভাল লগা এটা অভিজ্ঞতা, যিটো কথা শুনি হয়তো আনে অনুপ্ৰেৰণা পাব। মই ব্যক্তিগত জীৱনৰ এটা কথা কওঁ, জীৱনত বহুত হেঁপাহ আছিল, বহুত আকাংক্ষা আছিল কিবা এটা কৰিম, কিন্তু সেইখিনি কৰিব নোৱাৰিলোঁ। কেতিয়াবা হয়তো নিজৰ ভুলৰ বাবেই, হয়তো সময়ত কৰিব নোৱাৰিলোঁ, আৰু কেতিয়াবা হয়তো যিধৰণে কৰিব লাগিছিল সেইখিনি নকৰিলোঁ, তাৰ ফলত হয়তো যিটো হ'ব বিচাৰিছিলোঁ সেইটো হ'ব নোৱাৰিলোঁ, কিন্তু ভাল লগা কাম এটাতে ব্যস্ত হৈ আছোঁ। মই জীৱনৰ এটা কথা ক'ব বিচাৰিছোঁ, আজি আন্তৰ্জাতিক ভাতৃত্ববোধ দিৱস। ভাতৃত্ববোধ কেৱল বন্ধুত্বৰ কথাই নকয়, গোটেই সমাজখনত

প্রত্যেকে প্রত্যেকের প্রতি যে দায়বদ্ধতা। এবার কি হল, মোর বন্ধু এজনে যেতিয়া মই পরীক্ষা ধরলে যে ধরনে লক্ষ্যত উপনীত হবলে আগবাড়িছিল মই পড়া নাই, তেতিয়া বন্ধু এগারে মোক কলে তোক লৈ জীবনত ইমান আশা করেছিল, কিন্তু তয়তো একো করব নোৱাৰিলি, তয়তো পঙ্গু হয়ে গলি। এই কথাটো যে শুনিলো সেই মুহূর্তে মোৰ বেয়া লাগিছিল, মোৰ মনটো মই মনত আঘাত পাইছিল সেই কথাটো। কিন্তু সেই কথাখিনি যে শুনিলো, সেই কথাখিনি শুনার পাছত সেই কথাটোৱে এটা মোৰ কাৰণে জীৱনৰ এটা চ্যালেঞ্জৰ নিচিনা হল। আর পরবর্তী সময়ত আপোনালোকৰ মৰম আদৰ পাবৰ বাবে আকাশবাণী গুৱাহাটীত যোগদান কৰিব পাৰিলোঁ, আৰু আপোনালোকৰ সৈতে আকাশবাণী গুৱাহাটী, আকাশবাণী দিল্লী, তাৰপিছত আকৌ আকাশবাণী গুৱাহাটীত আহি চাকৰি জীৱনত আপোনালোকক এনেকৈ লগ পাইছোঁ, মৰম আদৰ পাইছোঁ। কিন্তু এই যে বন্ধুজনে মোক কথাখিনি কৈছিলে যে তই জীৱনত একো কৰিব নোৱাৰিলি, তোক লৈ আমি বহুত আশা কৰিছিলোঁ, তই যি ধৰণে কৰিব বিচাৰিছিলি সেইখিনি কৰিব নোৱাৰিলি, এই কথাখিনি সেই মুহূৰ্তত মোৰ কাৰণে এটা তিক্ততাপূৰ্ণ এটা মন্তব্য আছিল মোৰ জীৱনত। কিন্তু সেই কথাখিনিয়ে কিন্তু মোক শিকাইছিল, আৰু সেইকাৰণেই হয়তো পৰৱৰ্তী সময়ত মই এই প্ৰত্যাহ্বান হিচাপে ল'লোঁ আৰু হয়তো আগুৱাই গ'লোঁ। ঠিক তেনেকৈ প্ৰত্যেকেই জীৱনত বিভিন্ন ধৰণৰ প্ৰত্যাহ্বানৰ সন্মুখীন হয়, সেই প্ৰত্যাহ্বানৰ মাজেৰে তেওঁলোক আগুৱাই গৈ থাকে। কেতিয়াবা কোনোবা ভাগি পৰে, কেতিয়াবা কোনোবা বন্ধুৱে তেওঁক সকাহ দিয়ে, কেতিয়াবা কোনোবাই নিজে এই সময়খিনিক নিজকে বুকু ডাঠ কৰি আকৌ নতুন প্ৰভাত হ'ব বুলি মনটোক বুজাবলৈ সক্ষম হয়, তেনেকৈ আগুৱাই যায়। গতিকে আজি আপোনালোকৰ সৈতে মই পোনপটীয়াকৈ কথা পাতিব বিচাৰিম। তিনিগৰাকী অতিথি ফোন লাইনত অলপ অলপ সময়ৰ বাবে সংযুক্ত হ'ব, তেওঁলোকে নিজৰ জীৱনৰ কথা ক'ব। কিন্তু আপোনালোকেও ভাল লগা জীৱনৰ অভিজ্ঞতা বা জীৱনমুখী কবিতা বা সময়ৰ গুৰুত্বৰ আপোনালোকে যদি বাৰ্তা প্ৰেৰণ কৰে, অনুষ্ঠানটি ভাল লাগিছে বা মই আপোনালোকৰ সৈতে সংযুক্ত হৈছোঁ তেনেকৈ লিখাতকৈ, যদি আপোনালোকে, কাৰণ আপোনালোকৰ ফালৰ পৰা অনুৰোধ আহিছিল যে আপোনালোকে বহুদিন কবিতা লিখা নাই, বহুদিন পোনপটীয়াকৈ গান শুনা নাই, নহয় জানো, আৰু সেইকাৰণে মই অনুৰোধৰ গীতৰ অনুষ্ঠান কৰা নাই। ডিম্পল, মোক মাউচু দিয়াচোন। হয়, অলকা ডেকা আপুনি ৰুক্মিণী গাঁৱৰ পৰা সংযুক্ত হৈছে, হৰিনাথ আপুনি প্ৰভাতী তৰংগ অনুষ্ঠানত সংযুক্ত হৈছে, উত্তম কুমাৰ ৰয় আহিছে, ভুৱনেশ্বৰ বৈশ্য অনুষ্ঠান ভাগি সুন্দৰ হওক ইয়াৰ প্ৰাৰ্থনা কৰিছে আপুনি, ভদ্ৰাৱতী বৰ্মনে দুধনৈৰ পৰা সংযুক্ত হৈছে। ভদ্ৰাৱতী বৰ্মন আপুনি লিখিছে, সময়ৰ সোঁতত কেতিয়াবা ভুলবোৰো ফুল হৈ যায়, তথাপি জীৱন থমকি নৰয়, সেয়ে হয়তো জীৱনৰ অন্য নাম বেদনা। খুব ভাল লাগিল বাইদেউ, আপুনি ধুনীয়াকৈ লিখিছে। এনেকৈ প্ৰত্যেকে যদি শ্ৰোতাসকলে লিখে তেতিয়াহ'লে আমাৰ ভাল লাগিব, আমি পঢ়িম আজি। দিলীপ ডেকা, ভাল লগা বিষয়বস্তুৰে এটি সুন্দৰ অনুষ্ঠান শুনিবলৈ লৈছোঁ ভেৰুৱা দৰঙৰ পৰা। সবিতা কলিতা, জয়পৰাগ কলিতা, জয়পৰ্গ বুলি আহে, আচলতে আপোনাৰ প্ৰকৃত নামটো কি বুলি লিখে আপুনি লিখি দিবচোন, তেতিয়া ক'বলৈ সুবিধা হ'ব। পাপৰি বাইদেউ, সোণালী জয়ন্তী নগৰ যোৰহাটৰ পৰা উৎপলা শইকীয়া বাইদেউ, আপোনালোক সকলো, আমি ভূপেন হাজৰিকাদেৱৰ কণ্ঠৰ এটি গান শুনো, ডিউটি ৰুমত সুশান্ত দত্ত, সহযোগ কৰিছে অস্মিতা ভাগৱতীয়ে, ডিউটি ৰুমৰ সহায়কাৰী ৰমেন চন্দ্ৰ বৰুৱা, নিয়ন্ত্ৰণ কক্ষত কৌস্তভ দাস, বিজয় কুমাৰ বাৰ্মা, বিশ্বদেৱ স্বৰ্গীয়াৰী, মায়ামণি শৰ্মা, এফ এম ট্ৰান্সমিটাৰত দীপামণি ডেকা, ট্ৰান্সমিটাৰত বিপুল কলিতা, ময়ূৰ কৃষ্ণ মহন্ত। মই আশা কৰিছোঁ যে কৌস্তভ আছে যেতিয়া গোটেইখিনি ভালকৈ হৈ থাকিব। আৰু দুদিনমান আগতে ভাৰতৰ মাননীয় উপৰাষ্ট্ৰপতি আহিছিল, এতিয়া কৌস্তভকে আদি কৰি আমাৰ আতিকুৰ মনোজ কুমাৰ যাদৱ আমাৰ নতুন এগৰাকী অনুষ্ঠান কাৰ্যবাহী যোগদান কৰিছে। আমি দুদিন প্ৰায় নেৰে নেপৰাকৈ আমি অনুষ্ঠান বাণীবদ্ধ কৰিব লগা হৈছিল, গতিকে সেই বৰ ধুনীয়াকৈ কামখিনি কৰিছিল কৌস্তভ আছে, গতিকে আমি আশা কৰিছোঁ গোটেইখিনি আমাৰ ভালে ভালে হ'ব। প্ৰথমে আমি গোপাল জালানৰ সৈতে সংযুক্ত হ'ম। শ্ৰোতাসকল, এইখিনিতে আপোনালোক জনাওঁ যে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ অংশকালীন ঘোষক ঘোষিকাৰ লিখিত পৰীক্ষাত যিসকল উত্তীৰ্ণ হৈছিল সেই প্ৰাৰ্থীসকলৰ কণ্ঠস্বৰ পৰীক্ষা অহা 14 ছেপ্টেম্বৰৰ পৰা আকাশবাণী গুৱাহাটী কেন্দ্ৰত অনুষ্ঠিত হ'ব। লিখিত পৰীক্ষাত উত্তীৰ্ণ হোৱা প্ৰাৰ্থীসকলক কণ্ঠস্বৰ পৰীক্ষাৰ বাবে আমন্ত্ৰণ জনাই আমন্ত্ৰণী পত্ৰ ইমেইল যোগে ইতিমধ্যে প্ৰেৰণ কৰা হৈছে, তেওঁলোকক ফোনযোগেও যোগাযোগ কৰা হৈছে। যদি কোনো প্ৰাৰ্থীয়ে আমন্ত্ৰণ পত্ৰ পোৱা নাই, আজিৰ ভিতৰত আপোনালোকে 03-6162636 এই নম্বৰত ফোন কৰি জনাব, কাৰণ শনিবাৰ আৰু দেওবাৰে আমাৰ কাৰ্যালয় বন্ধ থাকে, যদিও আমাৰ অনুষ্ঠানসমূহ প্ৰচাৰ হৈ থাকে কিন্তু আমাৰ কাৰ্যালয় বন্ধ থাকে, গতিকে আজিৰ ভিতৰত আপোনালোকে সেই কথাখিনি জনাব, কাৰণ সোমবাৰৰ পৰা পৰীক্ষা অনুষ্ঠিত হ'ব। মণিকা চৌধুৰী অনুষ্ঠানলৈ তেখেত আহিছে, অলকা ডেকা বন্ধু মেলি দে দুখৰ দুখনি হাত, গীতটো পাৰিলে শুনাব নিশ্চয়।

0: শুনাম বুলি ভাবিছিলোঁৱে বাইদেউ, অলকা ডেকা বাইদেউ, সেই গীতটো আমি শুনিম। আমি গোপাল জালানৰ সৈতে সংযুক্ত হ'ম, কিন্তু ভূপেন হাজৰিকাৰ কণ্ঠৰ সময়ৰ অগ্ৰগতি গীতটি আমি সকলোৱে শুনো। তাৰ পাছত আমি কথা পাতি যাম, আমাৰ অতিথিসকলৰ সৈতে পঢ়ি যাম আপোনাৰ বাৰ্তাসমূহ, আপোনালোকৰ জীৱনৰ অভিজ্ঞতাৰ মাজত আমিও যদি শ্ৰোতাসকলেও প্ৰেৰণাদায়ক হয়তো কিবা কথা পাব পাৰে, আপোনাৰ জীৱনৰ প্ৰত্যাহ্বানে হয়তো আনকো অনুপ্ৰাণিত কৰিব পাৰে, সাহস দিব পাৰে, লিখকচোন ধুনীয়াকৈ। চিপাজাৰৰ পৰা শুনি আছে, খুব ভাল পাইছে বিষয়টি তমিজা খাতুন। ৰিণু ভট্টাচাৰ্য বিষয়বস্তুৰ বাছনি সময় জীৱন অভিজ্ঞতা অতি সুন্দৰ বুলি কৈছে ৰিণু ভট্টাচাৰ্যই। বাইদেউ আপুনিও লিখকচোন জীৱনৰ অভিজ্ঞতা সম্পৰ্কে, সময়ৰ গুৰুত্ব সম্পৰ্কে, এই অভিজ্ঞতাইনো আমাক কেনেকৈ শিকায়। চুটি চুটিকৈ আপোনালোকে লিখক, কোনোবাই কবিতাৰ আকাৰতো প্ৰেৰণ কৰিব পাৰে। আজি তৃষ্ণা কটকী যদি শুনি আছে অনুষ্ঠানটি, বহুদিন তৃষ্ণা কটকীৰ কবিতা পোৱা নাই, তেওঁ হয়তো ভাবিছে যে কিয়নো এনেকৈ আমাক কবিতা লিখিবলৈ সুযোগ দিয়া নাই, নহয়নে? গানটো শুনি লওঁ, তাৰপাছত আমি গোপাল জালানৰ সৈতে যোগাযোগ কৰিম। অনিমা মেধি আপোনাৰ বাৰ্তাটি পৰৱৰ্তী সময়ত পঢ়িম, আপুনি ভেটাপাৰাৰ পৰা শুনি আছে, ঠিক আছে।
1: সময়ৰ অগ্ৰগতিত সময়ে বহি নাথাকে, সময়ে কাৰো কাৰণে ৰৈ নাথাকে, তাৰে সময়ৰ অগ্ৰগতিত উঠিহে মই যাওঁ, ফুল ষ্টপত নহয়, এটা এটা সত্যলৈ যোৱা আৰু দুটাৰ সংঘাতত এটা তৃতীয় সত্য ওলোৱা, সেই তৃতীয় সত্যৰ আগত বহি যাব পাৰি। চুনামি তেনেকৈ আহে, ফেটি খাবৰ নিচিনা আহে, মাৰণাস্ত্ৰবিলাক, মৰণৰ ৰিপ্ৰেজেণ্টেটিভ সেই ঢৌবিলাক এনেকৈ আহে, সাপৰ ফেটি খাবৰ নিচিনা মিলি যায় আকৌ।

0: ভূপেন হাজৰিকাৰ কণ্ঠৰ গীতটো আমি সকলোৱে শুনিলোঁ। শ্ৰোতাসকল, আপোনালোকৰ বহুতো বাৰ্তা আহিছে, আমি পঢ়িম, কিন্তু আমাৰ সৈতে ফোনযোগে সংযুক্ত হৈছে বিশিষ্ট উদ্যমী, সাংস্কৃতিক কৰ্মী, তেখেতে প্ৰযোজনা কৰা চলচ্চিত্ৰ দীনবন্ধু, তেখেতো এগৰাকী প্ৰযোজক আছিল। চিনেমাখনৰ ৰাষ্ট্ৰীয় পুৰস্কাৰ পাবলৈ সক্ষম হৈছিল গোপাল জালান, আমাৰ সৈতে সংযুক্ত হৈছে। আপোনাক আকাশবাণীৰ প্ৰভাতী তৰংগৰ এটি বিশেষ অনুষ্ঠান, সময়, জীৱন, অভিজ্ঞতা ইত্যাদি, এই বিষয়ত আমি কথা পাতি আছো। অনুষ্ঠানটিৰ মাজলৈ আপোনাক আদৰণি জনাইছো,
1: ধন্যবাদ।
0: আমি আপোনাক বহু বছৰৰ পৰাই জানো আৰু শ্ৰোতাসকলৰ বহুতে জানে, জীৱনটোৰ পৰা আপুনি বহুতো শিকিছে, আপুনি জীৱনত বহুতো পুৰুধা ব্যক্তিক লগ পাইছে, আপুনি ভৱেন্দ্ৰনাথ শইকীয়াদেৱক ওচৰৰ পৰা পাইছে, আপুনি ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাসৰ এগৰাকী ন্যাসৰক্ষী হিচাপে আপুনি কাম কৰি আছে, জীৱনত আপোনাৰ পৰিয়ালটোৰ পৰা আপুনি বিভিন্ন অভিজ্ঞতা লাভ কৰিছে, বৰ্তমান সময়ত আপুনি নিজৰ অধ্যাৱসায়ৰ বলত এটা ব্যৱসায়ত নিজকে নিয়োজিত কৰি সুন্দৰকৈ কামখিনি আগবঢ়াই লৈ গৈছে, যাৰ পৰা আচলতে আমাৰ নতুন প্ৰজন্মও অনুপ্ৰাণিত হ'ব পাৰে। গতিকে আপোনাৰ পৰা মই জানিব বিচাৰিছোঁ, এই জীৱনৰ সময়খিনি আপোনাক কি শিকালে, জীৱনৰ অভিজ্ঞতাৰ পৰা আপুনি কি শিকনি ল'লে, আপুনি কিদৰে জীৱনটোত আগবাঢ়ি গ'ল, এই শিকনি, জীৱনৰ অভিজ্ঞতাৰ কথা, আপোনাৰ পিতৃ মাতৃ, পৰিয়ালটোৰ পৰা কি ধৰণে আপুনি অনুপ্ৰাণিত হৈছিল, এই কথাখিনি সামৰি আপোনাৰ আজিৰ বিষয়টোত আপোনাৰ মনত উদ্ৰেক হোৱা যিখিনি চিন্তা, সেইখিনি আমি শ্ৰোতাসকলৰ মাজলৈ পোনে পোনে লৈ যাব বিচাৰিছোঁ, আপোনাৰ ওচৰলৈ আহিছোঁ।
1: হয়, জীৱন, সময়, অভিজ্ঞতা, এই তিনিটিৰ পৰা মই ভালেখিনি অভিজ্ঞতা লাভ কৰিছো। মোৰ জন্ম যিহেতু পাঠশালা বজালি জিলাত, দেউতা যেতিয়া আমি সৰু আছিলোঁ, দেউতাই চাইকেলেৰে ফেৰি কৰি তেওঁ বিভিন্ন সামগ্ৰী বিক্ৰী কৰিছিল, তামোল, নাৰিকল ইত্যাদি বিক্ৰী কৰিছিল। সেই যে সৰু অৱস্থাত আমি দেউতাৰ সেই কষ্ট আৰু পৰিশ্ৰম দেখিবলৈ পাইছিলোঁ, পিছ মুহূৰ্তত প্ৰতিটো সময়তে আমি অনুভৱ কৰিছিলোঁ দেউতাই ইমান কষ্ট কৰি তেওঁ জীৱন আৰু জীৱিকাৰ বাবে আমাৰ নটি সন্তানক তেওঁ জীৱন আগুৱাই যোৱাত যি মানসিকভাৱে তেওঁ প্ৰস্তুত হৈছিল, সেই প্ৰতিটো মুহূৰ্তে আমাক আজিও সেই সময়খিনি কেতিয়াবা আমাৰ মাজত সপোনত বোলে আহি পৰে। আৰু দেউতাই যি কষ্টৰে বা যি পৰিশ্ৰমেৰে আমাক ডাঙৰ দীঘল কৰি শিক্ষা প্ৰদান কৰাৰ লগতে ব্যৱসায়ৰ লগত কেনেকৈ জড়িত হ'ব লাগে, সেই সকলো বিষয়বস্তু আমাক খুব কম সময়ত তেওঁলোকে শিকাইছিল, দেউতাই শিকাইছিল। আৰু দেউতাৰ যি পৰিশ্ৰম আৰু কষ্ট, আৰু তাৰ ফলস্বৰূপে আজি বিশেষকৈ আমাৰ যি গুৱাহাটীত প্ৰতিষ্ঠান আছে, সেই প্ৰতিষ্ঠানত আমি যোৱা 25 বছৰে, আজি 25 বছৰ পূৰ্ণ হ'ব গৈ আছে, সেই একেই তেওঁ আমাক শিকোৱাৰ দৰে ব্যৱসায় কেনেকৈ কৰিব লাগে, মানুহৰ লগত কেনেকৈ সম্পৰ্ক গঢ়িব লাগে, সময়ৰ প্ৰতি কেনেকৈ নিষ্ঠা হ'ব লাগে, সময়ক যে তুমি কেতিয়াও অৱহেলা নকৰিবা, বা ইত্যাদি যিখিনি সৰু সৰু কথা, সেইখিনি আমি কিন্তু জীৱনত সেই সৰু কালতে পাইছিলোঁ। আৰু যাৰ ফলশ্ৰুতি হিচাপে আজি আমাৰ যি প্ৰতিষ্ঠান আজি 25 বছৰ পূৰ্ণ কৰিবলৈ সক্ষম হৈছে। আৰু সময়ৰ কথা ক'ব গ'লে আচলতে মানুহৰ সময়ৰ প্ৰতি এটা ধাৰণা থাকে, আমি ঘড়ীৰ সময় চাই কিন্তু প্ৰকৃত সময় বাবে আমাৰ কামৰ, আমাৰ অভিজ্ঞতা আৰু আমাৰ মনত যি এটা খেয়াল আহে, কিন্তু আচলতে সময় ঘড়ীৰ সময়মতে চলিব নালাগে, নিজৰ সময়মতে চলিব লাগে। যেনেকে মই আপুনি ইতিমধ্যে উল্লেখ কৰিছে, ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া ছাৰৰ লগত মই খুব ওচৰৰ পৰা পাইছিলোঁ।

0: বাবে ছাৰক মই ওচৰৰ পৰা পাইছো। তো সেই সেই যি সৰদা ব্যক্তিসকলক মই ওচৰৰ পৰা পাইছিলো, তেওঁলোকে সময়ৰ প্ৰতি খুব সজাগ আছিল, আৰু সেই যে সময় কেনেকৈ ব্যৱহাৰ কৰিব লাগে, মানুহে যে কয় মোৰ হাতত সময় নাই ইত্যাদি, এই কথাবিলাকে কিন্তু মানুহক আচলতে তেওঁক পিছলি ফালে লৈ যায়, তেওঁক আগুৱাই যোৱাত বাধা প্ৰদান কৰে। সেইকাৰণে আমি ঘড়ী পিনে নাচাই আমি নিজৰ সময়মতে কামবিলাক কৰিব লাগে, আৰু নিজৰ যি ইচ্ছা সময় সকলে কিন্তু সময় কিন্তু আচলতে শিকায় আমাক। আৰু এই যে সময় যেতিয়া শিকায় যে আজি মোৰ জীৱনৰ প্ৰতিও আজি যেনেকে যেনেকৈ ভৱেন্দ্ৰ নাথ শইকীয়া ছাৰ বা হোমেন বৰগোহাঁই ছাৰ সময়ৰ প্ৰতি যি সজাগ আছিল, মই নিজৰ মোৰ ক্ষেত্ৰতো সেই সময়ৰ প্ৰতি সজাগ হিচাপে কাম কৰি যাওঁ। কাৰণ সময় এক মিনিট সময় আপুনি নষ্ট কৰিব নালাগে, সময় যেতিয়া আপুনি আপোনাৰ হাতত থাকিব আপুনি সময়ত আপুনি বহুত সৃষ্টিমূলক কাম কৰিব পাৰে। সেইকাৰণে সময় অৱহেলা কেতিয়াও কৰিব নালাগে। সময়ক আপুনি এটা এক মিনিটক আপুনি দিনটোত লাগিলে এক ঘণ্টা বুলি ধৰি থওক, সেই এক মিনিট সময়ত আপুনি কিমানখিনি কাম কৰিছে, কিমানখিনি সৃষ্টিমূলক কাম কৰিছে, আপুনি ব্যৱসায়ৰ ক্ষেত্ৰত সেই সময়খিনি কেনেকৈ সদ্ব্যৱহাৰ কৰিছে ইত্যাদি কথাবিলাকে আমাৰ যি জীৱনৰ প্ৰতি জীৱনত যিখিনি আমি কাম কৰি যাওঁ সেই কামত আমাক আগুৱাই যোৱাত সহায় কৰে। আৰু অভিজ্ঞতাৰ কথা ক'ব গ'লে অভিজ্ঞতা কিতাকে অভিজ্ঞতা বহুত থাকে জীৱনত, কেৱল উশাহ নিশাহ লৈ থকাটোৱে মানুহক জীৱনত প্ৰতিটো মুহূৰ্তৰ কথাবিলাক নুবুজায়। প্ৰতিটো মুহূৰ্ততে সচেতনভাৱে অনুভৱ কৰা, শিকি থকা, প্ৰতিটো পৰিস্থিতি নিজৰ স্থিতি বজাই ৰখাই হৈছে প্ৰকৃতি জীৱন। আপুনি কিহক মূল্য দিছে বা কি কাম কৰিছে, কি কাম কৰি শান্তি পাইছে, আনৰ বাবে কি অৱদান আগবঢ়াইছে, তাৰ ওপৰত ভিত্তি কৰিয়ে জীৱনৰ অৰ্থ নিজে গঢ়ি ল'ব লাগে। আমি দেখিছোঁ আচলতে আমাৰ অভিজ্ঞতা বহুত আছে, তিতাকে অভিজ্ঞতা বহুত আছে। আমি যেতিয়া ব্যৱসায় ক্ষেত্ৰতে নামিছিলোঁ বা আমি বিভিন্ন সমাজৰ কাম ক্ষেত্ৰত নামিছোঁ, তাত ঘাট প্ৰতিঘাত আহিবই, কিন্তু সেই ঘাট প্ৰতিঘাত আপুনি নেওচি কেনেকৈ আগুৱাই যাব পাৰে আৰু সেইখিনি কেনেকৈ সফলভাৱে আপুনি ৰূপায়ণ কৰিব পাৰে, সেইখিনি কথা সন্মুখত ৰাখি আপুনি কামখিনি যেতিয়া কৰি যাব সেইখিনি কাম সফল হ'ব বুলি মই ভাবোঁ। আৰু এনে অভিজ্ঞতা বহুত আছে, যেনেকৈ মই এটা সাধাৰণ উদাহৰণ দিওঁ। মই যেতিয়া মেট্ৰিক পৰীক্ষাত পৰীক্ষা চলি আছিল, ব্যৱসায়ৰ তাগিদাত মই গুৱাহাটীলৈ আহিব লগা হৈছিল, আৰু যেতিয়া গুৱাহাটীৰ পৰা পাঠশালা যোৱা বাছৰ সংখ্যা খুব সীমিত আছিল আৰু প্ৰায় 4 বছৰ গুৱাহাটীৰ পৰা বাছখিনি যোৱা বন্ধ হৈ যায়, তেতিয়া মোৰ কিছু কামত হেঁচাৰ কাৰণে কিছু সময় দেৰি হৈছিল। আৰু তেতিয়া মই ৰাতি প্ৰায় 12 বজাত এখন ট্ৰাক জালুকবাৰীত ৰখাই ট্ৰাকৰ ওপৰত বডীত বহি পাঠশালাত গৈছিলোঁ আৰু 3 বজাত পাঠশালা পাইছিলোঁ, আৰু তাৰ ঠিক পিছতেই প্ৰায় 9 বজাত মই মেট্ৰিক পৰীক্ষা দিবলৈ গৈছিলোঁ। এনেকুৱা অভিজ্ঞতা বহুত আছে, আৰু সেই অভিজ্ঞতাই আচলতে সংগ্ৰাম কৰা, জীৱনক কেনেকৈ আগুৱাই নিব পাৰি সেই কিছুমান কথা আমাক আচলতে জীৱনত শিকাই যায়। এনেকুৱা অভিজ্ঞতাৰে ভৰপূৰ আমাৰ জীৱন, আৰু জীৱনত যদি অভিজ্ঞতাই নাথাকে বা সংগ্ৰামে নাথাকে তেতিয়া সেই জীৱন অথলে যোৱা বুলি মই ভাবোঁ।
1: খুব ভাল লাগিল গোপাল জালান্দা, আপুনি ইমান ধুনীয়াকৈ কথাখিনি কৈছে। নিজে ব্যৱসায়ৰ তাগিদাত গুৱাহাটীলৈ আহিব লগা হ'ল মেট্ৰিক পৰীক্ষাৰ সময়ত, ৰাতি ট্ৰাকত উঠি গৈ আপুনি 3 বজাত পাইছে পুৱতি নিশা আৰু 9 বজাত আপুনি পৰীক্ষা দিছে। গতিকে জীৱনত বহুত কথা শিকিছে মা দেউতাই, দেউতাই আপোনাক যিধৰণে আগবঢ়াই লৈ গ'ল, বা সমাজৰ বিভিন্ন কাম কৰোঁতে আপোনাৰ জীৱনতো প্ৰত্যাহ্বান আহিছে। আপুনি কৈছে তিতা মিতা বহুতো অভিজ্ঞতা আছে, কিন্তু তাৰ মাজতো আপুনি ইমান ধুনীয়াকৈ কামখিনি কৰি গৈছে। নিশ্চয় আপোনাৰ কথাখিনিয়ে সকলোকে অনুপ্ৰাণিত কৰিব।
0: আৰু এটা কথা ক'ব বিচাৰোঁ, আমাৰ মোৰ জীৱনৰ এটি সপোন আছিল মেট্ৰিক পৰীক্ষা দি যেতিয়া অসমৰ এখন হাজাৰী ইংৰাজী বাতৰি কাকত যেতিয়া এটা বিজ্ঞাপন পাইছিলোঁ, আমেৰিকাত কিছুমান ভাৰতৰ পৰা কিছুমান ল'ৰা বা ছোৱালীক লাগে মানে তাত হোটেলত কাম কৰাৰ বাবে, আৰু সেইখিনি মই এপ্লাই কৰিছিলোঁ বা তাত মই যোগ দিছিলোঁ। আৰু এদিন ৰাতিপুৱা যেতিয়া মই কাপোৰ বান্ধি যাব ওলাইছিলোঁ, ঘৰত কোৱা নাছিলোঁ, আৰু যেতিয়া যাব ওলাইছিলোঁ তেতিয়া মা দেউতাই গম পোৱা নাছিল আগতে, কিন্তু ৰাতিপুৱা যেতিয়া যাব ওলাইছিলোঁ তেতিয়া তেওঁলোকে গম পাই মোক ৰখালে, বোলে তুমি তাত বাচন ধুব কিয় যাবা, তোমাৰ জীৱনত আগন্তুক দিনত জীৱনত তোমাৰ তাতকৈ ডাঙৰ কাম হ'ব। আৰু তাত সেই মা দেউতাৰ যি আশীৰ্বাদ, তার ফলস্বরূপে আজি মোৰ যি প্ৰতিষ্ঠান আজি 25 বছৰ পূৰ্ণ হৈছে, সেয়া কিন্তু মোৰ মা দেউতাৰ এটা

0: আপোনাৰ আশীৰ্বাদ।
1: খুব ভাল লাগিল, মা দেউতাৰ আশীৰ্বাদেই আচলতে আমাৰ জীৱনটোত আগুৱাই যোৱাত প্ৰধান সাহস। গতিকে আপুনি মা দেউতাৰ কথা কৈছে, সকলোৱে নিশ্চয় কথাখিনি অন্তৰৰ পৰা অনুধাৱন কৰিছে। খুব ভাল লাগিল আপুনি এইখিনি সময় দিলে আমাক আৰু আপোনাৰ জীৱনৰ অভিজ্ঞতাৰ কথা ক'লে আজিৰ অনুষ্ঠানত। আপোনাক ধন্যবাদ জনাইছোঁ। সেয়া আছিল গোপাল জালান। শ্ৰোতাসকল, আপোনালোকৰ বহুতো বাৰ্তা আহিছে, আমি নেহা গাৰ্গৰ সৈতে সংযুক্ত হ'বলৈ প্ৰয়াস কৰিম। মই বাৰ্তাখিনি পঢ়ি লৈছোঁ। বকুলি বৈশ্য বাইদেউ কৈছে, সুন্দৰ অনুষ্ঠান, গীত শুনিও আপ্লুত হৈছোঁ। স্বৰ্ণা চক্ৰৱৰ্তী, তেখেতে কৈছে, কিমান কাম কিমান ঘটনা, চিন্তাৰ এক অনিৰ্বাৰ সুঁতি, তৎপৰতাৰ চক্ৰত সময় ফুৰিছে উঠি। অনুষ্ঠানী বৰ জীপাল হৈ উঠিছে, ভাল লাগিছে, ধন্যবাদ জনাইছোঁ স্বৰ্ণা চক্ৰৱৰ্তী বাইদেউ। ৰীণা ৰাণী বৰা, সময় এটা হিচাপ, জীৱন তাৰে এটা সামান্য অংশ, আৰু জীৱন মানেই অভিজ্ঞতা। খুব ধুনীয়াকৈ লিখিছে বাইদেউ, সময় এটা হিচাপ, জীৱন তাৰে এটা সামান্য অংশ, জীৱন মানেই অভিজ্ঞতা। ৰীণা ৰাণী বৰা, ধন্যবাদ জনাইছোঁ। ক্ষীৰোদ কুমাৰ শৰ্মা অনুষ্ঠান শুনিবলৈ আহিয়েই বৰ সুন্দৰ গানটি শুনিছোঁ, খুব ভাল লাগিছে, ধন্যবাদ। নিভাৰাণী হাজৰিকা, আপুনি কৈছে যে আজি কবিতা আৰু আলোচনা

আমি নেহা গাৰ্গক সৈতে সংযুক্ত হ'বলৈ প্ৰয়াস কৰিম। মই বাৰ্তাখিনি পঢ়ি লৈছোঁ। বকুলী বৈশ্য বাইদেউ কৈছে, সুন্দৰ অনুষ্ঠান, গীত শুনিও আপ্লুত হৈছোঁ। স্বৰ্ণা চক্ৰৱৰ্তী তেখেতে কৈছে, কিমান কাম কিমান ঘটনা, চিন্তাৰ এক অনিৰ্বাৰ সুঁতি, তৎপৰতাৰ চক্ৰত সময় ফুৰিছে উঠি। অনুষ্ঠানী বৰ জীপাল হৈ উঠিছে, ভাল লাগিছে, ধন্যবাদ জনাইছোঁ স্বৰ্ণা চক্ৰৱৰ্তী বাইদেউ। ৰীণা ৰাণী বৰা, সময় এটা হিচাপ, জীৱন তাৰে এটা সামান্য অংশ, আৰু জীৱন মানেই অভিজ্ঞতা। খুব ধুনীয়াকৈ লিখিছে বাইদেউ, সময় এটা হিচাপ, জীৱন তাৰে এটা সামান্য অংশ, জীৱন মানেই অভিজ্ঞতা। ৰীণা ৰাণী বৰা, ধন্যবাদ জনাইছোঁ। ক্ষীৰোদ কুমাৰ শৰ্মাই অনুষ্ঠান শুনিবলৈ আহিয়েই বৰ সুন্দৰ গানটি শুনিছোঁ, খুব ভাল লাগিছে, ধন্যবাদ। নিভাৰাণী হাজৰিকা, আপুনি কৈছে যে আজি কবিতা আৰু আলোচনা এই দুয়োটাৰ বাবে অধীৰ আগ্ৰহেৰে আপুনি ৰৈ আছে, ধুনীয়া কবিতা শুনিব পাম বুলি তেওঁ আশাৰে ৰৈছে। আমাৰ কবিতা এতিয়ালৈকে দুই এটা আহিছে বাৰু। বকুলী বৈশ্য বাইদেউৰ বাৰ্তাটো পঢ়িলোঁ, সুন্দৰ অনুষ্ঠান বুলি কৈছে মধুচন্দা শইকীয়া বৈশ্য সোণাৰীৰ পৰা, আমাৰ নিয়মীয়া শ্ৰোতা। নৈয়ে নৈয়ে বৈ যায় সময়, কেতিয়াবা আশাৰ কাৰেং, কেতিয়াবা নিৰাশাৰ বালিঘৰ। জীৱনক সজাই সময়ে, স্তৰে স্তৰে অভিজ্ঞতাৰ মালা গাঁঠি যায় টোপাল টোপাল সময়ে। কেতিয়াবা অশ্ৰুৰ মালা, কেতিয়াবা বিজয়ৰ মালা। প্ৰতিটো ক্ষণৰ বাবে প্ৰস্তুত হৈ ৰওঁ প্ৰতি পলে পলে, এতিয়াও পৰি আছোঁ সময়ৰ বালিচৰত সিপাৰৰ নতুন ঠিকনা বিচাৰি। অগ্ৰগামী হয় জীৱন, সুখৰ সময়ৰ সৈতে, দুখৰ সময়ৰ সৈতে, জীৱনক মুকুতাময় কৰি তোলে প্ৰতিটো পলে, প্ৰতিটো অনুপলে। আজিৰ অনুষ্ঠানৰ বিষয়বস্তু খুব ভাল পাইছে অপৰাজিতা গোস্বামী। বিপুল তালুকদাৰে কৈছে, এটা গভীৰ বিষয়ৰ সৈতে সুন্দৰ অনুষ্ঠান, এটি ক্ষণ যেন মুকুতাৰে ধন, এনে হেৰুৱালে নাহে উভতি। গীতটি শুনিবলৈ মন গৈছে, নিশ্চয় গানটো আমি সকলোৱে শুনিম। প্ৰাঞ্জল বৰুৱাৰ বাৰ্তা পাইছোঁ, হিমাংশু ঠাকুৰীয়া, নাই আক্ষেপ মোৰ পোৱা নোপোৱাৰ, এই দৰ্শনৰে আমি আগুৱাই গৈ থাকিব লাগিব, তেতিয়াহে জীৱন সাৰ্থক হ'ব যেন লাগে। ধন্যবাদ হিমাংশু ঠাকুৰীয়া। এতিয়া ৰুবি সিংহ বাইদেউৰ কণ্ঠৰ এটি গান আমি সকলোৱে শুনো। অনুৰোধ আহিছিলে, বন্ধু মেলি দে দুখৰ দুখনি হাত।

0: হীৰেণ ভট্টাচাৰ্যদেৱে লিখা হিৰুদাৰ লিখা এটি গীত ৰুবি সিংহৰ কণ্ঠত শ্ৰোতাসকলৰ ফালৰ পৰা অনুৰোধ আহিছিল। আমাৰ সৈতে সংযুক্ত হৈছে নেহা গাৰ্গ, নতুন প্ৰজন্মৰ এগৰাকী লেখিকা, কবি আৰু সাংস্কৃতিক দিশত অত্যন্ত কষ্টৰে কাম কৰি থকা, নিষ্ঠাৰে কাম কৰি থকা এগৰাকী সাংস্কৃতিক কৰ্মী বুলি আমি ক'ব পাৰোঁ। নেহা গাৰ্গক আমি অনুষ্ঠানৰ মাজলৈ আদৰণি জনাইছোঁ। সময়, জীৱন, অভিজ্ঞতা এই সম্পৰ্কে আজিৰ অনুষ্ঠানত আমি কথা পাতিছোঁ। নেহা গাৰ্গ, আপোনাক প্ৰভাতী তৰংগৰ মাজলৈ আদৰিছোঁ।
1: ধন্যবাদ, সুপ্ৰভাত সকলোকে। আজিৰ অনুষ্ঠানৰ অংশ হ'বলৈ পাই মই খুবেই গৌৰৱবোধ কৰিছোঁ আৰু মই খুব আনন্দিত হৈছোঁ।
0: এগৰাকী শ্ৰোতাই লিখিছে, ৰীণা ৰাণী বৰা, যে সময় এটা হিচাপ, জীৱন জীৱন তাৰে এটা সামান্য অংশ আৰু জীৱন মানে হৈছে অভিজ্ঞতা। গতিকে সময়, জীৱন, অভিজ্ঞতা এই সম্পৰ্কে আপোনাৰ মনত এইখিনি সময়ত কি ভাৱৰ উদ্ৰেক হৈছে আমি শ্ৰোতাসকলে পোনে পোনে শুনাব বিচাৰিছোঁ।
1: মোৰ বোধেৰে সময় এনেকুৱা এখন নদী আৰু য'ত আমাৰ জীৱনটোৰে আমি যাত্ৰা কৰি গৈ থাকোঁ আৰু সেই যাত্ৰাত আমাৰ এনেকুৱা কিছুমান জ্ঞান হয় যে আমি সেই যাত্ৰাটোত কোনো বিপদ নহাকৈ যাতে নিজক চম্ভালি যাব পাৰোঁ আৰু সেই জ্ঞানেই হৈছে মোৰ বোধেৰে অভিজ্ঞতা।
0: জীৱনত নিশ্চয় আপোনাৰ জীৱনত বহুতো সময়ত বিভিন্ন ধৰণৰ অভিজ্ঞতা হৈছে। আপুনি জীৱনত পৰিয়ালটোৰ পৰা হয়তো বিভিন্ন কথা শিকিছে বা আপোনাৰ বন্ধুবৰ্গ চৌদিশৰ পৰিৱেশটো আপোনাক বহুত কথা শিকাইছে। গতিকে জীৱনটোক আগুৱাই নিয়াৰ ক্ষেত্ৰত ঘাত প্ৰতিঘাতৰ মাজেৰেও আমি কিদৰে নিজকে সাহসী কৰি আগুৱাই যাব লাগে সেই সম্পৰ্কে আপুনি কি ক'ব বিচাৰিব?
1: আমি সকলোৱে আচলতে বহুতো অভিজ্ঞতাৰে মুখামুখি হওঁ, ভাল হওক বেয়া হওক, আৰু কেতিয়াবা আমি সময়ক দোষ দিওঁ। কিন্তু মই আজৰি সময়ত কেতিয়াবা বহিলে ভাবোঁ আচলতে সময়ক দোষ দি আমি লাভ নাই, কাৰণ সময় নিৰপেক্ষ, সময়ে কাৰো পক্ষ নলয়। গতিকে এই প্ৰবাহমান আমাৰ যিটো জীৱন, এই জীৱনটোত আচলতে আমি যেতিয়া গৈ থাকোঁ বিভিন্ন সময়ৰ মুখামুখি হওঁ, ভাল বেয়া, সেই হিচাপে আমি কিছুমান অভিজ্ঞতা বুটলি গৈ থাকোঁ, ভাল বা বেয়া। এতিয়া আমি আচলতে ভাল আৰু বেয়াৰ সংজ্ঞাটোও যিহেতু সকলোৰে দৃষ্টিত বেলেগ, গতিকে মোৰ জীৱনত যিটো মোৰ বোধেৰে বেয়া হ'ব সেইটো মই চাউলৰ মাজৰ ধানৰ নিচিনাকৈ মই আঁতৰাই গৈ থকাটোৱে আচলতে জীৱন। আৰু তেনেকৈ গৈ থাকিব পাৰিলে মই ভাবোঁ জীৱনটোক সুস্থভাৱে চম্ভালি লৈ যাব পাৰি। আৰু মই ইমান তেনেকুৱা অভিজ্ঞতা মোৰ জীৱনত এতিয়াও হোৱাগৈ নাই মোৰ বোধেৰে। মই তেনেকৈ কাকো জ্ঞান দিব পৰাকৈ মই নোৱাৰোঁ, কিন্তু মই মোৰ অনুভৱ ব্যক্ত কৰিব পাৰিম আৰু মই মোৰ অনুভৱৰ পৰা ক'ব বিচাৰোঁ যে ময়ো এই মোৰ জীৱনটোত কিছুমান এনেকুৱা হয়তো কেতিয়াবা সিদ্ধান্ত লৈ পেলাইছোঁ, কেতিয়াবা মই মোৰ পৰিয়ালক আঘাত দিছোঁ, কেতিয়াবা মই মোৰ ওচৰ পাজৰৰ মানুহ বা বন্ধু বান্ধৱীকো আঘাত দিছোঁ। কিন্তু আৰু তাৰ পৰা মোৰ এনেকুৱা কিছুমান কেতিয়াবা অভিজ্ঞতা হৈ গৈছে যে মই এনেকুৱা কিছুমান শিক্ষা পাইছোঁ যে মই আকৌ দ্বিতীয়বাৰ সেই কামটো কৰিবলৈ বা সেই পদক্ষেপটো লোৱাৰ আগত মই এশবাৰ ভাবিছোঁ। আৰু মোৰ মতে সেইবাবেই জীৱন ধুনীয়া যে আমি সেই ঠেকি ঠেকি দেখি দেখি শিকি গৈ থাকোঁ, আমি জীৱনটো সমৃদ্ধ হওঁ আৰু বয়স যিটো

0: আমাৰ সময় পাৰ হৈ গৈ থকাৰ সময়ত আমি যিমান আমাৰ বয়স পাৰ হৈ গৈ থাকে সিমানে আমি অভিজ্ঞ হওঁ। মানে ইমানেই পাৰস্পৰিকভাৱে তিনিওটা বস্তু সম্পৰ্কিত যে আমি সময় গৈ থাকিব, আমাৰ জীৱন আগবাঢ়িব আৰু সেই হিচাপে আমি অভিজ্ঞতাৰে সমৃদ্ধ হওঁ।
1: সৰুতে মা দেউতাই যেতিয়া পঢ়া শুনা কৰিব কৈছিল, তেওঁলোকে জীৱনটো দেখিছে, তেওঁলোকে জীৱনটোৰ পৰা যি অভিজ্ঞতা অৰ্জন কৰিছে সেই অভিজ্ঞতাৰ পৰা আমাক বহু সময়ত ইমান ধুনীয়াকৈ দিহা পৰামৰ্শ দিয়ে, কিন্তু আমি কেতিয়াবা ভাবোঁ, কেতিয়াবা খং উঠে, পঢ়িব লাগে, এইখিনি সময়ত এইটো কৰিব লাগিব, ইমান যেন আমাক এটা তেওঁলোকৰ কঠোৰ নিয়মৰ মাজত ৰাখে। কিন্তু সেই যিখিনি কাম মা দেউতাই কৰিলে সেইখিনিয়ে নিশ্চয় পৰৱৰ্তী সময়ত আমি এতিয়া বুজি পাওঁ যে সেইখিনি কিমান প্ৰয়োজনীয় আছিল, নহয়নে?
0: নিশ্চয় নিশ্চয়, সেইটোতো আৰু মানে এতিয়া মই মোৰ ল'ৰাটো অকণমানি 5 বছৰীয়া ল'ৰাটোকো মই এতিয়াও ক'বলৈ যাওঁ যে মই যি কৈছো সেইটোহে শুদ্ধ, তুমি শুনা। কিন্তু মই জানো তাৰ কাৰণে তাৰ কথাখিনিয়ে শুদ্ধ হ'ব। যেনেকে আমি কৰিছিলো, মোৰ মায়ে মোৰ আইতাৰ সদায় আক্ষেপ আছিলে যে তই কিয় আৰু অকণমান নপঢ়, তই আৰু পঢ়িলে তো আৰু সাংঘাতিক। মোৰ মতে মানে মই এইকণ পঢ়িয়ে যেতিয়া মই ইমান ধুনীয়া ৰিজাল্ট, মই আৰু ভাল কিয় কৰিব লাগে, মোৰ হৈ গৈছে সেই বস্তুটো। তাৰমানে যেতিয়া ভৱিষ্যতে আমি কোনটো পথ ল'ম বা কি কৰিম, কাৰ ওপৰত বিশ্বাস কৰিম, কেনেকৈ সঠিক সিদ্ধান্ত ল'ম, এই কথাবিলাক আমাক যেতিয়া মা দেউতাহঁতে কৈ থাকে সেই সময়টোত আমি হয়তো সিমান বেছি গাত নলগাওঁ, কিন্তু পিছত আমাক অভিজ্ঞতাই কিন্তু সেইখিনি সোঁৱৰাই দিয়ে। আৰু তেতিয়া আমাৰ সেই মা দেউতা বা আমাৰ জ্যেষ্ঠজনলৈ মনত পৰে, বা আমি তেতিয়াহে উপলব্ধি কৰোঁ বা অনুশোচনা কৰোঁ যে হয়। আৰু সেই কথাটো প্ৰতিটো প্ৰজন্মতে কিন্তু তেনেদৰেই হৈ গৈ আছে। মানে
1: আপুনি যিহেতু ভূপেন হাজৰিকা ন্যাসৰ সৈতেও জড়িত, সাংস্কৃতিক ন্যাসৰ সৈতে, আৰু আপুনি ভূপেন হাজৰিকাৰ জীৱন আৰু সৃষ্টিৰাজী সম্পৰ্কীয় গ্ৰন্থৰ সম্পাদনাৰ কামতো জড়িত হৈ আছিল, গতিকে ভূপেন দাৰ সৃষ্টিৰাজীক আপুনি যেতিয়া অধ্যয়ন কৰিছে বা এই কামৰ সৈতে জড়িত হৈ আছে, ভূপেন দাৰ গীতসমূহে কি ধৰণৰ বাৰ্তা বহন কৰে বুলি আপুনি এগৰাকী নৱপ্ৰজন্মৰ প্ৰতিনিধি হিচাপে সেই গীতখিনিক কি ধৰণে আপুনি অনুধাৱন কৰে?
0: এনেকুৱা এজন, আচলতে মই এজন ব্যক্তি বুলি তেওঁক ক'বলৈ এতিয়া মোৰ সেয়া মন নাযায়। তেওঁ আচলতে এজন ব্যক্তি নহয়, তেওঁ এনেকুৱা এটা অনুষ্ঠান, তেওঁৰ প্ৰত্যেকটো গীতে যদি আমি ভালকৈ আলোচনা কৰোঁ বা অধ্যয়ন কৰোঁ, এখন এখন গ্ৰন্থ এটা এটা গীতৰ পৰাই হয়। মানে প্ৰত্যেকটো গীতেই জীৱনৰ এনেকুৱা কিছুমান দিশ বা এনেকুৱা সময়ৰ কথা কৈ গৈছে। তেওঁ গীত নহ'লে আমাৰ কোনোটো সময় বা ঋতু বা কোনো ধৰণৰ পৰিস্থিতিৰ কথা ক'বলৈ গ'লে আমি তেওঁক গীত এটি আনিব লাগিবই। আৰু মই আচৰিত হওঁ যে মানে এজন মানুহে এটা জীৱনত এটা নিৰ্দিষ্ট সময়ৰ ভিতৰত ইমানখিনি অভিজ্ঞতা একেলগে আহৰণ কৰাটো, সেইটো সঁচাকৈ ক্ষণজন্ম মানুহৰ কাৰণেহে সম্ভৱ। আৰু তেওঁ যিমান অভিজ্ঞতাৰে সমৃদ্ধ আছিলে, তেওঁ যিমানখিনি জীৱনটোত তেওঁ আহৰণ কৰিলে, হয়তো তাৰ এটা কাৰণ অধ্যয়ন আৰু এটা ভ্ৰমণ আৰু এটা বিভিন্ন ব্যক্তিৰ লগত হোৱা যোগাযোগ, আৰু চাগে আটাইতকৈ ডাঙৰ কথাটো হৈছে তেওঁৰ সেই দৰ্শন সমৃদ্ধ যিটো তেওঁৰ মন, তেওঁৰ যিটো দাৰ্শনিক চিন্তাধাৰা। আৰু সেই বস্তুটো আমি হয়তো আমাৰো অৱচেতন মনত আমি অলপ অলপ হ'লেও দৰ্শন কঢ়িয়াই ফুৰোঁ, কিন্তু আমি তাক উলিয়াই আনিবলৈ বা তাক প্ৰয়োগ কৰিবলৈ আমি হয়তো শিকা নাই বা কৰা নাই। যি পাৰিছে তেওঁ আগুৱাই গৈছে, তেওঁ সমাজত প্ৰতিষ্ঠিত হৈছে, গণ্যমান্য ব্যক্তি হৈছে, তেওঁলোকৰ সেই কথা বা দৰ্শনত আমি অনুপ্ৰাণিত হৈছোঁ, আকৃষ্ট হৈছোঁ। আৰু হয়তো জীৱনে সকলোকে শিকায়েই যায়, প্ৰত্যেকেই জীৱনটোত একো একোজন শেষত গৈ পেলাই শিক্ষকেই হৈ পৰেগৈ, কিন্তু সঠিককৈ জীৱনটোত কেনেদৰে সেয়া প্ৰয়োগ কৰিব লাগে হয়তো বহুতে বুজি নাপায়, বহুতে সেই অভিজ্ঞতাৰ বিষয়ে অনুধাৱনেই কৰিব নোৱাৰে, আৰু বহুতে হয়তো যেতিয়ালৈকে অভিজ্ঞ হয়গৈ তেতিয়ালৈকে বহুত পলম হৈ যায়।
1: নেহা গাৰ্গ, আপোনাৰ সৈতে কথা পাতি খুব ভাল লাগিল, ইমান ধুনীয়াকৈ কথাখিনি কৈছে। নিশ্চয় আমাৰ সকলো শ্ৰোতাৰ মনত এই কথাখিনি তেওঁলোকে আকৌ এবাৰ জুকিয়াই চাব। আপুনি এইখিনি সময় দিয়াৰ বাবে আপোনাক ধন্যবাদ জনাইছোঁ। সেয়া আছিল নেহা গাৰ্গ। শ্ৰোতাসকল, বিপুল তালুকদাৰে কথা এটি লিখিছিল গীতৰ, ভূপেন হাজৰিকাদেৱৰ কণ্ঠত আমি শুনি থকা এটি গীতৰ এটি শাৰী তেওঁ লিখি দিছিল, এটি এটি ক্ষণ যেন মুকুতাৰে ধন, এনে হেৰুৱালে নাহে উভতি। গীতটি শুনাবলৈ তেখেতে অনুৰোধ কৰিছিল, খুব মন গৈছে বুলি কৈছে গীতটি শুনিবলৈ। বিপুল তালুকদাৰ, আপোনাৰ সৈতে আমি সকলোৱে গীতটি শুনো, তাৰ পাছত আপোনালোকৰ পৰা অহা বাৰ্তা কিছু আমি পঢ়িম, আৰু ডাক্তৰ শামসুদ্দিন আহমেদৰ সৈতে আমি তেখেতৰ সৈতে কথা পাতিম, ফোনযোগে তেখেতৰ সৈতে সংযুক্ত হ'ম। এইখিনিতে আপোনাক জনাব বিচাৰিছোঁ, 10 বজাৰ পৰা নিয়ন্ত্রণ কক্ষর দায়িত্ব লৈছে অপূর্ব কৃষ্ণ বুড়াগোহাঁই।

সকল আমি কথা পাতি আছো প্ৰভাতী তৰংগত, সময়, জীৱন, অভিজ্ঞতা ইত্যাদি। কল্পনা কলিতাই কাহিলিপাৰা পৰা অনুষ্ঠানটি শুনি খুব ভাল পাইছে, তেখেতে বাৰ্তা প্ৰেৰণ কৰিছে। ভদ্ৰাৱতী বৰ্মন, অনুভৱৰ একাঁজলি। সুখবোৰ যেনেকৈ কেতিয়াবা বৰদৈ চিলাৰ দৰে আহে, ঠিক দুখবোৰো কেতিয়াবা তেনেকৈ আহে। হৃদয়ৰ আলফুল কোঠাবোৰ তছনছ কৰি থৈ যায়, সেয়ে হয়তো সুখ আৰু দুখ এটা আনটোৰ অন্যন্যক বুলি লিখিছে। এটা আনটোৰ এৰি চলিব নোৱাৰে নহয় জানো, সুখ আৰু দুখ এটা আনটোৰ সৈতে একেলগেই থাকে, কেতিয়াবা সুখ কেতিয়াবা দুখ, এটাৰ পাছত আনটো। কিন্তু দুখ যেতিয়া জীৱনত আহে, তেতিয়া সেই দুখৰ সময়খিনি সদায় থাকিব বুলি ভাবিব নালাগে, সেই দুখৰ সময়খিনি পাৰ হৈ সুখৰ সময়ো আহিব। দিলীপ ডেকা ভূপেন্দাৰ গীতৰ ভাষাৰে কওঁ, সংগ্ৰাম আন এটি নাম জীৱনৰ। সংগ্ৰামৰ মাজেৰেই যোগাত্মক চিন্তা ভাৱনাৰে আমি জীৱনটোক সুন্দৰভাৱে আগুৱাই নিব লাগিব, জীৱনটোক আমি জীপাল কৰি তুলিব লাগিব, ভেৰুৱা দৰঙৰ পৰা দিলীপ ডেকাই লিখিছে। মই কৈছিলোঁ আপোনাক আনন্দ গন্ধিয়াৰ কথা। আনন্দ গন্ধিয়া এগৰাকী দিব্যাংগ শ্ৰোতা। আমি যেতিয়া আকাশবাণী দিল্লী কেন্দ্ৰত আছিলোঁ 10 বছৰ, তাত বাতৰি পৰিৱেশক হিচাপে, প্ৰথম আকাশবাণী গুৱাহাটী কেন্দ্ৰত মই যোগ দিয়াৰ পাছতেই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মোৎসৱ উপলক্ষে আমি বৰপেটালৈ পোনপটীয়া প্ৰচাৰৰ দায়িত্বত মই আৰু দীপেন্দ্ৰ কুমাৰ মজুমদাৰ, ডক্টৰ দীপেন্দ্ৰ কুমাৰ মজুমদাৰ, আমাৰ দুয়োগৰাকী দায়িত্ব আছিল, গতিকে আমি তালৈ গৈছিলোঁ। বৰপেটা কীৰ্তনঘৰৰ সন্মুখত দোতৰা বজাই থকা অৱস্থাত মই লগ পাইছিলোঁ, আমি লগ পাইছিলোঁ আনন্দ গন্ধিয়া। আমি তেতিয়া চিনি নাপাওঁ, আনন্দ গন্ধিয়া হয়তো ডাক্তৰ দীপেন্দ্ৰ কুমাৰ মজুমদাৰ, দীপেন্দ্ৰ তেখেতে জানে, কিন্তু মই তেতিয়া নাজানো, কাৰণ মই তেতিয়া নতুনকৈ আহি গুৱাহাটীত যোগ দিছোঁ। তেতিয়া তেখেতৰ, যেতিয়া আমি তেখেতসকলৰ সৈতে কথা পাতিছোঁ, ইমান ধুনীয়াকৈ দোতৰা বজাই গাই আছে, তেতিয়া তেখেতৰ সৈতে কথা পাতোঁতে মোৰ মাতটো শুনি কৈছে, আপুনি ইন্দ্ৰজিৎ দাস নেকি? বোলো হয়। বোলে আপুনি দিল্লীৰ পৰা বাতৰি পঢ়ে? বোলে হয়। এই তেখেতে অকল কণ্ঠস্বৰ শুনিয়ে মনত ৰাখিছিল, আৰু তেতিয়া তেখেতৰ সৈতে মোৰ এটা আগ্ৰহ হ'ল, কাৰণ তেওঁ মোক নেদেখাকৈ, তেওঁ এনেও তেখেতৰ দৃষ্টিশক্তি নাই, গতিকে মনৰ দৃষ্টিৰে চায়, আৰু তেওঁৰ কণ্ঠস্বৰ শুনিয়েই তেখেতে চিনি পাইছে, গতিকে মোৰ স্বাভাৱিকতে তেখেতৰ প্ৰতি আগ্ৰহটো বৃদ্ধি হ'ল। তেখেতৰ সৈতে মই আৰু কথা পাতিলোঁ, তেতিয়া তেখেতে কৈছিলে যে ৰেডিঅ'টোৱে মোৰ জীৱন, ৰেডিঅ'ৰ সময়খিনিয়ে মোক বহু কথা শিকাইছে, মই আজি যি শিকিছোঁ সেয়া ৰেডিঅ'টোৱে শিকাইছে, আৰু জীৱনটোত যি পাইছোঁ সেয়া ৰেডিঅ'য়ে দিছে। গতিকে ৰেডিঅ'টো মোৰ ইমান আপোন, তেওঁ আনকি এই পৰ্যন্তও কৈছিল যে মোৰ যিদিনাখন প্ৰয়াণ হ'ব, মোৰ চিতাত মোৰ ৰেডিঅ'টো দিব। ৰেডিঅ'টো ইমান আপোন তেখেতৰ। গতিকে তেখেতে ডিউটি ৰুমত ফোন কৰি কৈছে যে তেখেতে এটা কথাই ক'ব দিছে যে আনন্দ গন্ধিয়াৰ বাবে এই জীৱনৰ কথা যিটো পাতিছোঁ, ৰেডিঅ'টোৱেই তেখেতৰ জীৱন, এই বাৰ্তাটো তেখেতে দিব দিছিল। গতিকে সেই কথাখিনি মই আপোনালোকক ক'লোঁ। মাধৱী নাথ কিমান আগ্ৰহেৰে ফোন কৰে, যদিও এগৰাকী দিব্যাংগ শ্ৰোতা আমাৰ। বিনি কিমান আগ্ৰহেৰে ফোন কৰে, আমাৰ এগৰাকী কণ্ঠশিল্পী, মই এই মুহূৰ্তত নামটো পাহৰিলোঁ, মোক ফোন কৰে, আৰু এগৰাকী দিব্যাংগ ছাত্ৰী, খুব ধুনীয়া গান গায় গোৱালপাৰাৰ, মই এই মুহূৰ্তত নামটো পাহৰিছোঁ, মোক বেয়া নাপাব, তেওঁ যদি অনুষ্ঠানী শুনি আছে, মই মনত পৰিলে ক'ম নামটো, হঠাতে কেতিয়াবা কেতিয়াবা এনেকুৱা হয়। গতিকে তেনেকুৱা শ্ৰোতাসকলো যে ইমান আদৰেৰে ৰেডিঅ'টো শুনে, মোৰ অভিজ্ঞতা হৈছিল যেতিয়া বশিষ্ঠত মই তেওঁলোকৰ বিদ্যালয়লৈ গৈছিলোঁ, তেওঁলোকৰ সেইখিনি সময়ত অসীমত যাৰ হেৰাল সীমা প্ৰচাৰ হৈ আছিলে, গতিকে মই যেতিয়া কথা ক'বলৈ আৰম্ভ কৰিছোঁ, তেখেতসকলৰ যিটো হৰ্ষোল্লাস, যিটো আনন্দ, কাৰণ ৰেডিঅ'টোৱে তেওঁলোকক গোটেইখিনি সময়ত সমৃদ্ধ কৰি ৰাখে, তেওঁলোকৰ বাবে মনোৰঞ্জনৰ আহিলা, জ্ঞান বৰ্ধনৰ আহিলা সকলো ৰেডিঅ'টোৱে। গতিকে আজি ৰেডিঅ'ৰ পৰা সেইসকল শ্ৰোতাকো মই বিশেষভাৱে আজি অনুষ্ঠানত সম্বোধন কৰিছোঁ। চন্দন চহৰীয়া, কিছু পোৱা কিছু হেৰুৱা, অভিজ্ঞতাৰে পুষ্ট এই জীৱন, অলপতেই মাদকতা বিচাৰি পোৱা, মহানতাৰে সাধনা কৰা। চন্দন চহৰীয়া, ধন্যবাদ। কৰুণাকান্ত শৰ্মা, সুন্দৰ অনুষ্ঠান, ই যেন আমাৰ মনৰ অনুষ্ঠান, ভাল লাগিছে। নিয়মীয়া শ্ৰোতা দৰ্শক তেখেত কৰুণাকান্ত শৰ্মা, দুনী দৰঙৰ পৰা কবি কৰুণাকান্ত শৰ্মা। শান্তিৰাণী নাথ বৰুৱা, এটা সুন্দৰ অনুষ্ঠান শুনি উপকৃত হৈছোঁ বুলি কৈছে, খুব ভাল লাগিছে। আমি জীৱনটো সম্পৰ্কে কথা পাতিছোঁ, কেতিয়াবা কেতিয়াবা এনেকৈ পাতিব লাগে নহয়নে, আমি জীৱনত কিমান ঘাত প্ৰতিঘাত চিন্তা ভাৱনাৰ মাজত সোমাই থাকোঁ, কেতিয়াবা কেতিয়াবা মাজে মাজে ধুনীয়া ধুনীয়া গান শুনিব লাগে, কথা পাতিব লাগে এনেকৈ, এতিয়া মনৰ কথাবিলাক যেতিয়া প্ৰকাশ কৰা হয় তেতিয়া ভাল লাগে। আমি ডাক্টৰ শামসুদ্দিন আহমেদৰ সৈতে এতিয়া সংযুক্ত হ'ম, কিন্তু বাৰ্তা কেতিয়া পঢ়ি লৈছোঁ। জ্যোৎস্না ডেকা, সকলোৰে দিনটো শুভ আৰু মংগলময় হোৱাৰ কামনা কৰিছে। নেহা গাৰ্গে কোৱা

মই সম্পৰ্কীয় কথাখিনি শুনি খুব ভাল পাইছে তেখেতে জ্যোৎস্নাডেকাই। অপৰাজিতা গোস্বামী, মানুহৰ জীৱন জীপাল কৰি ৰাখিবলৈ হ'লে সময়ৰ সদব্যৱহাৰ কৰিবই লাগিব। সময়ত সংঘটিত হোৱা জীৱনৰ প্ৰতিটো অভিজ্ঞতাই আমাক বহু কথাই শিকাই যায়। সেয়া সুখ, আনন্দ, ঘাত প্ৰতিঘাত, প্ৰাপ্তি অপ্ৰাপ্তিৰ যিয়েই নহওক কিয়, এই সকলোবিলাক আহে আমি জীৱনত ব্যৱহাৰ কৰা সময়ৰ প্ৰতিটো শব্দৰ মাজেৰে। সময়ে জীৱন গঢ়ে আৰু অভিজ্ঞতাই এজন মানুহক সকলো ফালৰ পৰা পৰিপক্ক কৰে। অপৰাজিতা গোস্বামী খুব ভাল লাগিছে, বৰ ধুনীয়াকৈ লিখিছে, মন চুই যোৱাকৈ লিখিছে। ঘনকান্ত হাজৰিকা, অতি সুন্দৰ অনুষ্ঠান, জীৱনৰ বাবে যি অতি মূল্যৱান তাক আজি আলোচনা কৰা হৈছে, তাৰ বাবে তেখেতে ধন্যবাদ জনাইছে। চুটিকৈ তেওঁ কবিতা আকাৰে কেইশাৰীমান লিখি দিছে, মই পঢ়ি দিছোঁ বাৰু। শ্ৰীযুত হাজৰিকা, নদীৰ দৰেই সময় গতিশীল, ই নহয় কাৰোৰে অধীন, অবিৰাম গতিৰে জিৰণিবিহীন, নকৰে কাকোকে অভিমান, দি যায় নতুনৰ সন্ধান। ঘনকান্ত হাজৰিকা, খুব ভাল লাগিল। নূৰজাহান বেগমে আমাৰ অনুষ্ঠান পৰিচালনা ভাল পাইছে, ধন্যবাদ জনাইছোঁ আপোনাক। ভুৱনেশ্বৰ বৈশ্য, আজিৰ অনুষ্ঠানৰ লগত মিলাই সৰু কবিতাৰ স্তৱকতা আগবঢ়াইছোঁ। সময়, সময় তোমাক শত নমস্কাৰ, তোমাৰ গতিশীলতা সঁচাকৈয়ে নিঃস্বাৰ্থ, মই তোমাক বৰ ভাল পাওঁ, সেইকাৰণেই মই তোমাক বৰ ভাল পাওঁ। জীৱন, জীৱনটোৱে দেখোঁ সন্তেকীয়া, কাক কম, কোনে শুনিব, সুখ দুখ চিৰলগৰীয়া, সেইকাৰণে সময়ৰ সোঁতত সততাৰে জীৱনটো গঢ়োৱাহা। অভিজ্ঞতা, সময় জীৱন, কি যে এক মনোমোহা, জীৱনৰ প্ৰতি পল অনুপল কি যে অভিজ্ঞতা, তথাপি কিবা যেন আধৰুৱা, ইত্যাদি। সকলো কামৰে আৰম্ভণি আৰু সকলো কামৰে শেষ থাকেই, তাৰ মাজতেই কিবা কিবি ৰৈ যায়, ইত্যাদি ইত্যাদি ইত্যাদি। খুব ভাল পালোঁ ভুৱনেশ্বৰ বৈশ্যদেৱ, আপুনি ধুনীয়াকৈ লিখিছে। বকুলী বৈশ্য, এই অনুষ্ঠানৰ জৰিয়তে মই এটা পুৰণি গীত শুনিবলৈ ইচ্ছা কৰিছোঁ, সম্ভৱ হ'লে গীতটো শুনালে ভাল লাগিব। লাইচেন মেমাৰ সুন্দৰ কণ্ঠৰ আৰু সুৰীয়া কণ্ঠৰে গাইছিল। গীতটো হ'ল নামিছে এতিয়া নামিছে, কথাংশ অলপ পাহৰিছোঁ যদিও সুৰটো মনত, লাইচেন মেমাৰ কণ্ঠৰ কথা কৈছে আপুনি, সুৰটো মনত চিৰস্থায়ী হিচাপে ৰৈ গৈছে, যদি সময় হয় নিশ্চয় শুনাম। নামটো মই পাহৰিছোঁ, দিলীপ ডেকাই মনত পেলাই দিছে, গোৱালপাৰাৰ পৰা কাঞ্চন হাজং, কাঞ্চন হাজং বৰ ধুনীয়া গায়। কাঞ্চনে বহুত প্ৰতিযোগিতা পুৰস্কাৰো পাইছে আৰু পুৰস্কাৰ পালে আমাক খবৰ দিয়ে। গোৱালপাৰা কাঞ্চন হাজঙৰ কথা ইনামুল মুজিদেৱ মনত পেলাই দিছে, মই হঠাতে পাহৰি গৈছিলোঁ কাঞ্চন, বেয়া নাপাব নামটো পাহৰি যোৱাৰ কাৰণে। কল্পনা কলিতা, জীৱন জীৱন বৰ অনুপম, মিঠা তিতা অভিজ্ঞতাৰে জীৱন, আধা বয়স পালোঁ, যিমানখিনি পাৰোঁ দুয়োজনেই সৎপথেৰে চলিব শিকোঁ, ল'ৰা দুয়োজনকে সৎপথেৰে চলিবলৈ শিকাওঁ, কিন্তু নতুন প্ৰজন্মৰ সন্মুখত একো নকওঁ। বৰ্তমান সময়ত নৱপ্ৰজন্ম কোন দিশে ধাৱমান হৈছে, আমি যৌথ পৰিয়ালত জন্মগ্ৰহণ কৰিছিলোঁ সেইবাবেই বাধ্য আছিলোঁ। আচলতে নতুন প্ৰজন্ম কোন দিশে গৈছে আমি সকলোকে দোষাৰোপ কৰিব নোৱাৰোঁ। কোনোবাই হয়তো সৃষ্টিশীল কামৰ মাজেৰে আমাক গৌৰৱান্বিত কৰিছে, দুই এজনে হয়তো বিপদগামী হৈছে, কিন্তু তেওঁলোকক আমি আকৌ সৎপথলৈ লৈ অহাৰ ক্ষেত্ৰত আমাৰ কৰণীয় আছে। পিতৃ মাতৃয়ে খবৰ ৰাখিব লাগিব নিজৰ ল'ৰা ছোৱালীয়ে কি কৰিছে। নতুন দিল্লীলৈ পঢ়িবলৈ গৈছে আমাৰ ল'ৰা ছোৱালী, দিল্লীত পঢ়ি আছে, বম্বেত পঢ়ি আছে, মুম্বাইত পঢ়ি আছে, ক'ৰবাত বেংগালোৰত পঢ়ি আছে, এনেকৈ কৈ থাকিলে নহ'ব, তেওঁলোকে কি কৰি আছে খবৰ ল'ব লাগিব। এটা সময়ত আমি যেতিয়া দিল্লীত আছিলোঁ তেতিয়া সদায় এটা কথা আমি আলোচনা কৰিছিলোঁ, পিতৃ মাতৃয়ে আচলতে এটা ছাৰপ্ৰাইজ ভিজিট দিয়াটো খুব প্ৰয়োজন। নিজৰ ল'ৰা ছোৱালী য'তেই নাথাকক কিয় এসপ্তাহ আগতে এমাহ আগতে কৈ দিয়ে যে মই আহি আছোঁ ইমান তাৰিখে, তেনেকৈ কোৱাতকৈ হঠাতে গৈ ওলাব লাগে কেতিয়াবা কেতিয়াবা, বৰ্তমান সময়ৰ প্ৰয়োজন হৈছে এনেকুৱা কথা, আৰু চাব লাগে তেওঁ কি কৰি আছে কি কৰা নাই, এইখিনি দায়িত্ব আছে। আগতে এনেকুৱা আছিল আমাৰ গাঁৱত, যেতিয়া কোনোবাই কিবা এটা বেয়া কাম কৰে জ্যেষ্ঠ এগৰাকী ব্যক্তিক দেখিলে লুকায় পলাই যায়, কিন্তু আজিকালি হয়তো আপুনি কোনোবা এজনক কিবা এটা কথা ক'ব, কোৱাৰ লগে লগে তেওঁলোকৰ পিতৃ মাতৃ ক'ব যে আপুনি কোন মোৰ ল'ৰাক ক'বলৈ বা মোৰ ছোৱালীক ক'বলৈ। এই চিন্তাটো আঁতৰাই আমি জ্যেষ্ঠজনক সন্মান কৰি আগুৱাই যাব লাগিব, আৰু পিতৃ মাতৃ সমাজৰ প্ৰত্যেক ব্যক্তিয়ে বিপদগামী যদি কোনোবা হৈছে, কোনোবাই যদি বেয়া কাম এটা কৰিছে, সেইটো কিন্তু আঙুলিয়াই দিব লাগিব। সেইটো আঙুলিয়াই দিলেহে, বাইদেউ আপুনি যিটো কথা আছে কল্পনা কলিতা বাইদেউ, আগতে যৌথ পৰিয়াল আছিল আমি বাধ্য আছিলোঁ, কিন্তু নহয় এতিয়াও আমি একক পৰিয়াল হওক যিয়েই নহওক আমি সকলোৱে কিন্তু সেই দায়িত্ব ল'ব লাগিব। আমাৰ নতুন প্ৰজন্মটোক আমি আচলতে সৎপথত ৰাখিব লাগিব, যিসকলক লৈ আমি গৌৰৱ কৰিছোঁ গৌৰৱ কৰি যাম, যিসকলে হয়তো সেই সুযোগকণ দিয়া নাই তেওঁলোককো আমি সঠিকভাৱে অনুপ্ৰাণিত কৰি আগুৱাই আনিব লাগিব, এইখিনি কিন্তু আমাৰ সকলোৰে দায়িত্ব আছে। জয়ন্ত হাজৰিকাৰ কণ্ঠৰ সময় গতিশীল গীতটো শুনো, ডাক্তৰ শামসুদ্দিন আহমেদৰ সৈতে আমি
হওক।

0: জয়ন্ত হাজৰিকা কণ্ঠত হেমন্ত দত্ত ৰচিত গীতটি আপোনালোকে শুনিলে। শ্ৰোতাসকল, ইনামুল মজিদ আপোনাৰ বাৰ্তাটি মই পঢ়িম। আমাৰ সৈতে সংযুক্ত হৈছে ডাক্টৰ শামসুদ্দিন আহমেদ, এগৰাকী পশু চিকিৎসক আৰু লগতে পৰিৱেশৰ প্ৰতি এগৰাকী সচেতন এগৰাকী নাগৰিক আমাৰ সমাজৰ। তেখেতক আমি ফোন লাইনত পাইছোঁ। আপোনাক প্ৰভাতী তৰংগ অনুষ্ঠানৰ মাজলৈ আদৰিছোঁ।
1: ধন্যবাদ।
0: আজি আমি কথা পাতি আছো সময়, জীৱন, অভিজ্ঞতা ইত্যাদি। আপুনি আপোনাৰ যিটো পেচা পশু চিকিৎসক হিচাপে আপুনি যিখিনি সেৱা আগবঢ়াই আছে, জীৱ জন্তু, পৰিৱেশ সকলোৰ প্ৰতি আপুনি এগৰাকী দায়বদ্ধ নাগৰিক, আপোনাৰ জীৱনৰ অভিজ্ঞতাই আপোনাক কি শিকাইছে, সময়ৰ পৰা আপুনি কি শিকিছে, সময়ে আপোনাক কিদৰে সাহসী কৰিছে, বা জীৱনৰ অভিজ্ঞতাৰ পৰা আপোনাৰ যিখিনি অভিজ্ঞতা হৈছে সেইখিনিয়ে সমাজৰ হয়তো বহু ব্যক্তিক অনুপ্ৰাণিত কৰিব, গতিকে আপোনাৰ সেই অভিজ্ঞতাৰ পৰা কিছু কথা পোনে পোনে আমি শ্ৰোতাসকলক শুনাব বিচাৰিছো।
1: নমস্কাৰ, মই ডক্টৰ শামসুদ্দিন আহমেদ। মানুহৰ জীৱন, জীৱন বুলি ক'লে সবৰে জীৱনত বহুত অভিজ্ঞতা থাকে, বহুত ভাগ প্ৰতিভা, সেই বহুত ভাগ প্ৰতিভাৰ মাজতে মানুহৰ জীৱন। গতিকে মই চমুকৈ যদি মোৰ জীৱনৰ বিষয়ে কওঁ, তেনেকৈ একো একোজন ব্যক্তি সবৰে তেনেকুৱা এটা জীৱন থাকে। মই এজন পশু চিকিৎসক হিচাপে প্ৰথমৰ জীৱনৰ প্ৰথম লক্ষ্য আছিলে মই এজন চিকিৎসক হ'ম, কিন্তু পশু চিকিৎসক হ'ম বুলি মই জনা নাছিলোঁ বা ভবাই নাছিলোঁ যি কি নহওক তেনেকৈ মই এজন পশু চিকিৎসক হ'বলৈ পালোঁ। সবতকৈ সুখী আছিলে মোৰ দেউতা। মোৰ দেউতাই তেখেতে মানে বহুত সুখী আছিলে। তেখেতে এষাৰ কথাই কৈছিলে, যিদিনা মই পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ত মানে খানাপাৰাত এডমিশ্যন পাওঁ, মোৰ দেউতাই কৈছিলে সেইটো এটা মহান কাম, যিবিলাকে মাত মাতিব নোৱাৰে সিহঁতক কিবা এটা কৰিবলৈ সুবিধা পাইছ, সেইটো কৰি যাবি আৰু ভাল ভাৱে ভাল মনোভাৱেৰে কৰিবি। তেনেকেই মই যেতিয়া মোৰ আণ্ডাৰ গ্ৰেজুৱেট মই কমপ্লিট কৰিলোঁ, মই চাকৰি সূত্ৰে মই গ'লোঁ ছিকিমলৈ,

ছিকিমত গৈ পেলাই মই অষ্ট্ৰেলিয়ান এন জি অ' নন গভৰ্ণমেণ্ট অৰ্গেনাইজেশ্যন কেৰিবিয়ান বৰ্ডাৰৰ লগত কাম কৰিলোঁ। কাম কৰোঁতে এতিয়া মই পৃথিৱীৰ বহুতো মানে উন্নত দেশৰ বহুত ভেটেনেৰিয়ানক লগ পালোঁ। তেতিয়া গৈ তাতে মই বহুত বস্তু গম পালোঁ যে এজন পশু চিকিৎসক হিচাপত আমাৰ কৰণীয় কি কি আছে। আৰু এই পশু আমাৰ জীৱনত কেনেকৈ এটা পাৰ্ট হ'ব পাৰে আমি বহুতে ভাবোঁ যে ই ই আমাৰ লগত ৰিলেটেড নহয়। কিন্তু সচৰাচৰ ক'বলৈ গ'লে আমি ইজনে সিজনৰ লগত যেনেকৈ পৃথক আৰু পৰোক্ষভাৱে জড়িত তেনেকৈ আমাৰ প্ৰকৃতি আৰু আমাৰ পশু জীৱনটো আমাৰ লগত পৰোক্ষভাৱে অপৰোক্ষভাৱে জড়িত। যদি প্ৰত্যক্ষভাৱে কওঁ তেনেহ'লে আমি ক'ব লাগিব যদি আমি আমাৰ গাঁৱলীয়া জীৱনবিলাক চাওঁ কোনোবাই গৰু ছাগলী হাঁহ কুকুৰ এইবিলাক পুহিছে আৰু সেইদৰে তেখেতসকলে জীৱন নিৰ্বাহ কৰিছে সেইটো তেখেতসকল প্ৰত্যক্ষভাৱে জড়িত। আৰু পৰোক্ষভাৱে যদি কওঁ কেনেকৈ আমাৰ চৰাই চিৰিকটি ৰাস্তাত থকা কুকুৰ মেকুৰী সেইবিলাক আমি ইহঁতৰ মানে কেতিয়াও মানে ভেলুটো সিহঁতৰ মূল্যটো কেতিয়াও বুজি নাপাওঁ যিহেতু ইহঁত আমাৰ লগত পৰোক্ষভাৱে জড়িত। এতিয়া এই আমি যে ৰাস্তা কুকুৰবিলাকক কওঁ ইহঁতে মানে আমাৰ কাৰণে মেনেজ বা ৰাতি ভুকি থাকে ৰাস্তাৰে ৰাস্তাৰে ফেৰা কৰে কাৰোবাক আক্ৰমণ কৰে সেইটো নহয়। আমি ইহঁতৰ সদায় মানে সেই বস্তুটোকে চাওঁ কিন্তু তাৰ পজিটিভ চাইডটো আমি কেতিয়াও নাচাওঁ। আমি কওঁ ইহঁত এটা হ'ল নেচাৰেল স্কেভেঞ্জাৰ্ছ। আজি আমি বহুতেই ভাবোঁ যে আমাৰ ইয়াত ৰাস্তাৰ কুকুৰকেইটা ইয়াৰ পৰা আঁতৰাই দিলে আমি চাগে শান্তিত থাকিব পাৰিম বা ইয়াত লেতেৰা নহ'ব ইয়াত মানে কিবা কুকুৰ আৰু মানুহৰ যিটো কামোৰা এইবিলাক বস্তু নহ'ব কিন্তু এইটো কেতিয়াও হ'ব নোৱাৰে। ই এটা নেচাৰৰ পাৰ্টেই হয় প্ৰকৃতিৰ এটা পাৰ্ট হয়। আজি মই আজি যদি আমি ইয়াৰ পৰা চাপ'জ গুৱাহাটী চহৰখনৰ কথাই কৈছোঁ গোটেইকেইটা ৰাস্তাৰ কুকুৰ যদি আমি আঁতৰাই পঠাওঁ তাতে এটা বায়'লজিকেল ভেকুম হ'ব আৰু এই বায়'লজিকেল ভেকুমত ফিল আপ কৰিবলৈ কুকুৰ বেলেগ ঠাইৰ পৰা হয় বা কুকুৰ আহিব নহ'লে শিয়াল আহিব বাঘ আহিব হাতী আহিব তেতিয়া আমি ক'ত যাম। আৰু ইহঁতে আৰু হয় প্ৰকৃতিটো কেনেকৈ চাফা কৰি ৰাখে কিছুমান বস্তু আছে আমি যদিও চাফ চিকুণ কৰোঁ বহুত বস্তু আছে আমি এৰি থৈ যাওঁ যিটো নেকি আমাৰ কাৰণে দূষিত বস্তু ই আমাৰ ভৰিতে লাগক বা আমি আমি উঠাওঁতে হওক ই আমাক বহুত ক্ষতি কৰিব পাৰে আৰু যিটো নেকি আমাৰ সেই কুকুৰবিলাকে ইয়াতে মানে চাফা কৰি ৰাখে। আজিৰ দিনত প্ৰায়ভাগ মানুহে গম পায় ওৱান হেল্থ বুলি এটা পলিচি আছে এই ওৱান হেল্থ পলিচি মানে বহুতেই বুজি নাপায় যে ওৱান হেল্থ পলিচি কি এটা হ'ল এইটোৰ এটা হ'ল হিউমেন হেল্থ এনিমেল হেল্থ এণ্ড নেচাৰেল হেল্থ যিটো আমাৰ কাৰণে মানে মানুহৰ স্বাস্থ্য পশু স্বাস্থ্য আৰু পৰিৱেশ স্বাস্থ্য। এতিয়া আমি স্বাস্থ্যৱান কেতিয়া হ'ম যেতিয়া আমাৰ পৰিৱেশ স্বাস্থ্যৱান হৈ থাকিব আমাৰ পশু স্বাস্থ্য স্বাস্থ্যৱান হৈ থাকিব তেতিয়াহে আমি নিজক স্বাস্থ্যৱান বুলি কওঁ। আমাৰ সেই একেটা পৰিৱেশত এটা পশুও স্বাস্থ্যৱান তেতিয়া হ'ব যেতিয়া আমি সকলোৱে স্বাস্থ্যৱান থাকিম আৰু প্ৰকৃতি স্বাস্থ্যৱান হৈ থাকিব। তেনেকৈ মানে উল্টা ফালে চালেও তেনেকুৱা যদি আমাৰ পশু স্বাস্থ্যৱান নাথাকে আমিও কেতিয়াও স্বাস্থ্যৱান হৈ থাকিব নোৱাৰোঁ। সেইকাৰণে একোজন ব্যক্তি হিচাপত মানে আমাৰ চবৰে দায়িত্ব যোনে যি ফালৰ পৰাই হওক নিজৰ ফালৰ পৰা নেচাৰক মানে প্ৰকৃতিৰ প্ৰতি সন্মান কৰিব লাগে। যদিও কোনোবাই যদিও কিবা প্ৰত্যক্ষভাৱে কৰিব পৰা নাই কিন্তু মই ভাবোঁ যে কাকো ক্ষতি কৰিব নালাগে আৰু চবকে জীয়াই থকা অধিকাৰ দিব লাগে। আজি আমি সদায় ভাবোঁ আমাৰ এটা মনোভাৱ এইটো মোৰ জেগা এইটো মোৰ ৰাস্তা ইয়াত মই থাকিম কিন্তু একচুৱেলি ক'বলৈ গ'লে এইটো ভুল ধাৰণা। আজি যদি আমি এই যিবিলাক জীৱ জন্তু যিবিলাক চৰাই চিৰিকটি আছে ইহঁতেও যদি আমাৰ নিচিনাকৈ মাতিব পাৰিলেহেঁতেন ইহঁতে চাগে ক'লেহেঁতেন এইটো অকল তহঁতৰ জেগা নহয় ইয়াত আমাৰো কিবা অৱদান আছে আৰু আমি কেনেকৈ জীয়াই থাকিব লাগে। মই সদায় অনুৰোধ চবৰে ৰাইজলৈ মোৰ এটাই অনুৰোধ যদি আপুনি প্ৰত্যক্ষভাৱে যদি কিবা কৰা নাই মানে তেনেকৈ নেচাৰৰ প্ৰতি প্ৰকৃতিৰ প্ৰতি আপোনালোকে ক্ষতি নকৰিব। আজি আমি গছ গছনিৰ কথা কৈছোঁ
কিবা এটা গছৰ ঠাৰি কৈছো বা কিবা কৈছো এনেকে

0: পাৰিলোঁ। সেই গছৰ ঠাৰিত বা এখন গছত নেচাৰে কিমান বস্তু জড়িত হৈ আছে সেইবিলাক বস্তু আমি কেতিয়াও অনুভৱ নকৰোঁ। তেনেকৈ ডাঙৰ গছ কাটি দিলে তাতে কিছুমান নেচাৰেল হেবিটেণ্ট থাকে, হ'ব পাৰে কাউৰী বাহ হ'ব, কিছুমান ভাটৌ চৰাই, তো বহুত চৰাই চিৰিকটি বাহ আছে। আজি সিহঁতৰ এটা নেচাৰেল মানে সিহঁতৰ এটা ঘৰ নাইকিয়া কৰি থোৱা, তেতিয়া ইহঁতে এটা জেগাৰ পৰা বেলেগ এটা জেগালৈ ঢাকলি মাৰে, তেতিয়া কি হয় ইহঁতে মানে প্ৰেৰিত বহুত মানে ভয়ংকৰ পৰিস্থিতি ইহঁতে চিকাৰ হয় আৰু আমি কি কৰোঁ তেনেকৈ মানে ডিষ্টিং কৰি পেলাওঁ, মানে সেই বস্তুটো আমাৰ প্ৰকৃতিৰ পৰা নাইকিয়া হৈ যাব। আজিকালি আপুনি উদাহৰণস্বৰূপে চাওক, আজি আমি বহুত পেষ্টিচাইড ইউজ কৰাৰ কাৰণে বহুত গাঁৱলীয়া জীৱনেই হওক চহৰীয়া জীৱনতে হওক বহুত মানুহে অনুভৱ কৰিছে, কিছুমান চৰাই চিৰিকটি আমাৰ পৰা নাইকিয়া হৈ গৈছে। তাৰমানে আমি পৰিৱেশটো দূষিত কৰিলে অকল জীৱ জন্তু নহয় আমিও স্বাস্থ্যৱান হৈ কেতিয়াও থাকিব নোৱাৰোঁ।
1: ইমান ধুনীয়াকৈ আপুনি কথাখিনি কৈছে জীৱনৰ অভিজ্ঞতাৰ পৰা। আপোনাৰ পিতৃয়ে কৈছিল যেতিয়া আপুনি খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ত আপুনি ভৰ্তি হৈছিল তেতিয়া কৈছিল যে খুব ভাল, এটা মহান কাম কৰিবলৈ পাইছে, যিবিলাকে একো ক'ব নোৱাৰে সেই অমাত জীৱৰ বাবে কাম কৰিবলৈ পাইছে সেইটো এটা সৌভাগ্য। কিন্তু পিতৃয়ে যিটো কথা কৈছিল সেই কথাখিনি মানি আজি আপুনি পৰিৱেশ তথা জীৱ জন্তুৰ প্ৰতি যিধৰণে সেৱা আগবঢ়াই আছে আৰু আপুনি এই কথাখিনি নিজৰ অনুভৱ জীৱনটোৰ পৰা আপুনি শ্ৰোতাসকলকো কৈছে আৰু শ্ৰোতাসকলে ভাল পাইছে। কল্পনা কলিতাই লিখিছেই যে চিকিৎসক মহাশয় ইমান সুন্দৰকৈ কথাখিনি কৈছে, মন চুই গৈছে, খুব ভাল লাগিল আপোনাৰ কথা শুনি। আৰু এনেদৰেই আপুনি জীৱনটোৰ পৰা পোৱা অভিজ্ঞতাৰ কিছু কথা শ্ৰোতাসকলক কোৱাৰ বাবে খুব ভাল লাগিল, ধন্যবাদ জনাইছোঁ আপোনাক। সেয়া আছিল ডাক্টৰ শামসুদ্দিন আহমেদ। শ্ৰোতাসকল, আমি কেইটামান বাৰ্তা পঢ়িম আৰু আমাৰ অনুষ্ঠান সামৰিম। ইনামুল মজিদ, জীৱন সংজ্ঞা। জীৱন এক অবুজ হাথৰ, বিচাৰিলেও নাপায় উত্তৰ, জীৱন যে খন্তেকীয়া যেন ভাগৰুৱা বাটৰুৱা, দুদিনীয়া জীৱন পাই মানুহে নুবুজি হাই সুখ ভোগ বিচাৰি হয় ব্যাকুল, মানুহেই মানুহৰ সৰ্বনাশ কৰিছে, মানুহেই মানুহৰ বিপদ মাতিছে, নাজানি জীৱনৰ মূল। সেউজীয়া ধৰণীত জ্বলাই কোনে অগ্নি, আন্ধাৰ আনিলে মাটি, সকলো যে হাহাকাৰ আজি শান্তি বিচাৰি, মানুহে মানুহক বুজিলেহে শান্তি নামিব, শান্তিয়েহে পাৰিব জগত পোহৰাব। ইনামুল মজিদ, ক্ৰন্দশিয়ালয় সাতখলি চিপাঝাৰ দৰঙৰ পৰা, ধন্যবাদ জনাইছোঁ ইনামুল মজিদ। সবিতা কলিতা, সময়, জীৱন আৰু অভিজ্ঞতাৰ নিজা নিজা মূল্য আছে। সময়ে মোৰ জীৱনত বহু কথা শিকিব পাৰিছোঁ, বহু অভিজ্ঞতা হৈছে, নতুন প্ৰজন্মক নিজৰ ল'ৰা ছোৱালীক জীৱনৰ পথত কেনেকৈ আগুৱাই যাবলৈ সেয়া বাদ দেখুৱাইছোঁ। কাৰণ বৰ্তমান সময়ৰ লগত আগুৱাই যাবলৈ নতুন প্ৰজন্মই বহুত কষ্ট কৰিব লাগিব, সময়ৰ লগত ফেৰ মাৰিব লাগিব, বিভিন্ন অভিজ্ঞতাৰ এই কথা আজি প্ৰকাশ কৰিলোঁ, ধন্যবাদ। সবিতা কলিতা, কিৰণ চন্দ্ৰ নাথ, জীৱনে বহু কথা শিকায়, সুখৰ কিম্বা দুখৰ, ইমান সুখ কেতিয়াবা হাঁহি হাঁহি কান্দি দিওঁ, ইমান বিষাদ কান্দিম বুলিও কান্দিব নোৱাৰি, বিষাদ বুকুখন বৰকৈ বিষাইছে, আকাশলৈ চালোঁ বিৰহী ডাৱৰবোৰ উচুপিছে, হিয়াখনে নীৰৱে কান্দিছে, চকুজুৰিয়ে গমকে নাপায়, তুমি চাগে ভাবিছা মই তেনেই আৱেগহীন, এই যে সেমেকা বতাহ যাক সুধিবাচোন কেতিয়াবা, মিছা নকয় সঁচাকে ক'ব। কিৰণ চন্দ্ৰ নাথ, জেংৰাই মাজুলীৰ পৰা, ধন্যবাদ জনাইছোঁ। টুটুমণি বৰা, মোৰ এটি কবিতা বহুদিনৰ আগতে লিখা, এই শব্দটো বৰকৈ আমনি কৰে, তোমাৰ বাবে এই পৃথিৱীয়ে মোক আঁকোৱালি ল'লে, আয়ৈ সেই পুৰণি কলীয়া নীতি নিয়মবোৰ ক'ৰবাত হেৰাই গ'ল, শাওন ভাদৰ তীব্ৰ ৰ'দৰ ভূই ৰুই থাকোঁতে বিষৰ যন্ত্ৰণাত থুপুক থাপাককৈ উধাও হৈছিলা ঘৰলৈ, চেৰাশাল অতীত হ'ল, বিজ্ঞানৰ অগ্ৰগতিয়ে সদ্যজাত ভূমিষ্ঠৰ পৰা টেবুলস্থ হ'ল, হালোৱা গৰুৰ ঠাইত ট্ৰেক্টৰ, ধানৰ বিলিয়ন সভাৰ, আজি এই পিছৰখিনি আপোনাৰ অকণমান হয়তো ফণ্টৰ কাৰণে খেলিমেলি হৈছে, পঢ়িবলৈ অলপ অসুবিধা হৈছে। ডক্টৰ শামসুদ্দিন আহমেদেৱে প্ৰকৃতি আৰু জীৱ জন্তুৰ প্ৰতি আগবঢ়োৱা বক্তব্য শুনি খুবেই ভাল লাগিছে, তেখেতলৈ শ্ৰদ্ধা জনাইছোঁ বুলি মধুচন্দা শইকীয়া বৈশ্যই কৈছে, ধন্যবাদ জনাইছোঁ। ধন্যবাদ ডিম্পুল বৰগোহাঁই, ধন্যবাদ অস্মিতা ভাগৱতী, ধন্যবাদ কৌস্তভ দাস, নিয়ন্ত্ৰণ কক্ষ, ট্ৰান্সমিটাৰ, FM ট্ৰান্সমিটাৰ আৰু ডিউটি ৰুমত থকা সকলোকে ধন্যবাদ জনাই আজিৰ প্ৰভাতী তৰংগ অনুষ্ঠানটি সময়, জীৱন, অভিজ্ঞতা ইত্যাদিৰ পৰা মই ইন্দ্ৰজিৎ দাসে বিদায় ল'ব বিচাৰিছোঁ। আপোনালোক ভালে কুশলে থাকিব আৰু অহা দেওবাৰে আপোনালোকে সাধক খুন্দ্ৰৰ অনুষ্ঠানটিত কণিকা ভট্টাচাৰ্যৰ সৈতে তেখেতৰ সুৰীয়া জীৱনৰ আলাপ শুনিবলৈ নাপাহৰিব।

প্ৰভাতী তৰংগ শুনিলে। আগবঢ়াইছিল ইন্দ্ৰজিৎ দাসে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰযোজিত অনুষ্ঠান উমংগ।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতে আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী। দিনৰ 11 বজাৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰূপ কুমাৰ শৰ্মা। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কালি কিংবদন্তী ক্ৰিকেটাৰ সুনীল গাভাস্কাৰৰ উপস্থিতিত প্ৰথমবাৰৰ বাবে হ'বলগীয়া গুৱাহাটী আন্তঃৰাষ্ট্ৰীয় মাৰাথনৰ লগ উন্মোচন কৰে। বিশ্ব পৰ্যটন আৰু ক্ৰীড়াৰ মানচিত্ৰত গুৱাহাটীক পুনৰ প্ৰতিষ্ঠা কৰাৰ লক্ষ্যৰে অহা বছৰ 7 ফেব্ৰুৱাৰীত হ'বলগীয়া এই আন্তঃৰাষ্ট্ৰীয় মাৰাথনত দেশ বিদেশৰ 12,000ৰো অধিক দৌৰবিদে অংশগ্ৰহণ কৰিব। এই উপলক্ষে ডক্টৰ শৰ্মাই কয় যে গুৱাহাটীত আন্তঃৰাষ্ট্ৰীয় মাৰাথন আয়োজন কৰাটো ৰাজ্যৰ বাবে গৌৰৱৰ কথা। এই মাৰাথনৰ জৰিয়তে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া ক্ষেত্ৰত অসম তথা গুৱাহাটীৰ উল্লেখনীয় উত্তৰণ হ'ব বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। তেওঁ কয় যে ভৱিষ্যতে বছৰি হ'বলগীয়া এই প্ৰতিযোগিতাই জনসাধাৰণক সুস্থ জীৱনশৈলীৰ প্ৰতি আকৰ্ষিত কৰিব, ক্ৰীড়া প্ৰতিভাক উৎসাহিত কৰিব আৰু ৰাজ্যত নতুন সুযোগ সম্ভাৱনাৰ দুৱাৰ মুকলি কৰিব। লগ উদ্বোধনৰ পাছত কিংবদন্তী ক্ৰিকেটাৰ সুনীল গাভাস্কাৰে এখন সংবাদমেলত দৌৰৰ মাজেৰে সংহতি সমন্বয়ৰ সৃষ্টি হয় বুলি মন্তব্য কৰে। ইয়াৰ দ্বাৰা ক্ৰীড়া, পৰ্যটন আৰু সংস্কৃতিৰ অপূৰ্ব মিলন হয় বুলিও তেওঁ দাবী কৰে। তেওঁ লগতে এনে মাধ্যমেৰে অসমক আগুৱাই লৈ যোৱাৰ লক্ষ্য লোৱাৰ বাবে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ভূয়সী প্ৰশংসা কৰে।
2: Big thank you to the honorable chief minister for giving the green signal, giving the go ahead for this and then coming here to launch the Guwahati International Marathon, which is on the 7th of February. The idea came through because I've seen when you're playing

0: cricket, for example, if you bat a whole day, you're putting that little extra pressure on your body to be able to bat the whole day, to be able to concentrate, to be able, sometimes when you're tired, just to be able to take that extra breath and say, no, I think, my team needs me to bat till the end of the day's play. And I think while that is in the cause of a team, how does an individual motivate himself? And I think looking at the way Assam and in Guwahati in particular, the progress in sport that has happened over the years, since I first played maybe 30 years back, from the Nehru Stadium to now, the Barspora, a stadium where, it's a fabulous stadium for commentary. I think the facilities, the rooms and all that, commentary rooms and all, are absolutely top class. So it struck me that, the progress that Assam is making, and Guwahati, deserved a marathon, because I think it would be a scenic route as well. And in February, the weather also would be fantastic.
1: গুৱাহাটী আন্তঃৰাষ্ট্ৰীয় মাৰাথনৰ উদ্বোধনী সংস্কৰণত মুঠ 5টা শাখাত প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। প্ৰতিযোগিতাখনত 42.195 কিলোমিটাৰৰ সম্পূৰ্ণ মাৰাথনৰ উপৰি 21.097 কিলোমিটাৰৰ হাফ মাৰাথন, 10 কিলোমিটাৰ দৌৰ, 5 কিলোমিটাৰ দৌৰ আৰু 1.5 কিলোমিটাৰৰ বিনোদনমূলক দৌৰ অনুষ্ঠিত হ'ব। এই মাৰাথনৰ বাবে আজি পঞ্জীয়ন আৰম্ভ হ'ব। আগ্ৰহীসকলে প্ৰতিযোগিতাৰ ৱেবছাইট www.guwahatiinternationalmarathon.org যোগে নাম পঞ্জীয়ন কৰিব পাৰিব। মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ বান প্ৰভাৱিত 5,158গৰাকী স্নাতক আৰু স্নাতকোত্তৰ ছাত্ৰ ছাত্ৰীক অধ্যয়ন সামগ্ৰী ক্ৰয়ৰ বাবে 1,56,00,000 টকাৰ অনুমোদন জনোৱা হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি সামাজিক মাধ্যমযোগে এই কথা সদৰি কৰি কয় যে বানে সৃষ্টি কৰা জটিল পৰিস্থিতিৰ মাজতো ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক যাত্ৰা যাতে বাধাগ্ৰস্ত নহয় তাৰ বাবে ৰাজ্য চৰকাৰ সদায় দায়বদ্ধ। তেওঁ লগতে এই সহায়ে বিদ্যাৰ্থীসকলক প্ৰতিকূল পৰিস্থিতিৰ মাজতো পঢ়া শুনা অব্যাহত ৰাখি সপোন পূৰণৰ দিশে আগবাঢ়ি যোৱাত সহায় কৰিব বুলি আশা প্ৰকাশ কৰে। ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত সুৰক্ষিত কৰাটো ৰাজ্য চৰকাৰৰ অন্যতম দায়িত্ব বুলি তেওঁ মন্তব্য কৰে। দেশজুৰি কাইলৈ চলিত বৰ্ষৰ তৃতীয়খন ৰাষ্ট্ৰীয় লোক আদালত অনুষ্ঠিত হ'ব। লোক আদালতৰ জৰিয়তে দেৱানী, আপোচবিহীন ফৌজদাৰী, চেক বাউন্স, বৈবাহিক পাৰিবাৰিক বিবাদ, মটৰ দুৰ্ঘটনাৰ ক্ষতিপূৰণ, বেংকৰ ঋণ আৰু বিদ্যুৎ সম্পৰ্কীয় গোচৰৰ লগতে প্ৰাক আদালত পৰ্যায়ত বিবাদ নিষ্পত্তি কৰা হ'ব। ইয়াৰ অংশ হিচাপে দক্ষিণ হালমাৰা মানকাছৰ জিলাৰ ফেকামাৰীস্থিত জিলা আদালতৰ চৌহদত কাইলৈ পুৱা 9 বজাৰ পৰা ৰাষ্ট্ৰীয় লোক আদালতৰ আয়োজন কৰা হৈছে। এইবেলি জিলাখনত প্ৰায় 2,000+ গোচৰ নিষ্পত্তিৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হৈছে। বিজেপিৰ বৰ্ধিত ৰাজ্যিক কাৰ্যনিৰ্বাহক সভা আজি গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত হ'ব। গুৱাহাটীৰ বশিষ্ঠৰ বাজপেয়ী ভৱনত দলৰ মুখপাত্ৰ কিশোৰ উপাধ্যায় কালি এখন সংবাদমেলত এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয় যে দলৰ সাংগঠনিক ভেটি অধিক সুদৃঢ় কৰা আৰু বিভিন্ন স্তৰৰ কৰ্মকৰ্তাসকলৰ মাজত সমন্বয় গঢ়ি তোলাৰ লক্ষ্যৰে এই সভাখনৰ আয়োজন কৰা হৈছে। মুখপাত্ৰগৰাকীয়ে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সংসদীয় ৰাজনীতিত 25 বছৰ সম্পূৰ্ণ হোৱাৰ উপলক্ষে অসমত অহা 17 ছেপ্টেম্বৰৰ পৰা 17 অক্টোবৰলৈ সেৱা সংকল্প অভিযান ৰূপায়ণ কৰা হ'ব। এই অভিযানৰ প্ৰথম কাৰ্যসূচী হিচাপে 17 ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰীৰ জন্মদিনৰ দিনা আশীৰ্বাদৰ বন্তি শিক্ষক কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব বুলিও তেওঁ জানিবলৈ দিয়ে। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি বুলেটিন দুপৰীয়া 12:05 শুনিবলৈ পাব।
2: শ্ৰোতাসকলে অনুষ্ঠান শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। আমাৰ অনুষ্ঠান প্ৰচাৰ হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত, 729 কিলোহাৰ্টজত, FM বেণ্ডৰ 101.6 মেগাহাৰ্টজত, লগতে নিউজ অন AIR মোবাইল এপত। এতিয়া ষ্টুডিঅ'ত আছোঁ মই লভিতা, ডিউটি ৰুমত গুণপ্ৰভা বৰা, নিয়ন্ত্ৰণ কক্ষত অপূৰ্ব কৃষ্ণ বুঢ়াগোহাঁই, বিবেক শৰ্মা, দৰ্শন কাশ্যপ, আয়ুষ্মান জেচি। ট্ৰান্সমিটাৰত আছে অজয় আনন্দ, মৃগাংক কৃষ্ণাত্ৰেয়, FM ট্ৰান্সমিটাৰত পপি চান্দা আৰু ডিউটি ৰুমৰ সহায়কাৰী ভৱেন শৰ্মা। এতিয়া নিবেদন কৰা হৈছে পৰাগমালা লাইভ। অনুষ্ঠানটি আগবঢ়াইছে অৰ্চনা দেৱীয়ে।

0: নমস্কাৰ প্ৰিয় শ্ৰোতা, আমাৰ জীৱবাণীৰ পৰা অনুষ্ঠানটিলৈ মই প্ৰাণজিৎ প্ৰীতম কলিতাই আপোনালোক সকলোকে আন্তৰিক আদৰণি জনাইছোঁ। আজিৰ অনুষ্ঠানত আগবঢ়াইছোঁ
1: বাৰে ৰহণীয়া গীত মাতৰ অনুষ্ঠান হিপ হিপ হুৰেৰ এটি খণ্ড।
2: নমস্কাৰ প্ৰিয় শ্ৰোতা, হিপ হিপ হুৰেৰ অন্য এটি খণ্ডলৈ আপোনালোক সকলোকে সাদৰ আদৰণি জনাইছো। হিপ হিপ হুৰেৰ অন্য এটি খণ্ডৰ বাণীবন্ধনৰ বাবে আমি আহি উপস্থিত হৈছোহি দক্ষিণ কামৰূপ মহাবিদ্যালয়ত।
3: প্ৰিয় শ্ৰোতা, আমাৰ সৈতে উপস্থিত আছে দক্ষিণ কামৰূপ মহাবিদ্যালয়ৰ ৰসায়ন বিজ্ঞান বিভাগৰ অধ্যাপক জয়ন্ত কুমাৰ বৈশ্য। তেখেতে আমাক মহাবিদ্যালয়খনৰ সাংস্কৃতিক দিশটোৰ বিষয়ে এনেদৰে কয়।
4: আমাৰ এই দক্ষিণ কামৰূপ মহাবিদ্যালয়খন 1961 চনত প্ৰতিষ্ঠা হৈছিল। আমি 11 চনত তাৰ 50 বছৰীয়া জয়ন্তী পালন কৰিছোঁ। আৰু অকল আমাৰ মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল অকল শিক্ষা দীক্ষাতে নহয়, এনেকুৱা সাংস্কৃতিক ক্ষেত্ৰতো যথেষ্ট আগ্ৰণুৱা, খেলা ধূলাৰ ক্ষেত্ৰতো যথেষ্ট আগ্ৰণুৱা। গুৱাহাটী বিশ্ববিদ্যালয়ৰ যি যুৱ মহোৎসৱ হয় তাত আমাৰ ছাত্ৰ ছাত্ৰীসকলে অংশগ্ৰহণ কৰি বহুকেইবাৰ বিভিন্ন বিষয়ত সোণৰ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে। তাৰোপৰি খেলাৰ ক্ষেত্ৰতো আমাৰ শৰীৰ চৰ্চা বিভাগ নাইবা আৰ্ম ৰেচলিং তেনেকুৱা ধৰণৰ খেলবিলাক, দৌৰ, ফুটবল, ভলীবল, খো খো, ক্ৰিকেট এনেকুৱাবিলাকত বিশ্ববিদ্যালয়ৰ যি কলেজসমূহৰ প্ৰতিযোগিতা হয় তাত অংশগ্ৰহণ কৰি পুৰস্কাৰ পাবলৈ সক্ষম হৈছে। আৰু বিভিন্ন বিষয়ত আমাৰ মহাবিদ্যালয়ৰ শিক্ষা দীক্ষাৰ ক্ষেত্ৰত প্ৰথম বিভাগতো পাই প্ৰথম স্থানো অধিকাৰ কৰে আমাৰ ছাত্ৰ ছাত্ৰীসকলে। আৰু সাংস্কৃতিক ক্ষেত্ৰখনত আমাৰ মহাবিদ্যালয়ৰ পৰা যুৱ মহোৎসৱত অংশগ্ৰহণ কৰি স্বৰ্ণ পদক পাবলৈ সক্ষম হৈছিল নাটকত। আৰু তেওঁলোকে গৈ এটা সময়ত ধানবাদত যি হৈছিল আন্তঃ ইণ্ডিয়াৰ বিশ্ববিদ্যালয়বিলাকৰ ভিতৰত তাতো প্ৰাইজ পাবলৈ সক্ষম হৈছিল। বৰ্তমানটো আৰু নতুন শিক্ষানীতি যিহেতু প্ৰতি 6 মাহৰ মূৰে মূৰে ফাইনেল পৰীক্ষাবিলাক হয়, গতিকে ছাত্ৰ ছাত্ৰীসকল যদিও আগ্ৰণুৱা তথাপি বেছিভাগ ক্ষেত্ৰতে অলপ পিছহুহুকা দিয়ে, পঢ়িবও লাগে খেলিবও লাগে। তো তাৰ মাজতো আমাৰ কিছুমান আগ্ৰহী ছাত্ৰ ছাত্ৰী এইবিলাক ক্ষেত্ৰত সদায় আগ্ৰণুৱা আৰু আমাৰ কলেজৰ সুনাম অৰ্জনত তেওঁলোকে যথেষ্ট আগবাঢ়ি গৈছে।
5: খুব ভাল লাগিলে ছাৰ, বহুত বহুত ধন্যবাদ।
4: আজিৰ এই অনুষ্ঠানত মই এটি কবিতা আবৃত্তি কৰিবলৈ লৈছো। কবিতাৰ শিৰোনাম এটি প্ৰেমৰ পদ্য, কবি নবকান্ত বৰুৱা। বাৰিষাৰ ৰাতি তোমাৰ কবিক মনত পৰেনে অৰুন্ধতী, সেমেকা পোহৰে সোঁৱৰাই দিয়া তোমাৰ খোপাৰ আবেলি আবেলি গোন্ধ মনত পৰেনে অৰুন্ধতী। জোনাকে ডাৱৰে মৰমে বিষাদে নুবুজা কবিতা, আমাৰ মাজত ভগা সপোনৰ অতনু বাধা মনত পৰেনে অৰুন্ধতী। দুবৰিবনত জোনাকীৰ মণি, চুলিৰ মেঘত লাহি আঙুলিৰ বহুত ওজন, জোৱাৰৰ বাবে সাগৰ নাছিল, বৰফৰ দৰে চেঁচা পৰশতো সি যে কি শান্তি। অৰুন্ধতী, অৰুন্ধতী, বহুতো আকাশ পাৰ হৈ অহা ধুমুহা পক্ষীৰ এটি লহমাৰ নীৰ, বহুতো সপোন পাৰ হৈ অহা কেঁচা টোপনিৰ ভিৰৰ মাজত সি এটা মাথো উজাগৰ ৰাতি মনত পৰেনে অৰুন্ধতী। বাৰিষাৰ ৰাতি মনত পৰেনে অৰুন্ধতী। ধন্যবাদ।
5: খুব ভাল লাগিলে ছাৰ, আপুনি কবিতা আগৰ পৰা পাঠ কৰে?
4: কবিতা পাঠ আগৰ পৰাই কৰোঁ, আবৃত্তি আগৰ পৰাই কৰোঁ, সৰুৰ পৰাই কৰিছিলোঁ। আৰু স্কুলত থাকোঁতে প্ৰতিযোগিতাত অংশ লৈ আমি পুৰস্কাৰো পাইছিলোঁ। নাটকৰ প্ৰতিও আমাৰ ৰাপ আছে। আৰু আমাৰ এই মহাবিদ্যালয়ৰ সাংস্কৃতিক যিটো বিভাগ তাত বহুকেইবছৰ ধৰি মই তত্ত্বাৱধায়কৰ দায়িত্ব লৈছিলোঁ। আৰু তেনেকৈ ছাত্ৰ ছাত্ৰীৰ মাজত থাকি ভাল লাগে।
5: হয় ছাৰ, বহুত বহুত ধন্যবাদ।
4: ধন্যবাদ।
2: বৰ্তমান আমাৰ মাজত উপস্থিত আছে মহাবিদ্যালয়ৰ এগৰাকী অধ্যাপিকা। আমাৰ অনুষ্ঠানলৈ আপোনাক আদৰিছোঁ।
6: ধন্যবাদ। প্ৰথমে মই দক্ষিণ কামৰূপ মহাবিদ্যালয়ৰ পৰিয়ালৰ তৰফৰ পৰা আজি আমাক এই সুযোগটো দিয়াৰ বাবে ধন্যবাদ জনাইছোঁ। ভাল লাগিছে যে আপোনালোকে এই কলেজখন বাছি লৈছে। আমাৰ প্ৰায় আমাৰ 1961ত এষ্টাব্লিছ হোৱা এই কলেজখনত এতিয়া বৰ্তমান প্ৰায় 4,700 ছাত্ৰ ছাত্ৰী পঢ়ি আছে। আৰু আমাৰ এই কলেজখনত আৰ্টছ, ছায়েন্স লগতে কমাৰ্চো আছে। আৰু আমি 1967 চনত আমাৰ গুৱাহাটী ইউনিভাৰ্চিটিত আমি এফিলিয়েট হৈছিলোঁ। আৰু তাৰপিছত আমাৰ যোনটো ছায়েন্সৰ বিভাগ আছে, বিজ্ঞানৰ বিভাগটো আমাৰ ইণ্ট্ৰডিউচ কৰা হৈছিল 1979ত। তেতিয়াৰ পৰা আমাৰ কলেজ

0: যিখন এই এৰিয়াতেই নহয় অসমত প্ৰখ্যাত, আমাৰ ছাত্ৰ ছাত্ৰীৰ ৰিজাল্টৰ বহুত ভাল, আৰু তাৰ উপৰিও আমাৰ ছাত্ৰ ছাত্ৰীখিনি কালচাৰেলি বহুত এক্টিভ, আৰু আমি গৌৰৱ কৰিব পাৰোঁ যে আমাৰ এই কলেজখনত বিভিন্ন জাতি জনজাতীয় ষ্টুডেণ্টছো পঢ়ে, আৰু সেয়েহে আমি নিজকে কালচাৰেলি বহুত এক্টিভ, আৰু আমি আমাৰ যিখিনি যুৱ মহোৎসৱলৈ যায় আমাৰ ষ্টুডেণ্টছখিনি, তো সেইখিনিতো আমাৰ ষ্টুডেণ্টছখিনি বহুত ভাল কৰে। আৰু অতি কম সময়তে আমি আপোনালোকৰ বাবে এটি প্ৰগ্ৰাম যিমান পাৰোঁ এটা এছেম্বলেজ এটা মিলাই কৰিব বিচাৰিছোঁ, আৰু আশা কৰিছোঁ আকাশবাণী গুৱাহাটীৰ শ্ৰোতাসকলে এই অনুষ্ঠানটো শুনি ভাল পাব, আৰু আগলৈও যাতে আমাক এনেকুৱা এটা অভিজ্ঞতা দিয়ে যাতে আমাৰ ছাত্ৰ ছাত্ৰীখিনি আগলৈও যাতে এনথুচিয়াষ্টিকেলি প্ৰেৰণা লাভ কৰিব পাৰে, এনেকুৱা অপৰচুনিটিজ পালে আই এম শ্বৰ তেওঁলোকক এনেকুৱা এখন প্লেটফৰ্ম দিয়াৰ কাৰণে আকৌ এবাৰ ধন্যবাদ, আৰু আশা কৰিছোঁ আপোনালোকে আমাৰ অনুষ্ঠানটি ভাল পাব। ধন্যবাদ।
1: ধন্যবাদ বাইদেউ। আকাশবাণী গুৱাহাটীৰ হিফিফুৰে অনুষ্ঠানটিলৈ তোমাক আদৰিছোঁ, তোমাৰ পৰিচয়টি জনাবা।
2: নমস্কাৰ, মোৰ নাম ৰিয়ানা কুমাৰী, মই দক্ষিণ কামৰূপ মহাবিদ্যালয়ৰ ৰসায়ন বিভাগৰ তৃতীয় ষান্মাসিকৰ ছাত্ৰী।
1: আজি আমাৰ অনুষ্ঠানত তুমি কি কৰিবা?
2: বলেছে

0: খুব সুন্দৰকে গীতটি পৰিৱেশন কৰিলা। তোমাৰ সংগীত চৰ্চাৰ বিষয়ে জানিব বিচাৰিম।
1: মোৰ শাস্ত্ৰীয় সংগীতৰ আৰম্ভণি 5 বছৰৰ পৰা আৰম্ভ হয়। আচলতে মোৰ মা দেউতাই মোক বিশেষভাৱে অনুপ্ৰাণিত কৰিছিল শাস্ত্ৰীয় সংগীত শিকাৰ প্ৰতি। আৰু শাস্ত্ৰীয় সংগীত শেষ হোৱাৰ পিছত ভূপেন্দ্ৰ সংগীত, জয়ন্ত হাজৰিকাৰ গীত, এইবোৰ মই মোৰ মা আৰু মোৰ মামাৰ পৰা শিকিবলৈ পাইছো।
0: তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছো।
1: ধন্যবাদ।
2: আমি আন এগৰাকী ছাত্ৰৰ ওচৰলৈ আহিছো, তোমাৰ পৰিচয়টো জনাবা।
3: নমস্কাৰ, মোৰ নাম দেৱাশিষ দাস। কবিতাৰ শিৰোনাম বিশ্বশিল্পী, কবি ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা। শিল্পী মই তিনিও কালৰ, অতীতৰ, বৰ্তমানৰ, অনাগত ভৱিষ্যতৰ। আদিতেই যাত্ৰা কৰি অনাদিলে যাওঁ, ধ্বংসৰ মাজেদি মই ৰূপান্তৰেদি ৰূপ পাই নৱতম সৃষ্টিৰ সলিতা জ্বলাওঁ। জনতাৰ হৃদয়ত মোৰ সোণোৱালী দেহ, মই পিন্ধো বিশ্ব আৱেশ, নতুন দৃষ্টিৰে চাওঁ সৃষ্টি অনিমেষ। নানা ভাষা, নানা আশা, নানা জাতির বর্ণ চিনি মই শুনু ঋণী ঋণী। বিশ্ব জনতার এক অপূর্ব সংগীত, সেই সংগীতর প্রতিধ্বনি তলো মোর গানে সুরে সাম্যর সমৃদ্ধির সৌন্দর্যর মহামুহূর্তর। পাতি বলে শান্তির নবলো এই পৃথিবীত, মোরেই কল্পনা মেধা বুদ্ধি মনিখারে মুকেই করি সংস্কৃতির অপূর্ব আধার, মুকেই খলিতা করি জ্বলাও বিশ্ব চাকি, বিশ্ব জনতা পূজার। সেই পূজার প্রধান অর্ঘ্য করি মই মোকে দিও উপহার, মোকে করি খুড়হ প্রসার, বিশ্ব জুড়ি জনতার জয় জয়কার হোক, জয় জয়কার। ধন্যবাদ।
1: খুব ভাল লাগিলে। কেতিয়াৰ পৰা আবৃত্তি কৰা আৰম্ভ কৰিছা?
3: মই চতুৰ্থ শ্ৰেণীৰ পৰাই আৰম্ভ কৰিছিলোঁ। মানে মোৰ মা ধুনীয়া কবিতা লিখে, আবৃত্তি কৰে, তেখেতৰ পৰাই।
1: ভাল লাগিলে, তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ।
0: আকাশবাণী গুৱাহাটীৰ হিফি ফুৰে অনুষ্ঠানটিলৈ তোমাক আদৰিছোঁ। তোমাৰ পৰিচয়টি জনাবা।
4: নমস্কাৰ, মোৰ নাম মৌচুমী ৰাভা। দক্ষিণ কামৰূপ মহাবিদ্যালয়ৰ তৃতীয় ষান্মাসিকৰ মই এগৰাকী ছাত্ৰী। পুৰণি ৰাভা সংগীত এটি আধুনিক সংমিশ্ৰণেৰে আপোনালোকৰ আগত আগবঢ়াব বিচাৰিছোঁ।

0: আমি আন এগৰাকী ছাত্ৰীৰ ওচৰলৈ আহিছোঁ, তোমাৰ পৰিচয়টো জনাবা।
1: নমস্কাৰ, মই চিম্পিমণি বৰা, মই উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ বিজ্ঞান শাখাৰ ছাত্ৰী।
0: কি কৰি শুনাবা আজি?
1: মই আজি মোৰ দ্বাৰা স্বৰচিত এটি আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ওপৰত লিখা এটি সুন্দৰ কবিতা আপোনালোকৰ আগত উপস্থাপন তথা আবৃত্তি কৰিবলৈ আহিছোঁ। মই আবৃত্তি কৰিবলৈ ওলোৱা কবিতাটিৰ শিৰোনাম এটি যুগৰ অন্ত পৰিল। এটি যুগৰ অন্ত পৰিল, যি যুগৰ যুগান্তৰ আছিল হাৰ্টথ্ৰব জুবিনদা। এটি যুগৰ অন্ত পৰিল, এটি গীতৰ অন্ত পৰিল, যি গীতত প্ৰাণ পাইছিল প্ৰতিজন অসমীয়াই। এটি গীত যুগৰ অন্ত পৰিল, সকলো যেন ব্যাকুল, আজি ব্যাকুল অসমীয়া, আত্মহাৰা হোৱা মুখবোৰতো যেন এটাই শব্দ, এবাৰ ঘূৰি আহা জুবিনদা, এবাৰ। এটি হৃদয় স্পৰ্শী যুগৰ অন্ত পৰিল, পোহৰ যেন ভাল নলগা হ'ল, ভাল নলগা হ'ল যেন জোনৰ জোনাক, সকলো যেন অভিশপ্ত, মৰি খালি সকলো। এটি মনোৰম যুগৰ অন্ত পৰিল, ব্ৰহ্মপুত্ৰ হোৱা হ'লে তোমাক লৈ নগ'ল হয় চাগে, কিন্তু এয়া বিদেশী সাগৰহে তোমাক নুবুজিলে, লৈ গ'ল বিদেশী সাগৰ পৃষ্ঠই তোমাৰ মহত্ব, গভীৰতা, বিশালতা আৰু মানৱতা। এটি শুদ্ধ মনৰ যুগৰ অন্ত পৰিল।

0: চঙ্কির দেখলৈ ধাপলি মেলিলা তুমি, আকৌ গাবা দুয়ো আউসীৰ যোন মোৰ সমুখতে। এইদৰে এটি সুৰ জগতৰ অন্ত পৰিল। তোমাৰ মৃত্যু এয়া স্বীকাৰ হয়তো কেতিয়াও কৰিব নোৱাৰো। তুমি অমৰ জুবিনদা, তুমি অমৰ, তথাপিও এটি যুগৰ অন্ত পৰিল। ধন্যবাদ।
1: খুব ভাল লাগিলে। কবিতা লিখা কেতিয়াৰ পৰা আৰম্ভণি কৰিছা?
0: কবিতা লিখা মানে মই 2023ত যেতিয়া মই অষ্টম শ্ৰেণীত আছিলোঁ তেতিয়া অসম চৰকাৰৰ পৰিক্ৰমা বিভাগৰ পৰা এখন আবৃত্তিৰ কৰ্মশালা আয়োজন কৰা হৈছিল। তাৰ পৰাই আচলতে মই আবৃত্তি কৰা আৰম্ভ কৰিলোঁ আৰু লাহেকৈ মই মোৰ কিছু মনৰ ভাৱ প্ৰকাশ কৰি এনেদৰে দুই এটাকৈ লিখিবলৈ আৰম্ভ কৰিলোঁ। মানে আচলতে মোৰ মায়ে মোক সাহস দিছে যে তুমি লিখিব পাৰিবা, লিখি যোৱা, আগবাঢ়ি যোৱা। তো সেনেকৈ মই মোৰ
1: খুব ভাল লাগিলে এনেকৈ আগবাঢ়ি গৈ থাকা।
0: হয়, ধন্যবাদ।
2: আকাশবাণী গুৱাহাটীৰ হিভি ফুৰে অনুষ্ঠানটিলৈ তোমাক আদৰিছোঁ। তোমাৰ পৰিচয়টি জনাবা।
3: নমস্কাৰ, মোৰ নাম মিকি কাশ্যপ শৰ্মা, মই 5th semester কেমেষ্ট্ৰি ডিপাৰ্টমেণ্টৰ ছাত্ৰী।
2: আজি আমাৰ অনুষ্ঠানত তুমি কি কৰি শুনাবা?
3: মই খুব এটি সুন্দৰ বৰগীতেৰে মোৰ অনুষ্ঠানটি আৰম্ভণি কৰিম।

0: মই আচলতে মোৰ মায়ে খুব সুন্দৰ গীত গায় আৰু মই তেওঁৰ পৰাই প্ৰেৰণা পাইছোঁ। আৰু মই মোৰ এইজ 4 আছিলে, তেতিয়াৰ পৰাই মই আচলতে সংগীতৰ প্ৰতি খুব বেছি মানে ইণ্টাৰেষ্টেড আছিলোঁ আৰু তাৰ তেতিয়াৰ পৰাই মোৰ জাৰ্ণি ষ্টাৰ্ট কৰিছিলোঁ। আৰু মোৰ শিক্ষাগুৰু দীপক দাস, তেওঁ বহুতখিনি সহায় কৰিছে এইটো লাইনত পঢ়িবলৈ।
1: খুব সুন্দৰ, তুমি এনেদৰে সংগীতৰ চৰ্চা কৰিছা, তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছো।
0: হয়, ধন্যবাদ।
2: প্ৰিয় শ্ৰোতা, হিপি ফুৰেৰ আজিৰ খণ্ডটিৰ বাবে নিৰ্ধাৰিত সময় শেষ হৈ অহাৰ লগে লগে অনুষ্ঠানটিৰ পৰা শ্বাশ্বতীৰ সৈতে মই শ্ৰুতি ইমানতে বিদায় লৈছো। নমস্কাৰ।
3: ইমান পৰে শ্ৰোতাসকলে বাৰেৰহণীয়া গীতমাতৰ অনুষ্ঠান হিপি ফুৰেৰ এটি খণ্ড শুনিলে। যুগুতাই আগবঢ়ালে শ্বাশ্বতী তালুকদাৰ আৰু শ্ৰুতি ডেকাই। আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটি ইমানতে অন্ত পৰিল। প্ৰাঞ্জিত প্ৰীতম কলিতাৰ সহযোগত অনুষ্ঠানটিৰ প্ৰযোজনা কৰিলে ইন্দ্ৰজিৎ।

0: ধন্যবাদ।
1: তুমি খুব সুন্দৰকৈ বৰগীতটি পৰিৱেশন কৰিলা, আমি জানিব বিচাৰিম তোমাৰ সংগীত যাত্ৰাৰ বিষয়ে।
0: হয়, ধন্যবাদ।

এয়া আকাশবাণী গুৱাহাটী দুপৰীয়া আঞ্চলিক বাতৰিৰ সৈতে মই উৎপল কুমাৰ দাস। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, শিৱসাগৰ চৰাইদেউ জিলাৰ বান প্ৰভাৱিত স্নাতক আৰু স্নাতকোত্তৰ ছাত্ৰ ছাত্ৰীৰ বাবে 1,56,00,000 টকাত ৰাজ্য চৰকাৰৰ অনুমোদন, ডঃ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উদযাপনৰ অংশ হিচাপে নতুন প্ৰজন্মক সৃষ্টিশীলভাৱে জড়িত কৰাৰ লক্ষ্যৰে সাংস্কৃতিক বিভাগৰ ইনষ্টা ৰীল প্ৰতিযোগিতা, নগাঁও লোকসভা সমষ্টিৰ উপনিৰ্বাচনৰ বাবে আজি EVM আৰু VVPATৰ প্ৰথম পৰ্যায়ৰ ৰেণ্ডমাইজেচন আৰু গুৱাহাটীত বিজেপিৰ বৰ্ধিত ৰাজ্যিক কাৰ্যনিৰ্বাহক সভাত মুখ্যমন্ত্ৰীৰ অংশগ্ৰহণ। মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ বান প্ৰভাৱিত 5,158 স্নাতক আৰু স্নাতকোত্তৰ ছাত্ৰ ছাত্ৰীক অধ্যয়ন সামগ্ৰী ক্ৰয়ৰ বাবে 1,56,00,000 টকাত অনুমোদন জনোৱা হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি সামাজিক মাধ্যমযোগে এই কথা সদৰি কৰি কয় যে বানে সৃষ্টি কৰা জটিল পৰিস্থিতিৰ মাজতো ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক যাত্ৰা যাতে বাধাগ্ৰস্ত নহয় তাৰ বাবে ৰাজ্য চৰকাৰ সদায় দায়বদ্ধ। তেওঁ লগতে এই সহায়ে বিদ্যাৰ্থীসকলক প্ৰতিকূল পৰিস্থিতিৰ মাজতো পঢ়া শুনা অব্যাহত ৰাখি সপোন পূৰণৰ দিশে আগবাঢ়ি যোৱাত সহায় কৰিব বুলি আশা প্ৰকাশ কৰে। ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত সুৰক্ষিত কৰাটো ৰাজ্য চৰকাৰৰ অন্যতম দায়িত্ব বুলি তেওঁ মত প্ৰকাশ কৰে। ৰাজ্যৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগে ভাৰত ৰত্ন সন্মানেৰে বিভূষিত ডঃ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উদযাপনৰ অংশ হিচাপে নতুন প্ৰজন্মক সৃষ্টিশীলভাৱে জড়িত কৰাৰ লক্ষ্যৰে বিশেষ ইনষ্টা ৰীল প্ৰতিযোগিতাৰ আয়োজন কৰিছে। ডঃ ভূপেন হাজৰিকাৰ জীৱন, কৰ্ম, সংগীত আৰু সমাজলৈ আগবঢ়োৱা অৱদানক ডিজিটেল মাধ্যমেৰে বিশ্বৰ বিভিন্ন প্ৰান্তৰ যুৱ প্ৰজন্মৰ মাজলৈ লৈ যোৱাই এই প্ৰতিযোগিতাৰ মূল উদ্দেশ্য। সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ অতিৰিক্ত মুখ্য সচিব বি কল্যাণ চক্ৰৱৰ্তীয়ে কালি জনতা ভৱনত এখন সংবাদমেলত এই কথা প্ৰকাশ কৰে। প্ৰতিযোগিতাত 16-45 বছৰ বয়সৰ যিকোনো লোকে অংশগ্ৰহণ কৰিব পাৰিব। ইয়াৰ বাবে কোনো পঞ্জীয়ন মাচুল নালাগে। অংশগ্ৰহণকাৰীয়ে সৰ্বাধিক 30 ছেকেণ্ড দৈৰ্ঘ্যৰ ৰীল প্ৰস্তুত কৰিব লাগিব। ৰীলটো বিশ্বৰ যিকোনো ভাষাত প্ৰস্তুত কৰিব পাৰিব। অৱশ্যে প্ৰতিটো ৰীলত ইংৰাজী উপশিৰোনাম থকাটো বাধ্যতামূলক কৰা হৈছে। এই প্ৰতিযোগিতাত অংশগ্ৰহণৰ অন্তিম সময়সীমা অহা 15 অক্টোবৰৰ নিশা 11:59 নিৰ্ধাৰণ কৰা হৈছে। প্ৰতিযোগিতাৰ বাবে জমা দিয়া ৰীল সম্পূৰ্ণৰূপে অংশগ্ৰহণকাৰীৰ নিজা আৰু

0: মৌলিক সৃষ্টিশীল কৰ্ম হ'ব লাগিব। এগৰাকী অংশগ্ৰহণকাৰীয়ে মাত্ৰ এটা ৰিলহে জমা দিব পাৰিব। ৰিলত কোনো কপিৰাইটযুক্ত সামগ্ৰী ব্যৱহাৰ কৰিব নোৱাৰিব। 2027 বৰ্ষৰ 31 জানুৱাৰীত গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত কিংবদন্তী সংগীত বেণ্ড গৰিলাজে অনুষ্ঠান পৰিৱেশন কৰিব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে এই কথা প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে এই সন্দৰ্ভত কয় যে গৰিলাজে তেওঁলোকৰ প্ৰথমটো ভাৰত ভ্ৰমণৰ অংশস্বৰূপে অন্যতম আয়োজক চহৰ হিচাপে গুৱাহাটীক নিৰ্বাচন কৰিছে। উল্লেখযোগ্য যে বিশ্বৰ সংগীত জগতত ব্যতিক্ৰমী পৰিচয় গঢ়ি তুলিবলৈ সমৰ্থ হোৱা গৰিলাজ বিশ্বৰ অন্যতম জনপ্ৰিয় মিউজিক বেণ্ড।
1: From October onwards, Guwahati will join a interesting timeline. We'll have Guns N' Roses soon. They are coming to perform in Guwahati. Today, Goliraj has also announced their performance in Guwahati. In between, Lucky Ali will be here. In between, Sunidhi Chauhan is coming to Guwahati. And finally, Guwahati International Marathon. I think we are now preparing for an excitement year ahead. মই সকলোৰে সহযোগিতা কামনা কৰিম।
0: ৰাজ্যৰ জিলা আয়ুক্তসকলৰ এখন দুদিনীয়া সন্মিলন অহা দেও আৰু সোমবাৰে যোৰহাটত অনুষ্ঠিত হ'ব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই জিলা আয়ুক্তসকলৰ এই সন্মিলনত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব। এই সন্মিলনৰ প্ৰথম দিনা মুখ্যমন্ত্ৰীয়ে যোৰহাটৰ চিনামৰা চাহ বাগিচাত জিলাখনৰ নৱনিৰ্মিত আয়ুক্তৰ কাৰ্যালয়টো আনুষ্ঠানিকভাৱে মুকলি কৰিব। সেইদিনাই চিনামৰাৰ সভাগৃহত আয়ুক্তসকলৰ দুদিনীয়া সন্মিলন আৰম্ভ হ'ব আৰু এই সন্মিলনত মুখ্যমন্ত্ৰীৰ উপস্থিতিত প্ৰতিখন জিলাৰ বিভিন্ন বিভাগৰ উন্নয়নমূলক কাম কাজৰ বিস্তৃত পৰ্যালোচনা কৰা হ'ব। উল্লেখযোগ্য যে চিনামৰা চাহ বাগিচাৰ প্ৰায় 12 বিঘা মাটি সামৰি যোৰহাট জিলা আয়ুক্তৰ 5-মহলীয়া কাৰ্যালয়টো নিৰ্মাণ কৰা হৈছে। নতুন কাৰ্যালয়টোৰ সৈতে উন্নত সা সুবিধাযুক্ত সভাগৃহৰ লগতে প্ৰেক্ষাগৃহও সংলগ্ন কৰা হৈছে। মুখ্যমন্ত্ৰীয়ে লগতে লোকনিৰ্মাণ বিভাগে চিনামৰাৰ ৰেল ক্ৰছিঙৰ ওপৰত নিৰ্মাণ কৰা 540 মিটাৰ দৈৰ্ঘ্যৰ ৰেল অভাৰব্ৰিজখনো মুকলি কৰিব। দেশজুৰি কাইলৈ চলিত বৰ্ষৰ তৃতীয়খন ৰাষ্ট্ৰীয় লোক আদালত অনুষ্ঠিত হ'ব। লোক আদালতৰ জৰিয়তে দেৱানী, আপোচবিহীন ফৌজদাৰী, চেক বাউন্স, বৈবাহিক পাৰিবাৰিক বিবাদ, মটৰ দুৰ্ঘটনাৰ ক্ষতিপূৰণ, বেংকৰ ঋণ আৰু বিদ্যুৎ সম্পৰ্কীয় গোচৰৰ লগতে প্ৰাক আদালত পৰ্যায়ত বিবাদ নিষ্পত্তি কৰা হ'ব। ইয়াৰ অংশ হিচাপে দক্ষিণ হালমৰা মানকাছৰ জিলাৰ ফেকামাৰীস্থিত জিলা আদালতৰ চৌহদত কাইলৈ পুৱা 9 বজাৰ পৰা ৰাষ্ট্ৰীয় লোক আদালতৰ আয়োজন কৰা হৈছে। এইবেলি জিলাখনত 2 সহস্ৰাধিক গোচৰ নিষ্পত্তিৰ বাবে গ্ৰহণ কৰা হৈছে। ইতিমধ্যে বিভিন্ন গোচৰৰ জৰিয়তে প্ৰায় 20 লাখ টকা জমা হৈছে বুলি জিলা আইন সেৱা বিষয়ৰ প্ৰাধিকৰণৰ উচ্চবৰ্গ সহায়ক মেহবুবুল ইছলাম খিলিজীয়ে প্ৰকাশ কৰিছে।
2: নালচা আৰু আচালচাৰ উদ্যোগত বছৰতে তৃতীয়টো লোক আদালত আমি অহা 12 তাৰিখে অনুষ্ঠিত কৰিবলৈ লৈছোঁ। ইতিমধ্যে আমাৰ প্ৰস্তুতি সম্পূৰ্ণ হৈছে। যোৱা দেওবাৰে গোটেই ডিষ্ট্ৰিক্টত আমাৰ এনাউন্সমেণ্ট হৈছে, যিসকল মানুহে নটিচ পাইছে সকলোৱে যেন আগবাঢ়ি আহি নিজ নিজ গোচৰসমূহ নিষ্পত্তি কৰাৰ প্ৰয়াস কৰি আমাৰ লোক আদালতটো যাতে এটা সফল হয় তাৰে এটা আমি আহ্বান জনাইছোঁ সকলোকে। এৰাউণ্ড 2000 কেচেছ আমাৰ লোৱা হৈছে এইবুলি। তাৰে ভিতৰত প্ৰি লিটিগেশ্যন কেছ বেংক আৰু APDCLৰ 1700 আৰু এৰাউণ্ড 300 আমাৰ কোৰ্ট পেণ্ডিং কেচেছ লোৱা হৈছে। কোৰ্ট পেণ্ডিং কেচেছত আমাৰ ক্ৰিমিনেল কম্পাউণ্ডেবল কেচেছ আছে, MACT কেচেছ আছে, মটৰ বাহন দুৰ্ঘটনা সম্পৰ্কীয় গোচৰ, তাৰপিছত মেট্ৰিমনিয়েল ডিছপিউটছ আছে, অন্যান্য চিভিল গোচৰ আছে। তেনেকৈ আমাৰ এৰাউণ্ড 300 কোৰ্ট পেণ্ডিং কেচেছ আৰু 1700 প্ৰি লিটিগেশ্যন কেচেছ। আৰু APDCLয়ে আমাক জানিবলৈ দিছে তেওঁলোকে অলৰেডি 20 লাখ টকাৰ এটা ৰেভিনিউ যেন কালেকশ্যন কৰিছে অলৰেডি, আৰু 12 তাৰিখ যোনদিনা লোক আদালত আছে সেইদিনাও আশাবাদী আৰু হ'ব বুলি আমাক জানিবলৈ দিছে।
0: আপোনালোকে আঞ্চলিক বাতৰি শুনিছে আকাশবাণীৰ গুৱাহাটী কেন্দ্ৰৰ পৰা। নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে EVM আৰু VVPATৰ প্ৰথম পৰ্যায়ৰ ৰেণ্ডমাইজেশ্যন আজি সমষ্টিটোৰ অন্তৰ্গত 2খন জিলাৰ সংশ্লিষ্ট জিলা নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ত অনুষ্ঠিত হ'ব। সমষ্টিটোৰ উপ নিৰ্বাচন সন্দৰ্ভত ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলৰ সভাপতিত্বত স্বীকৃতিপ্ৰাপ্ত ৰাজনৈতিক দলসমূহৰ প্ৰতিনিধিৰ সৈতে কালি এখন বৈঠক অনুষ্ঠিত হয়। বৈঠকত নিৰ্বাচনী অধিসূচনা, আদৰ্শ আচৰণবিধি আৰু নিৰ্বাচনী প্ৰচাৰ সন্দৰ্ভত নিৰ্দেশনাসমূহ ৰাজনৈতিক দলসমূহত অৱগত কৰা হয়। এই বৈঠকতে নিৰ্বাচনী ব্যয় পৰ্যবেক্ষণৰ বিভিন্ন দিশ সন্দৰ্ভতো আলোচনা কৰা হয়। ভোটগ্ৰহণৰ দিনা পৰিচয় নিশ্চিতকৰণৰ বাবে UPIC-ৰ উপৰি নিৰ্ধাৰিত 12টা বিকল্প নথিৰ যিকোনো এখন নথি ভোটদাতাই প্ৰদৰ্শন কৰিব পাৰিব বুলিও ৰাজনৈতিক দলসমূহৰ প্ৰতিনিধিসকলক অৱগত কৰোৱা হয়। একেদৰে মনোনয়নৰ ক্ষেত্ৰত প্ৰাৰ্থীসকলক স্পষ্ট ফটো দাখিল কৰিবলৈ পৰামৰ্শ দিয়া হয়। আজিৰ পৰা হ'বলগীয়া EVMৰ ৰেণ্ডমাইজেশ্যন আৰু কমিশ্যনিং প্ৰক্ৰিয়াৰ সময়ত প্ৰাৰ্থী অথবা অনুমোদিত প্ৰতিনিধিৰ উপস্থিতিৰ গুৰুত্বৰ বিষয়েও বৈঠকত অৱগত কৰোৱা হয়। ইপিনে এই নির্বাচনের পরিপ্রেক্ষিতত নগাঁও জেলা নির্বাচনী বিষয়া তথা

0: জিলায়ুক্ত আৰণ্যক শইকীয়াৰ অধ্যক্ষতাত কালি জিলা প্ৰশাসনৰ বিষয়াসকলৰ সৈতে এখন পৰ্যালোচনা তথা প্ৰস্তুতিমূলক বৈঠকো অনুষ্ঠিত হয়। বিজেপিৰ বৰ্ধিত ৰাজ্যিক কাৰ্যনিৰ্বাহক সভা আজি গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত হৈছে। এই বৰ্ধিত কাৰ্যনিৰ্বাহক সভাত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া আৰু অসম প্ৰভাৰী তথা ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক হৰিশ দ্বিবেদীয়ে অংশ লৈছে। গুৱাহাটীৰ বশিষ্ঠৰ বাজপেয়ী ভৱনত দলৰ মুখপাত্ৰ কিশোৰ উপাধ্যায়ে কালি এখন সংবাদমেলত এই সন্দৰ্ভত কয় যে দলৰ সাংগঠনিক ভেটি সুদৃঢ় কৰা আৰু বিভিন্ন স্তৰৰ বিষয়ববীয়া তথা কৰ্মকৰ্তাসকলৰ মাজত সমন্বয় গঢ়ি তোলাৰ লক্ষ্যৰে এই সভাখনৰ আয়োজন কৰা হৈছে। মুখপাত্ৰগৰাকীয়ে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সংসদীয় ৰাজনীতিত 25 বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে অসমতো অহা 17 ছেপ্টেম্বৰৰ পৰা 17 অক্টোবৰলৈ সেৱা সংকল্প অভিযান ৰূপায়ণ কৰা হ'ব। এই অভিযানৰ প্ৰথম কাৰ্যসূচী হিচাপে 17 ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰীৰ জন্মদিনত আশীৰ্বাদৰ বন্তি শীৰ্ষক কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব বুলিও তেওঁ জানিবলৈ দিয়ে। বৈঠকত নগাঁও লোকসভা সমষ্টিৰ আসন্ন উপ নিৰ্বাচনক লৈ আলোচনা হ'ব বুলি মুখপাত্ৰগৰাকীয়ে লগতে প্ৰকাশ কৰে। অষ্টাদশ ব্ৰিক্ছ শীৰ্ষ সন্মিলন নতুন দিল্লীৰ ভাৰত মণ্ডপমত কাইলৈ আৰম্ভ হ'ব। এই দুদিনীয়া সন্মিলনৰ বাবে প্ৰস্তুতি অন্তিম পৰ্যায়ত উপনীত হৈছে। এই সন্মিলনত ব্ৰাজিল, চীন, ইথিঅপিয়া, ইজিপ্ত, ইণ্ডোনেছিয়া, ভাৰত, ৰাছিয়া, ইৰাণ, ছৌদি আৰব, দক্ষিণ আফ্ৰিকা আৰু সংযুক্ত আৰব আমিৰি ৰাষ্ট্ৰ UAEকে ধৰি 11খন গুৰুত্বপূৰ্ণ বিকাশশীল অৰ্থব্যৱস্থাৰ দেশে অংশগ্ৰহণ কৰিব। ভাৰতৰ অধ্যক্ষতাত হ'বলগীয়া এই শীৰ্ষ সন্মিলনৰ মূল বিষয়বস্তু হৈছে স্থিতিস্থাপকতা, উদ্ভাৱন সহযোগিতা আৰু বহন ক্ষমতাৰ বাবে নিৰ্মাণ। ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিন, চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিং, দক্ষিণ আফ্ৰিকাৰ ৰাষ্ট্ৰপতি চিৰিল ৰামফোছা, ইজিপ্তৰ ৰাষ্ট্ৰপতি আব্দুল ফাটাহ অল চিচি, ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতি প্ৰবৱ ছুবিয়ান্তো, ইৰাণৰ ৰাষ্ট্ৰপতি মাছুদ পেজেস্কিয়ান, আবুধাবিৰ যুৱৰাজ শ্বেখ খালেদ বিন মহম্মদ বিন জায়েদ অল নাহিয়ান আৰু ইথিঅপিয়াৰ প্ৰধানমন্ত্ৰী আবি মহম্মদ আলী সন্মিলনত উপস্থিত থাকিব। শিৱসাগৰ চৰাইদেউ জিলাৰ বান প্ৰভাৱিত স্নাতক আৰু স্নাতকোত্তৰ ছাত্ৰ ছাত্ৰীৰ বাবে 1,56,00,000 টকাত ৰাজ্য চৰকাৰৰ অনুমোদন। ডঃ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উদযাপনৰ অংশ হিচাপে নতুন প্ৰজন্মক সৃষ্টিশীলভাৱে জড়িত কৰাৰ লক্ষ্যৰে সাংস্কৃতিক বিভাগৰ ইনষ্টা ৰীল প্ৰতিযোগিতা আৰু নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে আজি EVM আৰু VVPATৰ প্ৰথম পৰ্যায়ৰ ৰেণ্ডমাইজেশ্যন। আমাৰ দুপৰীয়া আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি বিয়লি 1:40 শুনিবলৈ পাব। নমস্কাৰ।
1: FM বেণ্ডৰ 101.6 মেগাহাৰ্টজত, মিডিয়াম ৱেভৰ 411.5 মিটাৰত, 729 কিলোহাৰ্টজত, লগতে নিউজ অন AIR মোবাইল এপত শ্ৰোতাসকলে অনুষ্ঠান শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। আৰম্ভ কৰিছো হিন্দী চিনেমাৰ গীতৰ অনুষ্ঠান। আজি শুনাবলৈ লোৱা হৈছে সঞ্জু চিনেমাখনৰ পৰা কেইটামান গীত। চিনেমাখনৰ পৰা পুনতে শুনোৱা হওক শাশ্বত সিং আৰু পূৰ্বী কৰ্টিছৰ কণ্ঠৰ গীত।

মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্টজত আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত শ্ৰোতাসকলে শুনিছে হিন্দী।

নিকিতা গান্ধীৰ কণ্ঠৰ গীতটি শুনিলে। গীতটি লোৱা হ'ল সঞ্জু চিনেমাখনৰ পৰা। হিন্দী চিনেমাৰ গীতৰ অনুষ্ঠানটিৰো ইমানতে অন্ত পৰিল।

আইদৰ বুলনিৰ সমুশ্ৰোতালৈ প্ৰীতিভৰা সম্ভাষণ জনাই মই ৰুণা মণিয়ে আজিৰ বুলনি মুকলি কৰিছোঁ। শ্ৰোতাসকল, আজিৰ বুলনিত আপোনালোকক শুনাবলৈ লৈছোঁ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিৰুভাৱতিথি উপলক্ষে এখনি সংগীতালেখ্য, জয়গুৰু শংকৰ সৰ্বগুণাকৰ। আলেখ্যখনিৰ ৰচনা বাণী ফুকনৰ। পৰিৱেশন কৰিবলৈ লৈছে জাপৰি গোগৰ অসম বিকাশ সংঘৰ সদস্যাসকলে। আহকচোন শুনো জয়গুৰু শংকৰ সৰ্বগুণাকৰ।

অসমীয়া জাতিৰ বাবে পঞ্চদশ শতিকাটো আছিল অবিস্মৰণীয় অভিলেখস্বৰূপ। পূব শংকৰী কালচোৱাত অসমীয়া সমাজত থকা ধৰ্মীয় মতানৈক্যই জাতীয় ঐক্যৰ ভেটি সুদৃঢ় হোৱাত প্ৰতিবন্ধকতাৰ সৃষ্টি কৰিছিল। শৈৱ, শাক্ত, বৌদ্ধ আদি বিভিন্ন ধৰ্মপন্থীৰ উপৰিও তন্ত্ৰ মন্ত্ৰয়ো সমাজত বহুলভাৱে প্ৰভুত্ব বিস্তাৰ কৰিছিল। বহু সময়ত ধৰ্মৰ নামত সমাজত ব্যভিচাৰে গা কৰি উঠিছিল। সেই সময়তে শংকৰ ভাস্কৰ উদয় হৈ মৃতপ্ৰায় অসমীয়া জাতিটোক সত্য, ধৰ্ম, শুদ্ধ ভাষা, আপোন সাহিত্য নতুন সাজেৰে সজায় অসমীয়া জাতিক নৱজীৱন প্ৰদান কৰে।

বহু দেৱ দেৱীৰ ঠাইত এক সেৱ নীতি প্ৰৱৰ্তন কৰি দেৱৰ দুৰ্লভ ৰত্ন বেদ বেদান্ত দি সৰ্বশাস্ত্ৰত ভগৱান শ্ৰীকৃষ্ণৰ চৰিত্ৰৰ ঐশ্বৰ্য আৰু মাধুৰ্যৰূপ বৰ্ণনাৰ যোগেদি বিভিন্ন জাতি জনজাতিক একতাৰ দোলেৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে বান্ধি থৈ গৈছে। তেৰাই তীৰ্থস্থান ভ্ৰমণৰ দ্বাৰা জ্ঞান সাগৰত মুকুতা বিচাৰি আনি আমাৰ জাতীয় জীৱনৰ ভেটি সুদৃঢ় কৰি থৈ গৈছে।

বিনন্দীয়া বিশ্বৰ সৰ্বমুঠ 64 কলাৰ ভিতৰত 5 বিধ মুখ্য কলা। সংগীত, নৃত্য, চিত্ৰকলা হৈছে পঞ্চকলা। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আছিল 64 কলাৰ সমন্বয়স্বৰূপ পঞ্চকলা অধিকাৰী। 12 বছৰৰ বিভিন্ন তীৰ্থভ্ৰমণে গুৰুজনাৰ সাহিত্য তথা আধ্যাত্মিক জীৱনত গভীৰভাৱে প্ৰভাৱ বিস্তাৰ কৰে। গুৰুজনাৰ সাহিত্যৰাজিক 6টা ভাগত ভগাব পাৰি। কাব্য, ভক্তিতত্ব প্ৰকাশক, অনুবাদমূলক, নাট, গীত আৰু নাম প্ৰসংগমূলক। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ অসমীয়া নাট্য সাহিত্যৰ পিতৃপুৰুষ। নাট ৰচনা কৰাৰ আগেয়ে নাটৰ আৰ্হি চিহ্নযাত্ৰা নামৰ এখন নাট প্ৰণয়ন কৰি জনসাধাৰণক অভিনয় কি দেখুৱাবলৈ তেখেতে প্ৰয়াস কৰিছিল। এই নাটৰ জৰিয়তে 7 বৈকুণ্ঠৰ পথ আঁকি দেখুৱাই দৰ্শকক চমক লগাইছিল। ইংলেণ্ডৰ নাট আৰু নাটশালতকৈ 64 বছৰৰ আগতেই মহাপুৰুষজনাই চিহ্নযাত্ৰাৰ যোগেদি অসমত নাট আৰু অভিনয়ৰ পাতনি মেলে। চিহ্নযাত্ৰাত তেৰাই নিজেও অভিনয় কৰিছিল। গুৰুজনাৰ নাটকেইখন হ'ল পত্নীপ্ৰসাদ, কালীয় দমন, কেলিগোপাল, ৰুক্মিণী হৰণ, পাৰিজাত হৰণ আৰু ৰাম বিজয়। সেই সময়ত বেছিভাগ লোকেই অনাখৰী আছিল আৰু শাস্ত্ৰৰ তত্ত্বকথাবোৰ বুজাত কিছু অসুবিধা হৈছিল। অভিনয়ৰ যোগেদি ধৰ্মৰ জয়, অধৰ্মৰ পৰাজয় দেখুৱাত তেওঁলোকৰ মনত ভগৱান শ্ৰীকৃষ্ণৰ প্ৰতি অন্তৰত ভক্তিভাৱ জাগ্ৰত হৈছিল।

বিষয়বস্তুৰ মহত্ব, ৰচনাভংগীৰ সৌষ্ঠৱ আৰু শাস্ত্ৰীয় সুৰৰ গাম্ভীৰ্য আৰু কল্পনাৰ সংযমেৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে বৰগীত ৰচনা কৰিছিল। তেৰাই 1489 খ্ৰীষ্টাব্দত বদৰিকাশ্ৰমলৈ যাওঁতে প্ৰথম মনমেৰি ৰাম চৰণহি লাগু বৰগীতটি ৰচনা কৰে। বৰগীতসমূহ প্ৰাৰ্থনাসূচক। বৰগীত গোৱা বা শুনাৰ লগে লগেই সকলোৰে মন প্ৰাণ হৈ পৰে শান্ত, সমাহিত আৰু ঈশ্বৰ।

বৰগীতবোৰৰ প্ৰায়ভাগেই পৰমাৰ্থিক তত্ত্বপূৰ্ণ আৰু সংসাৰ বিৰাগী ভাৱাপন্ন। তেৰাই বৰগীতৰ জৰিয়তে জনমানসত কৃষ্ণভক্তি প্ৰচাৰ কৰিছিল।

দহ ইন্দ্ৰিয় কাম, ক্ৰোধ, লোভ, মোহ, মদ, মাৎসৰ্য এই ছয় ৰিপু হৰিভক্তিৰ প্ৰধান অন্তৰায়। চঞ্চল মনৰ অধীন ইন্দ্ৰিয়ই সংসাৰ সাগৰত মানুহক বহু লতিগতি কৰে আৰু ইয়াৰ পৰা উদ্ধাৰ হোৱাৰ একমাত্ৰ পথ হ'ল কৃষ্ণ ভক্তি।

বৰগীতৰ সুৰৰ লগত ৰস, ৰাগ, তাল আদি এনেভাৱে সম্পৃক্ত হৈ আছে যে আমাক বাহ্যিক জগতৰ পৰা আঁতৰাই এক স্বৰ্গীয় শান্তি প্ৰদান কৰে।

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে তেৰাৰ সাহিত্যিক জীৱনৰ তৃতীয় স্তৰত ভটিমা ৰচনা কৰিছিল। ভটিমাসমূহক তিনিটা ভাগত ভাগ কৰা হৈছে, নাটভটিমা, দেৱভটিমা আৰু ৰাজভটিমা। মহাপুৰুষ শ্ৰীমন্ত

শংকৰদেৱৰ কবি প্ৰতিভাৰ এক জ্বলন্ত স্বাক্ষৰ আৰু বৈষ্ণৱ সাহিত্যৰ কীৰ্তিস্তম্ভ হ'ল কীৰ্তন ঘোষা। কীৰ্তনৰ আৰম্ভণিতেই গুৰুজনাই সনাতন ব্ৰহ্মক প্ৰণাম জনাইছে। এনে সুন্দৰ আৰম্ভণি কোনো গ্ৰন্থ বা সাহিত্যতেই নাই।

মহাৰাজ নৰনাৰায়ণৰ আদেশ শিৰোধাৰ্য কৰি দুই দণ্ডৰ ভিতৰতে পাঠ কৰিব পৰাকৈ মহাপুৰুষজনাই গুণমালা পুথিভাগি লিখি উলিয়াইছিল। নামঘৰ শংকৰদেৱৰ অনুপম সৃষ্টি। অসমীয়া সমাজ আৰু সাংস্কৃতিক উত্তৰণৰ ক্ষেত্ৰত নামঘৰৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে। নামঘৰক কেন্দ্ৰ কৰি অসমত এটি সাংস্কৃতিক আন্দোলনৰ শুভাৰম্ভ হৈছিল। নামঘৰ অসমৰ সামাজিক মিলন তীৰ্থ। অতি দূৰদৰ্শিতাৰে মহাপুৰুষজনাই সৃষ্টি কৰা নামঘৰ সমাজৰ বিচাৰালয়ো আছিল। বিভিন্ন বিবাদ আদি মীমাংসা কৰি সমাজ সুচাৰুৰূপে পৰিচালনা কৰা ক্ষেত্ৰত নামঘৰৰ অৱদান আছিল সৰ্বাধিক। আজি বিশ্বায়নৰ যুগতো দেশে বিদেশে গুৰুজনাৰ আদৰ্শেৰে অসমীয়া সমাজত নামঘৰ স্থাপন কৰি ধৰ্ম চৰ্চা, সাংস্কৃতিক চৰ্চা অব্যাহত ৰাখিছে।

অসমৰ স্থাপত্য ভাস্কৰ্যৰ ক্ষেত্ৰতো গুৰুজনাৰ অৱদান মন কৰিবলগীয়া। সেই সময়ত কাঠ বাঁহেৰে নামঘৰৰ মণিকূট আদি নিৰ্মাণত অগ্ৰাধিকাৰ দিয়া হৈছিল। মঠ মন্দিৰ নিৰ্মাণত ৰজাঘৰীয়া পৃষ্ঠপোষকতাত ব্যয়বহুল ভাস্কৰ্য শিল্পীৰ বিপৰীতে নামঘৰত থলুৱা সামগ্ৰীৰে সকলো সৃষ্টি কৰিবলৈ উৎসাহ যোগাই সাধাৰণ জনতাৰ শিল্প প্ৰতিভাক সন্মান জনোৱা হৈছিল। ইয়াৰ মাজেৰে প্ৰতিভাত হৈ উঠিছিল গুৰুজনাৰ গণতান্ত্ৰিক মূল্যবোধ। গুৰুজনাই জাতি জনগোষ্ঠীৰ মাজত সম্প্ৰীতি আৰু সংহতিৰ বান্ধোনেৰে এক বৃহৎ অসমীয়া জাতিসত্তা গঢ়ি তোলাৰ প্ৰক্ৰিয়াৰ আৰম্ভণি কৰিছিল। তেৰাই সামাজিক, সাংস্কৃতিক আৰু ধৰ্মীয় ক্ষেত্ৰত সকলোকে সমস্থান, সমমৰ্যাদা দিছিল। গাৰোৰ গোবিন্দ, মিচিঙৰ পৰমানন্দ, ভোটৰ দামোদৰ, নগাৰ নৰোত্তম, কছাৰীৰ ৰমাই, কৈৱৰ্তৰ পূৰ্ণানন্দ, বনিয়াৰ হৰিদাস, ব্ৰাহ্মণৰ ৰাম ৰাম আদিক একেলগে লৈ ধৰ্মচৰ্চা আৰু প্ৰচাৰৰ সংগী হিচাপে গ্ৰহণ কৰি প্ৰতিষ্ঠা কৰিছিল সমন্বয়ৰ বৰ ভেটি। এনে উদাৰ নীতি মানৱ জাতিৰ বাবে আদৰ্শনীয়। ধৰ্ম দিলা, ভক্তি দিলা, সাহিত্য দিলা, শিল্প দিলা, গীত নৃত্যৰে অসমক নতুনকৈ সৃজিলা। নতুন সূৰ্যৰ জ্যোতিৰে জ্যোতিষ্মান কৰি নৱযুগৰ প্ৰৱৰ্তন কৰা সৰ্বগুণাকৰ সেই গুৰু, তোমাক যাচিলোঁ শতকোটি প্ৰণাম।

উচিত সংগীতালেখ্যখনেই শুনিলে। পৰিৱেশন কৰিলে গুৱাহাটীৰ জাপৰি গোগৰ অসম বিকাশ সংঘৰ সদস্যাসকলে। সংগীতাংশত আছিল সংগীতা বৰা আৰু দীপা দাস চেতিয়া। বাদ্যযন্ত্ৰত সহযোগ কৰিলে বাঁহী হীৰকজ্যোতি দাস আৰু খোলত পংকজ বৰুৱাই। কথাংশ পৰিণীতা শইকীয়াৰ। শ্ৰোতাসকল, ইয়াৰ লগে লগেই আজিৰ বুলনিৰ পৰা মই ৰুণামণিয়ে বিদায় লৈছোঁ। নমস্কাৰ।

আধুনিক গীতৰ অনুষ্ঠানটি সজোৱা হ'ল সত্য সন্ধ্যা হাজৰিকাৰ কণ্ঠৰ গীতেৰে, গীতিকাৰ কেশৱ দত্ত আৰু তৰুণ দাস। আজি নিশা 7:45 পুনৰ শুনিবলৈ পাব সত্য সন্ধ্যা হাজৰিকাৰ কণ্ঠৰ আধুনিক গীত। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। নিবেদন কৰা হৈছে হিতৰাম কাকতি আৰু সংগীসকলে গোৱা ওজাপালি।

0: ৰালি দেখা পাই ৰজাই লাহেকে ৰাণীক
1: মাত লগাইছিল,
0: যে ৰাণী যোৱা যোৱা এই মাছটো লৈ যোৱা,
1: ৰন্ধা বঢ়া তুমি বৰ ভাল ধৰণে কৰা,
0: কোনোদিনে এনেকুৱা ডাঙৰ বৰালি খাই পোৱা
1: নাছিলো, আজি যেতিয়া ইমান ডাঙৰ মাছ এটা পাইছো,
0: গতিকে
1: তুমি কোনো কষ্ট নোহোৱাকে ভালভাৱে
0: বনাইছো। কথা শুনি ৰাণী সেই বৰালিটো ৰন্ধন খালক লাগি লৈ গ'ল,
1: বটিখান আগত লৈ চিন্তা কৰে,
0: মই মাছটো
1: কাটো নাই দিগুক দিগে ফালো,
0: চিন্তা কৰে মই ন এই দিগক দিগে
1: বল্লিটো ফালি দিছে,
0: ৰজাই বোলে ৰাণী এই ছোৱালীটো আমি
1: নিজৰ সন্তানৰ নিচিনা তালি তুলি মৰম চেনেহৰ মাজেদি ডাঙৰ দীঘল কৰা,
0: এই একো কন্যা হলে বোলে দশ পুত্ৰৰ সমান,
1: ভাল পাত্ৰ চাই যদি আমি বিয়া দিব পাৰো তেতিয়াহ'লে আমাৰ বৰ ধৰ্ম,
0: যোৱা তুমি এই ছোৱালীটো নি প্ৰতিপালন কৰা,
1: লালন পালন কৰি ডাঙৰ দীঘল কৰা।
0: কথা শুনি ৰাণী
1: ধুই পখলে কোলাত তুলি লৈছিল,
0: এই গণিপীতি ছোৱালীটোৰ নাম
1: মাছৰ পেটত জন্ম কাৰণে মৎস্য গন্ধাৰ হৈছিল,
0: মৎস্য গন্ধাৰ কি সুন্দৰ ৰূপ
1: দেখাই ধৰণে আই লাখ কি সুন্দৰ ৰূপ,
0: কিন্তু তেওঁৰ এটা
1: বেয়া দুখ আছিল, গাৰ কাষক জামানৰ মৎস্য মৎস্য গুণ এটা ওলাই,
0: হয় ৰজাই বোলে নাপায় মই পালো,
1: পাই মই হেৰুৱাব লগা হলো,
0: এই বুলি ছোৱালীৰ ফালে চাই চাই
1: চকুৰ পানী টোকাই
0: এই

0: আমার ইয়াতে এটা নদী আছে,
1: চৰকাৰী ঘাটৰ ব্যৱস্থা নাই, গতিকে নৌকা এখন কৰি তাতে মানুহ পাৰ কৰা হৈছে,
0: নদীৰ হাৱা বতাহ লাগে কিজানি,
1: বেয়া গোন্ধটো কিছু কাটেই যায়,
0: এই বুলি কল্লা কি মৎস্য গন্ধা,
1: নৌকা এখন দি পেলাই বেছ চিন্তা কাটাতে নৌকা দাৰি কৰি থৈ দিলা,
0: এই ৰাতিপুৱাতে যায় দিনটো মানুহ পাৰ কৰি আকৌ গধূলি
1: ঘৰচাপে,
0: বিধিৰ বিপাক একদিন পৰাশৰ মুনি শিপিনে
1: ঘাটত উপস্থিত
0: যাজি দেখে
1: সুন্দৰ ছোৱালী যেন হাতত বৈঠা ধৰি বহি আছে,
0: মৎস্যগন্ধা ৰূপ দেখা পায় পৰাশৰ মুনি
1: হল যায়।

0: অকস্মিতে তৈতে ফুল নিশাজিলা।
1: ওজাপালি শুনিলে হিতৰাম কাকতি আৰু সংগীসকলৰ কণ্ঠত।

শ্রোতাসকলে অনুষ্ঠান শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্টজত আৰু এফএম বেণ্ডৰ 101.6 মেগাহাৰ্টজত। বাদ্য সংগীতৰ অনুষ্ঠানত এতিয়া শুনক শান্তনু বৰুৱাৰ স্পেনিছ গীটাৰত লঘু সংগীত।

0: বাদ্য সংগীতৰ অনুষ্ঠানত শান্তনু বৰুৱাৰ স্পেনিছ গীটাৰত লঘু সংগীতৰ সুৰ শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতে বাতৰি শুনিবলৈ পাব।
1: কাইলৈ আৰম্ভ হ'বলগীয়া ব্ৰিক্স শীৰ্ষ সন্মিলনত অংশগ্ৰহণৰ বাবে ভিন ভিন দেশৰ কেইবাগৰাকীও শীৰ্ষ নেতা ইতিমধ্যে নতুন দিল্লীত উপস্থিত হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিয়লি ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনৰ সৈতে নতুন দিল্লীত এখন বৈঠকত অংশগ্ৰহণ কৰিব। ব্ৰিক্স সন্মিলনৰ পূৰ্বে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে আজি ৰাছিয়ান ফেডাৰেশ্যনৰ প্ৰথমগৰাকী উপ প্ৰধানমন্ত্ৰী ডেনিছ মান্টুৰোভক সাক্ষাৎ কৰে। দেশজুৰি আজি ৰাষ্ট্ৰীয় বন শ্বহীদ দিৱস উদযাপন কৰা হৈছে আৰু চীনৰ মকিত অনুষ্ঠিত জুনিয়ৰ এছিয়া কাপ হকীৰ ছেমিফাইনেলত আজি ভাৰত মালয়েছিয়াৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। নমস্কাৰ, এতিয়াৰ বাতৰিৰ সৈতে এয়া মই উৎপল কুমাৰ দাস। নতুন দিল্লীৰ ভাৰত মণ্ডপমত কাইলৈ আৰম্ভ হ'বলগীয়া অষ্টাদশ ব্ৰিক্স শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰাৰ বাবে দক্ষিণ আফ্ৰিকাৰ ৰাষ্ট্ৰপতি চিৰিল ৰামাফোচা আৰু উগাণ্ডাৰ উপ ৰাষ্ট্ৰপতি জেছিকা আলুপো আজি নতুন দিল্লীত উপস্থিত হৈছে। কেন্দ্ৰীয় মন্ত্ৰী জয়ন্ত সিঙে তেওঁলোকক বিমানবন্দৰত আদৰণি জনায়। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে ভাৰতৰ সৈতে দক্ষিণ আফ্ৰিকা আৰু উগাণ্ডাৰ পূৰ্বৰ পৰা বৰ্তি অহা সৌহাৰ্দ্যমূলক সম্পৰ্কৰ বিষয়ে উল্লেখ কৰিছে। আনহাতে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিন, নাইজেৰিয়াৰ বিদেশ মন্ত্ৰী বিয়াংকা উদুমেগিউ আজুকু আৰু উৰুগুৱেৰ বিদেশ মন্ত্ৰী মাৰিও লুবেটকিনকে ধৰি ভিন ভিন দেশৰ আন কেইবাগৰাকীও শীৰ্ষ নেতা ইতিমধ্যে নতুন দিল্লীত উপস্থিত হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিয়লি ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনৰ সৈতে নতুন দিল্লীত এখন বৈঠকত অংশগ্ৰহণ কৰিব। নেতা দুগৰাকীয়ে এই বৈঠকত ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজৰ সংঘৰ্ষ, পশ্চিম এছিয়াৰ পৰিস্থিতি, বাণিজ্যিক সম্পৰ্ক আৰু শক্তিখণ্ডৰ সহযোগিতাকে ধৰি ভালেমান বিষয়ক লৈ আলোচনা কৰিব বুলি প্ৰকাশ পাইছে। নতুন দিল্লীত হ'বলগীয়া ব্ৰিক্স শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে উপস্থিত হোৱা ইৰাণৰ ৰাষ্ট্ৰপতি মাছুদ পেজেস্কিয়ানৰ সৈতেও প্ৰধানমন্ত্ৰীগৰাকীয়ে আজি সন্ধিয়া এখন বৈঠকত ভাগ ল'ব। একেদৰে ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান এণ্টনিঅ' গুটেৰেছৰ সৈতেও শ্ৰীমোদীয়ে নতুন দিল্লীত সুকীয়া বৈঠকত অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে। কাইলৈ আৰম্ভ হ'বলগীয়া ব্ৰিক্স ৰাষ্ট্ৰগোষ্ঠীৰ অষ্টাদশ শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে বিশ্বৰ বিভিন্ন দেশৰ নেতাসকল নতুন দিল্লীত সমবেত হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি সামাজিক মাধ্যমযোগে এই কথা সদৰি কৰি বিশ্বৰ কল্যাণৰ উদ্দেশ্যে এই সন্মিলনত বিভিন্ন বিষয় লৈ ইতিবাচক আৰু অৰ্থবহ আলোচনা হ'ব বুলি আশা প্ৰকাশ কৰে। নতুন দিল্লীৰ ভাৰত মণ্ডপমত কাইলৈ আৰম্ভ হ'বলগীয়া এই সন্মিলনত ব্ৰাজিল, চীন, ইথিঅপিয়া, ইজিপ্ত, ইণ্ডোনেছিয়া, ভাৰত, ৰাছিয়া, ইৰাণ, ছৌদি আৰৱ, দক্ষিণ আফ্ৰিকা আৰু সংযুক্ত আৰৱ আমিৰি ৰাষ্ট্ৰ UAEকে ধৰি 11খন গুৰুত্বপূৰ্ণ বিকাশশীল অৰ্থব্যৱস্থাৰ দেশে অংশগ্ৰহণ কৰিব।

ৰাষ্ট্ৰৰ অধ্যক্ষতাত হ'বলগীয়া এই শীৰ্ষ সন্মিলনৰ মূল বিষয়বস্তু হৈছে স্থিতিস্থাপকতা, উদ্ভাৱন সহযোগিতা আৰু বহন ক্ষমতাৰ বাবে নিৰ্মাণ। ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিন, চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিং, দক্ষিণ আফ্ৰিকাৰ ৰাষ্ট্ৰপতি চিৰিল ৰামাফোছা, ইজিপ্তৰ ৰাষ্ট্ৰপতি আবুল ফাটা অল চিচি, ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতি প্ৰবোৱো ছুবিয়ান্তো, ইৰাণৰ ৰাষ্ট্ৰপতি মাছুদ পেজেস্কিয়ান, আবুধাবিৰ যুৱৰাজ শ্বেখ খালেদ বিন মহম্মদ বিন জায়েদ অল নাহিয়ান আৰু ইথিঅপিয়াৰ প্ৰধানমন্ত্ৰী আবি মহম্মদ আলী সন্মিলনত উপস্থিত থাকিব। ব্ৰাজিলৰ বিদেশ মন্ত্ৰী মাউৰো ভিয়েইৰা আৰু ছৌদি আৰবৰ বিদেশ মন্ত্ৰী প্ৰিন্স ফেইজাল বিন ফাৰহান আল ছৌদে দেশ দুখনক সন্মিলনত প্ৰতিনিধিত্ব কৰিব। মালয়েছিয়াৰ প্ৰধানমন্ত্ৰী আনোৱাৰ ইব্ৰাহিম আৰু ভিয়েটনামৰ প্ৰধানমন্ত্ৰী লে মিন হঙেও সন্মিলনত অংশ ল'ব। ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান এণ্টনিঅ' গুটেৰেছ, বিশ্ব স্বাস্থ্য সংস্থাৰ সঞ্চালক প্ৰধান ডঃ টেড্ৰছ আধানম ঘেব্ৰেয়েছেছ আৰু নিউ ডেভেলপমেণ্ট বেংকৰ অধ্যক্ষ ডিলমা ৰুছেফসহ কেইবাটাও আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ মুৰব্বীয়েও সন্মিলনত ভাগ লোৱাৰ কথা। সৰ্বাত্মক গোলকীয় প্ৰশাসন আৰু বহুত্ববাদৰ সুদৃঢ়কৰণ বিষয়ক ব্ৰিক্ছ সদস্য ৰাষ্ট্ৰৰ ৰুদ্ধদ্বাৰ বৈঠকেৰে কাইলৈ এই সন্মিলন আৰম্ভ হ'ব। ব্ৰিক্ছ ৰাষ্ট্ৰগোষ্ঠীৰ নেতাসকলে ভাৰত মণ্ডপমত আয়োজিত ভাৰত ইনোভেটছ প্ৰদৰ্শনীও প্ৰদৰ্শন কৰিব। ইয়াৰ পাছত তেওঁলোকে যৌথ গছপুলি ৰোপণ কাৰ্যসূচীত ভাগ ল'ব। তেওঁলোকে লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আয়োজন কৰা নৈশ ভোজমেলতো অংশগ্ৰহণ কৰিব। প্ৰধানমন্ত্ৰী মোদী এই সন্মিলনত ভাগ লোৱাৰ সুযোগতে ব্ৰিক্ছৰ সদস্য ৰাষ্ট্ৰৰ নেতাসকলৰ সৈতে এলানি দ্বিপাক্ষিক বৈঠকত মিলিত হ'ব। শ্ৰীমোদীয়ে দেওবাৰে ব্ৰিক্ছ সহযোগী ৰাষ্ট্ৰৰ নেতা আৰু আমন্ত্ৰিত প্ৰতিনিধিবৰ্গক আদৰণি জনাব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কয় যে সন্ত্ৰাসবাদৰ ভাবুকি অব্যাহত আছে যদিও ভাৰতৰ সংকল্প আৰু সন্ত্ৰাসবাদৰ সকলো ৰূপ আৰু প্ৰকাশৰ বিৰোধিতাও অব্যাহত আছে। আমেৰিকাত সংঘটিত 9/11 সন্ত্ৰাসবাদী আক্ৰমণৰ 25 বছৰ পূৰ হোৱা উপলক্ষে শ্ৰীমোদীয়ে সামাজিক মাধ্যমৰ এটা বাৰ্তাত কয় যে সমগ্ৰ বিশ্বতে সন্ত্ৰাসবাদে অগণন লোকৰ প্ৰাণ কাঢ়ি লৈছিল। তেওঁ কয় যে সীমা অতিক্ৰম কৰি চলোৱা সন্ত্ৰাসবাদী আক্ৰমণৰ কবলত পৰা ভাৰতে কেইবা দশক ধৰি সন্ত্ৰাসবাদৰ বিৰুদ্ধে আক্ৰমণ চলাই আহিছে। প্ৰধানমন্ত্ৰী মোদীয়ে আক্ৰমণৰ বলি হোৱা লোকসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে। শ্ৰীমোদীয়ে কয় যে ভাৰতে সন্ত্ৰাসবাদৰ বিৰুদ্ধে মাৰ বান্ধি যুঁজ দিবলৈ সকলো প্ৰচেষ্টা গ্ৰহণ কৰিছে। তেওঁ লগতে 2014 চনৰ আমেৰিকাৰ নিউয়ৰ্ক চহৰৰ 9/11 স্মৃতিসৌধ আৰু সংগ্ৰহালয়ো ভ্ৰমণ কৰে বুলি প্ৰকাশ কৰে। ব্ৰিক্স সন্মিলনৰ পূৰ্বে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে আজি নতুন দিল্লীত ৰাছিয়ান ফেডাৰেশ্যনৰ প্ৰথমগৰাকী উপ প্ৰধানমন্ত্ৰী ডেনিছ মান্টুৰোভক সাক্ষাৎ কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীমতী সীতাৰমণে কয় যে দুয়োগৰাকী নেতাই পাৰস্পৰিক স্বাৰ্থ সম্বলিত বিষয়ত আলোচনা কৰাৰ লগতে বাণিজ্য আৰু বিনিয়োগৰ সম্পৰ্ক শক্তিশালী কৰাৰ সন্দৰ্ভত মত বিনিময় কৰে। ইপিনে এই সন্মিলনৰ পূৰ্বে বৈদেশিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী ডঃ এছ জয়শংকৰে আজি নতুন দিল্লীত ব্ৰাজিলৰ বিদেশ মন্ত্ৰী মৌৰো ভিয়েৰাক সাক্ষাৎ কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত ডঃ জয়শংকৰে কয় যে তেওঁলোকে বাণিজ্য আৰু বিনিয়োগ, প্ৰতিৰক্ষা, শক্তি, কৃষি আৰু মহাকাশ খণ্ডত সহযোগিতা বৃদ্ধিকে ধৰি বিভিন্ন দ্বিপাক্ষিক বিষয়ত আলোচনা কৰে। বৈঠকত ৰাষ্ট্ৰসংঘ, G20 আৰু আন্তঃৰাষ্ট্ৰীয় সামুদ্ৰিক সংস্থাৰ জৰিয়তে সহযোগিতাকে ধৰি বহুপাক্ষিক সহযোগিতা সন্দৰ্ভতো আলোচনা কৰা হয় বুলি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। দুয়োগৰাকী নেতাই সাম্প্ৰতিক ভূ ৰাজনৈতিক পৰিস্থিতি সন্দৰ্ভতো মত বিনিময় কৰে। দেশজুৰি আজি ৰাষ্ট্ৰীয় বন শ্বহীদ দিৱস উদযাপন কৰা হৈছে। এই দিনটোত দেশৰ বনাঞ্চল, বন্যপ্ৰাণী আৰু জৈৱ বৈচিত্ৰ্যৰ সুৰক্ষাৰ বাবে প্ৰাণ ত্যাগ কৰা সাহসী বন সুৰক্ষাকৰ্মী, বন বিষয়া তথা সমুদায়ৰ সদস্যসকলৰ প্ৰতি সন্মান জনোৱা হয়। কেন্দ্ৰীয় পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন দপ্তৰৰ মন্ত্ৰী ভূপেন্দ্ৰ যাদৱে এই দিৱস উপলক্ষে বহনক্ষম ভৱিষ্যতৰ হকে সৰ্বোচ্চ ত্যাগ কৰা বন বিষয়াসকললৈ শ্ৰদ্ধা জ্ঞাপন কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীযাদৱে কয় যে ভাৰতৰ বিশাল জৈৱ বৈচিত্ৰ্যক বন বিভাগৰ সমৰ্পিত বাহিনীয়ে নিৰাপত্তা প্ৰদান কৰে। দেশৰ প্ৰাকৃতিক সম্পদৰ সুৰক্ষাৰ্থে বনজুই, বন্যপ্ৰাণী সৰবৰাহকাৰী আৰু চোৰাং চিকাৰীৰ বিৰুদ্ধে সাহসেৰে যুঁজ দিয়া বিষয়াসকলক সোঁৱৰি শ্ৰীযাদৱে কয় যে গছ গছনি, বন্যপ্ৰাণী আৰু নদী কেৱল প্ৰাকৃতিক সম্পদেই নহয়, বৰঞ্চ এই সম্পদসমূহে মানৱতাৰ বাবে জীৱন সমৰ্থন ব্যৱস্থাও গঢ়ি তোলে। অসমৰ নগাঁও লোকসভা সমষ্টিৰ আসন্ন উপ নিৰ্বাচনৰ বাবে ভাৰতীয় জনতা পাৰ্টীয়ে নগাঁও জিলাৰ জিলা আয়ুক্ত পদৰ পৰা শেহতীয়াকৈ স্বেচ্ছা অৱসৰ গ্ৰহণ কৰা দেৱাশীষ শৰ্মাৰ নাম প্ৰাৰ্থী হিচাপে ঘোষণা কৰিছে। দলটোৰ কেন্দ্ৰীয় নিৰ্বাচন সমিতিয়ে তেওঁৰ প্ৰাৰ্থিত্বত অনুমোদন জনায়। উল্লেখযোগ্য যে নগাঁও লোকসভা সমষ্টিৰ নিৰ্বাচনৰ বাবে যোৱা সপ্তাহত অধিসূচনা জাৰি কৰা হয়। অহা 6 অক্টোবৰত ভোটগ্ৰহণ হ'বলগীয়া এই নিৰ্বাচনৰ বাবে ইচ্ছুক প্ৰাৰ্থীসকলে অহা 16 ছেপ্টেম্বৰ পৰ্যন্ত মনোনয়ন পত্ৰ দাখিল কৰিব পাৰিব। 9 অক্টোবৰত এই নিৰ্বাচনৰ ভোট গণনা কৰা হ'ব। নগাঁও সমষ্টিৰ লগতে দেশৰ

0: পাঁচটা বিধানসভা সমষ্টিতো নিৰ্বাচন অনুষ্ঠিত হ'ব। এই সমষ্টিকেইটা হ'ল তামিলনাডুৰ মাদুৰান্তকম আৰু ধাৰাপুৰম, পশ্চিমবংগৰ ৰেজিনগৰ আৰু নন্দীগ্ৰাম আৰু পুডুচেৰীৰ থট্টানচাউৰি। খেলৰ বাতৰি। চীনৰ মকিত অনুষ্ঠিত জুনিয়ৰ এছিয়া কাপ হকীৰ ছেমি ফাইনেলত আজি ভাৰত মালয়েছিয়াৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি বিয়লি 2:15 আৰম্ভ হ'ব। এই প্ৰতিযোগিতাত পাঁচবাৰৰ চেম্পিয়ন ভাৰতে পুলেৰ অন্তিমখন খেলত চীনা টাইপেক 15-0 পৰাস্ত কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰে। খেলখনত অধিনায়ক অনমোল এক্কাই 6 গ'ল দিয়ে। ইপিনে মালয়েছিয়াই পুল বিৰ এখন খেলত চীনক 1-0 পৰাস্ত কৰি ছেমি ফাইনেলত স্থান নিশ্চিত কৰে। ভাৰতে মহিলাৰ এছিয়া কাপ T20 ক্ৰিকেট প্ৰতিযোগিতাৰ ফাইনেলত প্ৰৱেশ কৰিছে। ভাৰতে যোৱা নিশা ডুবাইত অনুষ্ঠিত প্ৰথমখন ছেমি ফাইনেলত বাংলাদেশক 40 পৰাস্ত কৰে। বাংলাদেশে 150 বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি নিৰ্ধাৰিত 20 অভাৰত 7 উইকেট হেৰুৱাই 100 কৰিবলৈ সমৰ্থ হয়। বাংলাদেশৰ হৈ শৰ্ণা আক্তাৰে সৰ্বাধিক 22 কৰি আউট নোহোৱাকৈ থাকে। ভাৰতৰ দীপ্তি শৰ্মাই 3 আৰু নন্দিনী শৰ্মাই 2 উইকেট দখল কৰে। ইয়াৰ পূৰ্বে ভাৰতে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত 20 অভাৰত 6 উইকেটৰ বিনিময়ত 149 কৰে। ভাৰতৰ হৈ অপেনাৰ শেফালী বাৰ্মাই 40 বলত 64 কৰে। শেফালী বাৰ্মাক প্লেয়াৰ অব দ্য মেচ হিচাপে ঘোষণা কৰা হয়। ডুবাইত আজি হ'বলগীয়া প্ৰতিযোগিতাৰ দ্বিতীয়খন ছেমি ফাইনেলত পাকিস্তান শ্ৰীলংকাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা 8 আৰম্ভ হ'ব। খেলখনৰ বিজয়ী দলটো দেওবাৰে ফাইনেলত ভাৰতৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। বাতৰি শেষ কৰাৰ আগতে প্ৰধান বাতৰি কেইটামান আকৌ এবাৰ। কাইলৈ আৰম্ভ হ'বলগীয়া ব্ৰিক্স শীৰ্ষ সন্মিলনত অংশগ্ৰহণৰ বাবে ভিন ভিন দেশৰ কেইবাগৰাকী শীৰ্ষ নেতা ইতিমধ্যে নতুন দিল্লীত উপস্থিত হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিয়লি ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনৰ সৈতে নতুন দিল্লীত এখন বৈঠকত অংশগ্ৰহণ কৰিব। ব্ৰিক্স সন্মিলনৰ পূৰ্বে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে আজি ৰাছিয়ান ফেডাৰেচনৰ প্ৰথমগৰাকী উপ প্ৰধানমন্ত্ৰী ডেনিছ মান্তুৰোভক সাক্ষাৎ কৰে আৰু দেশজুৰি আজি ৰাষ্ট্ৰীয় বন শ্বহীদ দিৱস উদযাপন কৰা হৈছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে হ'ল। পৰৱৰ্তী বাতৰি বিয়লি 3 শুনিবলৈ পাব। নমস্কাৰ।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক দামোদৰ তালুকদাৰৰ কণ্ঠৰ লোকগীত।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী। বিয়লি 3 বজাৰ আঞ্চলিক বাতৰিৰ সৈতে মই জুলি শৰ্মা বৰুৱা। বিজেপিৰ বৰ্ধিত ৰাজ্যিক কাৰ্যনিৰ্বাহক সভা আজি গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত হয়। এই বৰ্ধিত কাৰ্যনিৰ্বাহক সভাত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া আৰু অসম প্ৰভাৰী তথা ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক হৰিশ দ্বিবেদীয়ে অংশ লয়। গুৱাহাটীৰ বশিষ্ঠ বাজপেয়ী ভৱনত দলৰ মুখপাত্ৰ কিশোৰ উপাধ্যায়ে কালি এখন সংবাদমেলত এই সন্দৰ্ভত প্ৰকাশ কৰি কয় যে দলৰ সাংগঠনিক ভেটি অধিক সুদৃঢ় কৰা আৰু বিভিন্ন স্তৰৰ বিষয়ববীয়া তথা কৰ্মকৰ্তাসকলৰ মাজত সমন্বয় গঢ়ি তোলাৰ লক্ষ্যৰে এই সভাখনৰ আয়োজন কৰা হৈছে। মুখপাত্ৰগৰাকীয়ে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সংসদীয় ৰাজনীতিত 25 বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে অসমতো অহা 17 ছেপ্টেম্বৰৰ পৰা 17 অক্টোবৰলৈ সেৱা সংকল্প অভিযান ৰূপায়ণ কৰা হ'ব। এই অভিযানৰ প্ৰথম কাৰ্যসূচী হিচাপে 17 ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰীৰ জন্মদিনত আশীৰ্বাদৰ বন্তি শীৰ্ষক কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব বুলিও তেওঁ জানিবলৈ দিয়ে। বৈঠকত নগাঁও লোকসভা সমষ্টিৰ এখন উপ নিৰ্বাচনক লৈ আলোচনা হ'ব বুলি মুখপাত্ৰগৰাকীয়ে লগতে প্ৰকাশ কৰে। মাজুলী জিলা স্বাস্থ্য বিভাগৰ উদ্যোগত আজি উজনি মাজুলী খেৰকটীয়া মহাবিদ্যালয়ত জিলা পৰ্যায়ৰ IEC অভিযান আৰম্ভ হয়। অনুষ্ঠানত স্বাস্থ্য বিভাগৰ বিষয়ববীয়াসকলে HIV/AIDS সম্পৰ্কে স্থানীয় ৰাইজ তথা ছাত্ৰ ছাত্ৰীসকলক অৱগত কৰে। অহা 7 দিনত 7টা স্থানত এই সজাগতা সভা অনুষ্ঠিত কৰা হ'ব বুলি জিলা যুটীয় স্বাস্থ্য সেৱা সঞ্চালক ডঃ কিশোৰ কামানে জানিবলৈ দিয়ে।
2: আজি আমি জিলা পৰ্যায়ত উজনি মাজুলী খেৰকটীয়া কলেজত যিটো আমাৰ 7 দিনে HIV/AIDS যি বিব্ৰত IEC সজাগতা হ'ব সেইটো আমি ইয়াতে শুভাৰম্ভ কৰিছোঁ। আৰু আমাৰ উদ্দেশ্য এটাই যে মাজুলীৰ জনসাধাৰণৰ কাৰণে যে এইডছ আৰু এইডছৰ যিখিনি লক্ষণ বা প্ৰতিৰোধ বা এইডছৰ ডায়েগনছিছ কেনেকৈ কৰা হয়, কি ধৰণৰ ট্ৰিটমেণ্ট কৰা হয়, সেইখিনি অৱগত কৰা। আৰু আমাৰ যিহেতু সাম্প্ৰতিক পৰিস্থিতি গোটেই অসমৰ লগতে মাজুলীত যিধৰণে দ্ৰুতগতিত HIV সংক্ৰমণ বৃদ্ধি হৈছে তালৈ লক্ষ্য ৰাখি আমি এই 7 দিনত প্ৰায় আমি 7টা এৱাৰনেছ কেম্প বিভিন্ন স্কুল মহাবিদ্যালয় আৰু কমিউনিটি লেভেলত আমি পৰিকল্পনা কৰিছোঁ। আৰু আমাৰ মাজুলী বাকী ৰাইজলৈ মোৰ এটা আহ্বান আছে, বৰ্তমান সময়ত আমাৰ দ্ৰুতগতিত বৃদ্ধি হোৱাৰ উপৰিও গৰ্ভৱতী মহিলাও আক্ৰান্ত হৈছে ইয়াতে। গতিকে মোৰ এটা অনুৰোধ যে HIV মানে এইডছ নহয় আৰু HIV মানে মৃত্যু নহয়, এই বস্তুটো মনত ৰাখিব লাগিব।
1: মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ বান প্ৰভাৱিত 5,158গৰাকী স্নাতক আৰু স্নাতকোত্তৰ ছাত্ৰ ছাত্ৰীক অধ্যয়ন সামগ্ৰী ক্ৰয়ৰ বাবে 1,56,00,000 টকাত অনুমোদন জনোৱা হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি সামাজিক মাধ্যমযোগে এই কথা সদৰি কৰি কয় যে বানে সৃষ্টি কৰা জটিল পৰিস্থিতিৰ মাজতো ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক যাত্ৰা যাতে বাধাগ্ৰস্ত নহয় তাৰ বাবে ৰাজ্য চৰকাৰ সদায় দায়বদ্ধ। তেওঁ লগতে এই সহায়ে বিদ্যাৰ্থীসকলক প্ৰতিকূল পৰিস্থিতিৰ মাজতো পঢ়া শুনা অব্যাহত ৰাখি সপোন পূৰণৰ দিশে আগবাঢ়ি যোৱাত সহায় কৰিব বুলি আশা প্ৰকাশ কৰে। ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত সুৰক্ষিত কৰাটো ৰাজ্য চৰকাৰৰ অন্যতম দায়িত্ব বুলি তেওঁ মন্তব্য কৰে। জুবিন গাৰ্গৰ মৃত্যু গোচৰ সংক্ৰান্তত ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালতত প্ৰবাসী অসমীয়াৰ সাক্ষ্য প্ৰদান প্ৰক্ৰিয়া অব্যাহত আছে। আজি তৃতীয়গৰাকী প্ৰবাসী অসমীয়া প্ৰতিম লহকৰ ফাষ্ট ট্ৰেক আদালতত উপস্থিত হৈ জুবিন গাৰ্গৰ মৃত্যু গোচৰ সংক্ৰান্তত সাক্ষ্য প্ৰদান কৰে। উল্লেখযোগ্য যে জুবিন গাৰ্গৰ মৃত্যু গোচৰ সংক্ৰান্তত ইতিমধ্যে ফাষ্ট ট্ৰেক আদালতত প্ৰবাসী অসমীয়া পৰীক্ষিত শৰ্মা আৰু সুস্মিতা গোস্বামীয়ে সাক্ষ্য প্ৰদান কৰিছে। ভাৰত ভূটান সীমান্তৱৰ্তী অঞ্চলৰ নিবনুৱা যুৱক যুৱতীসকলক স্বাৱলম্বী কৰি গঢ়ি তোলাৰ লক্ষ্যৰে তামোলপুৰ পাৰ্কৰ ৰাজহুৱা প্ৰেক্ষাগৃহত সশস্ত্ৰ সীমাবলৰ উদ্যোগত আজিৰে পৰা 30 দিনীয়া মৌলিক ইলেক্ট্ৰিচিয়ান প্ৰশিক্ষণ কাৰ্যসূচী আৰম্ভ হৈছে। 50% নিবনুৱা যুৱকে অংশগ্ৰহণ কৰা এই বিশেষ দক্ষতা বিকাশ শিবিৰটো আনুষ্ঠানিকভাৱে মুকলি কৰে বেটেলিয়নটোৰ কমাণ্ডিং HK গুপ্তাই। কেডিয়াৰ ইনফৰ ব্যৱস্থাপনা সঞ্চালক অমৰ সিং ব্ৰহ্মৰ লগতে SSBৰ বিষয়বৰ্গ আৰু জোৱানসকলৰ উপস্থিতিৰ

0: অনুষ্ঠিত এই কাৰ্যসূচী সীমান্তৱৰ্তী পিছপৰা অঞ্চলৰ প্ৰতিভাৱান যুৱ প্ৰজন্মক উপযুক্ত শিক্ষা প্ৰদান কৰি ভৱিষ্যতে আত্মনিৰ্ভৰশীল হোৱাৰ বিভিন্ন দিশ সন্দৰ্ভত অৱগত কৰোৱা হয়। ৰাজ্যৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগে ভাৰত ৰত্ন সন্মানেৰে বিভূষিত ডঃ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উদযাপনৰ অংশ হিচাপে নতুন প্ৰজন্ম সৃষ্টিশীলভাৱে জড়িত কৰাৰ লক্ষ্যৰে বিশেষ ইনষ্টাৰ ৰীল প্ৰতিযোগিতাৰ আয়োজন কৰিছে। ডঃ ভূপেন হাজৰিকাৰ জীৱন, কৰ্ম আৰু সংগীত সমাজলৈ আগবঢ়োৱা অৱদানক ডিজিটেল মাধ্যমেৰে বিশ্বৰ বিভিন্ন প্ৰান্তৰ যুৱ প্ৰজন্মৰ মাজলৈ লৈ যোৱাই হৈছে এই প্ৰতিযোগিতাৰ মূল উদ্দেশ্য। ইমানতে শেষ হ'ল পৰৱৰ্তী মুখ্য বাতৰি সন্ধিয়া 4 বজাত শুনিবলৈ পাব।
1: মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্টজত আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত শ্ৰোতাসকলে অনুষ্ঠান শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। আৰম্ভ কৰিছো আধুনিক গীতৰ অনুষ্ঠান। আজিৰ শিল্পী উপত্যকা

উপত্যকার কণ্ঠৰ গীত দুটি শুনিলে। আধুনিক গীতৰ অনুষ্ঠানটিৰো ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক নেপালী অনুষ্ঠান।

এয়া আকাশবাণী তেজপুৰ। আজি শুক্ৰবাৰ 1433 ভাস্কৰাব্দৰ ভাদ মাহৰ 24 দিন 2026 খ্ৰীষ্টাব্দৰ ছেপ্টেম্বৰ মাহৰ 11 তাৰিখ। সমূহ শ্ৰোতালৈ প্ৰীতি আৰু সম্ভাষণ জনাই আমাৰ আজিৰ অধিৱেশন মুকলি কৰিছোঁ। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়ামেভৰ 266.66 মিটাৰ আৰু এফ এম বেণ্ডৰ 102.4 মেগাহাৰ্টছত, কিলোহাৰ্টছ 1125। আদিৰ অধিৱেশনৰ নিয়ন্ত্ৰণ কক্ষৰ দায়িত্বত আছে প্ৰমোদ চন্দ্ৰ টাইড আৰু ফিলিভাং স্বৰ্গীয়াৰী। ট্ৰেন্সমিটাৰত আছে অম্লানজ্যোতি দত্ত আৰু বৈকুণ্ঠ বিকাশ বুঢ়াগোহাঁই। পৰিবহণত নয়ন দৰমাৰী, প্ৰসাৰণ সহযোগী নৱকৃষ্ণ গোস্বামীৰ সৈতে, ষ্টুডিঅ'ত শ্ৰোতাসকলৰ সৈতে মই অৰ্ণৱ কুমাৰ নাথ।

দেশভক্ত তৰুণৰাম ফুকনে কৈছিল, শিক্ষাৰ উদ্দেশ্য মন প্ৰশান্ত কৰা, চিন্তা শক্তি বঢ়োৱা, শিক্ষাৰ্থীক নানা ভাৱ দি ভৱিষ্যত জীৱন যুদ্ধত দেশ আৰু জগতৰ কল্যাণৰ বাবে সৰ্বাতোপ্ৰকাৰে যোগ্যবান কৰা।

মিডিয়াম ৱেভৰ 266.66 মিটাৰ আৰু এফ এম বেণ্ডৰ 102.4 মেগাহাৰ্টছত এয়া আকাশবাণী তেজপুৰ। এতিয়া শ্ৰোতালৈ আগবঢ়াইছোঁ মহিলাসকলৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান অৰ্ধ আকাশ। আজিৰ অৰ্ধ আকাশ অনুষ্ঠানত শুনাবলৈ লৈছোঁ বন্তি হাজৰিকা আৰু তেওঁৰ সংগীসকলে পৰিৱেশন কৰা দিহানাম।

0: রাম রাম
1: কৃষ্ণ
0: দম্ভ।

রাখা রাখা প্রভু রাখা,

শ্ৰোতাসকলে দিহা নামৰ অনুষ্ঠান শুনি আছে আকাশবাণী তেজপুৰ কেন্দ্ৰৰ পৰা। বন্তি হাজৰিকা আৰু সংগীসকলৰ কণ্ঠত এইবাৰ শুনাবলৈ লৈছোঁ আন এটি দিহানাম।

শ্ৰোতাসকল, ইমান পৰে বন্তি হাজৰিকাৰ সংগীসকলৰ কণ্ঠৰ দিহানাম শুনিলে। এয়া আকাশবাণী তেজপুৰ। এতিয়া 6 বজাত দিল্লী কেন্দ্ৰযোগে ক্ৰমে হিন্দীত আৰু 6:05 ইংৰাজীত বাতৰি শুনিবলৈ পাব।

শ্ৰোতাসকলে ইমান পৰে তুলিকা বৰা আৰু সংগীসকলৰ কণ্ঠত জিকিৰ শুনিলে। এয়া আকাশবাণী তেজপুৰ। এতিয়া শুনক আমাৰ কেন্দ্ৰযোগে আজি প্ৰচাৰ হ'বলগীয়া অনুষ্ঠান সম্পৰ্কীয় ঘোষণা। এই ঘোষণাৰ পিছতেই শ্ৰোতাই শুনিবলৈ পাব গীতালি। 6:45 গুৱাহাটী কেন্দ্ৰযোগে প্ৰচাৰিত সমাচাৰ ক্ষমা কৰিব, 6:45 গুৱাহাটী কেন্দ্ৰযোগে প্ৰচাৰিত সন্ধিয়াৰ আঞ্চলিক বাতৰি, 7:00 দিল্লী কেন্দ্ৰৰ পৰা প্ৰচাৰিত হিন্দী বাতৰি, 7:05 ইংৰাজী বাতৰি আৰু 7:10 প্ৰচাৰিত অসমীয়া বাতৰি আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব। 7:20 ধাৰাবাহিক ভদাই চোতালৰ মেল, 7:50 আজিৰ দিনটো আৰু 8:00 বাতৰি শিৰোনাম শুনিবলৈ পাব। 8:02 পূৰবী বৰমুদৰ উপন্যাস শান্তনু কুলনন্দনৰ উপন্যাস পাঠৰ অনুষ্ঠান, 8:20 ভক্তিমূলক গীতৰ অনুষ্ঠান, 8:45 শ্ৰোতাই শুনিবলৈ পাব দিল্লী কেন্দ্ৰযোগেদি সমাচাৰ সন্ধ্যা আৰু নিশা 9:00 নিউজ এট 9।

9:15 খেল জগত, 9:30 বৰ্ণালী আৰু নিশা 10 হিন্দী বোলছবিৰ গীত অনুষ্ঠান শ্ৰোতাই শুনিবলৈ পাব। আৰু নিশা 10:30 আমাৰ আজিৰ অধিৱেশনৰ অন্ত পৰিব। এয়াই আছিল আমাৰ কেন্দ্ৰযোগে আজি প্ৰচাৰ হ'বলগীয়া অনুষ্ঠান সম্পৰ্কীয় ঘোষণা। এতিয়া শ্ৰোতালৈ আগবঢ়াইছোঁ গীতালী। আজিৰ গীতালী অনুষ্ঠানত শুনাবলৈ লৈছোঁ যশুদাসৰ কণ্ঠৰ কেইটিমান গীত।

0: সুখবৰ। আপোনাৰ ব্যৱসায়, দোকান, প্ৰতিষ্ঠান বা সেৱাক শ্ৰোতাৰ ওচৰলৈ লৈ যাব বিচাৰে নেকি? তেন্তে আজিয়েই যোগাযোগ কৰক আটাইতকৈ বিশ্বাসযোগ্য মাধ্যম আকাশবাণী তেজপুৰ। ইয়াৰ লাভালাভসমূহ হৈছে সুদূৰ প্ৰসাৰী প্ৰচাৰ, ঘৰে ঘৰে জনপ্ৰিয় অনুষ্ঠানসমূহৰ মাজত বিজ্ঞাপন আৰু প্ৰচাৰৰ সুবিধা, বাজেট অনুকূল বিজ্ঞাপনৰ পেকেজ, বিশ্বস্ততা, শ্ৰোতাৰ গভীৰ বিশ্বাস আৰু ব্যাপক পৰিসৰ, বিজ্ঞাপন সম্পৰ্কীয় সবিশেষ তথ্য, দৰ আৰু বুকিঙৰ বাবে আজিয়েই আকাশবাণী তেজপুৰৰ বাণিজ্যিক শাখাৰ সৈতে যোগাযোগ কৰক। ঠিকনা: আকাশবাণী তেজপুৰ, মৰাভৰলি। আমাৰ যোগাযোগৰ নম্বৰটি হৈছে 8723989423। আকৌ নম্বৰটি কৈছোঁ, 8723989423।
1: শ্রোতাসকলে গীতালী অনুষ্ঠান শুনে আছে আকাশবাণী তেজপুর।

অনুষ্ঠানৰ শেষত শুনাবলৈ লৈছোঁ চাউনকো আনাদো বোলছবিত যশুদাসৰ কণ্ঠৰ গীতটি।

শ্ৰোতাসকলে ইমান পৰে গীতালী অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী তেজপুৰ। এতিয়া খন্তেক পিছতে 6:45 গুৱাহাটী কেন্দ্ৰযোগে সন্ধিয়াৰ আঞ্চলিক বাতৰি, 7:00 দিল্লী কেন্দ্ৰৰ দ্বাৰা প্ৰচাৰিত হিন্দী বাতৰি, 7:05 প্ৰচাৰিত ইংৰাজী বাতৰি আৰু 7:10 প্ৰচাৰিত অসমীয়া বাতৰি আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব।

এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল 17 ছেপ্টেম্বৰৰ পৰা মাহজোৰা কাৰ্যসূচীৰে বিজেপিৰ সেৱা সংকল্প অভিযান, নগাঁও লোকসভা সমষ্টিৰ আসন্ন উপ নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহৰ তৎপৰতা অব্যাহত, ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী ঘোষণা, নতুন দিল্লীৰ ভাৰত মণ্ডপমত কাইলৈ অষ্টাদশ ব্ৰিকছ সন্মিলন, জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সংক্ৰান্তত দুটা সংবাদ মাধ্যমৰ বিৰুদ্ধে ফাৰ্ষ্ট টেক আদালতৰ তদন্তৰ নিৰ্দেশ আৰু জুনিয়ৰ এছিয়া কাপ হকীৰ ছেমি ফাইনেলত মালয়েছিয়াৰ বিৰুদ্ধে ভাৰতৰ 3-1 বলৰ ব্যৱধানত জয়লাভ। নমস্কাৰ, বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা আৰু মোৰ সৈতে আছে জুলি শৰ্মা বৰুৱা। বিজেপিৰ বৰ্ধিত ৰাজ্যিক কাৰ্যনিৰ্বাহক সভা আজি গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত হয়। এই বৰ্ধিত কাৰ্যনিৰ্বাহক সভাত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া আৰু অসম প্ৰভাৰী তথা ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক হৰিশ দ্বিবেদী উপস্থিত থাকে। সভাত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। ইয়াৰ ভিতৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সংসদীয় ৰাজনীতিত 25 বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে অসমতো অহা 17 ছেপ্টেম্বৰৰ পৰা 17 অক্টোবৰলৈ সেৱা সংকল্প অভিযান

0: জনসেৱাই নাৰায়ণ সেৱা শীৰ্ষক মাহজোৰা কাৰ্যসূচী ৰূপায়ণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। এই কাৰ্যসূচী সন্দৰ্ভত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এইদৰে কয়।
1: গুজৰাটৰ মুখ্যমন্ত্ৰী আৰু দেশৰ প্ৰধানমন্ত্ৰী হিচাপে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ সুশাসনৰ যাত্ৰা অহা 2026 চনৰ 7 অক্টোবৰত 25 বছৰ স্পৰ্শ কৰিব। এই 25 বছৰীয়া যাত্ৰা প্ৰেৰণা আৰু আশাৰ প্ৰতীক, ৰাষ্ট্ৰৰ বাবে এটা সমৰ্পণৰ 25টা বছৰ, যাক লৈ আমি গৌৰৱ অনুভৱ কৰোঁ। ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন ডাঙৰীয়াই 17 ছেপ্টেম্বৰৰ পৰা 17 অক্টোবৰলৈ সেৱা আৰু সংকল্পৰ এটা অভিযান অসমত আৰু গোটেই দেশতে ৰূপায়ণ কৰাৰ বাবে আগ্ৰহ প্ৰকাশ কৰিছে। আজি আমাৰ দলৰ কাৰ্যকৰ্তাৰ সভাত আমি সেৱা আৰু সংকল্প অভিযানৰ বিষয়ে বিশদভাৱে আলোচনা কৰোঁ।
0: এই অভিযানৰ প্ৰথম কাৰ্যসূচী হিচাপে 17 ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰীৰ জন্মদিনত আশীৰ্বাদৰ বন্তি শীৰ্ষক কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব। ইয়াৰ পিছত পৰ্যায়ক্ৰমে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ৰক্তদান শিবিৰ, স্বাস্থ্যসেৱামূলক কাৰ্যসূচী, স্বচ্ছতা অভিযান, যুৱ ছাত্ৰসকলৰ বাবে বিভিন্ন প্ৰতিযোগিতা আৰু সামাজিক সচেতনতা বৃদ্ধিৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰা হ'ব। ইপিনে 19 ছেপ্টেম্বৰত জুবিন গাৰ্গৰ স্মৃতিত ৰাজ্যৰ বিভিন্ন বিজেপি কাৰ্যালয় আৰু নিৰ্ধাৰিত স্থানত ৰক্তদান কাৰ্যসূচী অনুষ্ঠিত কৰি শিল্পীগৰাকীৰ প্ৰতি ৰাজ্যিক বিজেপিয়ে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব বুলি আমাৰ সংবাদদাতাই জানিবলৈ দিয়ে। নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে EVM আৰু VVPATৰ প্ৰথম পৰ্যায়ৰ ৰেণ্ডমাইজেশ্যন আজি সমষ্টিটোৰ অন্তৰ্গত 2খন জিলাৰ সংশ্লিষ্ট জিলা নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ত অনুষ্ঠিত হয়। জিলা আয়ুক্ত আৰণ্যক শইকীয়াৰ অধ্যক্ষতাত অনুষ্ঠিত এই প্ৰক্ৰিয়াৰ জৰিয়তে সমষ্টিভিত্তিকভাৱে ঢিং, ৰূপহীহাট, চামগুৰি, নগাঁও, বটদ্ৰৱা আৰু ৰহা বিধানসভা সমষ্টিৰ বাবে EVM আৰু VVPATসমূহ কম্পিউটাৰাইজড লটাৰীৰ জৰিয়তে আবণ্টন কৰা হয়। সকলো মূল ৰাজনৈতিক দলৰ প্ৰতিনিধিৰ উপস্থিতিত সম্পন্ন এই কাৰ্যসূচীত অতিৰিক্ত জিলা আয়ুক্ত গোপাল শৰ্মা, নিৰ্বাচন বিষয়া প্ৰতিষ্ঠা দত্ত আৰু সহকাৰী আয়ুক্ত শেখৰণ ফুকন উপস্থিত থাকে। উল্লেখযোগ্য যে সমষ্টিটোৰ উপ নিৰ্বাচন সন্দৰ্ভত ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলৰ সভাপতিত্বত স্বীকৃতিপ্ৰাপ্ত ৰাজনৈতিক দলসমূহৰ প্ৰতিনিধিৰ সৈতে কালি এখন বৈঠক অনুষ্ঠিত হয়। বৈঠকত নিৰ্বাচনী অধিসূচনা, আদৰ্শ আচৰণ বিধি আৰু নিৰ্বাচনী প্ৰচাৰ সন্দৰ্ভত নিৰ্দেশনাসমূহ ৰাজনৈতিক দলসমূহক অৱগত কৰা হয়। এই বৈঠকতে নিৰ্বাচনী ব্যয় পৰ্যবেক্ষণৰ বিভিন্ন দিশ সন্দৰ্ভতো আলোচনা কৰা হয়। ভোটগ্ৰহণৰ দিনা পৰিচয় নিশ্চিতকৰণৰ বাবে UPIC-ৰ উপৰি নিৰ্ধাৰিত 12টা বিকল্প নথিৰ যিকোনো এখন নথি ভোটদাতাই প্ৰদৰ্শন কৰিব পাৰিব বুলিও ৰাজনৈতিক দলসমূহৰ প্ৰতিনিধিসকলক অৱগত কৰা হয়। একেদৰে মনোনয়নৰ ক্ষেত্ৰত প্ৰাৰ্থীসকলক স্পষ্ট ভোটো দাখিল কৰিবলৈ পৰামৰ্শ দিয়া হয়। আজিৰে পৰা হ'বলগীয়া EVMৰ ৰেণ্ডমাইজেশ্যন আৰু কমিশ্যনিং প্ৰক্ৰিয়াৰ সময়ত প্ৰাৰ্থী অথবা অনুমোদিত প্ৰতিনিধিৰ উপস্থিতিৰ গুৰুত্বৰ বিষয়েও বৈঠকত অৱগত কৰা হয়। নতুন দিল্লীৰ ভাৰত মণ্ডপমত কাইলৈ আৰম্ভ হ'বলগীয়া 17 ব্ৰিকছ শীৰ্ষ সন্মিলনৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে। সন্মিলনৰ সময়ছোৱাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিন, চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিং, দক্ষিণ আফ্ৰিকাৰ ৰাষ্ট্ৰপতি চিৰিল ৰামফোছা, ইজিপ্তৰ ৰাষ্ট্ৰপতি আব্দুল ফাটাহ অল চিচি, ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতি প্ৰাৱাবো ছুবিয়ান্টো, ইৰাণৰ ৰাষ্ট্ৰপতি মাছুদ পেজেস্কিয়ন, আবুধাবিৰ যুৱৰাজ শ্বেইখ খালেদ বিন মহম্মদ বিন জায়েদ আল নাহায়ানকে ধৰি আগশাৰীৰ নেতাসকলক প্ৰতিনিধিত্ব কৰিব। ভাৰতৰ অধ্যক্ষতাত হ'বলগীয়া এই শীৰ্ষ সন্মিলনৰ মূল বিষয়বস্তু হৈছে স্থিতিস্থাপকতা, উদ্ভাৱন, সহযোগিতা আৰু বহন ক্ষমতাৰ বাবে নিৰ্মাণ। সৰ্বাত্মক গোলকীয় প্ৰশাসন আৰু বহুত্ববাদৰ সুদৃঢ়কৰণ বিষয়ক ব্ৰিকছ সদস্য ৰাষ্ট্ৰৰ ৰুদ্ধদ্বাৰ বৈঠকেৰে কাইলৈ এই সন্মিলন আৰম্ভ হ'ব। ব্ৰিকছ ৰাষ্ট্ৰগোষ্ঠীৰ নেতাসকলে ভাৰত মণ্ডপমত আয়োজিত ভাৰত ইনোভেটছ প্ৰদৰ্শনীও পৰিদৰ্শন কৰিব। ইয়াৰ পাছত তেওঁলোকে যৌথ গছপুলি ৰোপণ কাৰ্যসূচীত ভাগ ল'ব। তেওঁলোকে লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আয়োজন কৰা নৈশ ভোজমেলত অংশ ল'ব। প্ৰধানমন্ত্ৰী মোদী এই সন্মিলনত ভাগ লোৱাৰ সুযোগতে ব্ৰিকছ সদস্য ৰাষ্ট্ৰৰ নেতাসকলৰ সৈতে এলানি দ্বিপাক্ষিক বৈঠকত মিলিত হ'ব। শ্ৰীমোদীয়ে দেওবাৰে ব্ৰিকছ সহযোগী ৰাষ্ট্ৰৰ নেতা আৰু আমন্ত্ৰিত প্ৰতিনিধিবৰ্গক আদৰণি জনাব। শ্ৰোতাসকলে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক জুলি শৰ্মা বৰুৱাৰ পৰা।
2: জুবিন গাৰ্গৰ মৃত্যু গোচৰ সংক্ৰান্তত ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালতত প্ৰৱাসী অসমীয়াৰ সাক্ষ্য প্ৰদান প্ৰক্ৰিয়া অব্যাহত আছে। আজি তৃতীয়গৰাকী প্ৰৱাসী অসমীয়াৰ প্ৰতি

0: লহকৰ ফাষ্ট ট্ৰেক আদালতত উপস্থিত হৈ জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সংক্ৰান্তত সাক্ষ্য প্ৰদান কৰে। আজি ফাষ্ট ট্ৰেক আদালতে দুটা সংবাদ মাধ্যমৰ বিৰুদ্ধে তদন্তৰ নিৰ্দেশ জাৰি কৰে। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সংক্ৰান্তত প্ৰতিম লহকৰে দণ্ডাধীশৰ আগত দিয়া ভাষ্যৰ লিপিবদ্ধ প্ৰতিলিপি সামাজিক মাধ্যমত প্ৰকাশ কৰাৰ বাবে আদালতে সংবাদ মাধ্যম দুটাৰ বিৰুদ্ধে এই তদন্তৰ নিৰ্দেশ জাৰি কৰিছে। আদালতে সংশ্লিষ্ট সংবাদ মাধ্যম দুটাই ন্যায়িক প্ৰক্ৰিয়াত হস্তক্ষেপ কৰা বুলি মন্তব্য কৰে। প্ৰৱাসী অসমীয়া প্ৰতিম লহকৰে দণ্ডাধীশৰ আগত দিয়া ভাষ্যৰ লিপিবদ্ধ প্ৰতিলিপি সংবাদ মাধ্যমে কেনেকৈ লাভ কৰিলে সেই সন্দৰ্ভত অপৰাধ অনুসন্ধান বিভাগক তদন্ত কৰি প্ৰতিবেদন দাখিল কৰাৰ লগতে আইন অনুসৰি ব্যৱস্থা ল'বলৈ আদালতে নিৰ্দেশ দিয়ে। উল্লেখযোগ্য যে সংবাদ মাধ্যম দুটাই দণ্ডাধীশৰ চিল মোহৰসহ প্ৰৱাসী অসমীয়া প্ৰতিম লহকৰে দণ্ডাধীশৰ আগত প্ৰদান কৰা ভাষ্যৰ লিপিবদ্ধ প্ৰতিলিপি সামাজিক মাধ্যমত প্ৰকাশ কৰিছিল। ভাৰত ভূটান সীমান্তৱৰ্তী অঞ্চলৰ নিবনুৱা যুৱক যুৱতীসকলক স্বাৱলম্বী কৰি গঢ়ি তোলাৰ লক্ষ্যৰে তামোলপুৰ পাৰ্কৰ ৰাজহুৱা প্ৰেক্ষাগৃহত সশস্ত্ৰ সীমাবলৰ উদ্যোগত আজিৰ পৰা 30-দিনীয়া মৌলিক ইলেক্ট্ৰিচিয়ান প্ৰশিক্ষণ কাৰ্যসূচী আৰম্ভ হৈছে। অৰ্ধশতাধিক নিবনুৱা যুৱকে অংশগ্ৰহণ কৰা এই বিশেষ দক্ষতা বিকাশ শিবিৰটো আনুষ্ঠানিকভাৱে মুকলি কৰে বেটেলিয়নটোৰ কমাণ্ডেণ্ট এইচ কে গুপ্তাই।
1: ভাৰত চৰকাৰে গৃহ মন্ত্ৰালয়ৰ তৰফৰ পৰা जगह जगह जितने भी बॉर्डर पे युवा है, स्त्री हो या पुरुष हो, लड़कियां हो या लड़के हो, उनके लिए अलग अलग ट्रेनिंग की व्यवस्था की जा रही है, जिसमें ताकि युवा खुद अपने पैरों पे खड़े हो सके, अपना स्वयं का रोजगार शुरू कर सके। इसी क्रम में हमने बेसिक इलेक्ट्रिशियन कोर्स की शुरुआत तापुलपुर में की है, जिसमें 20 युवा छात्र इसको एक महीने तक ट्रेनिंग करेंगे और करियर इनको का इसमें सहयोग आएगा। पिछले हफ्ते ही 20 महिलाओं के लिए ब्यूटिशियन कोर्स की समाप्ति हुई है और हमने भी 30 महिलाओं को टेलरिंग कोर्स का भी इसी साल ट्रेनिंग दिया है और आने वाले दिनों भी मोबाइल रिपेयरिंग का भी ट्रेनिंग होना है।
0: কেৰিয়াৰ ইনফৰ ব্যৱস্থাপনা সঞ্চালক অমৰ সিং ব্ৰহ্মৰ লগতে এছ এছ বিৰ বিষয়বৰ্গ আৰু জোৱানসকলৰ উপস্থিতিত অনুষ্ঠিত এই কাৰ্যসূচীত সীমান্তৱৰ্তী পিছপৰা অঞ্চলৰ প্ৰতিভাৱান যুৱ প্ৰজন্মক উপযুক্ত শিক্ষা প্ৰদান কৰি ভৱিষ্যতে আত্মনিৰ্ভৰশীল হোৱাৰ বিভিন্ন দিশ সন্দৰ্ভত অৱগত কৰোৱা হয়। কোচবিহাৰৰ মধুপুৰ সত্ৰত কাইলৈ দিনজোৰা কাৰ্যসূচীৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাৱ তিথি পালন কৰা হ'ব। মধুপুৰ সত্ৰ আৰু উত্তৰবংগৰ সত্ৰ আৰু নামঘৰসমূহৰ সমন্বয়ৰক্ষী সমিতিৰ প্ৰচাৰ সম্পাদক যুগান্ত বায়নে জানিবলৈ দিয়া অনুসৰি কাইলৈ প্ৰভাতী বন্দনাৰে কাৰ্যসূচী আৰম্ভ হ'ব। ইয়াৰ পাছত ভাগৱত পাঠ, নাম প্ৰসংগ আৰু ধৰ্মালোচনী সভা অনুষ্ঠিত হ'ব। ধৰ্মালোচনী সভাত কোচবিহাৰৰ কেইবাজনো বিশিষ্ট নাগৰিক আৰু উত্তৰবংগৰ বিভিন্ন সত্ৰৰ সত্ৰাধিকাৰসকল উপস্থিত থাকিব। বিয়লি আইসকলৰ থিয় নামৰ পাছত সন্ধ্যা বন্তি প্ৰজ্বলনেৰে কাৰ্যসূচীৰ সামৰণি পৰিব। দেশজুৰি কাইলৈ চলিত বৰ্ষৰ তৃতীয়খন ৰাষ্ট্ৰীয় লোক আদালত অনুষ্ঠিত হ'ব। লোক আদালতৰ জৰিয়তে দেৱানী, আপোচবিহীন ফৌজদাৰী, চেক বাউঞ্চ, বৈবাহিক পাৰিবাৰিক বিবাদ, মটৰ দুৰ্ঘটনা ক্ষতিপূৰণ, বেংকৰ ঋণ আৰু বিদ্যুৎ সম্পৰ্কীয় গোচৰৰ লগতে প্ৰাক আদালত কাই পৰ্যায়ত বিবাদ নিষ্পত্তি কৰা হ'ব। ইয়াৰ অংশ হিচাপে দক্ষিণ শালমাৰা মানকাছৰ জিলাৰ ফেকামাৰীস্থিত জিলা আদালতৰ চৌহদত কাইলৈ পুৱা 9 বজাৰ পৰা ৰাষ্ট্ৰীয় লোক আদালতৰ আয়োজন কৰা হৈছে। এইবেলি জিলাখনত প্ৰায় 2,000+ গোচৰ নিষ্পত্তিৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হৈছে। ইতিমধ্যে বিভিন্ন গোচৰৰ জৰিয়তে প্ৰায় 20,00,000 টকা জমা হৈছে বুলি জিলা আইন সেৱাৰ বিষয়ৰ প্ৰাধিকৰণৰ উচ্চবৰ্গৰ সহায়ক মেহবুবুল ইছলাম খিলিজীয়ে প্ৰকাশ কৰিছে। শিলচৰ পৌৰ নিগম নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিলৰ আজি অন্তিম দিন। আজি 42টা ৱাৰ্ডৰ মনোনীত প্ৰাৰ্থীসকলে মনোনয়ন পত্ৰ দাখিল কৰে। বিজেপি মিত্ৰজোঁটৰ লগতে কংগ্ৰেছ দলৰ প্ৰাৰ্থীসকলেও বিশাল শোভাযাত্ৰাৰে মনোনয়ন পত্ৰ দাখিল কৰা পৰিলক্ষিত হয়। মনোনীত প্ৰাৰ্থীসকলে, দলীয় কৰ্মী আৰু শুভাকাংক্ষীসকলে হাতে হাতে দলীয় পতাকা লৈ শোভাযাত্ৰাত অংশগ্ৰহণ কৰে। অহা 14 ছেপ্টেম্বৰত প্ৰাৰ্থীসকলৰ মনোনয়ন পত্ৰ পৰীক্ষা কৰা হ'ব আৰু 17 ছেপ্টেম্বৰত বিয়লি 3 বজা পৰ্যন্ত প্ৰাৰ্থীসকলে মনোনয়ন প্ৰত্যাহাৰ কৰিব পাৰিব। শিলচৰ পৌৰ নিগমৰ নিৰ্বাচন অহা 3 অক্টোবৰত অনুষ্ঠিত হ'ব। নগাঁও লোকসভা সমষ্টিৰ আসন্ন উপ নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহে তৎপৰতা অব্যাহত ৰাখিছে। আজি ভাৰতীয় জনতা পাৰ্টীয়ে নগাঁও জিলাৰ জিলা আয়ুক্ত পদৰ পৰা শেহতীয়াকৈ স্বেচ্ছাই অৱসৰ গ্ৰহণ কৰা দেৱাশীষ শৰ্মাৰ নাম প্ৰাৰ্থী হিচাপে ঘোষণা কৰিছে। দলটোৰ কেন্দ্ৰীয় নিৰ্বাচন সমিতিয়ে তেওঁৰ প্ৰাৰ্থিত্বত অনুমোদন জনায়। এ আই ডি এফ দলে ইতিমধ্যে ৰেজাল কৰিম চৰকাৰৰ নাম দলীয় প্ৰাৰ্থী হিচাপে ঘোষণা কৰিছে। সমষ্টিটোত কংগ্ৰেছ দলেও 2 এদিনতে দলীয় প্ৰাৰ্থীৰ নাম ঘোষণা কৰাৰ সম্ভাৱনা আছে। উল্লেখযোগ্য যে নগাঁও লোকসভা সমষ্টিৰ নিৰ্বাচনৰ বাবে যোৱা সপ্তাহত অধিসূচনা জাৰি কৰা হয়। অহা 6 অক্টোবৰ ভোটগ্ৰহণ হ'বলগীয়া এই নিৰ্বাচনৰ বাবে ইচ্ছুক প্ৰাৰ্থীসকলে অহা 16 ছেপ্টেম্বৰ পৰ্যন্ত মনোনয়ন পত্ৰ দাখিল কৰিব পাৰিব। 9 অক্টোবৰত এই নিৰ্বাচনৰ ভোট গণনা কৰা হ'ব। নগাঁও সমষ্টিৰ লগতে দেশৰ 5টা বিধানসভা সমষ্টিতো নিৰ্বাচন অনুষ্ঠিত হ'ব। এই সমষ্টিকেইটা হ'ল তামিলনাডুৰ মাদুৰকান্তা

0: কম আৰু ধাৰাপুৰম, পশ্চিমবংগৰ ৰেজিনগৰ আৰু নন্দীগ্ৰাম আৰু পুডুচেৰীৰ থাট্টান শাওৰী। পৰৱৰ্তী বাতৰি শুনক জিন্তি ৰাণী ডেকাৰ পৰা।
1: পশ্চিম কাৰ্বি আংলং জিলাৰ হামৰেণৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত আজি ৰাজ্যখনৰ লোকপিয়ল সঞ্চালক বিশ্বজিৎ পেগুৱে এখন পৰ্যালোচনা সভাত অংশগ্ৰহণ কৰি লোকপিয়লৰ বিভিন্ন বিষয় সন্দৰ্ভত আলোচনা কৰে। তেওঁ লগতে সাংবাদিকসকলৰ সৈতেও মত বিনিময় কৰে। ইয়াৰ লগতে শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ লোকপিয়ল সন্দৰ্ভতো মত প্ৰকাশ কৰে। নিচামুক্ত ভাৰত অভিযানৰ অধীনত নিচামুক্ত

0: তেওঁ লগতে সাংবাদিকসকলৰ সৈতেও মত বিনিময় কৰে। ইয়াৰ লগতে শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ লোকপিয়ল সন্দৰ্ভতো মত প্ৰকাশ কৰে। নিচামুক্ত ভাৰত অভিযানৰ অধীনত নিচামুক্ত ভাৰত সংকল্প পদযাত্ৰা সফলভাৱে আয়োজন কৰাৰ উদ্দেশ্যে আজি শ্ৰীভূমিৰ জিলা আয়ুক্তৰ সন্মিলন কক্ষত এখন জিলা পৰ্যায়ৰ সমন্বয় সভা অনুষ্ঠিত হয়। সভাত নিচামুক্ত সমাজ গঢ়ি তোলাৰ উদ্দেশ্যে সমাগত নিচামুক্ত ভাৰত সংকল্প পদযাত্ৰাৰ সামগ্ৰিক পৰিকল্পনা, প্ৰস্তুতি, সমন্বয় আৰু ৰূপায়ণ সম্পৰ্কীয় বিভিন্ন বিষয়ত বিস্তৃতভাৱে আলোচনা কৰা হয়। সভাত নিচাযুক্ত দ্ৰব্যৰ অপব্যৱহাৰৰ বিৰুদ্ধে জনসচেতনতা বৃদ্ধি কৰাৰ লগতে বিশেষকৈ যুৱ সমাজক নিচাৰ ক্ষতিকাৰক প্ৰভাৱৰ পৰা আঁতৰাই ৰখাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়। পদযাত্ৰাক সফল কৰি তোলাৰ বাবে সংশ্লিষ্ট সকলো বিভাগ, প্ৰতিষ্ঠান, স্বেচ্ছাসেৱী সংগঠন তথা সমাজৰ বিভিন্ন স্তৰৰ লোকৰ সক্ৰিয় অংশগ্ৰহণৰ ওপৰতো বিশেষ গুৰুত্ব দিয়া হয়। সমাগত মিচিং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন 2026ৰ বাবে 26 বুৰুলী সমষ্টিৰ চূড়ান্ত ভোটাৰ তালিকা আজি বিয়লি 3 বজাত তেজপুৰস্থিত শোণিতপুৰৰ জিলা উন্নয়ন আয়ুক্তৰ কাৰ্যালয়ৰ কক্ষত আনুষ্ঠানিকভাৱে প্ৰকাশ কৰা হয়। অসম ৰাজ্যিক নিৰ্বাচন আয়োগৰ নিৰ্দেশনাত যোৱা 1 জানুৱাৰীক যোগ্যতা অৰ্জনৰ তাৰিখ হিচাপে গণ্য কৰি মিচিং স্বায়ত্তশাসিত পৰিষদৰ নিয়ম 2005ৰ নিয়ম 16ৰ অধীনত এই চূড়ান্ত ভোটাৰ তালিকাখন প্ৰস্তুত কৰা হয়। প্ৰকাশিত চৰকাৰী তথ্য অনুসৰি 26 বুৰুলী সমষ্টিৰ অন্তৰ্গত মুঠ 17টা ভোটগ্ৰহণ কেন্দ্ৰ আৰু 23খন অধিসূচিত মিচিং গাঁও আছে। পূৰ্বৰ খচৰা ভোটাৰ তালিকাত 3705গৰাকী পুৰুষ আৰু 3644গৰাকী মহিলাকে ধৰি মুঠ 7349গৰাকী ভোটাৰ আছিল। ইফালে আজি প্ৰকাশিত চূড়ান্ত ভোটাৰ তালিকাত ভোটাৰৰ সংখ্যা বৃদ্ধি পাই 7504গৰাকী হৈছেগৈ। জনসাধাৰণে নিজৰ নাম অসম ৰাজ্যিক নিৰ্বাচন আয়োগৰ অফিচিয়েল ৱেবছাইট armmassesh.assam.gov.inত নিৰ্বাচন আয়োগে প্ৰদান কৰা EPIC নম্বৰৰ জৰিয়তে পৰীক্ষা কৰিব পাৰিব। ইয়াৰ উপৰি ৱেবছাইটৰ চিটিজেন কৰ্ণাৰৰ পৰা নিজৰ ভোটগ্ৰহণ কেন্দ্ৰৰ ভোটাৰ তালিকা ডাউনলোড কৰিব পাৰিব। এই তালিকাখন শোণিতপুৰ জিলা চৰকাৰী ৱেবছাইট শোণিতপুৰ.gov.in ৰাইজৰ সুবিধাৰ্থে উপলব্ধ কৰা হৈছে বুলি শোণিতপুৰ জিলা আয়ুক্তৰ এখন প্ৰেছ বিজ্ঞপ্তিত প্ৰকাশ কৰা হৈছে। ভাৰতে জুনিয়ৰ এছিয়া কাপ হকীৰ ফাইনেলত স্থান নিশ্চিত কৰিছে। আজি চীনৰ মকিত অনুষ্ঠিত ছেমি ফাইনেলত মালয়েছিয়াৰ বিৰুদ্ধে ভাৰতে 3-1 ব্যৱধানত জয়লাভ কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। 17 ছেপ্টেম্বৰৰ পৰা মাহজোৰা কাৰ্যসূচীৰে বিজেপিৰ সেৱা সংকল্প অভিযান। নগাঁও লোকসভা সমষ্টিৰ আসন্ন উপ নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহৰ তৎপৰতা অব্যাহত। ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী ঘোষণা। নতুন দিল্লীৰ ভাৰত মণ্ডপমত কাইলৈ 8th ব্ৰিক্স সন্মিলন। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সংক্ৰান্তত 2টা সংবাদ মাধ্যমৰ বিৰুদ্ধে ফাষ্ট ট্ৰেক আদালতৰ তদন্তৰ নিৰ্দেশ আৰু জুনিয়ৰ এছিয়া কাপ হকীৰ ছেমি ফাইনেলত মালয়েছিয়াৰ বিৰুদ্ধে ভাৰতৰ 3-1 ব্যৱধানত জয়লাভ। সন্ধিয়াৰ আঞ্চলিক বাতৰি আজিলৈ ইমানেই। পৰৱৰ্তী বাতৰি 7:10 শুনিবলৈ পাব।
1: নমস্কাৰ, আকাশবাণী সমাচাৰ কে সাথ মে বৈষ্ণৱী। प्रधानमंत्री नरेंद्र मोदी ने कहा है कि ब्रिक्स देश वैश्विक नवाचार और समाधान के महत्वपूर्ण केंद्रों के रूप में उभर रहे हैं। नई दिल्ली के भारत मंडपम में ब्रिक्स व्यापार मंच के नेताओं के सत्र में उन्होंने ये बात कही।
2: आज ब्रिक्स के देश विश्व की 50% पॉपुलेशन, 40% GDP और 25% से अधिक ट्रेड को रिप्रेजेंट करते हैं। इतना ही नहीं, इन वर्षों में जहां ग्लोबल GDP करीब 2.5 गुना हुई है, वहीं ब्रिक्स देशों की कंबाइंड GDP करीब 4.5 गुना हुई है। यानी ब्रिक्स की इकोनॉमिक स्ट्रेंथ दुनिया की तुलना में करीब 2 गुनी रफ्तार से बढ़ी है। ब्रिक्स देश ग्लोबल इनोवेशन और सॉल्यूशंस के लिए महत्वपूर्ण सेंटर्स भी बन रहे हैं।
1: प्रधानमंत्री ने कहा कि वैश्विक अनिश्चितताओं के बीच भारत आज विकास और स्थिरता के लिए भरोसे का पर्याय है। उन्होंने मेक इन इंडिया, इनोवेट विद इंडिया और स्केल फॉर द वर्ल्ड का आह्वान किया। इस सत्र को ब्रिक्स सदस्य देशों के कई राष्ट्रीय अध्यक्षों ने भी संबोधित किया। रूस के राष्ट्रपति व्लादिमीर पुतिन ने कहा कि पिछले 5 वर्षों में विश्व के सकल घरेलू उत्पाद का 40% से अधिक हिस्सा ब्रिक्स देशों से आ रहा है। प्रधानमंत्री मोदी और रूस के राष्ट्रपति व्लादिमीर पुतिन ने आज शाम नई दिल्ली में द्विपक्षीय वार्ता के दौरान राजनीतिक, आर्थिक, रक्षा, ऊर्जा, अंतरिक्ष, कौशल सहित कई क्षेत्रों में सहयोग की प्रगति की समीक्षा की। दोनों नेताओं ने पश्चिम एशिया

0: and to explore the expansion of trade in services across the BRIC family. Under the visionary leadership of Prime Minister Narendra Modi, India remains committed to ensuring that this cooperation reaches those who form the backbone of our economy. It must benefit our farmers, empower our women in business, and provide greater opportunities for wealth and prosperity to our young entrepreneurs and MSMEs.
1: Heads of state of BRICS member countries, including Russian President Vladimir Putin, Iranian President Masoud Pezeshkian, and South African President Cyril Ramaphosa, addressed the nation. Earlier in the day, Prime Minister Modi and Russian President Vladimir Putin held bilateral talks in New Delhi. The two leaders also shared perspectives on key regional and global issues of mutual interest, including the conflicts in West Asia and the Black Sea region. Prime Minister Modi reiterated that dialogue and diplomacy is the way forward in resolving conflicts, and India stands ready to assist in peace efforts. President Putin invited Prime Minister Modi to visit Russia for the 24th India-Russia Annual Summit. The Prime Minister accepted the invitation. Mr. Modi gifted Mr. Putin a Russian translation of the Thirukkural, the ancient Tamil classic by poet-philosopher Thiruvalluar, during their meeting. Iranian President Masoud Pezeshkian, President of Egypt Abdel Fattah al-Sisi, and Vice President of Nigeria Kashim Shettima have arrived in New Delhi for the 18th BRICS summit. In a social media post, External Affairs Ministry spokesperson Randhir Jaiswal said that India and Iran share civilizational ties marked by robust cultural and people-to-people bonds. Mr. Jaiswal also said that India and Nigeria share close and long-standing ties underpinned by strong people-to-people connections. The stage is all set for the 18th BRICS summit to be held at Bharat Mandapam in New Delhi tomorrow. During the summit, Prime Minister Modi will play host to world leaders, including Russian President Vladimir Putin, Chinese President Xi Jinping, South African President Cyril Ramaphosa, Egyptian President Abdel Fattah al-Sisi, Indonesian President Prabowo Subianto, Iran President Masoud Pezeshkian, and Crown Prince of Abu Dhabi Sheikh Khalid bin Mohammed bin Zayed Al Nahyan. The summit will get underway tomorrow with a closed session for BRICS member countries on inclusive global governance and strengthening multilateralism. Leaders of BRICS member countries will witness the Bharat Innovates exhibition at Bharat Mandapam. They will also undertake a joint tree plantation, which will be followed by a gala dinner hosted by Prime Minister Modi. Traffic restrictions, diversions and regulated movement will be enforced on several key roads in the national capital tomorrow in view of the BRICS summit. The restrictions will remain in force from 8:15 p.m. to 11 p.m. And that is the end of this news bulletin.
2: বাতৰি পঢ়িছো ভাস্বতী চক্ৰৱৰ্তীয়ে। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, নতুন দিল্লীৰ ভাৰত মণ্ডপমত ব্ৰিকছ ব্যৱসায়িক মঞ্চৰ নেতাসকলৰ আলোচনা সত্ৰ চলি আছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনে আজি বিভিন্ন ক্ষেত্ৰত থকা দ্বিপাক্ষিক সহযোগিতাৰ অগ্ৰগতিৰ সন্দৰ্ভত পৰ্যালোচনা বৈঠকত মিলিত হয়। বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কয় যে ভাৰতে দায়বদ্ধতা, সুৰক্ষা আৰু জনসাধাৰণৰ আস্থাৰ ক্ষেত্ৰত কোনোধৰণৰ বুজাবুজি নকৰাকৈ প্ৰযুক্তিগত উদ্ভাৱনৰ ক্ষেত্ৰত আগুৱাই যাব লাগিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৰাজহুৱা সেৱাৰ কেইবাদশক হোৱা উপলক্ষে হাৰিয়ানাত 17 ছেপ্টেম্বৰৰ পৰা 17 অক্টোবৰলৈ সেৱা সংকল্প অভিযান চলোৱা হ'ব। আৰু চীনৰ মকিত অনুষ্ঠিত জুনিয়ৰ এছিয়া কাপ হকীৰ প্ৰতিযোগিতাত ভাৰত ফাইনেলত প্ৰৱেশ কৰিছে। নতুন দিল্লীৰ ভাৰত মণ্ডপমত ব্ৰিকছ ব্যৱসায়িক মঞ্চৰ নেতাসকলৰ আলোচনা সত্ৰ চলি আছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকে ধৰি ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিন, ইৰাণৰ ৰাষ্ট্ৰপতি মাছুদ পেজিস্কিয়ন আৰু দক্ষিণ আফ্ৰিকাৰ ৰাষ্ট্ৰপতি চিৰিল ৰামাফোচাকে ধৰি ব্ৰিকছ ৰাষ্ট্ৰগোষ্ঠীৰ নেতাসকলেও এই আলোচনাত ভাগ লৈছে। অনুষ্ঠানত ভাষণ দি কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলে কয় যে ভাৰতৰ নেতৃত্বত ব্ৰিকছ ৰাষ্ট্ৰগোষ্ঠীৰ সদস্য ৰাষ্ট্ৰসমূহৰ মাজত ব্যৱসায়িক ভাৰসাম্যতা বৃদ্ধি কৰাৰ লগতে ঔদ্যোগিক প্ৰসাৰৰ বাবে এই ৰাষ্ট্ৰগোষ্ঠীয়ে এটা নিৰ্দিষ্ট লক্ষ্যলৈ আগবাঢ়িছে। তেওঁ কয় যে ব্ৰিকছ ৰাষ্ট্ৰগোষ্ঠীসমূহৰ ৰপ্তানিৰ পৰিমাণ 2003 চনৰ 900 মিলিয়ন আমেৰিকান ডলাৰৰ বিপৰীতে 2026 চনত এই ৰপ্তানিৰ পৰিমাণ 6 ট্ৰিলিয়ন আমেৰিকান ডলাৰলৈ বৃদ্ধি পাইছে। তেওঁ কয় যে এই সফলতাই

ব্রিক্স রাষ্ট্রগোষ্ঠীৰ বজাৰ আৰু সম্ভাৱনীয়তাকে প্ৰতিফলিত কৰিছে। তেওঁ কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দূৰদৰ্শী নেতৃত্বত ভাৰত ব্ৰিক্স অৰ্থব্যৱস্থা গঢ়ি তোলা ৰাষ্ট্ৰসমূহে যাতে এই সহযোগিতা লাভ কৰে সেইটো সুনিশ্চিত কৰাৰ বাবে দৃঢ় প্ৰতিশ্ৰুতিবদ্ধ। তেওঁ কয় যে এই সহযোগিতাই কৃষকসকলক লাভান্বিত কৰাৰ লগতে ব্যৱসায়ৰ ক্ষেত্ৰত মহিলাসকলক সবল কৰি তোলাৰ লগতে যুৱ উদ্যোগী আৰু অতি ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগসমূহক নতুন সুযোগ প্ৰদান কৰিব লাগিব। শ্ৰীগোৱেলে প্ৰকাশ কৰে যে এইবাৰৰ ব্ৰিক্স ব্যৱসায়িক মঞ্চ সৰ্ববৃহৎ সন্মিলন হিচাপে পৰিগণিত হৈছে, কিয়নো এইবাৰ এই সন্মিলনত বিভিন্ন সদস্য ৰাষ্ট্ৰ, বন্ধু ৰাষ্ট্ৰৰ 2000তকৈ অধিক আগশাৰীৰ ব্যৱসায়িক নেতৃত্ব আৰু প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনে আজি ৰাজনৈতিক, অৰ্থনৈতিক, প্ৰতিৰক্ষা, শক্তি, মহাকাশ, দক্ষতা বিকাশ আদি বিভিন্ন ক্ষেত্ৰত থকা দ্বিপাক্ষিক সহযোগিতাৰ অগ্ৰগতিৰ সন্দৰ্ভত পৰ্যালোচনা বৈঠকত মিলিত হয়। নতুন দিল্লীত অনুষ্ঠিত দ্বিপাক্ষিক আলোচনাত নেতা দুগৰাকীয়ে পশ্চিম এছিয়াৰ সংঘাত, ব্লেক চি আদি বিভিন্ন আঞ্চলিক আৰু আন্তঃৰাষ্ট্ৰীয় বিষয় সন্দৰ্ভত নিজৰ মত ব্যক্ত কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে দোহাৰে যে আলোচনা আৰু কূটনৈতিক সম্পৰ্কৰ জৰিয়তে সংঘাত পুনৰ সমাধান কৰিব পৰা যায়। শান্তি প্ৰক্ৰিয়া স্থাপনৰ এই প্ৰচেষ্টাত ভাৰত সদায় সাজু বুলি তেওঁ উল্লেখ কৰে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এটা বক্তব্যত কৈছে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ৰাষ্ট্ৰপতি পুটিনে ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় উদ্যোগী প্ৰদৰ্শনী ইন্নোপ্ৰম ভাৰতক আদৰণি জনায়। ভাৰতক প্ৰথমবাৰৰ বাবে যোৱা 9 ছেপ্টেম্বৰৰ পৰা এই প্ৰদৰ্শনী অনুষ্ঠিত হৈছে। ৰাষ্ট্ৰপতি পুটিনে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক 24 সংখ্যক ভাৰত ৰাছিয়া বাৰ্ষিক সন্মিলনত ভাগ লোৱাৰ বাবে ৰাছিয়ালৈ আমন্ত্ৰণ জনায়। প্ৰধানমন্ত্ৰী মোদীয়ে পুটিনৰ এই আমন্ত্ৰণ গ্ৰহণ কৰে। শ্ৰীমোদীয়ে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনক এখন তামিল কবিতা পুথি থিৰুকুৰালৰ ৰাছিয়ালৈ কৰা অনুবাদিত সংস্কৰণ প্ৰতিলিপি উপহাৰ দিয়ে। ইৰাণৰ ৰাষ্ট্ৰপতি মাছুদ পেজিস্কিয়ান আজি ব্ৰিক্স শীৰ্ষ সন্মিলনত ভাগ লোৱাৰ উদ্দেশ্যে নতুন দিল্লীত উপস্থিত হৈছে। বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ ৰাজ্যমন্ত্ৰী শান্তনু ঠাকুৰে শ্ৰী পেজিস্কিয়ানক আদৰণি জনায়। সামাজিক মাধ্যমত দিয়া এটা বাৰ্তাত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জেছৱালে কয় যে ভাৰত আৰু ইৰাণৰ মাজত সাংস্কৃতিক সমন্বয়ৰ লগতে দেশ দুখনৰ জনসাধাৰণৰ মাজতো বন্ধুত্বপূৰ্ণ সম্পৰ্ক আছে। ইজিপ্তৰ ৰাষ্ট্ৰপতি আব্দেল ফাতেহ আল চিচিক আজি বিয়লি নতুন দিল্লীত প্ৰতিৰক্ষা বিভাগৰ ৰাজ্যমন্ত্ৰী সঞ্জয় ছেঠে বিমানবন্দৰত আদৰণি জনায়। অষ্টাদশ ব্ৰিক্স সন্মিলন ভাগ লোৱাৰ উদ্দেশ্যে নাইজেৰিয়াৰ উপৰাষ্ট্ৰপতি কাছিম ছেটিমা নতুন দিল্লীত উপস্থিত হৈছে। শ্ৰীজয়ছৱালে কয় যে ভাৰত আৰু নাইজেৰিয়াৰ মাজত দীৰ্ঘদিনীয়া বন্ধুত্বমূলক সম্পৰ্ক আছে আৰু উপৰাষ্ট্ৰপতিগৰাকীৰ এই ভ্ৰমণে দেশ দুখনৰ মাজৰ বন্ধুত্বমূলক সম্পৰ্কক আৰু অধিক সুদৃঢ় কৰিব। কেন্দ্ৰীয় পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰী হৰদীপ সিং পুৰীয়ে চীনৰ ৰাষ্ট্ৰীয় পেট্ৰলিয়াম নিগমৰ অধ্যক্ষ ডাই হোলিয়াঙৰ সৈতে আলোচনাত মিলিত হয়। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীসিঙে কয় যে ভাৰত আৰু চীন বিশ্বৰ সৰ্বাধিক শক্তি উপভোক্তা আৰু আমদানিকাৰী দেশ হিচাপে শক্তিৰ বজাৰৰ সুস্থিৰতাৰ ক্ষেত্ৰত উল্লেখযোগ্য ভূমিকা পালন কৰে। তেওঁ লগতে কয় যে ভৱিষ্যতৰ গোলকীয় তেলৰ চাহিদাৰ ক্ষেত্ৰত শক্তিৰ প্ৰয়োজনীয়তাই বিশেষ তাৎপৰ্য বহন কৰে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কয় যে ভাৰতে দায়বদ্ধতা, সুৰক্ষা আৰু জনসাধাৰণৰ আস্থাৰ ক্ষেত্ৰত কোনোধৰণৰ বুজাবুজি নকৰাকৈ প্ৰযুক্তিগত উদ্ভাৱনৰ ক্ষেত্ৰত আগুৱাই যাব লাগিব। গ্লোবেল ফিনটেক ফেষ্টিভেল 2026ক সম্বোধন কৰি শ্ৰীমতী সীতাৰমণে কয় যে দেশৰ যুৱ প্ৰজন্মৰ সুযোগৰ বাবে অপেক্ষা কৰা নাই, ইয়াৰ পৰিৱৰ্তে মঞ্চ, ব্যৱসায়িক প্ৰতিষ্ঠান আৰু নতুন সমাধানৰ সৃষ্টি কৰিছে। তেওঁ দ্ৰুতগতিত বৃদ্ধি হোৱা পৰিৱেশতন্ত্ৰত দেশৰ জনগাঁথনিগত লাভাংশ দৃশ্যমান হৈছে বুলি উল্লেখ কৰে। শ্ৰীমতী সীতাৰমণে দেশৰ জনগাঁথনিগত লাভাংশক নিৰাশাবাদৰ দৃষ্টিৰে চোৱা লোকসকলৰ প্ৰশ্ন উত্থাপন কৰে। বৰ্তমান উদ্ভাৱিত প্ৰযুক্তিয়ে সৃষ্টি কৰা প্ৰত্যাহ্বানসমূহৰ ওপৰত আলোকপাত কৰি বিত্তমন্ত্ৰীগৰাকীয়ে কৃত্ৰিম বুদ্ধিমত্তাক দুয়োফালে ধাৰ থকা তৰোৱাল বুলি অভিহিত কৰে। তেওঁ কৃত্ৰিম বুদ্ধিমত্তাই জালিয়াতি দ্ৰুতভাৱে ধৰা পেলোৱাত সহায় কৰাৰ লগতে অপৰাধীসকলেও কৃত্ৰিম বুদ্ধিমত্তাৰ সহায়ত অধিক জালিয়াতি কৰিবলৈ সক্ষম বুলি উল্লেখ কৰে। তেওঁ কৃত্ৰিম বুদ্ধিমত্তাৰ বিকাশ আৰু ইয়াৰ ব্যৱহাৰৰ ক্ষেত্ৰত প্ৰাতিষ্ঠানিক দায়বদ্ধতাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ লগতে শক্তিশালী চাইবাৰ সুৰক্ষা, তথ্য সুৰক্ষা, গ্ৰাহক সুৰক্ষা, নিয়ন্ত্ৰক আৰু উদ্ভাৱকৰ মাজৰ সহযোগিতাৰ আহ্বান জনায়। বিত্তমন্ত্ৰীগৰাকীয়ে দেশৰ ফিনটেক খণ্ডৰ সফলতা কেৱল লেনদেন আৰু মূল্যায়নৰ দ্বাৰাই নহয়, ইয়াৰ পৰা উপাৰ্জন কৰা আস্থা আৰু ইয়াৰ সমাধান কৰা সমস্যাৰ দ্বাৰাও জুখিব পাৰি। ভাৰতীয় জনতা পাৰ্টীয়ে আজি কংগ্ৰেছক সমালোচনা কৰি কয় যে কংগ্ৰেছৰ শাসনকালত ভাৰত বিশ্বৰ দুৰ্বল অৰ্থনীতিৰ 5খন ৰাষ্ট্ৰৰ ভিতৰত অন্যতম ৰাষ্ট্ৰ আছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

0: নেতৃত্বত বৰ্তমান ভাৰত বিশ্বৰ শীৰ্ষ পাঁচখন অৰ্থনীতিৰ দেশ হিচাপে পৰিগণিত হোৱাৰ লগতে ব্ৰিক্ছ ৰাষ্ট্ৰগোষ্ঠীৰ অন্যতম সম্ভাৱনাপূৰ্ণ স্থান হিচাপে পৰিগণিত হৈছে। নতুন দিল্লীত আজি সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত বিজেপিৰ সাংসদ ৰবিশংকৰ প্ৰসাদে ব্ৰিক্ছ শীৰ্ষ সন্মিলনৰ পৰা ভাৰতে কেনেদৰে লাভান্বিত হ'ব বুলি প্ৰশ্ন উত্থাপন কৰাৰ বাবে কংগ্ৰেছক সমালোচনা কৰে। তেওঁ কংগ্ৰেছৰ শাসনকালত দেশৰ পৰিস্থিতি আৰু ব্ৰিক্ছ ৰাষ্ট্ৰগোষ্ঠীৰ ভাৰতৰ কি স্থান আছিল সেই সন্দৰ্ভত আলোকপাত কৰে। তেওঁ কয় যে কংগ্ৰেছৰ শাসনকালত ভাৰতৰ ওপৰত থকা বিশ্বৰ আত্মবিশ্বাস হ্ৰাস পাইছিল, মুদ্ৰাস্ফীতি বৃদ্ধি পাইছিল আৰু কোনো ধৰণৰ নীতি নথকাৰ বাবে দুৰ্নীতি বৃদ্ধি পাইছিল। বিজেপিৰ মুখপাত্ৰগৰাকীয়ে গোলকীয় প্ৰত্যাহ্বান স্বত্তেও ভাৰতৰ অৰ্থব্যৱস্থা 7.8% বৃদ্ধি হোৱাৰ বাবে আন্তঃৰাষ্ট্ৰীয় মুদ্ৰানিধিয়ে ভাৰতক প্ৰশংসা কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৰাজহুৱা সেৱাৰ কেইবা দশক হোৱা উপলক্ষে হাৰিয়ানাত শ্ৰীমোদীৰ জন্মদিন উপলক্ষে 17 ছেপ্টেম্বৰৰ পৰা 17 অক্টোবৰলৈকে সেৱা সংকল্প অভিযান চলোৱা হ'ব। পঞ্চকুলাত আজি এখন সংবাদমেলত মুখ্যমন্ত্ৰী নায়ব সিং সোণীয়ে কয় যে ৰাষ্ট্ৰ নিৰ্মাণৰ ক্ষেত্ৰত শ্ৰীমোদীৰ ঐতিহাসিক যাত্ৰাক জনসাধাৰণৰ মাজলৈ লৈ যোৱাৰ উদ্দেশ্যে তথা বিকশিত ভাৰতৰ সংকল্পত জনসাধাৰণৰ অংশগ্ৰহণ নিশ্চিত কৰাৰ উদ্দেশ্যে এই অভিযান চলোৱা হ'ব। প্ৰধানমন্ত্ৰী মোদীয়ে অহা 7 অক্টোবৰত ৰাজহুৱা সেৱাৰ 25 বছৰ সম্পূৰ্ণ কৰিব। উল্লেখযোগ্য যে তেওঁ 2001 চনৰ 7 অক্টোবৰত গুজৰাটৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰিছিল। প্ৰধানমন্ত্ৰী হিচাপে নৰেন্দ্ৰ মোদীৰ যুৱ প্ৰজন্মৰ সবলীকৰণ, উদ্ভাৱন, স্বনিৰ্ভৰ আৰু উদ্যমশীলতাৰ সাফল্যক তেওঁ উল্লেখ কৰে। ইয়াৰ উপৰিও সমগ্ৰ দেশতে ষ্টাৰ্টআপৰ সংখ্যা বৃদ্ধি আৰু মেক ইন ইণ্ডিয়াৰ জৰিয়তে দেশৰ নিৰ্মাণ আৰু উৎপাদন খণ্ডত যুৱ প্ৰজন্মৰ বাবে নতুন সুবিধা সৃষ্টি কৰি ষ্টাৰ্টআপ খণ্ডত বিশ্বৰ তৃতীয় অৰ্থব্যৱস্থাৰ দেশ হিচাপে ভাৰতক গঢ়ি তুলিছে বুলি প্ৰকাশ কৰে। চীনৰ মকিত অনুষ্ঠিত জুনিয়ৰ এছিয়া কাপ হকী প্ৰতিযোগিতাত ভাৰত ফাইনেলত প্ৰৱেশ কৰিছে। আজি প্ৰথমখন ছেমি ফাইনেলত ভাৰতে মালয়েছিয়াক 3-1 গ'লত পৰাস্ত কৰে। ভাৰতীয় দলৰ অধিনায়ক অনমোল একাই 2টা গ'ল কৰাৰ লগতে সুখবিন্দৰে 1টা গ'ল কৰে। এই প্ৰতিযোগিতাত 5 বাৰৰ চেম্পিয়ন ভাৰতে পুল এৰ অন্তিমখন খেলত চীনা টাইপেক 15-0 গ'লত পৰাস্ত কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰিছিল। আনহাতে মহিলাৰ দলটোৱে কাইলৈ ছেমি ফাইনেলত দক্ষিণ কোৰিয়াৰ বিৰুদ্ধে খেলিব। বাতৰি শেষ কৰাৰ আগেয়ে প্ৰধান বাতৰিসমূহ চমুকৈ পুনৰ এবাৰ। নতুন দিল্লীৰ ভাৰত মণ্ডপমত ব্ৰিক্ছ ব্যৱসায়িক মঞ্চৰ নেতাসকলৰ আলোচনা সত্ৰ চলি আছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনে আজি বিভিন্ন ক্ষেত্ৰত থকা দ্বিপাক্ষিক সহযোগিতাৰ অগ্ৰগতি সন্দৰ্ভত পৰ্যালোচনা বৈঠকত মিলিত হয়। বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কয় যে ভাৰতে দায়বদ্ধতা, সুৰক্ষা আৰু জনসাধাৰণৰ আস্থাৰ ক্ষেত্ৰত কোনোধৰণৰ বুজাবুজি নকৰাকৈ প্ৰযুক্তিগত উদ্ভাৱনৰ ক্ষেত্ৰত আগুৱাই যাব লাগিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৰাজহুৱা সেৱাৰ কেইবা দশক হোৱা উপলক্ষে হাৰিয়ানাত 17 ছেপ্টেম্বৰৰ পৰা 17 অক্টোবৰলৈ সেৱা সংকল্প অভিযান চলোৱা হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানে। পৰৱৰ্তী মুখ্য বাতৰি নিশা 8 বজাত শুনিবলৈ পাব।
1: এয়া আকাশবাণী তেজপুৰ। এতিয়া শ্ৰোতালৈ আগবঢ়াইছো ধাৰাবাহিক ভদাই চোতালৰ মেল পুনৰ প্ৰচাৰ।
2: আকাশবাণী তেজপুৰ এতিয়া শুনবলৈ লৈছো ভদাইৰ চোতালৰ মেল।

0: বহি লোৱা
1: এ ৰহি লম বাৰু এ ভদায়ে তুমি কি কামত লাগিছা হে এইখন দেখোন তুমি দাৰে চাচি আছা
2: কেতিয়াবা চাচিলো এতিয়া মই আমাৰ সোনপাহীৰ লগতহে কথাৰ মহলাহে মাৰিছো
1: এই পথাৰ মহলা মাৰিছা বাৰু সেই আহিলা ভিত কি হে সাজি থকা
2: তুমিতো হে হালোৱা আছাই বুলি ভাবিবা হে বদাই যেতিয়া হালোৱা কিন্তু এইডাল হে হালোৱা আছাই নহয় এইডাল হল তোমাৰ হে আমাৰ হে তাহানিতে খেলা হে টাংগুটিৰ হে সঁজুলি
1: হয় নেকি এই টাংগুটিৰ হে সঁজুলিখিনি বনাই আছা কিন্তু কথা এটা নহয় এই বয়সত তোমাক কিহে পালে হে এই টাংগুটিত ধৰিলা নেকি খেলিবলৈ
2: নহয় আজি পুৱাতে সোনপাহীয়ে মনত পেলাই দিলে বোলে আমাৰ হে পোনাক দুইটি আহিব নহয় গতিকে হে নাতি তিনিটি আহিব সিহঁতক আমাৰ হে অসমীয়া পৰম্পৰাগত হে খেলবিলাকৰ লগত হে চিনাকি কৰি দিয়াৰ এটা হে প্ৰয়াস

0: কৰি মই সজুলি ভাগ বনাইছো।
1: এ হয় নেকি অ শুনপাই?
2: মাষ্টৰ কাইটি, এইবাৰ তেখেতে এইটো কামত লাগিব। অৱশ্যে এইটো কাম বৰ ভাল কাম জানা। অসমৰ লুপ্ত পাই যিখিনি নোহোৱা হবলৈ ধৰিছে সেই খেল ধেমালিসমূহ আমাৰ নৱপ্ৰজন্মৰ আগত চিনাকি কৰাই দিয়াটো খুবেই দৰকাৰী।
1: ৰচোন ৰ, কথাখিনি বাৰু কলি, কিন্তু আজিৰ প্ৰজন্মই তোৰ নাতিহঁতে এই টাংগুটি খেলিব নে সেই বজাৰত কিনা সেই ক্ৰিকেট বেট লৈ খেলিব?
2: সঁচা কথা কবলৈ গলে মাষ্টৰ কাইটি, তেওঁলোকে দুয়োটাই খেলিব লাগিব।
1: অৱশ্যে হয়, আজিকালি ল'ৰা ছোৱালীবিলাকে খেলা ধূলা প্ৰায় বাদ দিছে। কিছু সংখ্যকে আমাৰ এই খেল যি পৰম্পৰা এয়া ধৰি ৰাখিছে, কিন্তু বেছিভাগে দেখা যায় আজিকালি সেই ঘৰতে বহি মোবাইলত হওক, এই কম্পিউটাৰত হওক, লেপটপত হওক, এই বিভিন্ন ভিডিঅ' গেম খেলত ব্যস্ত থাকে। কিন্তু আমাৰ এই অসমৰ যিখিনি থলুৱা খেল, এই যে ভদায় তুমি যে বনাই আছা এই আহিলা ভিত টাংগুটি, হা, এই ধৰণৰ সেইখিনি সময়ৰ যিখিনি আমাৰ থলুৱা খেল, সেইখিনিৰ এটা সুকীয়া অস্তিত্ব আছে, কিন্তু বৈশিষ্ট্য আছে।
0: আমাৰ সেই পৰম্পৰাগত যিমান খেল আছে সেই প্ৰতিবিধ খেলতে তোমাৰ সেই শৰীৰ চৰ্চা হয়। কিন্তু এতিয়া তোমাৰ সেই ভিডিঅ' গেম বা এনেধৰণৰ খেলত সেই মানসিক কিছু চৰ্চা হয়, কিন্তু সেই শাৰীৰিক চৰ্চা তোমাৰ একো নহয়। ফলত ল'ৰা ছোৱালীবিলাকে শকত আৱদ হৈ যায়।
1: এতিয়া চোৱাচোন, সাজ পাৰ বুলিয়ে কোৱা, খোৱা লোৱা, ধৰণ কৰণ, উৎসৱ পাৰ্বণ, খেলা ধূলা, হয়নে, বিভিন্ন ধৰণৰ সংস্কৃতি, এইবিলাকে হৈছে আমাৰ অসমীয়া জাতিৰ বৈশিষ্ট্য। আৰু এইবিলাক যেতিয়া নোহোৱা হৈ যাব, তেতিয়াহ'লে আমাৰ অসমীয়া জাতিৰ অস্তিত্ব নোহোৱা হ'ব, নে কি কয় ভদাই?
0: কিয় নহয়, আমাৰ সেই যিবিলাক পৰম্পৰাগত খেল এতিয়া সেই লুপ্ত হ'বলৈ লৈছে। অৱশ্যে সেই গাঁও অঞ্চলত সেই কিছু কিছু খেল তোমাৰ আছে, গতিকে এই খেলবোৰক সেই পুনৰুজ্জীৱিত কৰাৰ কাৰণে তোমাৰ মোৰ নিচিনা সেই আঠবয়সীয়া মানুহবিলাকে আগভাগ ল'ব লাগিব। তাৰে আৰম্ভণি মই সেই টাংগুটি দি কৰিম বুলি ভাবিছো।
1: হয় দিয়া, সেই অসমীয়া সমাজৰ অন্যান্য বৈশিষ্ট্যসমূহৰ লগতে অতীজতে সেই প্ৰচলিত হৈ থকা আমাৰ থলুৱা খেলসমূহ, মানে সেই খেলা ধূলাসমূহৰ বৈশিষ্ট্য আছিল, কিন্তু এই খেলা ধূলাসমূহৰ জৰিয়তে আমাৰ অসমৰ এই অসমীয়া জাতিৰ সংস্কৃতি হওক অস্তিত্ব বৰ্তাই ৰাখিছিল। কিন্তু বৰ্তমান সময়ত সেইবিলাক হেৰাই যাবলৈ ধৰিছে। যদি আমাৰ অগ্ৰজসকলে এইখিনি ধৰি নাৰাখো বা এইখিনিৰ লগত যদি আমি পৰিচয় কৰি নিদিওঁ এই উঠি অহা প্ৰজন্মক, তেতিয়াহ'লে আমাৰ এইবিলাক খেল, থলুৱা খেলসমূহ একেবাৰে ধৰা নোহোৱা হৈ যাব।
0: তুমি যিহেতু সেই পুৰণি আমাৰ সেই পৰম্পৰাগত খেলৰ কথা ক'লা, মই প্ৰথমতে সেই টাংগুটি খেলৰ কথা যেতিয়া ওলালে, মই টাংগুটিৰ মাইডাল যিহেতু বনাই আছো, টাংগুটি নহয় কেনেকুৱা খেল আছিল অকণমান মই ক'ব বিচাৰোঁ।
1: আৰু এইখিনিতে কৈ থওঁ, এই খেলবিধ বিশেষকৈ উজনি অসমত বেছিকৈ প্ৰচলিত আছিল।
2: অঁতো আমাৰ ঘৰৰ ফালে এই খেলবিধ ইমানেই প্ৰচলিত আছিল, সৰুতে আমি কম টাংগুটি খেলিলোঁ নে মাষ্টৰ কাইটি?
1: এই টাংগুটিৰ কথা কওঁতে কোৱাচোন বাৰু, এই টাংগুটিৰ যি তোমাৰ আহিলাৰ পৰা একেবাৰে ইয়াৰ খেলাৰ যিখিনি নিয়মলৈ অলপ তুমি কৈ দিয়াচোন।
0: টাংগুটিক আচলতে সেই ভটাগুটি বা সেই দুয়োবিধ বুলিয়েই নামাকৰণ কৰা হয়। আমাৰ একেবাৰে অতি প্ৰাচীন খেল সেই টাংগুটি খেলবিধ। অসমৰ সেই কিছুমান ঠাইত তোমাক সেই ইয়াক টাংগুটি বুলি কয়, সেই আৰু কিছুমান ঠাইত সেই ভটাগুটি বুলিও কোৱা। এইবিধ খেল সেই চেমনীয়াসকলৰ লগত সেই গৰু চৰাবলৈ গ'লে সেই পথাৰতে সমনীয়াহঁতৰ লগত খেলা হয়। এই খেলত তোমাৰ সেই 6 ইঞ্চিমান এডাল সেই বাঁহ বা কাঠৰ সেই মাৰি এডাল থাকে, আৰু সেই প্ৰতিজন খেলুৱৈৰ হাতত এডাল বাঁহ কাঠ বা কাঠৰ দীঘল লাঠি থাকে, সেই মই বনোৱা সেই সঁজুলি বিধৰ সাধাৰণতে তোমাৰ সেই বহল খোলা জেগাত এই খেলবিধ খেলা হয়। আৰু খেলৰ সময়ত মাটিত তোমাৰ প্ৰায় 4 ইঞ্চিমানৰ এটা সেই গাঁত কৰি লোৱা হয়, আৰু সেই স্থান বিশেষে কিছুমানে সেই গপ বা সেই গপ বুলিও তোমাৰ সেই গাঁতটোক নামাকৰণ কৰা হয়। তাৰ বলত বিভক্ত হৈ এইবিধ খেল খেলা হয়। প্ৰত্যেক দলতে তোমাৰ 6জনকৈ খেলুৱৈ থাকে। উপস্থিত খেলুৱৈৰ সংখ্যা অনুসৰি সদস্যৰ সংখ্যা কেতিয়াবা কিন্তু তোমাৰ সেই বঢ়া টুটাও হ'ব পাৰে। প্ৰত্যেক খেলুৱৈৰ হাতত বাঁহ বা কাঠৰ এডাল লাঠি লৈ সেই খেলবিধত অন্তৰ্ভুক্ত হ'ব।
1: এই তুমি যে সাজি আছা সেই সঁজুলি,
0: এই সঁজুলি বিধে এই টাংগুটিৰ তোমাৰ সেই বাঠিডাল, ইয়াৰ লগতে সৰু অকণমান সেই তোমাৰ 4-5 ইঞ্চিমানৰ বাঁহৰ বা কাঠৰ টুকুৰা লাগে, সেই টুকুৰাটো আৰু এই সঁজুলিটোৰ হতুৱাই সদায় টাংগুটি খেলা হয়। এইটো দলত তোমাৰ সেই 6জন 6জনকৈ সেই প্ৰতিযোগী থাকে।
1: এই যে টাংগুটি, এই তুমি সজা সেই সঁজুলিটিৰ লগত এটা সৰু তোমাৰ লাঠি টুকুৰা বা সেই বাঁহ বা কাঠৰ টুকুৰা থাকে, অৰ্থাৎ আজি খেলি থকা সেই যে ক্ৰিকেটৰ এটা যেন আমাৰ এই যি বৈশিষ্ট্য, সেইখিনি যেন আমাৰ টাংগুটিত এই তাহানি দিনতে সেইখিনি প্ৰতিফলিত হয়।
0: লগতে বেডমিণ্টনৰ লগতো তুমি হেৰি যাব পাৰা।
1: আৰু এটা কথা ঠিক যে সেইখিনি সময়ত এই যে গৰখীয়াসকলে যেতিয়া গৰু চৰাবলৈ যে গোপচৰা পথাৰলৈ যায়, তেতিয়া সেই তাত আজৰি সময়ত এই ল'ৰাসকলে এই টাংগুটি খেলি সময় তেওঁলোকে অতিবাহিত কৰে। আৰু তেতিয়াৰে পৰা এই টাংগুটি, মানে বিশেষকৈ সেই গৰখীয়াসকলৰ ক্ষেত্ৰতহে এই টাংগুটি বেছিকৈ খেলা দেখা যায়।
0: অৱশ্যে এইবিধ খেলা

0: তোমাৰ এক্সিডেণ্টৰহে যথেষ্ট ভয় থাকে সেই মাষ্টৰ, সেই সৰু সেই লাঠিৰ টুকুৰাটো যেতিয়া সেই মাৰ মাৰি দিয়া সেই গৈ পেলাই সেই কাৰোবাৰ মূৰত পৰক, তোমাৰ সেই মুখত পৰক, অঘটন ঘটাৰো এটা সেই আশংকা নথকা নহয় সেই মাষ্টৰ।
1: ঠিকে কৈছা তুমি।
0: অসমীয়া জনজীৱনৰ একেবাৰে অতি জনপ্ৰিয় খেল হ'ল তোমাৰ টাংগু। বিশেষকৈ সেই গাঁৱৰ চেমনীয়াসকলে যেতিয়া সেই গৰু চৰাবলৈ যায় তেতিয়াহে মুকলি পথাৰত সেই টাংগুটি খেলা হয়। টাংগুটিৰ কাৰণে সেই মই বনোৱা এই সঁজুলিবিধ, এই সঁজুলিবিধ লাগে সৰু এটুকুৰ তোমাৰ সেই বাঁহ বা কাঠৰ টুকুৰা লাগে। তুমি সেই মজিয়াতে সেই গাঁত এটা কৰি গাঁতটোত তোমাৰ সেই সৰু মাৰিডাল থৈ এই ডাঙৰ মাৰিডালে সেইডাল ওপৰলৈ মাৰি তেনেকে আকৌ দুকুব মৰা হয়। এই খেলবিধ কিন্তু আমাৰ সেই সৰু ল'ৰা ছোৱালীক খেলিবলৈ হৈ আমাৰ মা দেউতাহঁতে মানা কৰিছিল, কাৰণ সেই চকু মুখে লাগি যাব পাৰে নহয়। সেইকাৰণে সেই চেমনীয়া আৰু সেই ডেকাহঁতৰ কাৰণে সেই টাংগুটিটো সেই উপযুক্ত খেল আছিল।
1: তুমি যে কলা মাৰিডালেৰে এই টুকুৰাটো মাৰি পঠিয়াই, হা, এই মাৰি পঠিয়াওঁতে গুটিটো য'ত পৰে তাৰ পৰা টাংডালেৰে এই গাঁতটোলৈকে কিমান টাং হ'ল, অৰ্থাৎ কিমান লাঠিটোৰে কিমান জোখ হ'ল, সেইখিনি জোখ, বুজিছানে? যিগৰাকী খেলুৱৈ সৰহ সংখ্যক টাং পাব বা টাং হ'ব, অৰ্থাৎ জোখটো বেছি হ'ব,
0: দূৰলৈ যোনেহে মাৰি পঠিয়াব
1: পাৰিব, এই জোখটো নিৰ্ধাৰিত হ'ব, যাৰ বেছি দূৰত পেলাইছে তেওঁৱে জয়ী হৈছিল। তাৰপিছত আন এবিধ খেল বৰ জনপ্ৰিয় আছিল সেইখিনি সময়ত, সেই ঘিলা। এই খেলবিধ তোমাৰ অসমৰ অতি প্ৰাচীন খেল বুলি কোৱা, আমাৰ সমাজৰ পৰা লোপ পাই আহিছে অৱশ্যে এই ঘিলা খেল। এই খেল গাঁৱত সৰু সৰু সেই পাত গাভৰু ছোৱালীবিলাকৰ মাজত এতিয়াও সেই চেগা চুৰুকাকৈ প্ৰচলন হৈ আছে কিন্তু।
0: আছে আছে, আমাৰ সেই উজনিৰ ফালেও, সেই আমাৰ মানে সেই সোনপাহিহঁতৰ ঘৰৰ ফালৰ কথা কৈছো, সেইফালেও কিন্তু এতিয়াও সেইবোৰ খেল খেলে সেই মাষ্টৰ।
1: অৱশ্যে কি জানিছানে, খেলাৰ বাবে প্ৰয়োজনীয় ঘিলা ব্যৱহাৰ নকৰে যদিও ফুলাকুটি লৈ হলেও এই ঘিলাবিধ জীয়াই ৰাখিছে। কাৰণ আগতে এই ঘিলা গুটি, যিটো হাবিত তোমাৰ এই যে লতা এবিধ থাকে নহয়, ঘিলা লতা বুলি কয় নেকি, এই ঘিলা লতাৰ পৰা সেই ঘিলাটো আনিছিল আৰু সেই ঘিলা যিটো গুটি তাৰ দ্বাৰা এই খেলবিধ খেলিছিল। ঘিলা খেলিবৰ বাবে চোতালত আঁচ টানি ঘৰ বা কোঠালি নিশ্চয় টানি লয়, নিশ্চয় সোনপাহিয়ে সৰুতে খেলিছিলি।
2: অঁ, ঠিকেই কৈছা মাষ্টৰ কাইটি, আমি খেলিছিলো। এই ঘিলা খেলিবৰ বাবে চোতালত আঁচ টানি ঘৰ বা কোঠালি বাছি ল'বলগীয়া হয়। ঘৰৰ চৌহদৰ অন্য ঠাইত মাটিত আগ মৰাটো আমাৰ জনসমাজত শুভ নহয় বুলি প্ৰচলিত আছে। গতিকে ছোৱালীবিলাকে, বিশেষকে আমিবোৰে এই ঘিলা খেলিবলৈ আগ মাৰিলে বৰ গালি খাইছিলো জানা।
1: তথাপি জানো খেলিবলৈ এৰিছিলো?
2: নাই নাই, খেলিবলৈ এৰা নাছিলো। অৱশ্যে খেলাৰ অন্তত সেই আঁচ বোৰ মোহাৰি চিন নোহোৱা কৰি যোৱাৰ চৰ্ততহে খেলা খেলিবলৈ আমাক দিছিলে।
1: নহলে সেই দেউতা হওক ককা হওক উকিল পালেহেঁতেন,
2: পালোহেঁতেন। এই তাৰোপৰি মাষ্টৰ কাইটি, আৰু এবিধ খেল আছে নহয়, এই তোমাৰ কচুগুটি। এই কচুগুটি খেলবিধ আগতে অসমত গৰখীয়াহঁতৰ মাজত বেছি জনপ্ৰিয় আছিল। এই আমি দেখো নহয় আমাৰ গৰখীয়া ককায়েহঁতে আগতে কিমান খেলিছিলে। আগতে গৰখীয়া ককায়েহঁতে গৰু চৰাওঁতে এই খেলবিধ খেলিছিল।
0: এইখন হাতত বিচাৰিলে সেইখন হাতত পায়, এনেধৰণৰ গীতো সংযোজন হৈ আছিল।
2: এই খেলৰ বাবে সৰু সৰু দুটা কচুৰ প্ৰয়োজন হয়। হাবি বনত গজা বনৰীয়া কচু গছ উভালি তাৰ আলুটো কচুগুটি খেলৰ গুটি হিচাপে লোৱা হয়,
1: আৰু সেইকাৰণে এই খেলবিধৰ নাম
2: কচুগুটি। এই খেল দুটা দলৰ মাজত হয়। এই খেলত নিৰ্দিষ্ট এঠাইত এটা সৰু গাঁত কৰি লোৱা হয়। তাৰোপৰি তোমাৰ খেলৰ আগতে দুয়োটা দলৰ খেলুৱৈসকলক কচুগুটি দুটা দেখুৱাই লয়। এই খেলৰ বিশেষত্ব এটা যে এই খেলত এজন নিৰপেক্ষ বিচাৰক থাকে, তেওঁ খুলিটোৰ কাষতে ৰৈ থাকে আৰু খেল আৰম্ভ কৰাৰ আগতে খেলুৱৈসকলক এই গাঁতৰ কাষতে বিপৰীতমুখীকৈ শাৰী পাতি থিয় কৰাই লোৱা হয়। এইখিনি সময়ত বিচাৰকে প্ৰথমে এটা কচুগুটি বিপৰীত দিশে বননিত দলিয়াই দিয়ে। তাৰ পাছত খেলুৱৈসকলক কচুগুটিটো দলিওৱাৰ দিশৰ নিৰ্দেশ দি বিচাৰিবলৈ পঠিয়াই দিয়ে। এই দুয়োফালৰ খেলুৱৈসকলে বননিৰ কচুগুটিটো বিচৰাত ব্যস্ত থাকোঁতেই অন্য দিশে আনটো গুটি দলিয়াই দিয়ে। প্ৰথম গুটিটো যি দলৰ সদস্যই আনি খুলিত ভৰাব সেই দলৰ এখেল, অৰ্থাৎ এক গেম হয় বুলি কোৱা হয়।
1: আৰু এই ধৰণৰ খেল এই সেইখিনি সময়ত বিশেষভাৱে সেই গৰখীয়াসকলে বেছিকৈ খেলিছে।
2: পিছে মাষ্টৰ কাইটি, এনে এবিধ খেল আজি আমাৰ মাজৰ পৰা লোপ পাই থাকিল, কাৰণ মানুহৰ গাই গৰু নোহোৱা হ'ল, গৰখীয়াও নোহোৱা হ'ল, লগে লগে গৰখীয়াৰ সৈতে সম্বন্ধিত এই খেলসমূহো লোপ পালে,
1: লোপ পাবলৈ ধৰিছে।
0: হেৰি নহয় মাষ্টৰ, মই সেই পুৰণি কিছুমান খেলৰ কথা ক'মহে, তুমি শুনিবাচোন, সোনপাহি তয়ো শুনিবি, তহঁতে সেই শুনিছনে নাই সেই কথাটো কিন্তু মোক ক'ব লাগিব। তোমাৰ সেই কণী যুঁজ, কৰি খেল, মহ যুঁজ, ঘোঁৰা দৌৰ, দৌৰ, তৰোৱালৰ খেল, খেল মৰা খেল, কাৰ খেল, বুলবুলি চৰাই যুঁজ, মাল যুঁজ, বাঘ ভালুকৰ যুঁজ, ঘৰিয়ালৰ যুঁজ, হাতীৰ যুঁজ, হাও খেল, ল'ৰা ঢপৰা খেল, বন্দা খেল, গন্ধ হাও, থোপ

0: খেল, ধোপ খেল কিন্তু অতি পুৰণি মাষ্টৰ। লগতে তোমাৰ সেই টাংগুটি বা সেই ভটাগুটি, ঘিলা খেল, লুকা ভাকু, কুকুৰা যুঁজ, ভটাগুটি, মুঠি ভটা, মংগলপথা, হাত বল, বৈঠা বল, তিন ঠেঙীয়া দৌৰ, টেকেলি ভঙাটো আমাৰ সেই বহাগৰ বিহুত লাগিবই। আমাৰ বিশেষকৈ আইদেউসকলে টেকেলি ভঙা খেল গোটেই দিনটো খেলি তোমাৰ সেই যথেষ্ট সেই উৎসাহ উদ্দীপনা নেদেখুৱাই নে
1: আনন্দ উপভোগ কৰে এই খেলৰ জৰিয়তে ন। এই যে খেলবিলাকৰ নাম তুমি কৈ আছা, তাৰ বেছিভাগেই কিন্তু আহোমসকলৰ দিনৰ পৰা এই খেল প্ৰচলিত হৈ আহিছে।
0: হয় হয়, একেবাৰে সেই 1200 শতিকাৰ পৰা এই খেলবোৰ চলি আছে। আজিও আমাৰ সেই বিভিন্ন সেই গাঁও অঞ্চলত এই খেলবোৰ সমানে জনপ্ৰিয় হয় মাষ্টৰ।
1: কাৰণ আমি জানো যে সেই ৰংঘৰৰ বাকৰিত এই স্বৰ্গদেৱে নিজে নিজৰ পাৰিষদৰ লগত, মন্ত্ৰী পাৰিষদৰ লগত একেলগে বহি তাত ৰং ধেমালি চাইছিল, তাতে হাতী যুঁজ হৈছিল, বুলবুলি চৰাই যুঁজ হৈছিল, মহ যুঁজ হৈছিল, হয়নে নহয়? আৰু সেই ৰংঘৰ বাকৰিত বহি সকলোৱে খেল উপভোগ কৰিছিল।
0: আৰু সেই কেইটামান খেল মই কৈ দিছো, তোমাৰ সেই গছপতি, থাতি কপ্তি, ফুল ফুল দি, হাফোলা, খোল, ঠুকুচা, লেটেকু, চিলনি চিলনি, হাচিন বিচনি, লেছ কেচ, হাতৰ চিলনি, থিয় হাতৰ, কচুগুটি, ষোল্ল গুটি, বাইছ গুটি, এইবিধো কিন্তু বৰ ধেমেলীয়া খেল আছিল। কচুগুটি, ষোল্ল গুটি, বাইছ গুটি।
1: এতিয়া কথাটো হৈছে ভদাই, এইবিলাক হৈছে আমাৰ অসমৰ সেই স্বকীয় খেল। ঠিক সেইদৰে আমাৰ যিবিলাক স্বকীয় খেল আছে, আন সম্প্ৰদায়ৰ কিছুমান স্বকীয় খেল আছে, কিন্তু আমি কি কৰিছোঁ, আনৰ খেলবোৰ যেনেধৰণে আমি গ্ৰহণ কৰিছোঁ তাৰ বিপৰীতে কিন্তু আমি নিজৰ খেলবিলাক একেবাৰে লাহে লাহে পাহৰি গৈছোঁ। নিজৰ যি সংস্কৃতিৰ লগত জড়িত, নিজৰ লগত জড়িত সেইবিলাক খেল আমি পাহৰিবলৈ ধৰিছোঁ।
0: তাৰ একেবাৰে সেই সমুজ্জ্বল উদাহৰণ তোমাৰ সেই ক্ৰিকেট খেল নহয় জানো? মই ক্ৰিকেট খেল বুলি কৰিলে সেই গাঁৱৰে হওক, চহৰৰে হওক, সেই ডেকা গাভৰুসকলক একেবাৰে বলিয়া হৈ নাযায়নে? সেয়াহে পশ্চিমীয়া দেশৰহে খেল।
1: আৰু আমাৰ খেলো যদি তেনেকৈ জনপ্ৰিয় কৰি তুলিব পাৰোঁ, তেতিয়াহ'লে আমাৰ খেলসমূহো আন দেশৰ জনপ্ৰিয় খেল হৈ পৰিব বা বিশ্বৰ জনপ্ৰিয় খেল হৈ পৰিব। আমি জানো যে ভাৰতৰ আমাৰ অতি জনপ্ৰিয় খেল হৈছে তোমাৰ এই হকী, তাৰ লগতে তোমাৰ কাবাডী। আৰু হকী কিন্তু এই ভাৰততেই বেছিকৈ প্ৰচলিত হৈছিল বা তাৰ ইতিহাস আছে।
0: পৃথিৱীৰ ভিতৰতে হকী খেলত তোমাৰ ভাৰতৰ এটা যথেষ্ট সুনাম আছিল নহয়। ধ্যান চান্দৰ কথাহে মনত নেপেলোৱা,
1: ঠিক সেইদৰে কাবাডী খেল আমাৰ পৰম্পৰাগত খেল, ঠিক সেইদৰে খো খো আমাৰ নিজৰ স্বকীয় খেল। এইবিলাক খেল আমি যদি পৰিচয় কৰি দিওঁ নৱপ্ৰজন্মক আৰু বিশ্ব দৰবাৰলৈ এই খেলবিলাক কেনেকৈ খেলে তাক যদি আমি লৈ যাওঁ, তেতিয়াহ'লে বিশ্বত এইবিলাক খেল জনপ্ৰিয় হৈ উঠিব।
2: তাৰোপৰি মাষ্টৰ কাইটি, আমি সৰু থাকোঁতে আৰু কিছুমান খেল খেলিছিলো নহয়, এই যেনে তোমাৰ কলহ ভঙা, তাৰোপৰি তোমাৰ এই চামুচত মাৰ্বল লৈ দৌৰা। মই কিন্তু সেই খেলবিধ খেলি কিন্তু বহুত পুৰস্কাৰ পালো দেই।
1: আন এবিধ আমাৰ অসমত খেলা খেল হৈছে, তুমি অলপ আগতে কৈছিলা, এই কৰি খেল। কৰি খেল সকলোৰে বাবে পৰিচিত এক খেল আছে।
0: কৰি খেল তোমাৰ সেই অসমৰ এটা সেই পৰম্পৰাগত সেই গ্ৰামীণ খেল বুলিও ক'ব পাৰি হে মাষ্টৰ। অসমৰ লোকসকলে তোমাৰ সেই পৰম্পৰাগতভাৱে সেই বহাগ বিহুৰ সময়ত এই খেল কিন্তু সদায় খেলিছিল। কৰি খেল হৈছে একক বা দলীয় দুজন বাৰৰ পৰা তোমাৰ সেই দহজনলৈকে খেলিব পৰা এক প্ৰকাৰৰ খেল। এই খেলত তোমাৰ সেই পুৰুষ মহিলা উভয়ে অংশগ্ৰহণ কৰিব পাৰে। এই ৰঙালী বিহুৰ সময়ত এই খেল এতিয়াও হে জনপ্ৰিয় হে মাষ্টৰ, ধৰ্ম সংক্ৰান্তৰ লগতো হে জড়িত হে মাষ্টৰ। কৰি খেলে তোমাৰ সেই প্ৰজননৰ প্ৰতীক হিচাপেও সেই অসমীয়া সমাজত হৈ গৃহীত হৈ আছে। আদিম সমাজত কৰিৰ ওপৰত ধৰ্মীয় গুণ আৰোপ কৰা হৈছিল হে মাষ্টৰ। টাই আহোমসকলৰ ভিতৰ চৰাত আকৌ কৰি আছিল সেই অন্যতম তোমাৰ সেই জনপ্ৰিয় খেল।
1: এইখিনিতে কৈ থওঁ, এই উজনি অসমৰ লখিমপুৰ জিলাৰ ঢকুৱাখানাত তোমাৰ সেই চাৰিকৰীয়া নামৰ এখন নৈ আছে, চাৰিকৰীয়া। এই আগৰ দিনত সেই নৈখন ঘাটুৱে বা আমাৰ নাৱৰীয়াই যেতিয়া টুলুঙাৰ নাৱৰে মানুহক ইপাৰৰ পৰা সিপাৰ কৰি দিছিল, নৈ পাৰ কৰি দিয়াৰ বাবদ এই মূল্য হিচাপে চাৰিটা কৰি দিব লগা হৈছিল। সেই নৈখনৰ নাম হৈছে তোমাৰ সেই সেইকাৰণে সেই চাৰিকৰীয়া হ'ল। সেই একেই কৰিক তুমি কোৱাৰ নিচিনাকৈ খেলৰ আহিলা হিচাপে সেইখিনি সময়ত ব্যৱহাৰ কৰিছিল।
0: তাৰমানে তোমাৰ কৰিক তোমাৰ সেই মুদ্ৰাৰ বিকল্প হিচাপেও ব্যৱহাৰ কৰিছিল।
1: এই কৰি খেল ডাঙৰ সৰু সকলোৱে খেলিছিল, বুজিছানে? আমাৰ সমাজত কৰি খেলৰ বাবে মাথো এই চাৰিটা কৰিহে প্ৰয়োজন হয়। এই খেলৰ পদ্ধতি আমাৰ সমাজত মাথো এটাহে দেখা যায়। এই খেল ছোৱালীবিলাকৰ অধিক প্ৰিয় আছিল, বুজিছানে? কৰিৰ অভাৱত আহোম বগৰীৰ গুটিটো এই ব্যৱহাৰ কৰা হৈছিল।
0: কৰি খেল যিহেতু তোৰ সেই মহিলাৰ লগত জড়িত, গতিকে সেই আমাৰ সোনপাহি আমাক চাহ নুখুৱাবি নে?
2: এই ঠিকেই কৈছে আপুনি, এই খেলৰ কথা পাতোঁতে মোৰ ভাগৰে লাগি গৈছেগৈ। এই চাহ একাপ খাবলৈ মোৰো মন।

0: আছিল, মই কওঁ কওঁ বুলি ভাবিছিলো, আপুনি কলে ভালেই হল। তেতিয়াহলে আপোনালোক বহক, মই সুন্দৰকৈ চাহ তিনি কাপ আৰু জা জলপান তৈয়াৰ কৰি আনো। আৰু মাষ্টৰ কাইটি, এইখিনি সময়ত গীত এটি শুনিম কিন্তু দেই, খেলৰ কথা পাতোতে পাতোতে ভাগৰে লাগি গলগৈ।
1: ঠিকেই কৈছ দে, তই চাহ তিনি কাপ বনাই অনা মানে আমি সুন্দৰ গীত এটি শুনি লওঁ।

0: এইখিনিতে মই আন এবিধ খেলৰ কথা কওঁ।
1: কোৱাচোন,
0: বিহু আহিলেই, বহাগ বিহু হওক, মাঘ বিহুৰ সময়ত আমাৰ কিছুমান পৰম্পৰাগত খেল খেলে, আৰু তাৰ ভিতৰত এটা অন্যতম খেল হৈছে তোমাৰ এডাল বাঁহ তোমাৰ পোনকৈ মাটিত পুতি দিয়ে, লুকা বাঁহে হওক বা জাতি বাঁহ, তেনেধৰণৰ বাঁহ এটি পোনকৈ পুতি আৰু সেই বাঁহডালত তেল সানি দিয়ে। তেল সনাৰ পিছত সেই বাঁহডালত কোনে উঠিব পাৰে তেনেধৰণৰ এটা প্ৰতিযোগিতা পাতে।
2: পাৰিলেহে বাঁহডালৰ মূৰত তোমাৰ সেই হাঁহ এজনী বান্ধি থব, সেই বগীহা, সেই যোনে সেই বগাই গৈ পেলাই সেই বগীহাজনী আনিব পাৰিব, তেওঁ
0: দেখা যায় কলগছেই হওক বাঁহ হওক এনেধৰণে এই তেল খানাৰ পিছত এই থৈ দিয়াৰ লগতে পুৰস্কাৰটো ওপৰত থোৱাৰ ব্যৱস্থা কৰে। যোনে যাব, যোনে উঠি বগাই পেলাই সেই পুৰস্কাৰটো আনিব পাৰিব, তেওঁৱে শ্ৰেষ্ঠ হিচাপে মনোনীত।

0: হ'ব। এনেধৰণৰ যিবিলাক আনন্দৰ লগত জড়িত আমাৰ যিবিলাক খেল, সেইবিলাকৰ জৰিয়তে আমাৰ অসমৰ যি ভাতৃত্ববোধক বন্ধুত্বপূৰ্ণ যি এনাজৰীডাল বেছি টনকিয়াল হয় এই খেলৰ সংস্কৃতিৰ জৰিয়তে। সেইকাৰণে বিহু সংক্ৰান্তিয়ে হওক বা আমাৰ উৎসৱ পাৰ্বণ আহিলে তাৰ লগত কিন্তু এই খেলৰ কথাটো জড়িত হৈ থাকে। এতিয়া যে তুমি কৈছিলা যে কিছুমান খেল লুপ্ত হৈ গৈছে, তাৰ ভিতৰত আন এবিধ খেল হৈছে তোমাৰ এই খুলিগুটি। এই খেলবিধ খেলিবৰ বাবে মাটিত দুশাৰী খুলি খান্দি লোৱা হয়, প্ৰতিটো শাৰীতে পাঁচটাকৈ গাঁত থাকে, এই খুলিবোৰ হাতৰ মুঠিটো সোমাই পৰিব পৰা এটা জোখৰ হয়। এই খেল মুখামুখিকৈ বহি দুজনে খেলে, খুলিবোৰত পাঁচটাকৈ গুটি সজাই লোৱা হয়, তাৰ বাবে নিৰ্দিষ্ট কোনো গছৰ গুটি নাথাকে, সৰু শিলগুটিয়ে হওক মাৰ্বল আদিও এই ব্যৱহাৰ কৰে, বুজিছনে। প্ৰথমতে এজনে এটি খুলিৰ গুটিবোৰ লৈ বাকী খুলিবোৰত এই বিলাই যাব লাগে, য'ত শেষ হয় পাছৰ খুলিৰ গুটিবোৰ এই বিলাব লাগে। এনেকৈ বিলাই যাওঁতে যাওঁতে এটা সময়ত এটা খুলি সেই খালী হৈ পৰে, তেতিয়াই বিলাওঁতাজনে খালী হৈ থকা খুলিটোৰ পাছৰ খুলিটোৰ গুটিখিনি তেওঁৰ ভাগলৈ লৈ যায়। এনেধৰণে এই খেলবিধ খেলে। তাৰ ভিতৰত আন এবিধ খেল হৈছে, তুমি কৈছিলে অতি জনপ্ৰিয় আমাৰ বৰ পুৰণি খেল, সেয়া হৈছে তোমাৰ সেই ধূপ খেল বা হেতালি খেল। বিশেষকৈ ছোৱালীবিলাকৰ মাজত ই অতি জনপ্ৰিয়, হয়নে নহয় বাৰু সোনপাহী কচোন বাৰু? এই সৰু সৰু ছোৱালী, সৰু সৰু ছোৱালীৰ পৰা আৰম্ভ কৰি এই 20-22 বছৰীয়া সেই গাভৰু ছোৱালীলৈকে এই হেতালি খেলিছিল। ইয়াত প্ৰকৃত পদ্ধতিটো হ'ল তোমাৰ ধূপ, অৰ্থাৎ শেষত এই ধূপ বুলি কৈ গুটিকেইটা এখন হাতেৰে একেলগে বুটলি আনিব পাৰিলেই এই খেল। হেতালি খেলাৰ বাবে এই মজলীয়া আকৃতিৰ পাঁচটা সেই শিলগুটিৰ প্ৰয়োজন হয়। তেনে আকৃতিৰ কাঠৰ টুকুৰা বা গছৰ গুটিতকৈ এই শিলগুটিহে এই খেলৰ বাবে উত্তম বুলি ভবা হৈছে। কেইবাজনী ছোৱালীয়ে এই ঘূৰণীয়াকৈ বহি হেতালি খেল, এফালৰ পৰা একাদিক্ৰমে এজনী এজনীকৈ হেতালি খেলি যায়। খেলি থাকোঁতে কেইবাটাও পদ্ধতিৰ শিলগুটিকেইটা মাটিত পেলাই পুনৰ হাতত তুলি ল'ব লাগে, এটা এটাকৈ বা দুটা দুটাকৈ বা তিনিটাকৈ বা অকলশৰে এটাকৈ আৰু শেষত চাৰিটা গুটি একেলগে। এনেকৈ খেলি গৈ থাকিলে হাতৰ পৰা গুটি পৰি গ'লে পাছৰ গৰাকীয়ে এই সুবিধা পায়, গুটিটো মাটিৰ পৰা তোলোতে এটা গুটি ওপৰলৈ দলিয়াই দিয়ে। সেইখিনি সময়ত সেই মাটিৰ পৰা গুটিবোৰ তুলি ওপৰলৈ মাৰি পঠিওৱা এই গুটিটোৰ লগতে ধৰিব লাগে। এয়াই হ'ল সেই হেতালি খেলাৰ এই নিয়ম, অৰ্থাৎ ধূপ খেলাৰ।
1: এ হয় হয়। আৰু লগতে আৰু এবিধ জনপ্ৰিয় খেল আমাৰ সেই বহু দিনতহে আমাৰ দিনতো আছে, আৰে আজিলৈকেহে জনপ্ৰিয় হৈ আছে সেই মাষ্টৰ, সেইবিধ খেল হৈছে তোমাৰ সেই লুকালুক। এই আজিকালি সেই চুপা চুপি বুলি কয়, তোমাৰ লুকালুকি খেলত কেইবাটাও ল'ৰা ছোৱালী একেলগে খেলে, এজনে তোমাৰ সেই চকু মুদি হৈ বাকীবোৰক লুকাবলৈ দি সোধে বোলো হ'ল নে ন, বাকীবোৰে কয় সেই মানি কি মৌ, চকু মুদাজনে বাকীবিলাকক সেই বিচাৰিব লাগে আৰু আটাইকে বিচাৰি পালে সেই পুনৰ সেই লুকালুকি খেলবোৰ আৰম্ভ। এইবিধ খেল সেই তেতিয়াও জনপ্ৰিয় আছিল, আজিকালি ল'ৰা ছোৱালীও সেই চুপা চুপি বুলি সেই এই খেলবিধ খেলা কিন্তু দেখা যায়।
0: অৰ্থাৎ সেই কুক ভা বুলিয়ে কোৱা, লুকা ভাকু বুলিয়ে কোৱা এই খেলবিধ আজিও সেই ল'ৰা ছোৱালীৰ মাজত বেছি সমাদৰ লাভ কৰে, হয়নে নহয়? ইয়াৰ লগতে আন এবিধ তোমাৰ সেই আমাৰ ঐতিহাসিক খেল হৈছে হুইগুডু বা চিউকুট খেল। এই দলীয়ভাৱে খেলা এই খেলবিধ এটা সময়ত সেই ল'ৰা ছোৱালীবিলাকৰ অতি প্ৰিয় খেল আছিল। দুটা দল ভাগ হৈ দুজন দলপতি পাতে, বাকীসকল খেলুৱৈ ভাগ কৰিবৰ সময়ত এক পদ্ধতি অৱলম্বন কৰে, জোৰ জোৰকৈ কিছু আঁতৰলৈ গৈ দলপতি দুজনে গম নোপোৱাকৈ দুয়োজনৰ একোটাকৈ ছদ্মনাম দি লয়। হাতী, ঘোঁৰা, বাঘ, ভালুক, আম, বগৰী এনেধৰণৰ নাম কিছুমান তেওঁলোকে দি লয়। তাৰপাছত দুয়ো হাত ধৰা ধৰিকৈ গৈ দলপতি দুজনৰ সন্মুখত হাজিৰ হৈ প্ৰশ্ন কৰে, বাঘ লাগে নে ভালুক লাগে? যিকোনো এজন দলপতিয়ে যেতিয়া বাঘ বা ভালুক লাগে বুলি ক'ব, কোৱাৰ লগে লগে দুয়োজনে দুফালে তেওঁলোকে স্থান ল'ব। খেল খেলিবৰ বাবে এখন ক্ষেত্ৰৰ আনুমানিক এটা পৰিধি নিৰ্ধাৰণ কৰা হয়, তাৰে এটা দিশত এটা খুঁটি পোতা হয়, তাৰ ঠিক বিপৰীত দিশে এটা সীমাৰ চিহ্নৰ বাহিৰত এটা দলৰ খেলুৱৈসকল থাকে। এই দলটোৰ পৰা এজনে গৈ খুঁটিটোত ধৰি থিয় দিবগৈ লাগে, তেওঁক ৰাণী আখ্যা দিয়া হয়। ৰাণী আৰু তেওঁৰ সতীৰ্থসকলৰ দূৰত্ব প্ৰায় তোমাৰ 20-22 গজমান হয়। ইটো দলে সেই ক্ষেত্ৰখনৰ চাৰিওদিশে সিঁচৰিত হৈ পৰে, দুজন মানে ৰাণীক ঘেৰি থাকে, ঠিক একেবাৰে তোমাৰ সেই ক্ৰিকেট খেলত বেটছমেনজনক সেই ঘেৰাও কৰি ধৰাৰ দৰে, বুজিছানে? খেল আৰম্ভ হোৱাৰ লগে লগে ৰাণীৰ দলৰ খেলুৱৈসকলে এজন এজনকৈ পাল পাতি প্ৰতিপক্ষ খেলুৱৈক খেদি যায়। খেদোতে এক দীঘলীয়া উশালৈ চিউকুট বুলি আনে শুনাকৈ শব্দ কৰিব লাগিব। এনেকৈ দৌৰি খেদি গৈ প্ৰতিপক্ষৰ খেলুৱৈৰ গাত হাত দিব পাৰিলে এই প্ৰতিপক্ষ খেলুৱৈজন মৰিব। আকৌ খেদি যোৱাজনৰ যদি আগতে সেই উশাহ

0: বেছিগে তেতিয়া হলে লগৰ বিলাকৰ কাষলৈ ঘূৰি আহিব নোৱাৰে আৰু প্ৰতিপক্ষই যদি তেওঁক ধকা মাৰে তেন্তে তেওঁ এই ক্ষেত্ৰৰ পৰা বাহিৰ হ'ব লাগিব।
1: পিছে মাষ্টৰ কাইতি, আমি এই খেল ধেমালিৰ কথা পাতি আছো, আমি প্ৰাপ্তবয়স্ক লোকৰ খেলৰ কথা পাতিছো, যুৱক যুৱতীসকলৰ খেলৰ কথা মাতি পাতিছো, কিন্তু আমি শিশুসকলৰ মাজতো বহু খেল ধেমালি দেখা যায় নহয়, সেই বিষয়েও অকণমান পাতিব লাগে। এই শিশুসকলৰ মাজত তুমি কোৱাৰ দৰে এই হাওগুডু খেলবিধ বাৰু জনপ্ৰিয়, তাৰোপৰি তোমাৰ এই কুকুৰা যুঁজ আৰু এই ৰজা ৰাণী খেল, এই খেলসমূহো শিশুসকলৰ মাজত বহুত জনপ্ৰিয় হয় নহয় মাষ্টৰ কাইতি। আৰু কুকুৰা যুঁজ খেলটো কেৱল শিশুসকল বুলিয়ে নহয় সকলোৰে মাজত জনপ্ৰিয়, তুমি নিশ্চয় খেলিছিলা
0: সেইবিলাক খেলৰ জৰিয়তেতো আমি শৈশৱ কটাইছিলো তেনে খেলৰ জৰিয়তে, হয় নহয়? হয় হয়,
2: এই আৰু এবিধ খেল আমি হে কোৱা নাই, বুজে কাবাডী খেল, কাবাডী খেল হে তাহানিটো আমি খেলিছিলো, আজিও কিন্তু হে কাবাডী খেল তোমাৰ হে জনপ্ৰিয়,
0: কাৰণ কাবাডী খেলিবলৈ যাওঁতে আমাৰ যি উৎসাহ উদ্দীপনা বহুত বাঢ়ি যায় আৰু কি হয় আমি প্ৰতিপক্ষক হৰুৱাৰ কাৰণে এটা নিজৰ সদায় আমি এটা যুজুৎসা মনোবৃত্তিৰে আমি খেলত নামিছিলো আৰু এই খেলৰ জৰিয়তে আমাৰ শাৰীৰিক উৎকৰ্ষও সাধন হয়,
2: লগতে ভাতৃত্ববোধো তোমাৰ হে জাগ্ৰত হৈছে।
0: সেইকাৰণে এই কাবাডী খেল আজি কিন্তু তোমাৰ ৰাষ্ট্ৰীয় খেললৈ পৰিণত
2: হৈছে।
0: আমি যে খেলৰ কথা পাতি আছিলো সোনপাহি, পৰম্পৰাগত বা আমাৰ অসমীয়া সমাজৰ ঐতিহাসিক খেলসমূহ, তাৰ ভিতৰত আন এবিধ খেল হৈছে তোৰ সেই কেঁচা পকা খেল। কেঁচা পকা খেলৰ বাবে এখন সেই কোৰ্টৰ বা এখন এই মুকলি ঠাইৰ প্ৰয়োজন। ইয়াক প্ৰথমতে সেই আয়ত আকাৰৰ হিচাপে কেইবাটাও কোঠালি সজা হয় আৰু সেই যে কোঠালিবিলাকৰ মাজেৰে সহজে দৌৰিব পাৰে বা খোজকাঢ়িব পাৰে। দুটা দলৰ মাজত এই খেল খেলা হয়।
2: আমি হে খেলা ধূলাৰ কথাহে যথেষ্ট পাতিছো, কিন্তু আমি শিশুসকলৰ খেলা ধূলাৰ কথাও কিন্তু বিশেষভাৱে উল্লেখ কৰিব পাৰোঁ হে মাষ্টৰ।
0: আমি যিখিনি পাতি আছো সেইখিনি কিন্তু বহুখিনিয়ে সেই শিশুৰ লগত জড়িত খেলেই, কিন্তু আমি জানো যে খালী মগজুত এই ভূতে বাল, সেইকাৰণে ল'ৰা ছোৱালীবিলাকে যাতে এনেই সময় অবাবতে খৰচ নকৰে, তেওঁলোকক যাতে ব্যস্ত কৰি ৰাখিব পাৰি আৰু এই ব্যস্ততাত ৰাখিবলৈ হ'লে আমি খেলৰ মাজেৰে তেওঁলোকক আগুৱাই লৈ যাব লাগিব।
1: বিশেষকৈ তেওঁলোকৰ স্বাস্থ্য ভাল ৰাখিবৰ কাৰণে আমি খেল ধেমালিৰ প্ৰতি তেওঁলোকক আগ্ৰহী কৰিবই লাগিব।
0: আৰু আমাৰ যিবিলাক পৰম্পৰাগত আমাৰ স্বকীয় খেল আছে সেইখিনিক আকৌ আমি পুনৰ্জীৱিত কৰি আমি আমাৰ উঠি অহা প্ৰজন্মক সেইখিনিলৈ তেওঁলোকক আগ্ৰহী কৰি তুলিব লাগিব। বধায় এই শুন পাহি আজিলৈ আহোঁ বুইছ, বধায় এইবাৰ যেতিয়া নাতিহঁত আহিব একেলগে তুমি মই এই টাংগুটি খেলিম দিয়া, বুইছানে?
2: তেতিয়াহ'লে সঁজুলি কেইপাতমানহে বেছিকৈ বনাব লাগিব,
0: তেতিয়া আমাৰ সেই আগৰ সেই সময়লৈ মনত পৰিব নে কি কোৱাহে বধায়?
2: একেবাৰে নষ্টালজিক হৈ যাবা নহয়,
0: আহোঁ দেই।
3: ভদায় চোতালৰ মেল অনুষ্ঠানটি শুনিলে বিভিন্ন চৰিত্ৰত অভিনয় কৰিলে ভদায় অজিত চক্ৰৱৰ্তী, মাষ্টৰ শান্তনু শইকীয়া আৰু সোনপাহীৰ চৰিত্ৰত ৰিমজিম পতংগীয়া। অনুষ্ঠানটিৰ বাণীবন্ধন আৰু সম্পাদনা আছিল অজিত চক্ৰৱৰ্তীৰ, প্ৰযোজনা গৌতম নাথৰ।

শ্রোতাসকলে ইমান পৰে ধাৰাবাহিক ভদাই চোতালৰ মেল শুনিলে। এয়া আকাশবাণী তেজপুর। এতিয়া শুনক আজিৰ দিনটো। আজি শুক্রবার, 1433 ভাস্কৰাব্দৰ, ভাদ মাহৰ 24 দিন, ইংৰাজী 2026 চনৰ 11 ছেপ্টেম্বৰ। প্ৰতিপদ তিথি পূৰ্ব ফাল্গুনী নক্ষত্ৰ। মই অৰ্ণৱ কুমাৰ নাথে আৰম্ভ কৰিছোঁ আজিৰ দিনটো। এতিয়া শুনক ইতিহাসত আজিৰ দিনটোৰ কিছু টুকুৰা খবৰ। 1893 চনৰ আজিৰ দিনটোতে স্বামী বিবেকানন্দই চিকাগোৰ ধৰ্ম মহাসন্মিলনত ভাষণ প্ৰদান কৰি আমেৰিকাবাসীক আপ্লুত কৰিছিল। 1877 চনৰ আজিৰ দিনটোতে জেমছ জিন্ছ ইংৰাজ পদাৰ্থবিজ্ঞানী, জ্যোতিৰ্বিজ্ঞানী আৰু গণিতজ্ঞ হিচাপে স্বীকৃতি লাভ কৰিছিল। 1978 চনৰ আজিৰ দিনটোতে ইৰাণত হোৱা বিধ্বংসী ভয়কোপৰ ফলত চৰকাৰী তথ্যমতে 11,000 লোকৰ মৃত্যু হৈছিল। 1933 চনৰ আজিৰ দিনটোতে ইংৰাজ সমাজসেৱিকা সংস্কাৰক এনি বেচান্তৰ

মৃত্যু হৈছিল। একেদৰে 1948 চনৰ আজিৰ দিনটোতে মহম্মদ আলী জিন্নাৰো মৃত্যু হৈছিল। 2007 চনৰ আজিৰ দিনটোত পৃথিৱীত প্ৰতিদিনে 3000 লোকে আত্মহত্যা কৰে, এই বিষয়টো বিশ্ব স্বাস্থ্য সংস্থাই ঘোষণা কৰিছিল। একেদৰে 2007 চনৰ আজিৰ দিনটোতে প্ৰথম 20 বিশ্বকাপ ক্ৰিকেট আৰম্ভ হৈছিল। 2001 চনৰ আজিৰ দিনটোতে সন্ত্ৰাসবাদীৰ ভয়াৱহ আক্ৰমণত নিউয়ৰ্কৰ 110 মহলীয়া ৱৰ্ল্ড ট্ৰেড চেণ্টাৰৰ 2টাকৈ যুগ্ম টাৱাৰ সম্পূৰ্ণৰূপে ধ্বংস হৈছিল। 1885 চনৰ আজিৰ দিনটোতে ইংৰাজ কবি উপন্যাসিক গল্পকাৰ ডি এইছ লৰেঞ্চৰ ইংলেণ্ডত জন্ম হৈছিল। ১৮৬২ চনৰ আজিৰ দিনটোতে অ হেনৰি বিখ্যাত মাৰ্কিন চুটিগল্পকাৰগৰাকীৰ জন্ম হৈছিল। 1885 চনৰ আজিৰ দিনটোতে ডি এইছ লৰেঞ্চ ঔপন্যাসিক কবি গল্পকাৰগৰাকীৰ ইংলেণ্ডত জন্ম হৈছিল। 1895 চনৰ আজিৰ দিনটোতেই আচাৰ্য বিনোৱা ভাৱে ভূদান আন্দোলনৰ গুৰি ধৰোঁতা, অহিংসা আৰু মানৱতাবাদী মহাত্মা গান্ধীৰ প্ৰধান শিষ্য ভাৰতৰত্নৰ গৰাকীৰ জন্ম হৈছিল। 1950 চনৰ আজিৰ দিনটোতে বাংলাদেশৰ বিশিষ্ট চিত্ৰশিল্পী শ্বাহাবুদ্দিন আহমেদৰ জন্ম হৈছিল। একেদৰে 1982 চনৰ আজিৰ দিনটোতে ভাৰতীয় চলচ্চিত্ৰ অভিনেত্ৰী শ্ৰীয়া চৰণ ভাটনাগৰ জন্ম হৈছিল।

1823 চনৰ আজিৰ দিনটোতেই বিখ্যাত ইংৰাজ অৰ্থনীতিবিদ ডেভিড ৰিকাৰ্ডৰ মৃত্যু হৈছিল। 1888 চনৰ আজিৰ দিনটোত আৰ্জেণ্টিনাৰ শিক্ষাবিদ ডমিংগো ফষ্টিন চাৰ্মিয়েণ্টৰ মৃত্যু হৈছিল। 1948 চনৰ আজিৰ দিনটোতে পাকিস্তানৰ জন্মদাতা মহম্মদ আলি জিন্নাৰ মৃত্যু হৈছিল। 1971 চনৰ আজিৰ দিনটোত ৰাজনেতা ছোভিয়েটৰ ৰাষ্ট্ৰনায়ক নিকিতা ক্ৰছেভৰ মৃত্যু হৈছিল। প্ৰখ্যাত হিন্দী কবি মহাদেৱী বাৰ্মাৰ মৃত্যু হৈছিল 1987 চনৰ আজিৰ দিনটোতেই। 2020 চনৰ আজিৰ দিনটোতেই আমেৰিকান জীৱবিজ্ঞানী খ্ৰীষ্টান যাজক শিক্ষাবিদ গৱেষক ৰিচাৰ্ড উইলিয়াম টিমৰ মৃত্যু হৈছিল।

আমি উল্লেখ কৰিছিলোঁ 1895 চনৰ আজিৰ দিনটোতে ভূদন আন্দোলনৰ গুৰি ধৰোঁতা অহিংস আৰু মানৱতাবাদী মহাত্মা গান্ধীৰ প্ৰধান শিষ্য ভাৰতৰত্ন আচাৰ্য বিনোৱা ভাৱেৰ জন্ম হৈছিল। আচাৰ্য বিনোৱা ভাৱে ভূদান আন্দোলনৰ প্ৰতিষ্ঠাপক, যাক গান্ধীবাদী চিন্তাৰ গৱেষক হিচাপে জনা যায়। মহাত্মা গান্ধীৰ ধাৰণাবোৰৰ দ্বাৰা অনুপ্ৰাণিত বিনোৱাই সদায় সেইবোৰ কাৰ্যকৰী কৰাত জোৰ দিছিল, যাৰ বাবে প্ৰথম সত্যাগ্ৰহী হিচাপে তেওঁক চিনাকি দিছিল খোদ মহাত্মা গান্ধীয়ে। 1895 চনৰ 11 ছেপ্টেম্বৰত কোংকণৰ ৰায়গড় জিলাত গাগোদে গাঁৱত জন্ম হৈছিল বিনোৱাৰ। সৰুৰে পৰা আত্মবিশ্বাসী আৰু আধ্যাত্মিকতাক বিশ্বাস কৰিছিল বিনোৱা। সেয়েহে হয়তো তেওঁ অধ্যয়নৰ বাবে মুম্বাইলৈ গৈ থকাৰ সময়তে বাৰাণসীলৈ যোৱাৰ সিদ্ধান্ত লয় আৰু 1916 চনৰ 15 মাৰ্চত বাৰাণসীত উপস্থিত হয়। ইয়াৰ মাজত মহাত্মা গান্ধীৰ এটা ভাষণে তেওঁক আপ্লুত কৰিছিল আৰু গান্ধীৰ চিন্তাৰ প্ৰতি তেওঁ আকৰ্ষিত

হৈছিল। তাৰপিছত কেইটামান প্ৰশ্নৰ সৈতে গান্ধীলৈ এখন তেওঁ চিঠিও লিখিছিল। পিছত কোচাৰাবৰ সত্যাগ্ৰহী আশ্ৰমলৈ মহাত্মাৰ গান্ধীয়ে আমন্ত্ৰণ জনাইছিল বিনোৱাক। 1916 চনৰ 17 জুনত প্ৰথমবাৰৰ বাবে বিনোৱাই সাক্ষাৎকাৰে মহাত্মা গান্ধীক। তেতিয়াৰ পৰাই আৰম্ভ হয় বিনোৱাৰ গান্ধীবাদী চিন্তাৰ যাত্ৰা। 1921 চনত বিনোৱাক ৱাৰ্থৰ সত্যাগ্ৰহী আশ্ৰমৰ সঞ্চালক হিচাপে প্ৰেৰণ কৰে মহাত্মা গান্ধীয়ে। যদি গাঁওবোৰ আত্মনিৰ্ভৰশীল হয় তেনেহ'লে ব্ৰিটিছসকলক দেশৰ পৰা বিতাড়িত কৰাটো সহজ হ'ব, এই ধাৰণাৰ সৈতে কাম কৰিছিল বিনোৱাই।

কৰাৰ পিছত গাঁওবোৰলৈ গৈ ভাৰতীয়সকলক দ্বিতীয় বিশ্বযুদ্ধত অংশগ্ৰহণ নকৰিবলৈ আহ্বান জনাইছিল বিনোৱাভাৱেই। আনকি যুদ্ধবিৰোধী ভাষণ দিয়াৰ বাবে তেওঁক গ্ৰেপ্তাৰ কৰাও হৈছিল। 1942 চনত সেৱাগ্ৰামত সত্যাগ্ৰহৰ বাবে তেওঁ পুনৰ গ্ৰেপ্তাৰ হয়। 1942 চনত চলে যাও আন্দোলনৰ সময়তো ব্ৰিটিছে গ্ৰেপ্তাৰ কৰে বিনোৱাভাৱেক। 1945 চনত কাৰাগাৰৰ পৰা ওলাই পুনৰ গান্ধীজীৰ নিৰ্দেশনাত গঠনমূলক কামৰ জৰিয়তে তেওঁ স্থাপন কৰে গ্ৰাম বিকাশ মণ্ডল। দেশৰ স্বাধীনতাৰ পিছতো বিনোৱাভাৱে অব্যাহত ৰাখিছিল আত্মনিৰ্ভৰশীলতা আৰু গঠনমূলক কাম। এক স্বাৱলম্বী আৰু অহিংসা সামাজিক গাঁথনি গঢ়ি তোলাৰ উদ্দেশ্যে 1951 চনত বিনোৱাই দেশত আৰম্ভ কৰে ভূদান আন্দোলন। জীৱন পৰিৱৰ্তন আৰু সমাজ সলনি আছিল বিনোৱাৰ প্ৰধান লক্ষ্য। 1951 চনৰ 18 এপ্ৰিলত তেলেংগানাত ৰাজ্যৰ পোচাপল্লী গাঁৱৰ পৰা আৰম্ভ হৈছিল এই আন্দোলনৰ অংশৰূপে গাঁওখনৰ কৃষক ৰামচৰণ ৰেড্ডীয়ে দান কৰিছিল 100 একৰ ভূমি। লাহে লাহে সমগ্ৰ দেশতে বিয়পি পৰে এই আন্দোলন। 13 বছৰ 3 মাহ ধৰি চলিছিল এই আন্দোলন। বিনোৱাই দেশৰ প্ৰায় 80,000 কিলোমিটাৰ অঞ্চল ভ্ৰমণ কৰি দান কৰা 45 লাখ একৰ ভূমি দৰিদ্ৰ ভূমিহীন লোকক বিতৰণ কৰে। স্বাধীনতাৰ পিছতো সৰ্বোদয় প্ৰতিষ্ঠাৰ জৰিয়তে নিজৰ কাম অব্যাহত ৰাখে বিনোৱাভাৱে। দেশৰ 75 সংখ্যক স্বাধীনতা দিৱসৰ সময়ত বিনোৱাৰ এই কৰ্মৰ স্মৃতি দেশবাসীৰ বাবে অনুপ্ৰেৰণাদায়ক। মহাদেৱী বৰ্মা 1907 চনৰ 26 মাৰ্চত আগ্ৰাত জন্ম হৈছিল এগৰাকী ভাৰতীয় হিন্দী ভাষাৰ কবি, প্ৰবন্ধকাৰ, চুটিগল্পকাৰ, হিন্দী সাহিত্যৰ এগৰাকী গুৰুত্বপূৰ্ণ ব্যক্তি। মহাদেৱী বৰ্মাক সেই সাহিত্যৰ ছয়াবাদী যুগৰ 4টা প্ৰধান স্তৰ অন্যতম বুলি গণ্য কৰা হয়। তেওঁ আধুনিক মীৰা বুলিও কোৱা হয়। কবি সূৰ্যকান্ত ত্ৰিপাঠী নিৰলা এসময়ত মহাদেৱী বৰ্মাক হিন্দী সাহিত্যৰ বিশাল মন্দিৰত সৰস্বতী বুলি উল্লেখ কৰিছিল। শ্ৰোতাসকলে ইমান পৰে আজিৰ দিনটো অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী তেজপুৰ। খন্তেক পিছতে 8 বজাত বাতৰিৰ শিৰোনাম শুনিবলৈ পাব।

নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ নিশা 8 বজাৰ মুখ্য বাতৰি পঢ়িছো জিন্তি ৰাণী ডেকাই। নতুন দিল্লীৰ ভাৰত মণ্ডপমত কাইলৈ আৰম্ভ হ'বলগীয়া অষ্টাদশ ব্ৰিকছ শীৰ্ষ সন্মিলনৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সংক্ৰান্তত আজি ফাৰ্ষ্ট ট্ৰেক আদালতে দুটা সংবাদ মাধ্যমৰ বিৰুদ্ধে তদন্তৰ নিৰ্দেশ জাৰি কৰে। বিজেপিয়ে অহা 17 ছেপ্টেম্বৰৰ পৰা 17 অক্টোবৰলৈ সেৱা সংকল্প অভিযান, জনসেৱাই নাৰায়ণ সেৱা শীৰ্ষক মহাচুৰা কাৰ্যসূচী ৰূপায়ণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। সমাগত মিচিং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে বুৰলি সমষ্টিৰ চূড়ান্ত ভোটাৰ তালিকা শোণিতপুৰৰ জিলা উন্নয়ন আয়ুক্তৰ কাৰ্যালয়ত আনুষ্ঠানিকভাৱে প্ৰকাশ কৰা হয়। নগাঁও লোকসভা সমষ্টিৰ আসন্ন উপ নিৰ্বাচনৰ বাবে ভাৰতীয় জনতা পাৰ্টীয়ে নগাঁও জিলাৰ জিলা আয়ুক্ত পদৰ পৰা শেহতীয়াকৈ স্বেচ্ছাই অৱসৰ গ্ৰহণ কৰা দেৱাশীষ শৰ্মাৰ নাম প্ৰাৰ্থী হিচাপে ঘোষণা কৰিছে। তিতাবৰ সমজিলাৰ চাহবাগিচা অঞ্চলসমূহত ই শ্ৰম পঞ্জীয়ন আৰু প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা আঁচনিৰ ফলপ্ৰসূ ৰূপায়ণৰ উদ্দেশ্যে আজি এখন আলোচনা সভা অনুষ্ঠিত হয়। দেশজুৰি কাইলৈ চলিত বৰ্ষৰ তৃতীয়খন ৰাষ্ট্ৰীয় লোক আদালত অনুষ্ঠিত হ'ব। কোচবিহাৰৰ মধুপুৰ সত্ৰত কাইলৈ দিনজোৰা কাৰ্যসূচীৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিৰুভৱ তিথি পালন কৰা হ'ব। আৰু ভাৰতে জুনিয়ৰ এছিয়া কাপ হকীৰ ফাইনেলত স্থান নিশ্চিত কৰিছে। আজি চীনৰ মকিত অনুষ্ঠিত ছেমি ফাইনেলত মালয়েছিয়াৰ বিৰুদ্ধে ভাৰতে 3-1 গ'লৰ ব্যৱধানত জয়লাভ কৰে। এতিয়াৰ মুখ্য বাতৰি ইমানেই। আমাৰ পৰৱৰ্তী বাতৰি নিশা 9:25 শুনিবলৈ পাব।

0: এয়া আকাশবাণী তেজপুৰ। এতিয়া শ্ৰোতালৈ আগবঢ়াইছোঁ পূৰবী বৰমুদৈৰ জনপ্ৰিয় উপন্যাস শান্তনু কুলনন্দন উপন্যাসখনৰ উপন্যাস পাঠৰ অনুষ্ঠান।
1: এয়া আকাশবাণী তেজপুৰ। শ্ৰোতাসকলে আমাৰ নিয়মীয়া উপন্যাস পাঠ অনুষ্ঠানটিত শুনি আছে সাহিত্য অকাডেমী বঁটা লাভ কৰা পূৰবী বৰমুদৈ ৰচিত উপন্যাস শান্তনু কুলনন্দন।

0: ইয়া শুনক পূৰবী বৰমুদয় ৰচিত শান্তনু কুলনন্দন উপন্যাসনীৰ 49 সংখ্যক খণ্ডটি।
1: ইমানবোৰ কথা মই জনা নাছিলো বন্ধু,
2: চিত্ৰভানুৱে ক'লে।
3: মই জনা নাছিলো, কিন্তু মিছৰ দেশৰ বণিকজনে মোক বহুত কথা শিকাই দি থৈ গ'ল। তেওঁ মোক কৈছিল যে পেপিৰাছ উদ্ভিদজোপাৰ গা গছ সম পৰিমাণে কাটি লৈ সমান ঠাইত তৰপে তৰপে পাৰি ওপৰত কঠিন বস্তুৰে হেঁচা দিয়া হয়। নিৰ্দিষ্ট সময়ৰ মূৰত এই পেপিৰাছ গছৰ তৰপবোৰ নিজৰ লাগি ধৰিব পৰা গুণটোৰ বাবেই ইটো তৰপৰ ওপৰত সিটো তৰপ লাগি ধৰে। এতিয়া এখণ্ডত পৰিণত হোৱা পেপিৰাছৰ খণ্ডটো ঘঁহি মিহি পচৰিণ কৰি লিখাৰ উপযোগী কৰা হয়। ইমান মসৃণ আৰু পাতল হৈ গৈ যে ইয়াক মেৰিয়াই চুঙাত ভৰাই ওলৈ তোলৈ লৈ যাব পৰা হয়।
2: কিন্তু এই যে চৰ্মখণ্ড,
4: চিত্ৰভানুৱে পুনৰ প্ৰশ্ন কৰিলে।
3: নহয়, ই পেপিৰাছ নহয়। কিন্তু পেপিৰাছৰ সলনি তেওঁলোকে কেতিয়াবা জন্তুৰ চালো ব্যৱহাৰ কৰিছিল, আৰু ইয়াতো তেওঁলোকে তেওঁলোকৰ দেৱ দেৱী সম্পৰ্কীয় নানা স্তুত গীত, পূজা পাতলৰ বিধি, ৰাজকীয় কাম কাজ সম্পৰ্কীয় নানা কথা আদি লিপিবদ্ধ কৰি ৰাখিছিল। তুমি এই চৰ্মখণ্ডৰ প্ৰতীক চিহ্নবোৰ লৈ চালেই কথাটো ধৰিব পাৰিবা। ইয়াত শস্যৰ দেৱী চিবিলৰ পূজাৰ কথা প্ৰতীক চিহ্নেৰে লিপিবদ্ধ কৰা হৈছে।
2: দেৱী চিবিলৰ পূজা, বহুত দিনৰ আগতে মিছৰ দেশত বাণিজ্য কৰিবলৈ যাওঁতে এবাৰ চিবিল দেৱীৰ পূজাত যোগ দিয়াৰ সুবিধা এটা চিত্ৰভানুৰ হৈছিল। অতি উলহ মালহ আৰু জাক জমকতাৰে পতা এই পূজাৰ কথা চিত্ৰভানুৰ এতিয়া মনত পৰিল। সেইবাৰেই তেওঁ সিন্ধু উপত্যকাৰ পৰা বাণিজ্য কৰিবলৈ প্ৰথম বিদেশলৈ গৈছে। মিছৰ দেশৰ বণিক এজনৰ লগত তেওঁ চিবিলৰ পূজা চাবলৈ ওলাই আহিছিল। লোকে লোকাৰণ্য মন্দিৰৰ সন্মুখত তিৰোতা মানুহবিলাকে চিবিল দেৱীৰ স্তুতিগীত গাই আছিল, আৰু মন্দিৰৰ সন্মুখৰ বিশাল অংগনত পুৰোহিতজনে চোকা অস্ত্ৰৰে তেওঁৰ শৰীৰটো খুচি কাটি ৰক্তাক্ত কৰি সেই ৰক্ত দেশখন শস্য শ্যামল কৰিবৰ বাবে দেৱীৰ প্ৰতি আগবঢ়াইছিল। এবাৰত তেওঁ নিজৰ লিংগটো খামোচ মাৰি ধৰি চোকা অস্ত্ৰৰে লিংগছেদ কৰি পেলালে। পূজা উপভোগ কৰা লোকসকল উল্লাসিত হৈ পৰিল। পুৰোহিতৰ এই কাৰ্যৰ লগে লগে কেইবাজনো তৰুণে নিজৰ লিংগ উচ্ছেদ কৰি পেলালে। কি ভয়ংকৰ কাৰ্য! ভূমিখণ্ডত যেন ৰুধিৰ প্ৰবাহহে ঘটিছে। ৰুধিৰ প্ৰবাহৰ লগে লগে পূজা উপভোগ কৰা মানুহৰ হৰ্ষোল্লাস। ভয়তে চিত্ৰভানুৱে চকু মুদি দিলে আৰু পূজাস্থলৰ পৰা আঁতৰি আহিল। উলটি অহাৰ পথত তেওঁক মিছৰ দেশীয় বণিকজনে প্ৰশ্ন কৰিলে,
3: আপুনি নিশ্চয় শংকিত হৈ পৰিছে নহয়নে?
5: হয়, এনে অভাৱনীয় আৰু ভয়ংকৰ দৃশ্য মই আগত দেখা নাছিলো। ত্ৰাস আৰু শংকাত মই কম্পিত হৈ পৰিছিলোঁ।
3: আপুনি এই পূজাৰ মূল কথাটো নেজানে কাৰণে ইমান ত্ৰাসিত হৈছে। মূল কথাটো শুনিবনে?
5: কওকচোন, মোৰ শুনাৰ ইচ্ছা আছে,
2: চিত্ৰভানুৱে কৈছিল।
3: শুনক তেন্তে, তাৰ আগতে আমি সৌ পানশালাত বহোগৈ আহক। মানুহৰ কোলাহল আৰু ৰ'দৰ তাপত ডিঙি শুকাই যোৱা নাইনে আপোনাৰ? তেন্তে আপোনাক মই দেৱী চিবিলৰ পূজা সম্পৰ্কীয় কথাও ক'ম।
2: তেওঁ চিত্ৰভানুক কৈছিল, শস্যৰ অধিষ্ঠাত্ৰী দেৱী চিবিল আছিল তেওঁৰ নিজৰেই পুত্ৰ এটিছৰ প্ৰেমিকা। বুকুৰ ওপৰত থৈ দিয়া এটা ডালিম ফলৰ দ্বাৰা তেওঁ সগৰ্ভা হৈছিল। কোনো কোনোৱে কয় এটা গাহৰিৰ দ্বাৰা এটিছৰ মৃত্যু হৈছিল, আৰু কোনোৱে কয় গাহৰিৰ দ্বাৰা নহয়, আত্মহননৰ দ্বাৰা এটিছে মৃত্যুৰ পথ বাছি লৈছিল। এটিছৰ পুনৰ্জন্মৰ কাৰণে পুৰোহিতসকলে আৰু অন্য তৰুণসকলেও নিজৰ লিংগ ছেদ কৰি দেৱী চিবিলক পূজাত আহুতি দিয়ে। কথাটো কৈ মিছৰ দেশৰ বণিকজনে কৈছিল,
5: পৃথিৱীৰ সকলো দেশতে একেধৰণৰ পূজা পাতলেই অনুষ্ঠিত হয়। বণিক জীৱনত মই নানা ঠাই দেখিছোঁ। গ্ৰীচ দেশ, হিন্দু উপত্যকাৰ পৰা উজাই ভটিয়াইও মই নানা ঠাইলৈ গৈছিলোঁ। গুৰ্জৰ দেশ, তাম্ৰপৰ্ণী, সুবৰ্ণদ্বীপ, আনকি ৰোমক দেশ আৰু মহাচীন দেশ বাদ পৰা নাই। সকলোবোৰ ঠাইতে উৰ্বৰা শক্তি আৰু শস্যৰ দেৱীকে পূজা কৰা হয়। আপোনালোকৰ দেশতো নিশ্চয় উৰ্বৰা শক্তিক পূজা কৰাৰ নিয়ম প্ৰচলিত?
2: হয়, আমাৰ দেশতো পুৰুষ আৰু প্ৰকৃতিৰ ৰূপত উৰ্বৰা শক্তিক পূজা কৰা হয়, চিত্ৰভানুৱে উত্তৰ দিছিল। মিছৰ দেশৰ বণিকজনে পুনৰ কৈছিল,
5: দেৱী চিবিলক লিংগ উপহাৰ দিয়া কথাটো কি সূচাই বাৰু? এই প্ৰথাই পৃথিৱীৰ উৰ্বৰা শক্তি বৃদ্ধিৰ বাবে কৰা কামনাকে নুসূচাইনে?
2: আপুনি উচিত কথাই কৈছে।
3: মানুহৰ দ্বাৰা উদ্ভাৱন কৰা সকলোৱে প্ৰকৃতি আৰু পুৰুষ নাৰীৰ মিলনৰ ইংগিত বহন কৰে। শস্য পিহা সঁজুলি, গছ কটা কোঠা,

0: পাহাৰ, ৰথচক্ৰ, সমুদ্ৰৰ নৌকা, এই সকলোবোৰলৈকে চাওকচোন। এটা ছিদ্ৰ আৰু সেই ছিদ্ৰৰ মাজত এডাল দণ্ডিকা। মানুহে উদ্ভাৱনীয় বস্তু সকলোতে এই তত্ত্বটোকে খটুৱাইছে।
1: কথাখিনি কৈ চিত্ৰভানুৱে আদিত্যসেনলৈ চালে। আদিত্যসেনক কিবা কথা চিন্তা কৰি থকা যেন দেখা গৈছে। কি চিন্তা কৰিছা বন্ধু? চিত্ৰভানুৱে সুধিলে। কিছুমান নগণ্য বুলি ভবা কথাই কালক্ৰমত অতিকৈ গণ্য কৰিবলগীয়া কথা হৈ পৰে, নহয়নে? গ্ৰীচ দেশতো দেৱী ভেনাছক প্ৰেম আৰু শস্যৰ দেৱী বুলি গণ্য কৰা হয়। মিছৰ দেশৰ চিবিলক যিদৰে প্ৰেম আৰু শস্যৰ দেৱী বুলি ভবা হয়, সেইদৰে তেওঁৰে পুত্ৰ কিউপিড আমাৰ দেশৰ প্ৰেমৰ দেৱতা কামদেৱ। দেৱী চিবিলক লিংগ উপহাৰ দি তেওঁৰ পূজা কৰা কথাটোৱেই পৰোক্ষভাৱে লিংগ পূজাকে বুজায়। আমাৰ দেশতো লিংগ পূজা কৰা হয়। আমি ভাবিব পাৰোঁনে বন্ধু, বণিকসকলে লিংগ পূজাৰ ধাৰণা দূৰ সুদূৰলৈকে লগত কঢ়িয়াই লৈ আনিলে?
2: বোধহয়
1: চিত্ৰভানুৱে উত্তৰ দিলে।
2: তুমি সঠিক কথাই কৈছা, ভাবি চাবলগীয়া কথা। কিন্তু আমাৰ কথা হৈছিল লিপি অংকিত স্বৰ্যখণ্ডৰ বিষয়ে, সেই কথাটো
0: শুনা তেন্তে বন্ধু।
1: আদিত্যসেনে ক'বলৈ লাগিল,
0: এই মিছৰ দেশৰ দেৱী চিবিলৰ মন্দিৰৰ পুৰোহিতজনে এটা কথা বুজি পাইছিল যে লিংগছেদ কৰা কাৰ্যটো শাৰীৰিক মিলন আৰু সুখৰ বাবে অনুকূল নহয়। লিংগছেদ কৰা কেইবাজনো তৰুণে পিছলৈ হতাশা আৰু অনুশোচনাত ভুগিছিল। তেওঁলোকৰ জীৱন যাপনত কোনো আনন্দ নাছিল। ইতিমধ্যে এই পুৰোহিতজনো এগৰাকী গণিকাৰ প্ৰেমত আপাদমস্ত্ৰক নিবজ্জিত হৈ আছিল। প্ৰেমিকাৰ অনুৰোধ মৰ্মে আৰু নিজৰো অনিচ্ছাত এই লিংগছেদ কৰা ভাও দিলে হয়, কিন্তু লিংগছেদ নকৰিলে। কথাটো গোপনীয় হৈ নাথাকিল আৰু তেওঁকো নিৰ্বাসন দণ্ড দিয়াৰ উপৰিও প্ৰেমিকাগৰাকী শিলগুটি দলিয়া হত্যা কৰিবলৈ ৰজাই আদেশ আহিল। ইয়াৰ পিছৰ কথাখিনি তুমি জানিছাই। আহিবৰ সময়ত তেওঁ কেইবাখনো পেপিৰাছ আৰু চৰ্মখণ্ড মন্দিৰৰ পৰা মনে মনে লৈ আহিল।
1: এতিয়া বুজি পালানে? কুমাৰ ৰাজাই সুনয়নালৈ চাই কথাষাৰ কৈছিল, এক দীঘলীয়া পথ পৰিক্ৰমা, কাৰ হাতত কেনেকৈ আহিল নাজানো। দীঘলীয়া পথ পৰিক্ৰমাৰ অন্তত লিপিৰ ধাৰণা আহি আমাৰ এই পুতভূমিখণ্ডত ভুমুকি মাৰিলেহি। মনৰ ভাৱ প্ৰকাশৰ বাবে আদিম মানুহে জীৱ জন্তু, চৰাই চিৰিকটিৰ চিত্ৰ আদিম অৱস্থাতে অংকন কৰিবলৈ শিকিছিল। আমি ধৰি লওঁ আহাচোন সুনয়না, এই যে বণিকৰ হাতেৰে মিছৰ দেশৰ পবিত্ৰলিপি অংকিত যি স্বৰ্মখণ্ড সিন্ধু নদীৰ উপত্যকা অঞ্চললৈ আহিল, কালক্ৰমত সিয়েই বিকশিত ৰূপত সিন্ধুলিপি হৈ পৰিল, কথাটো তোমাৰ মনপুত হৈছেনে বাৰু?
3: মইনো কিমান কথা জানিছো কামৰূপাধিপতি, যি জানিছো আপোনাৰ পৰাই জানিছো। কিন্তু এটা কথা যে কোৱা হয়, মানুহৰ শিক্ষা দীক্ষা কৃষ্টি সংস্কৃতি একালত মন্দিৰৰ পৰাই পৰিচালিত হৈছিল আৰু সকলোবোৰকে ৰক্ষণাবেক্ষণ দিছিল মন্দিৰেই। লিপিও মানুহৰ কৃষ্টিৰ পৰিচায়ক, নহয় জানো কামৰূপাধিপতি?
1: হয় সুনয়না, হয়, তুমি উচিত কথাই উত্থাপন কৰিছা। মন্দিৰৰ কাম কাজৰ খতিয়ানবোৰ লিপিত আবদ্ধ কৰি থোৱাৰ কাৰণে পেপিৰাছ, স্বৰ্মখণ্ড বা শিল অথবা পৰামাটিৰ ফলকত অংকিত চিহ্নবোৰক মিছৰ দেশত পবিত্ৰ লিপি বুলি কোৱা হৈছিল। কালক্ৰমত ফিনিচিয়ান বা বণিকসকলৰ হাতেই ই সিন্ধু উপত্যকালৈ আহে। সিন্ধু উপত্যকাত এই লিপিৰ কিছু সাল সলনি হয় আৰু সিন্ধু উপত্যকাৰ পৰা আমাৰ এই পুত ভূমিখণ্ডলৈ আহে আৰু ব্ৰাহ্মী লিপি নামে পৰিচিত হয়। সৃষ্টিকৰ্তা ব্ৰহ্মাই এই লিপি নিজ হাতে সৃজন কৰিছিল বুলি ভবা হয়। মহাচীন দেশৰ বিধি বিষয়জনে মোক এটা কথা কৈছিল যে সেই দেশতো এই লিপি স্বয়ং ব্ৰহ্মাই উদ্ভাৱন কৰা বুলি এটি প্ৰবাদ আছে।
3: কামৰূপাধিপতি, এতিয়া মোৰ এটা কথা পৰিষ্কাৰ হ'ল যে লেখন কলাৰ মূল উৎস হ'ল ধৰ্ম। মিছৰ দেশৰ কথা বাদ দিলেও আমাৰ ইয়াতে লেখন কলাৰ উদ্ভাৱক বুলি স্বয়ং ব্ৰহ্মাকে গণ্য কৰা হৈছে। ব্ৰহ্মা বেদৰ দেৱতা নহয় জানো?
1: তুমি বুদ্ধিমতী সুনয়না, সূক্ষ্মতম কথাটো বৰ সহজে তোমাৰ বোধগম্য হয়, সেয়ে মই তোমাক প্ৰাণেৰে ভাল পাওঁ। তুমি এসময়ত দেৱদাসী আছিলা, বুদ্ধিমতী নহ'লে দেৱদাসী হোৱাত অসুবিধা, কাৰণ দেৱদাসীসকল চৌষষ্ঠি কলাত পৰিপক্ক হ'ব লাগিব। সেই চৌষষ্ঠি কলাৰ ভিতৰত মালাচয়ন আৰু শয্যা প্ৰস্তুতো নপৰে জানো?
3: পৰে কামৰূপাধিপতি, মোক আপুনি আৰু এটা কথা বুজাই দিয়কচোন।
1: সুনয়নাৰ চকু দুটা জিলিকি উঠিল। কিবা এটা কথা জানিবৰ হ'লে সুনয়নাৰ চকু দুটা মন্দিৰৰ গৰ্ভগৃহৰ বিগ্ৰহৰ সন্মুখৰ জ্বলন্তৰ প্ৰদীপৰ দৰে জিলিকি পৰে। কুমাৰ ৰাজা আচৰিত হয় আৰু তেওঁৰ ভালো লাগে। সুনয়না যেন পুনৰ সেই কিশোৰী পঞ্চদশীয় চপলা বালিকাত পৰিণত হৈ পৰিব খোজে। বনাঞ্চল আলোকিত কৰা হৰিণা পোৱালিটিৰ দৰে তেওঁ চঞ্চল হয় আৰু তেওঁ দূৰ সুদূৰৰ তাৰকামালা খচিত অচিন অজানা দেশ এখনলৈ গুচি যায়। সুনয়নাৰ চকুত থাকে তেতিয়া আকুল চাৱনি। কুমাৰ ৰাজাই ক'ব খোজে, এনেকৈ ইমান আকুলভাৱে মোলৈ নেচাবা সুনয়না, তুমি এনেকৈ আকুল হৈ চালে মই পাহৰি যাওঁ মই যে বহুদিনৰ আগতেই তাৰুণ্য অতিক্ৰম কৰিছোঁ। মই এখন বিশাল দেশৰ অধিপতি, কামৰূপাধিপতি, মোৰ সাধাৰণ কৃষক এজনত পৰিণত হ'বলৈ মন যায়। তুমিও হৈ পৰিবা কৃষক জায়া। শ্ৰমৰ অন্তত জিৰণি ল'বলৈ আমি মধ্যাহ্ন বেলা দুয়ো তৰুছায়াৰ আশ্ৰয় ল'ম। তোমাৰ শৰীৰত থাকিব ঘাম, ৰ'দ আৰু জিৰি জিৰি বতাহৰ গোন্ধ, মই মগ্ন হৈ পৰিম। নাই, কোৱা নাযায়। এখন দেশৰ অধিপতিয়ে বহুত বাধা নিষেধ মানি চলিব লাগে। আনকি সুদীৰ্ঘদিনীয়া প্ৰিয়তমাকো মন গ'লেই কিছুমান কথা কোৱা অনুচিত। ৰাতিপুৱাৰ পৰা ৰাতিপুৱালৈ তেওঁ কেৱল ৰজা হৈ থাকিব লাগিব, প্ৰজাবৰ্গৰ দুখ দুৰ্দশাৰ কথা শুনিব লাগিব। ৰজাৰ কথা শুনে কোনে? ৰজা হ'ল বুলি তেওঁ এনেদৰে স্বাধীনতা হেৰুৱাব লাগেনে? সেই মন কেতিয়াবা আকুল বা চঞ্চল হ'লেও তেওঁ সেই আকুলতা বা চঞ্চলতা প্ৰকাশ কৰিব নোৱাৰিব। অনবৰতে গহীন গম্ভীৰ কথা, নিৰ্বাচিত বিষয়, নিৰ্বাচিত গহীন গম্ভীৰ শব্দ সম্ভাৰৰ প্ৰয়োগ, নহ'লে তেওঁ যে সাধাৰণ প্ৰজাৰ শ্ৰেণীলৈ অৱনমিত হ'ব। সুনয়না, কুমাৰ ৰাজাই মাত লগালে।
3: কওক কামৰূপাধিপতি।
1: নীৰৱে আছা যে?
3: ভাবিছো।
1: কি ভাবিছা সুনয়না? সুনয়নাৰ শৰীৰৰ পৰা মল্লিকা পুষ্পৰ সুগন্ধ আহিছিল। তেওঁ আজি মল্লিকা মালাৰে কবৰী বিন্যাস কৰিছে। ওষ্ঠধৰ তাম্বুল ৰাগ ৰঞ্জিত, কৰ্পূৰৰ গোন্ধ আহিছে, লগত বোধ কৰোঁ লৱংগ আৰু জাইফল মিশ্ৰিত মছলা। তাম্ৰলিপ্তি বন্দৰত এই মছলাৰ বেহা বেপাৰ কৰা হয়, তাৰে পৰাই কামৰূপ দেশৰ বণিকে লৈ আহে। কিৰাত জনগোষ্ঠীয় লোকসকলৰ মাজত কেঁচা তামোল পাণ খোৱাৰ প্ৰচলন আছে। তেওঁলোকে এই দেশলৈ প্ৰব্ৰজন কৰোঁতে এই নিয়মটোও লৈ আহিছিল। সাধাৰণ শ্ৰেণীৰ মানুহৰ মাজত কেঁচা পাণ তামোল খোৱাৰ নিয়মটো চলিল যদিও উচ্চ স্তৰৰ মানুহে পাণৰ লগত নানা মছলা মিহলি কৰি চুপাৰিহে খায়। সুনয়নাৰ হাতত মণি মুকুতাৰে কাৰুকাৰ্য কৰা ৰূপৰ পাণ চুপাৰি ভৰোৱা টেমা এটা থাকেই। পাণ চুপাৰি চবোৱাৰ ধৰণতে গম পোৱা গ'ল সুনয়নাই কিবা এটা গভীৰভাৱে চিন্তা কৰিছে। কি কথা ভাবিছা সুনয়না? কুমাৰ ৰাজাই প্ৰশ্ন কৰিলে।
3: মোৰ মনত বহুত প্ৰশ্ন খেলাই থাকে কামৰূপাধিপতি, তাৰে কিছুমান প্ৰশ্নৰ উত্তৰ মই পাওঁ, কিছুমান প্ৰশ্ন মোৰ কাকো সোধাই নহয়গৈ। আপুনিওতো ৰাজকাৰ্যত ব্যস্ত থাকে, প্ৰশ্নৰ উত্তৰ মোক কোনে দিব? এতিয়া আপোনাক পাইছোঁ, যদি অনুমতি দিয়ে আপোনাকে মই মোৰ মনত খেলাই থকা প্ৰশ্ন কেইটামান সুধিব খোজোঁ।
1: তুমি মোৰ অনুমতি লোৱাৰ কি প্ৰয়োজন সুনয়না? নিশ্চিন্তে নিৰ্ভয় মনে সুধিব পাৰা।
3: কামৰূপাধিপতি, ধৰ্ম কি?
1: বিধি বিশাৰদজনকো সেই প্ৰশ্ন কৰা হৈছিল। তেওঁ কৈছিল যে সকলো উচিত আৰু মংগলদায়ক কামেই ধৰ্মৰ ভিতৰুৱা, কিন্তু ধৰ্মীয় অনুষ্ঠানসমূহ ধৰ্ম নহয়, ই কেৱল ধৰ্মভিত্তিক অনুষ্ঠানহে। মানুহৰ মাজত চলি থকা আৰু মানুহে পবিত্ৰ বুলি গণ্য কৰা কিছুমান বিশ্বাসৰ অনুশীলনকেই সচৰাচৰ ধৰ্ম বুলি কোৱা হয়। তুমি কিয় সুধিলা সুনয়না?
3: কামৰূপাধিপতি, মোৰ মনত এটা কথা খেলাইছে, মই জানিব খুজিছো প্ৰাচীনতম ধৰ্ম কি?
1: পৃথিৱীত প্ৰাচীনতম ধৰ্ম বুলি ক'লে আমি যাদুবিদ্যাকে বুজিম। প্ৰাকৃতিক শক্তিসমূহৰ কাৰ্য কাৰণ বিশ্লেষণ কৰিব নোৱাৰি যেতিয়া আদিম মানুহে সেই শক্তিসমূহক অতি প্ৰাকৃতিক ৰূপত চাবলৈ লৈছিল, তেতিয়াই যাদুবিদ্যাৰ উদ্ভৱ হৈছিল। পৃথিৱীৰ সকলো আদিম জনগোষ্ঠীৰ মাজত যাদুবিদ্যাৰ প্ৰভাৱ দেখা যায়। কালক্ৰমত এই যাদুবিদ্যাৰ পৰাই আজিৰ পৰিশীলিত আৰু মাৰ্জিত ধৰ্মৰ প্ৰকাশ ঘটিছে।
3: তেন্তে চিবিল আৰু এটিছৰ কাহিনীটোক যাদুবিদ্যা বুলি ক'ব পৰা যাবনে নে ই ধৰ্ম?
1: যাদুবিদ্যা, যাদুবিদ্যা সুনয়না। পুৰোহিত আৰু তৰুণসকলে লিংগচেদ কৰাৰ পিছত যি ৰক্ত মাটিত পৰে সেই ৰক্তই পৃথিৱী শস্য শ্যামলা কৰে বুলি তেওঁলোকে বিশ্বাস কৰিছিল। মৃত্যুৰ পিছত এটিছে পুনৰ জন্ম লাভ কৰে বুলিও বিশ্বাস কৰিছিল। আমাৰ দেশতো বলি বিধান প্ৰথা আছে আৰু কামদেৱে পুনৰ জন্ম লাভ কৰে বাবেই আমাৰ দেশৰ নাম কামৰূপ বুলি কোৱা হৈছে।
3: মই তাকেই আপোনাক সুধিব খুজিছোঁ কামৰূপাধিপতি, মোৰ মনত খেলাই থকা প্ৰশ্ন সেইটোৱেই, যাদুৰ মাজলৈ প্ৰতীক চিহ্নবোৰ সোমাই আহিল কেনেকৈ?
1: বুজিছোঁ, তুমি মোক লিপিৰ কথা সুধিছা। ময়ো এই কথা বিধি বিশাৰদজনক সুধিছিলোঁ। তেওঁ মোক কৈছিল যে প্ৰাচীন মানুহে শিলত নিজৰ মনৰ ভাৱ বুজাবৰ বাবে কিছুমান চিহ্ন অংকন কৰিছিল। ধৰা হ'ল জন্তু এটা বধ কৰিবৰ কামনা কৰি তেওঁলোকে জন্তুটোৰ ছবি আঁকি তাত আঘাত হনাৰ চিন অংকন কৰিছিল। পিছলৈ জন্তুটোৰ সলনি এটা

0: বৃত্ত আঁকিবলৈ ল'লে আৰু বৃত্তটোৰ বুকুত জাঠি এডালেৰে খোজ মাৰি থোৱা কথাটো অংকন কৰা হ'ল। সময়ত সেইটোৱে এটা প্ৰতীক হৈ পৰিল আৰু প্ৰতীকটোত তেওঁলোকে অতি প্ৰাকৃতিক গুণ আৰোপ কৰিলে। তেওঁলোকে তাকে পূজা কৰিবলৈ লাগিল। অন্য নালাগে, তুমি হিন্দু ধৰ্মৰ অ এই প্ৰতীকটোকে ধৰা। এই প্ৰতীক চিহ্নটোৱে মহাব্যোম আৰু হিন্দু ধৰ্মৰ ত্ৰিমূৰ্তি ব্ৰহ্মা, বিষ্ণু আৰু মহেশ্বৰক বুজায়। তুমি দুৱাৰমুখত অংকিত কৰা স্বস্তিকা চিহ্নটো নিশ্চয় দেখিছা। প্ৰাচীন পৃথিৱীৰ সকলোতে এই চিহ্নটোৱে উন্নতি আৰু ভাগ্যক সূচাইছিল। এতিয়াও বৌদ্ধ, হিন্দু আৰু জৈন ধৰ্মী লোকসকলৰ মাজত এই চিহ্নটোৱে এক কথাকেই সূচায়।
1: হয় কামৰূপাধিপতি, মই মন্দিৰৰ দুৱাৰমুখত এই চিহ্ন অংকিত কৰা দেখিছো।
0: প্ৰাচীন মেচুপটিমিয়াত এই স্বস্তিকা চিহ্ন মুদ্ৰা ৰূপত খোদিত কৰা হৈছিল। ঈশ্বৰ পুত্ৰৰ লগত সংযুক্ত ক্ৰুচৰ ধাৰণাও এই স্বস্তিকাৰ পৰাই অহা। গ্ৰীক দেশৰ বৰ্ণগামা এই স্বস্তিকা চিহ্নৰ পৰাই উদ্ভূত। আৰু শুনিবানে শুনয়না, স্বস্তিকাৰ বাহু সাধাৰণতে সোঁফালে ঘোৰ খোৱা। এই ধৰণৰ স্বস্তিকা সূৰ্যৰ প্ৰতীক বুলি গণ্য কৰা হয়। বাওঁহাতলৈ ঘোৰ খোৱা বাহুৰ স্বস্তিকা নিশাৰ অন্ধকাৰ ৰূপ। সেইফালৰ পৰা এই চিহ্নটো মহাকালী আৰু গোপনীয় যাদুবিদ্যাৰ প্ৰতীক।
1: সিন্ধু লিপিৰ বিস্তাৰৰ বিষয়ে মোক আৰু অলপ কথা কওকচোন ৰাজন। শ্ৰোতা, ইমান পৰে আমাৰ নিয়মীয়া উপন্যাস পাঠ অনুষ্ঠানত পূৰৱী বৰমুদৈ ৰচিত শান্তনু কুলনন্দন উপন্যাসনীৰ 49 সংখ্যক খণ্ডটি শুনিলে। উপন্যাসনী পাঠ কৰিলে প্ৰাঞ্জল শইকীয়াই। বিভিন্ন চৰিত্ৰত অভিনয় কৰিলে ত্ৰৈলোক্য বৰা, চিত্ৰামণি বড়ো আৰু শান্তনু শইকীয়াই। উপন্যাসনীৰ বাণীবন্ধন আৰু সম্পাদনা চিত্ৰামণি বড়োৰ, প্ৰযোজনা গৌতম নাথৰ।

শ্ৰোতাসকলে গীত শুনি আছে আকাশবাণী তেজপুৰ কেন্দ্ৰৰ পৰা। আজিৰ শিল্পী জুবিন গাৰ্গ আৰু প্ৰণালী কলিতা। শিল্পী দুগৰাকীৰ কণ্ঠত শুনাবলৈ লৈছোঁ এইবাৰ আন এটি গীত।

0: on the 25th anniversary of the horrific 9/11 attacks in the US. Prime Minister Narendra Modi has said that while the threat of terrorism continues to evolve, India's resolve and opposition to terrorism in all its forms and manifestations remain unwavering. On the 25th anniversary of the horrific attacks, Mr. Modi said in a social media post today that terrorism has claimed countless lives around the world. In sports, in the Junior Asia Cup hockey, Indian junior men's team defeated Malaysia 3-1 in the first semi-final today to book a place in the final at the Mochi in China. Indian skipper Anmol Ekka scored 2 goals while Sukhvinder scored 1 goal. Five-time champions India had entered the last four in a dominant fashion, defeating Chinese Taipei 15-0 in the final Pool A match. India will face South Korea in the finals on Sunday. South Korea defeated Pakistan 4-1 this evening to reach the final. Indian junior women's team will face South Korea in the semi-final tomorrow. And now, before we end the bulletin, the headlines once again. Prime Minister Narendra Modi holds bilateral talks with Russian President Vladimir Putin ahead of the 18th BRICS summit in New Delhi, discusses progress across political, economic, defense, energy and regional and global issues. Prime Minister Modi reiterates on dialogue and diplomacy to resolve conflicts. Prime Minister also holds bilateral meetings with Iranian President and United Nations Secretary General. Heads of BRICS member countries attend leaders' session of BRICS Business Forum. PM Modi says economic strength of BRICS grew at nearly twice the pace of rest of the world. Iran-backed Houthi rebels capture Yemen's strategic Mayun Island in the Bab al-Mandeb Strait near Red Sea. And in hockey, Indian junior men's team enters final of the Asia Cup, defeating Malaysia at Mochi in China. And that is all in the news at 9. Good night.
1: এয়া আকাশবাণী তেজপুৰ। এতিয়া শ্ৰোতালৈ আগবঢ়াইছো খেল জগত।
2: আকাশবাণী তেজপুৰ নিবেদন কৰিছো সাপ্তাহিক খেল সংবাদ সম্পৰ্কীয় অনুষ্ঠান খেল জগত। তেৰ বছৰৰ প্ৰতীক্ষাৰ অৱসান ঘটিল। দ্বিতীয়বাৰৰ বাবে দুলীপ ট্ৰফিত চেম্পিয়ন হ'ল পূব মণ্ডল। চেন্নাইত অনুষ্ঠিত টুৰ্ণামেণ্টখনৰ ফাইনেল মেচখন দক্ষিণ মণ্ডলৰ বিৰুদ্ধে ড্ৰ হয়, যদিও প্ৰথম ইনিংছৰ অগ্ৰগতিৰ আধাৰত পূব মণ্ডলক বিজয়ী ঘোষণা কৰা হয়। মেচখনত পূব মণ্ডলে প্ৰথমে বেটিং কৰি 708 ৰাণ কৰিছিল। অধিনায়ক ঈশান কিষাণে দুৰ্দান্ত দ্বিশতক অৰ্জন কৰে। প্ৰত্যুত্তৰত দক্ষিণ মণ্ডলে প্ৰথম ইনিংছত 336 ৰাণত অল আউট হয়। এনেদৰে পূব মণ্ডলে প্ৰথম ইনিংছত 372 ৰাণৰ বৃহৎ অগ্ৰগতি লাভ কৰে আৰু সেয়াই হৈ পৰে দলটোৰ জয়ৰ আধাৰ। দ্বিতীয় ইনিংছত পূব মণ্ডলে 7 উইকেটত 388 ৰাণত ইনিংছ ঘোষণা কৰে। এনেদৰে দলটোৰ মুঠ অগ্ৰগতি হৈ গৈ 760 ৰাণৰ। দ্বিতীয় ইনিংছতো কিষাণে 80 ৰাণৰ অনবদ্য ইনিংছ খেলে। অৱধাৰিতভাৱে তেওঁ লাভ কৰে প্লেয়াৰ অৱ দ্য মেচ বঁটা। উল্লেখ যে পূব মণ্ডলে 2011-12 আৰু 2012-13 ছিজনত দুলীপ ট্ৰফিত জয়ী হৈছিল। 2011-12 চনৰ ফাইনেলত মধ্য মণ্ডলক হৰুৱাইছিল আৰু 2012-13 চনৰ ফাইনেলখন ড্ৰ হৈছিল, যদিও প্ৰথম ইনিংছৰ অগ্ৰগতিৰ ভিত্তিত জয়ী হৈছিল পূব মণ্ডল। লক্ষণীয়ভাৱে এইবাৰৰ দুলীপ ট্ৰফিৰ ছিজনত ঈশান কিষাণে 3খন মেচত 409 ৰাণ কৰে। এনেদৰে তেওঁ পৰিগণিত হয় সৰ্বাধিক ৰাণ সংগ্ৰহকাৰী বেটাৰৰূপে। দক্ষিণ মণ্ডলৰ অধিনায়ক তিলক বৰ্মা 266 ৰাণেৰে দ্বিতীয় আৰু পূব মণ্ডলৰ কুমাৰ কুশাগ্ৰই 224 ৰাণেৰে তৃতীয় স্থানত থাকে। আনহাতে মুকেশ কুমাৰ আৰু অভিজিৎ সৰকাৰে 5টাকৈ উইকেট দখল কৰে। দুলীপ ট্ৰফিৰ ইতিহাসত সবাতোকৈ সফল দল পশ্চিম মণ্ডলে 19 বাৰ খিতাপ জয় কৰিছে। ভিয়েটনাম অপেন বেডমিণ্টন প্ৰতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেলত উপনীত হৈছে ভাৰতৰ উদীয়মান ছাটলাৰ তন্বী শৰ্মা। শীৰ্ষ বাছনিৰ তন্বীয়ে কালি থাইলেণ্ডৰ পাছা অৰ্ণ ফানাচেটক 26-24, 21-12 গেমত পৰাস্ত কৰে। কোৱাৰ্টাৰ ফাইনেলত ভাৰতে মালবিকা বাঞ্চৰৰ সন্মুখীন হ'ব তন্বী। উল্লেখ যে মালবিকাই থাইলেণ্ডৰ টিডাপ্ৰন ক্লিবিছুনক 21-19, 21-14 গেমত পৰাস্ত কৰে। বুধবাৰে তন্বীয়ে কানাডাৰ ৰাছেল চানক পৰাস্ত কৰিছিল। ইফালে পুৰুষৰ ছিংগলছত

ভাৰতৰ এইচ এ প্ৰণয়ে চাইনিজ টাইপেৰ জে ইং উঙক 21-15, 13-21, 21-14 গেমত পৰাস্ত কৰে। বিশ্ব পৰ্যটন আৰু ক্ৰীড়াৰ মানচিত্ৰত গুৱাহাটীক পুনৰ প্ৰতিষ্ঠা কৰাৰ লক্ষ্যৰে 2027 চনৰ 7 ফেব্ৰুৱাৰীত গুৱাহাটীত অনুষ্ঠিত হ'ব প্ৰথম গুৱাহাটী আন্তঃৰাষ্ট্ৰীয় মাৰাথান। গুৱাহাটীৰ হোটেল ৰেডিছনত কালি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ক্ৰিকেট কিংবদন্তী সুনীল মনোহৰ গাভাস্কাৰৰ উপস্থিতিত আয়োজিত অনুষ্ঠানত ঘোষণা কৰে। মাৰাথানৰ আয়োজক হৈছে পি এম জি স্পৰ্টছ LLP। দেশ বিদেশৰ 12,000ৰ অধিক দৌৰবিদে ভাগ ল'বলগীয়া এই মাৰাথানৰ আনুষ্ঠানিক ঘোষণা কৰাৰ লগতে মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই লঘু আদিও উন্মোচন কৰে। জাক জমকতাৰে অনুষ্ঠিত এই অনুষ্ঠানটোত মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই কয়, গুৱাহাটীত আন্তঃৰাষ্ট্ৰীয় মাৰাথান আয়োজন কৰাটো আমাৰ বাবে অত্যন্ত গৌৰৱৰ কথা। এই মাৰাথানৰ জৰিয়তে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়াক্ষেত্ৰত অসম তথা গুৱাহাটীৰ উল্লেখনীয় উত্তৰণ হ'ব। ক্ৰীড়া পৰ্যটনৰ অগ্ৰগণী গন্তব্য স্থান হিচাপে গুৱাহাটীয়ে আত্মপ্ৰকাশ কৰিবলৈ সাজু হোৱাৰ এয়া এক শক্তিশালী প্ৰকাশ। ভৱিষ্যতে এয়া এক বাৰ্ষিক অনুষ্ঠান হিচাপে মানুহক সুস্থ জীৱনশৈলীৰ প্ৰতি আকৰ্ষিত কৰিবলৈ চেষ্টা কৰাৰ লগতে ক্ৰীড়া ভাষাক ক্ৰীড়া প্ৰতিভাক উৎসাহিত কৰিব আৰু ৰাজ্যখনত নতুন সম্ভাৱনা তথা সুযোগৰ দুৱাৰ মুকলি কৰিব। আনহাতে সংবাদমেলত কিংবদন্তী ক্ৰিকেটাৰ সুনীল গাভাস্কাৰে কয়, দৌৰৰ মাজেৰে সংহতি সমন্বয়ৰ সৃষ্টি হয়। ইয়াৰ দ্বাৰা ক্ৰীড়া পৰ্যটন আৰু সংস্কৃতিৰ অপূৰ্ব মিলন হয়। এনে এক মাধ্যমেৰে অসমক আগুৱাই লৈ যোৱাৰ লক্ষ্য লোৱা অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা প্ৰশংসাৰ পাত্ৰ। এই লক্ষ্যৰে আন্তঃৰাষ্ট্ৰীয় মাৰাথান অনুষ্ঠিত হ'ব। ইয়াৰ দ্বাৰা গুৱাহাটীক সৰ্ববিশ্বৰে আকৰ্ষণৰ কেন্দ্ৰ হিচাপে প্ৰতিষ্ঠা কৰিব পৰা যাব। এনে সুপৰিকল্পনাৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাক প্ৰশংসা কৰে যশস্বী ক্ৰিকেটাৰগৰাকীয়ে। অসম পৰ্যটন উন্নয়ন নিগমক মুখ্য সহযোগী হিচাপে লৈ আয়োজন কৰা এই মাৰাথানত সহযোগী হিচাপে থাকিব টপচেম চিমেণ্ট লিমিটেড। 1.25 কোটি টকা প্ৰাইজ মানি থকা প্ৰতিযোগিতাৰ প্ৰথমটো বি কালি গাভাস্কাৰে মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাক প্ৰদান কৰি মাৰাথান অংশগ্ৰহণ কৰাৰ পঞ্জীয়নো আৰম্ভ কৰে। প্ৰথমবাৰৰ বাবে আয়োজিত প্ৰতিযোগিতাখনত 42.195 কিলোমিটাৰ সম্পূৰ্ণ মাৰাথানৰ উপৰি আন 4টা শাখা অন্তৰ্ভুক্ত কৰা হৈছে। এই শাখাসমূহ হ'ল হাফ মাৰাথান 21.097 কিলোমিটাৰ, 10 কিলোমিটাৰ, 5 কিলোমিটাৰ আৰু 1.5 কিলোমিটাৰ ফান ৰাণ। আজিৰ পৰা এই প্ৰতিযোগিতাৰ ৱেবছাইটত পঞ্জীয়ন আৰম্ভ হৈছে। মাৰাথানত ব্ৰেণ্ড এম্বেচাডৰ হিচাপে বেডমিণ্টন তাৰকা পি ভি সিন্ধু ৰখা হৈছে। মাৰাথান জজ খেলপথাৰৰ পৰা আৰম্ভ হৈ গুৱাহাটীৰ গুৰুত্বপূৰ্ণ স্থানসমূহৰ মাজেৰে কামাখ্যা গুৱাহাটী বিশ্ববিদ্যালয় হৈ নৱনিৰ্মিত কুমাৰ ভাস্কৰ বৰ্মা সেতুৰ ওপৰেৰে ব্ৰহ্মপুত্ৰ নদী পাৰ হৈ IIT গৈ পুনৰ একেটা পথেৰে জজ খেলপথাৰলৈ উভতি আহিব। অনুষ্ঠানত বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, পৰ্যটন মন্ত্ৰী অজন্তা নেওগ, ক্ৰীড়ামন্ত্ৰী বিশ্বজিৎ দৈমাৰী আদি উপস্থিত থাকে। আদৰণি ভাষণ দিয়ে পৰ্যটন উন্নয়ন নিগমৰ পৰিচালন সঞ্চালক পদ্মপাণি বৰাই। অসমৰ প্ৰতিভাৱান সাঁতোৰবিদ ৰূপম গগৈয়ে 52 সংখ্যক জুনিয়ৰ ৰাষ্ট্ৰীয় একুৱাটিক চেম্পিয়নশ্বিপ 2026ৰ ডাইভিং ইভেণ্টত ব্ৰঞ্জৰ পদক অৰ্জন কৰিছে। মধ্যপ্ৰদেশৰ ইন্দোৰ স্থিত IDA ইণ্টাৰনেশ্যনেল চুইমিং পুলত অনুষ্ঠিত প্ৰতিযোগিতাখনত ৰূপমে 1 মিটাৰ স্প্ৰিং বৰ্ড ডাইভিঙত 380.40 পইণ্ট লৈ পদকটো অৰ্জন কৰে। এই ইভেণ্টত ছাৰ্ভিচেছ স্পৰ্টছ কণ্ট্ৰল বৰ্ডৰ সুপ্ৰদীপ সাহাই 390.60 পইণ্টেৰে স্বৰ্ণ আৰু মহাৰাষ্ট্ৰৰ স্বৰাজ ৰাজেন্দ্ৰলালে 390.35 পইণ্টেৰে ৰূপৰ পদক লাভ কৰিবলৈ সক্ষম হয়। মহিলাৰ জুনিয়ৰ এছিয়া কাপৰ কোৱাৰ্টাৰ ফাইনেলত ভাৰতে পাকিস্তানক 19-0 ব্যৱধানত পৰাস্ত কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। আৰম্ভণিৰে পৰা ভাৰতে মেচখনক আধিপত্য বিস্তাৰ কৰে। প্ৰথমাৰ্ধত 10-0 অগ্ৰগতি লাভ কৰে ভাৰতৰ মহিলা জুনিয়ৰ দলটোৱে। পূজা মালিকে দৰ্শনীয় হেট্ৰিক অৰ্জন কৰে। ৰুছনিয়েনইত সানিকা মানে, সুপ্ৰিয়া আৰু পূৰ্ণিমা যাদৱে 2টাকৈ গ'ল দিয়ে। সম্পূৰ্ণ একপক্ষীয় মেচখনত পাকিস্তানে কোনো সুযোগেই নাপালে। উল্লেখ্য যে ইয়াৰ পূৰ্বে জাপান, মালেছিয়া, দক্ষিণ কোৰিয়াকো সহজেই পৰাস্ত কৰিছিল ভাৰতে। 2023 আৰু 2024 চনত খিতাপ জয় কৰা মহিলাৰ জুনিয়ৰ এছিয়া

বিশ্বকাপত ভাৰতে এইবাৰ হেট্ৰিক সম্পূৰ্ণ কৰাৰ দিশত আগবাঢ়িছে। পাকিস্তানক 19-0 গ'লত হৰুৱাই টুৰ্ণামেণ্টখনৰ মেচত বৃহৎ জয়ৰ অভিলেখ গঢ়িলে ভাৰতে। গ্ৰুপ পৰ্যায়তো অপ্ৰতিৰোধ হৈ থকা ভাৰতে 12 ছেপ্টেম্বৰত ছেমি ফাইনেলত অৱতীৰ্ণ হ'ব। 5 বাৰলৈ বিশ্ব চেম্পিয়ন ব্ৰাজিলে কলকাতাৰ বিবেকানন্দ যুৱ ভাৰতী ক্ৰীড়াংগণত অহা 3 অক্টোবৰত ভাৰতৰ বিৰুদ্ধে মুখামুখি হ'ব। মেচখনৰ বাবে মুখ্য প্ৰশিক্ষক কাৰ্লো এনচেলত্তিয়ে 26-জনীয় শক্তিশালী ব্ৰাজিল দলটো কালি ঘোষণা কৰিছে। দলটোত ভিনিচিয়াছ জুনিয়ৰ, ৰাপিনহা, এণ্ড্ৰিক, ব্ৰুনো গুইমাৰেছৰ দৰে তাৰকা খেলুৱৈ অন্তৰ্ভুক্ত হৈছে। উল্লেখ্য যে ভাৰতৰ মাটিত প্ৰথমখন আন্তঃৰাষ্ট্ৰীয় মেচ খেলিব। ভাৰত ভ্ৰমণৰ পূৰ্বে ব্ৰাজিলে 25 আৰু 29 ছেপ্টেম্বৰত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে 2খন মেচ খেলিব। ভাৰত ভ্ৰমণ কৰিবলগীয়া ব্ৰাজিল দলটো হ'ল হুগু চুজা, পেড্ৰো মৰিস্কো, অটাভিঅ' গ'লকিপাৰ, আৰ্থাৰ ডিয়াছ, জগলাছ ছান্টোছ, গেব্ৰিয়েল মেগালাছ, জাইৰ' মাৰ্কুইন হুচ, মেথিউজিন হোৱা, মাউৰো জুনিয়ৰ, ভিক্টৰ ৰেইছ, ব্ৰেছলি ডিফেণ্ডাৰ আন্দ্ৰে ছান্টোছ, ব্ৰেনো বিডন, ব্ৰুনো গুইমাৰেছ, ডেনিলো ছান্টোছ, ডগলাছ লুইছ, গেব্ৰিয়েল বনটেম্প, মিডফিল্ডাৰ এণ্ড্ৰিক এষ্টেভাও, জোৱাও পেড্ৰো, ৰফিনহা, ৰায়ান, ছেমুৱেল লিনো আৰু ভিনিচিয়াছ জুনিয়ৰ। 17 দবাখণ্ডাৰ সভাপতি মুকুতা ডেকাক 4-12 অক্টোবৰত মালয়েছিয়াত অনুষ্ঠিত হ'বলগীয়া কমনৱেলথ স্কুল দবা চেম্পিয়নশ্বিপ 2026ত অংশগ্ৰহণ কৰিবলগীয়া ভাৰতীয় দলৰ হেড অব ডেলিগেশ্যন হিচাপে নিযুক্তি দিয়া হৈছে। 17 দবাখণ্ডাই কালি এটা বিবৃতিযোগে জনোৱা অনুসৰি এই নিযুক্তিয়ে ডেকাক সুদক্ষ নেতৃত্বৰ নিষ্ঠা আৰু ভাৰতীয় দবালৈ আগবঢ়োৱা অৱদানৰ স্বীকৃতি প্ৰদান কৰে। উল্লেখ্য যে সভাপতি মুকুতা ডেকা আৰু সাধাৰণ সম্পাদক ৰাজীৱ ধৰৰ গতিশীল নেতৃত্বত 17 দবাই ৰাষ্ট্ৰীয় পৰ্যায়ত উল্লেখযোগ্য সফলতা লাভ কৰি আহিছে। 17 দবা সন্থা গুৱাহাটী চিটি দবা সন্থা আৰু গুৱাহাটী দবা একাডেমীৰ তৰফৰ পৰা মুকুতা ডেকাক আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছে। ওদালগুৰি জিলা ক্ৰীড়াখণ্ডৰ উদ্যোগত কালিৰে পৰা আন্তঃ ক্লাব মহিলা ফুটবল লীগ আৰম্ভ হৈছে। ওদালগুৰি ষ্টেডিয়ামত হোৱা উদ্বোধনী খেলত মাজবাট হেল্থ ক্লাবে নৱজ্যোতি ৱমেন ক্লাবক 6-0 ব্যৱধানত পৰাস্ত কৰে। খেল উদ্বোধন কৰে ওদালগুৰি জিলাৰ ক্ৰীড়াখণ্ডৰ উপসভাপতি মহেশ্বৰ দৈমাৰীয়ে। কালি অনুষ্ঠিত আন এখন খেলত হৰিকিঙা এফ চিয়ে মাজবাট ৱমেন এফ চিক 2-0 ব্যৱধানত পৰাস্ত কৰে। ভাৰতৰ বেগী বলাৰ যশপ্ৰীত বুমৰাহে আফগানিস্তানৰ বিৰুদ্ধে হ'বলগীয়া T20 ছিৰিজত প্ৰত্যাৱৰ্তন কৰিব। 3খন মেচৰ ছিৰিজৰ বাবে ঘোষিত দলত তেওঁক ৰখা হৈছে। আঘাতৰ সমস্যাৰে জৰ্জৰ বলাৰজনে শ্ৰীলংকাৰ বিৰুদ্ধে শেহতীয়া টেষ্ট ছিৰিজত খেলিব পৰা নাছিল। এতিয়া সম্পূৰ্ণ ফিট বুমৰাহে আফগানিস্তানৰ বিৰুদ্ধে ছিৰিজত খেলিব। 13 ছেপ্টেম্বৰৰ পৰা এই ছিৰিজ আৰম্ভ হ'ব। পৰৱৰ্তী মেচ 15 আৰু 17 ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব। ইফালে আফগানিস্তানৰ বিৰুদ্ধে T20 ছিৰিজ আৰু এছিয়ান গেমছত খেলিব নোৱাৰিব হৰ্ষিত ৰাণাই। আঘাতৰ পৰিপ্ৰেক্ষিতত তেওঁ ভাৰতীয় দলৰ পৰা নাম প্ৰত্যাহাৰ কৰিবলৈ বাধ্য হয়। ৰাণাৰ স্থানত দলত সুযোগ দিয়া হৈছে বিদৰ্ভৰ পেচাৰ যশ ঠাকুৰক। US অপেন টেনিছ টুৰ্ণামেণ্টৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে কুকু গৌফ আৰু এলেনা ৰিবাকিনা। মহিলাৰ ছিংগলছত গৌফে মীৰা আণ্ডিভাক 2-6, 7-6, 6-2 ছেটত পৰাস্ত কৰে। প্ৰথমটো ছেটত 2023 চনৰ চেম্পিয়ন গৌফে দুৰ্বল প্ৰদৰ্শন কৰে। ৰুছিয়া নৱোদিত তাৰকা মীৰাই দুৰ্দান্ত প্ৰদৰ্শনেৰে প্ৰথমটো ছেট সহজেই দখল কৰে। পৰৱৰ্তী 2টা ছেটত কিন্তু মীৰাই বিশেষ প্ৰভাৱ পেলাব নোৱাৰিলে আৰু গৌফে 2টা ছেটতে জয়ী হৈ ছেমি ফাইনেলত স্থান নিশ্চিত কৰে। দ্বিতীয়বাৰৰ বাবে US অপেনৰ ছেমি ফাইনেলত প্ৰৱেশ কৰে গৌফে। এতিয়া ছেমিত এলেনা ৰিবাকিনাৰ বিৰুদ্ধে যুঁজত অৱতীৰ্ণ হ'ব তেওঁ। চীনৰ জেং কিনৱেনক 3-6, 6-1, 6-4 ছেটত হৰুৱাই ৰিবাকিনাই প্ৰথমবাৰৰ বাবে টুৰ্ণামেণ্টখনৰ ছেমিত উপনীত হয়। কাজাকাস্তানৰ 27 বছৰীয়া ৰিবাকিনাই এই জয়েৰে WTA ৰেংকিঙৰ শীৰ্ষস্থানো দখল কৰে। বিশ্ব ৰেংকিঙৰ শীৰ্ষত আৰোহণ কৰা তেওঁ হৈছে কাজাকাস্তানৰ প্ৰথমগৰাকী খেলুৱৈ। এৰিনা ছাবলেংকাক অতিক্ৰমী ৰিবাকিনাই শীৰ্ষ ৰেংকিং লাভ কৰিছে। লক্ষণীয়ভাৱে এইবাৰ US অপেনৰ মহিলাৰ

0: ছিংগলছত শীৰ্ষৰ চাৰিগৰাকী খেলুৱৈয়ে ছেমিফাইনেলত প্ৰৱেশ কৰিছে। দ্বিতীয় স্থানলৈ অৱনমিত হোৱা ছাবলেংকা আৰু তৃতীয় স্থানত থকা জেছিকা পেগুলাই বুধবাৰে ছেমিফাইনেলত প্ৰৱেশ কৰিছিল। 2009 চনৰ উইম্বলডনৰ পাছত প্ৰথমবাৰৰ বাবে শীৰ্ষ ৰেংকিঙৰ চাৰিগৰাকীয়ে এনেদৰে ছেমিত প্ৰৱেশ কৰিছে। ইপিনে জাৰ্মানীৰ আলেকজেণ্ডাৰ জেৰেভে পুৰুষৰ ছিংগলছত ছেমিফাইনেলত প্ৰৱেশ কৰিছে। নেডাৰলেণ্ডছৰ বটিক ভাণ্ডে জান্স কুলপক 6-2, 7-5, 6-1 ছেটত হৰুৱাই জেনেভাই আজি ছেমিফাইনেলত ৰাছিয়াৰ কাৰেণ খাচানভৰ সন্মুখীন হ'ব তেওঁ। গুৱাহাটী ক্ৰীড়াখণ্ডৰ উদ্যোগত উত্তৰ গুৱাহাটী ফুলুংস্থিত GTC ফুটবল একাডেমীত খেলপথাৰত চলি থকা সন্থাৰ এ ডিভিজন লীগত কালি ছানৰাইজ এথলেটিক ক্লাবে নৱজ্যোতি ক্লাবক 7-0 ব্যৱধানত পৰাস্ত কৰে। ছানৰাইজৰ হৈ নিতুল দাসে 3টা, ভাস্কৰ গগৈ, অম্বৰ ছেত্ৰী, নিংগুবাম হেনৰী আৰু দ্বিজুৰাজ বড়োৱে 1টাকৈ গ'ল স্ক'ৰ কৰে। শ্ৰোতাসকল, ইমানপুৰে সাপ্তাহিক খেল সংবাদ সম্পৰ্কীয় অনুষ্ঠান খেল জগত শুনিলে অনুষ্ঠানটো যুগুতাই আগবঢ়ালে প্ৰাণজিৎ বৰুৱাই। নমস্কাৰ।
1: শ্ৰোতাসকলে খেলভিত্তিক অনুষ্ঠান খেল জগত শুনিলে। এয়া আকাশবাণী তেজপুৰ। এতিয়া শ্ৰোতালৈ আগবঢ়াইছোঁ বৰ্ণালী।
2: এয়া আকাশবাণী তেজপুৰ। নিবেদন কৰিছোঁ আপোনালোকৰ এটি প্ৰিয় অনুষ্ঠান বৰ্ণালী।

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ সাংস্কৃতিক প্ৰমূল্যৰে নৱবৈষ্ণৱ ধৰ্ম অথবা একশৰণ ধৰ্ম প্ৰচাৰ কৰি অসমীয়া সমাজ জীৱনক একত্ৰিত আৰু সংহত কৰিছিল জগতগুৰু শ্ৰী শ্ৰী শংকৰদেৱে। অসমীয়া জাতি সাহিত্য সংস্কৃতিৰ নিৰ্মাতা শংকৰদেৱ আছিল একেধাৰে ধৰ্মপ্ৰচাৰক, সমাজ সংগঠক, গায়ক, নৰ্তক, অভিনেতা, কবি আৰু চিত্ৰকৰ। সেইবাবেই তেখেতৰ প্ৰধান শিষ্য মাধৱদেৱে শংকৰদেৱক সৰ্বগুণাকৰ শব্দেৰে অভিহিত কৰিছিল। শংকৰদেৱে মানুহৰ আধ্যাত্মিক উত্তৰণৰ কাৰণে ভক্তি ধৰ্মৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল। সাধাৰণ অনাখৰী মানুহেও যাতে ভাৰতীয় দৰ্শনৰ জটিল তত্ত্বসমূহ সহজে অনুভৱ কৰিব পাৰে সেই উদ্দেশ্যে আগত ৰাখি তেওঁ সহজ সৰল ভাষাৰে বেদপুৰাণৰ তত্ত্বকথাৰে নানা শাস্ত্ৰ ৰচনা কৰিছিল।

নগাঁৱৰ বৰদোৱাত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম হৈছিল 1449 খ্ৰীষ্টাব্দত। তেখেতৰ পিতৃৰ নাম আছিল কুসুম্বৰ শিৰোমণি ভূঞা আৰু মাতৃৰ নাম আছিল সত্যসন্ধ্যা। আইতাকৰ নাম আছিল খেৰসুতি। সৰুতে শংকৰদেৱে আইতাকৰ লগতে ডাঙৰ দীঘল হৈছিল। শংকৰদেৱে সৃষ্টিকৰ্তা

ভগৱান বিষ্ণুৰ মহান গুণৰাশি জনসাধাৰণৰ মাজত প্ৰচাৰ কৰিবলৈ এক অভিনৱ নাট্যাভিনয়ৰ আয়োজন কৰিছিল। সেই নাট্যাভিনয়ক কোৱা হৈছিল চিহ্নযাত্ৰা। এনেদৰে অসমত শংকৰদেৱৰ হাতত জন্ম হয় নাট্যকলাৰ। কেৱল সপ্তবৈকুণ্ঠৰ চিত্ৰপতাকী ঘোষা ভতিমাৰে নৃত্যগীতৰ দ্বাৰা এই নাট্যাভিনয় কৰা হৈছিল। চিহ্নযাত্ৰাৰ ৰচনাকাল 1468 খ্ৰীষ্টাব্দ বুলি জনা যায়। সকলো শাস্ত্ৰ সংস্কৃত ভাষাত থকাৰ বাবে সাধাৰণ মানুহে সেয়া পঢ়ি জ্ঞান অৰ্জন কৰিব নোৱাৰিছিল। সেই অসুবিধা দূৰ কৰি সৰ্বসাধাৰণে বুজিব পৰাকৈ তেখেতে বহু সংস্কৃত গ্ৰন্থ অসমীয়ালৈ অনুবাদ কৰাৰ লগতে তাৰ সাৰ সংগ্ৰহ কৰি ৰচনা কৰিছিল অসমীয়া গ্ৰন্থ। বহু গ্ৰন্থ ৰচনা কৰা শংকৰদেৱৰ অমৰ সৃষ্টি আছিল কীৰ্তন ঘোষা। গুণমালাও আছিল নাম প্ৰসংগৰ এখন অন্যতম গ্ৰন্থ। বৰগীত শংকৰদেৱৰ অপূৰ্ব সৃষ্টি।

ব্ৰজাৱলী ভাষা শংকৰদেৱৰ নিজা সৃষ্টি, জনসাধাৰণক জ্ঞান আৰু আনন্দ প্ৰদানৰ চলেৰে ধৰ্মপ্ৰচাৰ কৰাই আছিল শংকৰদেৱৰ ৰচনাৰ মূল মন্ত্ৰ। সেইকাৰণে সাধাৰণ অসমীয়া ভাষাত গীত, পদ, নাট ৰচনা নকৰি শংকৰদেৱে ৰচনা কৰিছিল ব্ৰজাৱলী ভাষাত। অংকীয়া ভাওনা আছিল শংকৰদেৱৰ কালজয়ী অৱদান। ব্ৰজাৱলী ভাষাত ৰচনা কৰা অংকীয়া ভাওনাসমূহে অসমীয়া জনসাধাৰণৰ মনত নিগাজিকৈ ঠাই দখল কৰিছিল। কেলিগোপাল, ৰুক্মিণীহৰণ, পাৰিজাতহৰণ, ৰাম বিজয় আদি শংকৰদেৱৰ অপূৰ্ব সৃষ্টি।

শ্ৰীমন্ত শংকৰদেৱৰ প্ৰধান শিষ্য আছিল শ্ৰী শ্ৰী মাধৱদেৱ। অসমীয়া তথা ভাৰতীয় সাংস্কৃতিক জীৱনলৈ তেখেতে যি অৱদান আগবঢ়াই গ'ল তাৰ বাবে তেখেতক মহাপুৰুষ আৰু অৱতাৰী পুৰুষৰূপে আখ্যা দিয়া হয়। মহাত্মা গান্ধীয়ে কৈছিল, যি ধৰ্ম অৱলম্বন কৰি মই ৰামৰাজ্যৰ কল্পনা কৰিছোঁ তাতোকৈ সুন্দৰ আৰ্হি শংকৰদেৱে অসমবাসীক দি গৈছে। এইগৰাকী অৱতাৰী পুৰুষ শ্ৰী শ্ৰী শংকৰদেৱে ইহলীলা সম্বৰণ কৰে 1568 খ্ৰীষ্টাব্দৰ ভাদ মাহৰ শুক্লা দ্বিতীয়া তিথিত 119 বছৰ বয়সত কোচবিহাৰৰ মধুপুৰ সত্ৰত।

বৰ্ণালী। অনুষ্ঠানটি আজিলৈ ইমানতে অন্ত পৰিল। আজিৰ অনুষ্ঠানটি যুগুতাই আগবঢ়ালে ৰশ্মিৰেখা ভূঞাই আৰু প্ৰযোজনা গৌতম নাথৰ।

শ্ৰোতাসকলে ইমান পৰে বৰ্ণালী অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী তেজপুৰ। এতিয়া আগবঢ়াইছোঁ বৃন্দগান।

শ্ৰোতাই মেন পৰে বৃন্দগীত কেইটি শুনিলে। এয়া আকাশবাণী তেজপুৰ। এতিয়া শ্ৰোতালৈ আগবঢ়াইছোঁ হিন্দী বোলছবিৰ গীতৰ অনুষ্ঠান।

অনুষ্ঠানত আৰম্ভণিতে শুনাব লৈছোঁ কভি হাঁ কভি না বোলছবিত অলকে আগ্নিক আৰু কুমাৰ চানুৰ কণ্ঠৰ এই গীতটি।

0: প্ৰথম পৰ্যায়ত গৃহতালিকা আৰু গৃহপিয়ন অৰ্থাৎ আপোনাৰ বাসগৃহৰ গণনা কৰা হ'ব। আহক নিজৰ অংশগ্ৰহণেৰে ইয়াক সফল কৰোঁ। প্ৰতিজন ব্যক্তি সংযুক্ত হওক, প্ৰতিটো ঘৰ সংযুক্ত হওক আৰু দেশ আগুৱাই যাওক। লোকপিয়ল 2027, আমাৰ লোকপিয়ল, আমাৰ বিকাশ।
1: শ্ৰোতাসকলে হিন্দী বোলছবিৰ গীতৰ অনুষ্ঠান শুনি আছে আকাশবাণী তেজপুৰ কেন্দ্ৰৰ পৰা। অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছোঁ কুমাৰ চানুৰ কণ্ঠত কভি না কভি হাঁ বোলছবিৰ এই গীতটি।

প্ৰথম পৰ্যায়ত গৃহতালিকা আৰু গৃহপিয়ন অৰ্থাৎ আপোনাৰ বাসগৃহৰ গণনা কৰা হ'ব। আহক নিজৰ অংশগ্ৰহণেৰে ইয়াক সফল কৰোঁ। প্ৰতিজন ব্যক্তি সংযুক্ত হওক, প্ৰতিটো ঘৰ সংযুক্ত হওক আৰু দেশ আগুৱাই যাওক। লোকপিয়ল 2027, আমাৰ লোকপিয়ল, আমাৰ বিকাশ।

0: খাই, আমাজ লোকপিয়ন আমাজ বিকাশ।
1: লোকপিয়নৰ প্ৰথম পৰ্যায়ত গৃহ তালিকা আৰু গৃহপিয়ন অৰ্থাৎ আপোনাৰ বাসগৃহৰ গণনা কৰা হ'ব। আহক নিজৰ অংশগ্ৰহণেৰে ইয়াক সফল কৰোঁ। প্ৰতিজন ব্যক্তি সংযুক্ত হওক, প্ৰতিটো ঘৰ সংযুক্ত হওক আৰু দেশ আগুৱাই যাওক। লোকপিয়ল 2027, আমাৰ লোকপিয়ল আমাৰ বিকাশ।
2: শ্ৰোতাসকলে হিন্দী বোলছবিৰ গীতৰ অনুষ্ঠান শুনি আছে আকাশবাণী তেজপুৰ কেন্দ্ৰৰ পৰা। অনুষ্ঠানত এবাৰ শুনাবলৈ লৈছোঁ অৰিজিত সিং আৰু অন্তৰা মিত্ৰৰ কণ্ঠত দিলৱালে বোলছবিৰ এই গীতটি।